নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ, 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ ছদিন, 1948 খ্ৰীষ্টাব্দৰ শাওনৰ আজি পহিলা দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 23 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 45 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ ডিউটি ৰুমত আছে ব্ৰজমোহন প্ৰসাদ আৰু সংগীতা দেৱী, নিয়ন্ত্ৰণ কক্ষত কৌস্তুভ দাস, বিশ্বদীপ স্বৰ্গীয়াৰী, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু আশিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত আছোঁ মই গীতালী ভট্টাচাৰ্য। এতিয়া শুনক ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত পূৰ্ণিমা গোস্বামী আৰু সংগীবৃন্দৰ কণ্ঠত ঘোষা, মতিৰাম ডেকা পাঠক আৰু লগৰীয়াসকলে গোৱা নাম, ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ দ্বৈতকণ্ঠত লোকগীত, উমাকান্ত বৈৰাগী আৰু সংগীবৃন্দৰ কণ্ঠত টোকাৰী গীত আৰু শেষত এটি ভজন শুনিলে নন্দিতা শৰ্মাৰ কণ্ঠত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপতো শুনিব পাৰে। মুকুতামালা
1: ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, পৃথিৱীৰ প্ৰতিটো ধৰ্মতে কম বেছি পৰিমাণে উদাৰতা বৰ্তমান, আৰু প্ৰতিটো ধৰ্মই আন ধৰ্মৰ প্ৰতি উদাৰ আৰু সমভাৱী হ'বৰ বাবে শিকনি দিয়ে। হিন্দু ধৰ্মত কোৱা হৈছে সত্য মূলতে একেটাই, মাথোন নানা মুনিয়ে ইয়াক নানান নামেৰে মাতে। গীতাত শ্ৰীকৃষ্ণই কৈছে, যিয়েই যি ৰূপেৰেই মোৰ কৰুণা ভিক্ষা নকৰক লাগে, মই তেওঁৰ আকাংক্ষা পূৰণ কৰোঁ। হে পাৰ্থ, সকলো মানুহেই ভিন ভিন পথেৰে মোৰ সন্ধান কৰিব পাৰে, কিন্তু এই আটাইবোৰ পথৰ শেষতে একমাত্ৰ ময়েই আছো। আমাৰ লোকগীত কেতবোৰতো ঈশ্বৰ সম্পৰ্কে এনে উদাৰ আৰু সমিলমিলৰ ধাৰণাকেই ব্যক্ত কৰা হৈছে। এটি দক্ষিণ ভাৰতীয় লোকগীতত এনেদৰে কোৱা হৈছে, চৌদিশৰ পাহাৰ পৰ্বতৰ পৰা সাগৰ অভিমুখে নানান নদী বৈ আহে। এই নদীবোৰৰ নাম বিভিন্ন হ'ব পাৰে আৰু বিভিন্ন দিশৰ পৰা সিহঁতে বৈ আহিব পাৰে, কিন্তু সিহঁত আটাইবোৰ আহি একেখন বিশাল সাগৰৰ বুকুতে বিলীন হয়হি। ঠিক সেইদৰেই বিভিন্ন দেশত মানুহে ঈশ্বৰক বিভিন্ন নামেৰে পূজা কৰে, কিন্তু স্বৰূপাৰ্থত ঈশ্বৰ একেজনেই। বৌদ্ধ ধৰ্মগ্ৰন্থত কোৱা হৈছে, কেৱল নিজৰ ধৰ্মৰ প্ৰতিয়েই নহয় বৰং আন ধৰ্মৰ প্ৰতিও সমানেই শ্ৰদ্ধা প্ৰদৰ্শন কৰাটোৱেই হৈছে ধৰ্মৰ মূল কথা। মোৰ ধৰ্মই উচ্চ নীচ ধনী দুখীয়াৰ মাজত পাৰ্থক্যৰ বিচাৰ নকৰে। ভগৱান বুদ্ধদেৱে সেই কালত নিজৰ ধৰ্মক শ্ৰেষ্ঠ বুলি বৰাই কৰি ফুৰা লোকসকলক নিন্দা কৰিছিল। বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত অসন্তুষ্টি বা বিদ্বেষৰ ভাৱ সৃষ্টি কৰিব পৰা বিধৰ কোনো আলোচনাকেই তেওঁ নিজৰ অনুগামীসকলক কৰিবলৈ দিয়া নাছিল। শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকে কৈছিল, তেওঁৱেই প্ৰকৃত হিন্দু যাৰ অন্তৰ শুদ্ধ, আৰু তেওঁৱেই প্ৰকৃত মুছলমান যাৰ জীৱন পবিত্ৰ। সৎ হোৱা আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপন কৰা, তুমি মুক্ত হ'বা। ঈশ্বৰে তুমি কোন জাতৰ মানুহ সেই কথাৰ বিচাৰ নলয়, তুমি যি কাম কৰিলা তাৰহে বিচাৰ ল'ব ঈশ্বৰে। প্ৰত্যেক ধৰ্মৰে গুৰুসকলক ভাল পাবলৈ শিকা, অহংকাৰ দূৰ কৰা, মনত ৰাখিবা নম্ৰতা আৰু সহানুভূতি হ'ল ধৰ্মৰ দুটি প্ৰধান গুণ। যাৰ অন্তৰ মোহমুক্ত হৈছে তেওঁৰ বাবে হিন্দু মুছলমান সকলো সমান। জৰুথ্ৰস্ত ধৰ্মত কোৱা হৈছে, মানুহৰ বিভিন্ন ধৰ্মমতৰ মাজত একোৱেই মিল নাইনে? সকলো ধৰ্মৰ মাজতে দৰাচলতে একেটা সৌন্দৰ্যই বিৰাজমান নহয়নে? মই যি ধৰ্মৰ বাটেই নাযাওঁ লাগে, মই জানো যে সেই বাট গৈ ঈশ্বৰ অভিমুখী মূল পথত লগ লাগিবগৈ। খ্ৰীষ্টান ধৰ্মত কোৱা হৈছে, যি জাতিৰেই নহওক লাগে, যি মানুহে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি সৎভাৱে নিজৰ কৰ্তব্য কৰি যায়, তেওঁৱেই ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰে। পৃথিৱীৰ সৰ্বজাতিৰ মানুহৰ শৰীৰত তেওঁ একে তেজেই দান কৰিছে। ইছলাম ধৰ্মত কোৱা হৈছে, ধৰ্মত কোনো বাধ্য বাধকতা নাই, কিয়নো ভাল আৰু বেয়া এই দুয়োটা পথ ইটোৰ পৰা সিটো আপোনা আপুনিয়েই পৃথক হৈ আছে। পৰৰ ধৰ্মক কেতিয়াও নিন্দা নকৰিবা, এনে কৰা মানে তুমি অজ্ঞাতবশতঃ ঈশ্বৰকেই নিন্দা কৰাৰ দৰে হ'ব।
0: আজিৰ মুকুতামালা ৰামকৃষ্ণ পৰমহংসৰ বাণীৰ পৰা লোৱা হ'ল। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰি ই মনক নিকা কৰে।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনোৱা হওক পদসিং কোঁৱৰ আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত।

ইমান পৰে পদসিং কোঁৱৰ আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ হিন্দী বোলছবিৰ পৰা লোৱা কেইটিমান ভজন। প্ৰথমে শুনোৱা হওক সীমা ছবিৰ এটি গীত,

মান্না দি আৰু সহশিল্পীৰ কণ্ঠত সীমা ছবিৰ পৰা লোৱা ভজন্তি শুনিলে। গীতিকাৰ আছিল শৈলেন্দ্ৰ। এইবাৰ শুনো আহক খান্নান ছবিৰ পৰা লোৱা এটি ভজন, শিল্পী মহম্মদ ৰফি আৰু শিল্পী মহম্মদ ৰফি আৰু সহশিল্পী।

ইমান পৰে বিভিন্ন হিন্দী বোলছবিৰ পৰা লোৱা ভজন খেতি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপতো শুনিব পাৰে। অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 12:30 বজাত আইডৰ বোলনি অনুষ্ঠানত এটি বিশেষ অনুষ্ঠান, গৰমৰ বন্ধ, শৈশৱৰ মধুৰ স্মৃতি বনাম পৰিৱৰ্তিত সময়, আগবঢ়াব নিভাৰাণী ৰায়ে। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ ন প্ৰতিভা শিতানৰ অতিথি সত্ৰীয়া নৃত্যশিল্পী প্ৰতিষ্ঠা মজুমদাৰ, আঁত ধৰিব শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 বজাত লাইভ ফোন ইন কল্পতৰু, পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত মিতালী চৌধুৰী, দিলীপ চৌধুৰী, দুৰ্গাময়ী বৰা, পুলক বেনাৰ্জী আৰু তৃষা শইকীয়াৰ কণ্ঠৰ গীত আজি পুৱা প্ৰচাৰ কৰা হ'ব 7:15 বজাত। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

বিজ্ঞান শুনিবলৈ পাব পুৱা 6:55 পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেতা তথা পৰিচালক নীত বৰুৱাৰ বিষয়ে শুনিবলৈ পাব প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ ৯:15 কাৰ্বি আংলং জিলাৰ ৰেহৰূপ 10:00 মাটিৰ গান 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ দিনৰ 11:05 পাৰাগমালা লাইভ 12:15 হিন্দী ছবিৰ গীত

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 তাৰিকুদ্দিন আহমেদৰ কণ্ঠৰ আধুনিক গীত, 1:20 গণেশ্বৰ চহৰীয়া আৰু সংগীসকলে গোৱা ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত দিলীপ বড়োৰ গীটাৰত লঘু সংগীতৰ সুৰ, 1:50 মধুমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ ভজন, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীত, আজিৰ শিল্পী দীক্ষু, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 ডক্টৰ গীতা বসুমতাৰীৰ হিন্দী কথিকা স্বাস্তিত্ব কি তালাশ আজ কিনাৰী, 5:45 শিক্ষকৰ অনুষ্ঠানত বিজ্ঞান সাহিত্য বৈজ্ঞানিক কলা কৌশল এই বিষয়ে মহানন্দ পাঠকৰ এটি কথিকা, 6:10 কৃষি জগত অনুষ্ঠানত মাছ পোহা পুখুৰীৰ যতন এই বিষয়ে আলোচ কৰিব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সঞ্জয় শৰ্মাই, আঠ ধৰিব মেলদী পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ, 6:40 আৰু 7:05 বৃন্দগান, 7:20 ডক্টৰ শিলভদ্ৰ গোস্বামীৰ সংস্কৃত কথিকা, সংখ্যা দৰ্শনে দৈত্যবাদম, নিশা 7:30 পূবালীৰ সুৰ অনুষ্ঠানত অৰুণ কাঠাৰৰ কণ্ঠৰ কাৰ্বি গীত, 8:02 নতুন দিগন্ত অনুষ্ঠানত ভূগৰ্ভস্থ পানীয়ে উদ্ভিদৰ স্বাস্থ্য তথা কাৰ্বন আৰু পানীৰ আন্তঃক্ৰিয়া কেনেদৰে প্ৰভাৱিত কৰে এই বিষয়ে এটি আলোচনাত ভাগ ল'ব দিবাকৰ দেৱ আৰু ইউনুছ চেলিমে, 8:00 কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 বোলছবি গীতৰ অনুষ্ঠান চিত্ৰগীত, 9:15 বিধানসভাত আজিৰ দিনটো, 9:30 গজলৰ অনুষ্ঠান আৰু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ বেহাগ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মাছৰ বিভিন্ন কথা, তৃতীয় খণ্ড, মাছৰ বাকলি। বিভিন্ন প্ৰজাতিৰ মাছৰ গাত বিভিন্ন প্ৰকাৰৰ বাকলি থাকে। মাছৰ গাত মুঠ 5 ধৰণৰ বাকলি আছে, প্লেকয়ড, চাইক্লয়ড, টিনয়ড, ৰম্বিক আৰু গেনয়ড। প্লেকয়ডজাতীয় বাকলিবোৰৰ গুৰিটো ছালত সোমাই থাকে আৰু কাঁইট থকা অংশটো মাছলৈ মুখ কৰি থাকে। শ্বাৰ্কজাতীয় মাছত এইবিধ বাকলি পোৱা যায়। ৰৌ বাহুৰ পৰা আৰম্ভ কৰি পুঠি মাছলৈকে বেছিভাগ অস্থিযুক্ত মাছতে চাইক্লয়ড বাকলি থাকে। আকৃতিত প্ৰায় ঘূৰণীয়া, মাছটো ডাঠ আৰু কাষলৈ পাতল এই বাকলিবোৰ শাৰী শাৰীকৈ মাছৰ গাত থাকে। এটা বাকলিয়ে আন এটা বাকলিক আংশিকভাৱে ঢাকি পেলায়, ঠিক টাইলছ লগোৱা ছালৰ দৰে। বাকলিখনৰ চাৰিওকাষে বৃত্তাকাৰ কিছুমান ৰেখা থাকে। টিনয়ড বাকলিবোৰ চাইক্লয়ডৰ দৰেই একে, কেৱল পাছফালে বাঢ়ি থকা অংশটোত কিছুমান সৰু সৰু কাঁইট থাকে। কাৱৈ মাছত এনে বাকলি থাকে। কেৱল লুপ্ত হোৱা 2000 মাছৰ দেহতে ৰম্বিক বাকলি দেখা পোৱা যায়। ককিলা মাছৰ দৰে ঠোঁট থকা গড়পাইক নামৰ মাছজাতৰ দেহত গেনয়ড বাকলি দেখা পোৱা যায়। এই বাকলি দেখাত ৰম্বিকৰ দৰেই, কিন্তু বাকলিৰ বাহিৰফালে গেনয়ড নামৰ এবিধ পদাৰ্থৰ কেইটামান তৰপ থাকে। সকলো মাছৰ গাতে বাকলি থাকে তেনে কথা নহয়। শিঙি, মাগুৰ আদি বহুতো মাছৰ গাত বাকলি নাথাকে। সাগৰত থকা ষ্টাৰজন আৰু ষ্টিকলবেক নামৰ মাছ দুজাতৰ ক্ষেত্ৰত গাত বাকলিৰ ঠাইত কিছুমান হাড়ৰ প্লেট থাকে। আনহাতে সাগৰীয় ঘোঁৰা, কেটফিছ আদি কেইজাতমান মাছৰ ক্ষেত্ৰত সমগ্ৰ গাটো এখন অস্থিৰ আৱৰণৰ দ্বাৰাই আবৃত হৈ থাকে। এনে টান অস্থিৰ আৱৰণখনে ইহঁতক শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। কিছুমান মাছৰ আকৌ বাকলিৰ ঠাইত কিছুমান কাঁইটহে থাকে। মাছৰ পুষ্পফান। সকলো মাছৰে পুষ্পফানৰ আকৃতি একে নহয়। চিলাকেণ্ঠ নামৰ প্ৰাচীন মাছজাতৰ ক্ষেত্ৰত দেখা যায় যে ৰাজহাড়ৰ মূৰটো পুষ্পৰ মূৰলৈকে আগবাঢ়ি থাকে আৰু ওপৰে তলে ফানখন গঢ়ি উঠে। এনে ফানক ডিফাইন চাৰ্কল বুলি কোৱা হয়। ৰৌ, বাহু, পুঠি, কুঢ়ি আদি বেছিভাগ অস্থিৰ মাছৰ পুষ্পফানক হোমোচাৰ্কেল বোলা হয়। ইহঁতৰ পুষ্পফানখন দুটা খণ্ডত বিভক্ত আৰু দুয়োটা খণ্ড প্ৰায় সমান। ইহঁতৰ ৰাজহাড়ৰ মূৰটো সামান্যভাৱে ওপৰলৈ উঠা হেটাৰচাৰ্কেল নামেৰে আন এবিধ ফান থাকে। সাগৰীয় মাছ, বিশেষকৈ চাৰ্কত, এনেধৰণৰ ফান দেখা পোৱা যায়। ইহঁতৰ পুষ্পফানখন দুটা অসমান খণ্ডত বিভক্ত। ইহঁতৰ ৰাজহাড়ৰ মূৰটো কিছুমানৰ ক্ষেত্ৰত ওপৰৰ খণ্ডটোলৈ যায় আৰু কিছুমানৰ ক্ষেত্ৰত পোনে পোনে যায়।

0: উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3, পদৰ সংখ্যা 6,238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान था। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছোঁ সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা দুদিনীয়াকৈ ৰোমানিয়া ভ্ৰমণ কৰিব। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। সাম্প্ৰতিক বানত 6,53,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে অসম, পশ্চিমবংগ আৰু জম্মু কাশ্মীৰত বানৰ ফলত বহু লোকৰ প্ৰাণহানিৰ ঘটনাত

0: গভীৰ শোক প্ৰকাশ কৰিছে। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে আৰু স্কটলেণ্ডৰ গ্লাছগোত আজি 23 সংখ্যক কমনৱেলথ গেমছ আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰ পৰা দুদিনীয়াকৈ ৰোমানিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিয়ে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছাৰ ডেন, অন্তৰ্বৰ্তী প্ৰধানমন্ত্ৰী ইলি বলোজেন, ৰোমানিয়া ছিনেটৰ অধ্যক্ষ মিৰ্চিয়া আব্ৰুডিয়ান আৰু চেম্বাৰ অৱ ডেপুটিজৰ অধ্যক্ষ ছৰিন গ্ৰিনডিয়ানক সাক্ষাৎ কৰিব। তেওঁ লগতে ভাৰত ৰোমানিয়া সংসদীয় মৈত্ৰীগোটৰ সদস্যসকলকো সাক্ষাৎ কৰাৰ কথা। ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পাছত ভাৰত ৰোমানিয়া ব্যৱসায়িক মঞ্চত ভাষণ দিব আৰু ৰোমানিয়াত থকা ভাৰতীয় লোকসকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে যোৱা 19 জুলাইৰ পৰা ত্ৰিদেশীয় ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে মালডোভা, উত্তৰ মেচিডনিয়া ভ্ৰমণ কৰাৰ পাছত আজি ৰোমানিয়া ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতিগৰাকীৰ এই দেশ তিনিখন ভ্ৰমণে ভাৰতৰ সৈতে তিনিওখন ৰাষ্ট্ৰৰ পাৰস্পৰিক বিনিময় শক্তিশালী কৰি তুলিব। উত্তৰ মেচিডনিয়াৰ ৰাষ্ট্ৰপতি গৰ্ডনা চিলজানোভস্কা ভাটকোভাই কৈছে যে এগৰাকী মহিলা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাটো গৌৰৱৰ বিষয়। উত্তৰ মেচিডনিয়াৰ স্কোপজেত আকাশবাণীৰ সংবাদদাতা শুভাশ্ৰী মহাপাত্ৰৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমতী ডাভকোভাই কয় যে ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ সুদীৰ্ঘ ইতিহাস আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হৈছিল। তেওঁ কয় যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক লগ পোৱাৰ পাছতো তেওঁ অতিশয় আপ্লুত হৈছিল। কেৱল মহিলাইহে যে পৃথিৱীখন সলনি কৰিব পাৰে, সেই কথা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ পাছত তেওঁ দৃঢ়ভাৱে অনুভৱ কৰিছিল বুলি উত্তৰ মেচিডনিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু সম্প্ৰতি চৰকাৰী কাৰ্যসূচীৰে উত্তৰ মেচিডনিয়াত আছে আৰু আজি তেওঁ ৰোমানিয়ালৈ যাব। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত 40টা ৰাজহ চক্ৰৰ 939খন গাঁৱৰ 6,53,164 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি শিৱসাগৰ আৰু যোৰহাটত 3জনকৈ, চৰাইদেউত 2জন আৰু কাৰ্বি আংলঙত 1জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 40লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,897 হেক্টৰৰ অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 106টা আশ্ৰয় শিবিৰ আৰু 381টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে অসম, পশ্চিমবংগ আৰু জম্মু কাশ্মীৰত সৃষ্টি হোৱা বান পৰিস্থিতিৰ ফলত বহু লোকৰ প্ৰাণহানি হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে উপৰাষ্ট্ৰপতিগৰাকীয়ে বানত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। শ্ৰীৰাধাকৃষ্ণনে আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে এই দুৰ্যোগৰ কবলত পৰা লোকসকলৰ শীঘ্ৰে পুনৰ সংস্থাপন কৰা হ'ব বুলি আশা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ আপাহতে কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দক সাক্ষাৎ কৰে। এই সাক্ষাৎ সন্দৰ্ভত সামাজিক মাধ্যমত লিখা এটা পোষ্টত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু কানাডাৰ সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। সাক্ষাৎকালত হোৱা আলোচনাত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে গঢ় দিয়া সম্পৰ্কৰ আধাৰত লক্ষ্যত উপনীত হোৱা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হয় বুলিও তেওঁ প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নিউজিলেণ্ডৰ বিদেশ মন্ত্ৰী উইনষ্টন পিটাৰছকো সাক্ষাৎ কৰে আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিক লৈ মত বিনিময় কৰে। আলোচনাকালত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বিষয়টোৱে আগস্থান লাভ কৰে। ডঃ জয়শংকৰে কালি মেনিলাত আছিয়ান গোষ্ঠীৰ সচিবপ্ৰধান ডঃ কাও কিম হাউনৰ সৈতেও মত বিনিময় কৰে। ব্যাপক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বাবে আছিয়ান সচিবালয়ৰ পৰা নিৰৱচ্ছিন্নভাৱে সহায় আগবঢ়োৱাৰ বাবে তেওঁ সচিব প্ৰধানগৰাকীক ধন্যবাদ জনায়। তেওঁ কয়,
1: In this era of volatility and disruption, the most visible stress is on supply chains. Energy, food and health security can no longer be taken for granted. Observing international law in that regard is therefore vital. 2026 is the ASEAN-India year of maritime cooperation. At the same time, both India and ASEAN are optimistic about their prospects. Our eyes must

0: therefore be firmly fixed on opportunities even while addressing challenges.
1: চলিত বৰ্ষৰ পৰা 2030 চনৰ ভিতৰত ৰাজনীতি, অৰ্থনীতি, নিৰাপত্তা, সংস্কৃতি আদি বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে ভাৰত আছিয়ান কাৰ্য পৰিকল্পনাৰ মূল স্তম্ভসমূহ সন্দৰ্ভতো নেতা দুয়োগৰাকীয়ে মত বিনিময় কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। 1927 চনৰ 23 জুলাইত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ অধীনত বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। 1937 চনৰ 8 জুনত ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু 1956 চনত আকাশবাণী ৰখা হয়। স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা ৰেডিঅ' তথ্য সম্প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত একতা সৃষ্টিৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত এই মাধ্যমে গ্ৰামাঞ্চলত স্বাক্ষৰতা, স্বাস্থ্য সজাগতা আৰু কৃষি সম্পৰ্কীয় জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। 1957 চনত আকাশবাণীয়ে জনপ্ৰিয় চলচ্চিত্ৰ গীতৰ প্ৰচাৰে বিবিধ ভাৰতী সেৱা আৰম্ভ কৰে। 1927 চনৰ পৰা জনসাধাৰণৰ জীৱনত ৰেডিঅ'ই শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে। বহুজন সুখায় বহুজন হিতায় বাণীৰে আকাশবাণীয়ে জনসাধাৰণৰ শৈক্ষিক, মনোৰঞ্জন আৰু তথ্য প্ৰদানৰ দিশত অনবদ্য ভূমিকা পালন কৰি আহিছে। ভাৰত ডিজিটেল যুগৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে ৰাজহুৱা সম্প্ৰচাৰ সেৱাৰ এই আদৰ্শ প্ৰাসংগিক হৈ আছে আৰু ৰেডিঅ' ভাৰতীয় সমাজৰ বাবে গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে বিবেচিত হৈ আহিছে। কেনিয়াত থকা ভাৰতৰ উচ্চায়ুক্ত ডঃ আদৰ্শ শ্বাইকাই ইবোলা জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা প্ৰতিৰোধৰ বাবে কেনিয়াৰ প্ৰস্তুতি শক্তিশালী কৰাৰ উদ্দেশ্যে 4.5 টন চিকিৎসা সামগ্ৰীৰ প্ৰথমটো সাহায্য খেপ কালি নাইৰবীত দেশখনৰ স্বাস্থ্য বিভাগৰ কেবিনেট সচিব এডেন ডোৱালেক অৰ্পণ কৰে। এই চিকিৎসা সাহায্যৰ ভিতৰত আছে PPE কিট, নমুনা পৰিবহণ কিট, ইনফ্ৰাৰেড থাৰ্মোমিটাৰ, ফেচ শ্বিল্ড, গধুৰ সুৰক্ষামূলক বুট আৰু অন্যান্য সংক্ৰমণ প্ৰতিৰোধী সামগ্ৰী। অহা কেইটামান দিনৰ ভিতৰতে চিকিৎসা সাহায্যৰ দ্বিতীয়টো খেপ যোগান ধৰাৰ সম্ভাৱনা আছে বুলি নাইৰবীস্থিত ভাৰতীয় উচ্চায়ুক্তই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। আফ্ৰিকাৰ প্ৰভাৱিত অঞ্চলসমূহত ইবোলা প্ৰতিৰোধী প্ৰস্তুতিলৈ সঁহাৰি জনাই ভাৰতে এই পৰ্যন্ত ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰসমূহলৈ 45 টনতকৈ অধিক চিকিৎসা সামগ্ৰী আগবঢ়াইছে। স্কটলেণ্ডৰ গ্লাছগোত আজি 23 সংখ্যক কমনৱেলথ গেমছ আৰম্ভ হ'ব। 74খন ৰাষ্ট্ৰৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজেতা নীৰজ চোপ্ৰা, অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 125 জনীয়া খেলুৱৈ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। এইবাৰ এথলেটিক্স, ছুইমিং, 3x3 বাস্কেটবল, ভাৰোত্তোলন, আৰ্টিষ্টিক জিমনাষ্টিক্স, নেটবল, বক্সিং, জুডোকে ধৰি বিভিন্ন শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিগত কমনৱেলথ গেমছত নয়নমণিয়ে সোণৰ পদক অৰ্জন কৰিছিল। ভাৰতে যোৱাবাৰৰ কমনৱেলথ গেমছত 61টা পদক লাভ কৰিছিল। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছোঁ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰ পৰা দুদিনীয়াকৈ ৰোমানিয়া ভ্ৰমণ কৰিব। অসমৰ বান পৰিস্থিতি আজি অপৰিৱৰ্তিত হৈ আছে। সাম্প্ৰতিক বানত 6,53,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে অসম, পশ্চিমবংগ আৰু জম্মু কাশ্মীৰত বানৰ ফলত বহু লোকৰ প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। স্কটলেণ্ডৰ গ্লাছগোত আজি 23 সংখ্যক কমনৱেলথ গেমছ আৰম্ভ হ'ব আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

1433 ভাস্কৰাব্দৰ শাওন মাহৰ 6 তাৰিখ আৰু আজি 2026 খ্ৰীষ্টাব্দৰ 23 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ নৱমী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:48:02 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:13:36।

খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। কথাষাৰ কৈছিল স্বামী বিবেকানন্দই।

0: ভাৰতৰ উন্নয়ন, শৈক্ষিক প্ৰসাৰ আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত সম্প্ৰচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক শক্তিশালী কৰিবলৈ আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় অনাতাঁৰ সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। 1927 চনৰ আজিৰ দিনটোতে ভাৰতীয় সম্প্ৰচাৰ কোম্পানীৰ অধীনত বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। 1937 চনৰ 8 জুন তাৰিখে ভাৰতীয় ৰাজ্যিক সম্প্ৰচাৰ সেৱাৰ নাম অল ইণ্ডিয়া ৰেডিঅ' ৰখা হয় আৰু পিছলৈ ইয়াৰ নাম হয় আকাশবাণী। প্ৰিয় শ্ৰোতা, আকাশবাণী গুৱাহাটী কেন্দ্ৰই 1998 চনৰ 1 জুলাইৰ পৰা সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ পৰৱৰ্তী কালত ৰাষ্ট্ৰীয় পৰ্যায়ত 2016 চনত পৰিয়াল কল্যাণ শিতানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া সঞ্জয় গোস্বামীৰ দ্বাৰা ৰচিত জেচমিন নাটকখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
1: কি চিন্তা কৰি আছা? প্ৰাইমেৰী স্বাস্থ্য কেন্দ্ৰ পালোহিয়ে, আৰু বেছি সময় নাই।
2: কিনো চিন্তা কৰিবি, ভাত কেইটা ৰান্ধি অহা নহল নহয়। পলম হলে আমি আৰু আব্বাৰ বৰ অসুবিধা হ'ব।
3: আমিয়ে সেইখন কৰি ল'ব পাৰিব, অভ্যাসটো থাকিলেহে ভাল। দুদিনমানৰ পাছত আকৌ পাকঘৰত সোমাবই লাগিব।
1: এ ৰাতু, আব্বাছ কাই সঁচা কথাই কৈছে, অহা মাহত তোমাৰ দিন, তাৰপাছত এমাহমান পাকঘৰত লাগিব লাগিব। সেইটোলৈনো কি চিন্তা কৰিব লাগে, আমাৰ নিচিনা লেঠা হ'লে কি কৰিবা? গাঁওখনত ইফালে আশা বাইদেউ, সিফালে আশা বাইদেউ, উহ ৰাম।
4: হেৰাও আশা বাইদেউ, তোৰ নিচিনা এজনী নথকাৰ বাবেই আব্বাছৰ বায়েকৰ অৱস্থাটো এনেকুৱা হ'ল। হেৰৌ, 4 নম্বৰ সন্তান জন্ম দিবলৈ ওলাইছে, পঢ়া শুনা কম থকাৰ বাবে এনেকুৱা অৱস্থা হ'ল নেকি? নেকি কওঁ আবাছ?
3: তই ঠিকেই কৈছ ৰতন, তাই কম বয়সত বিয়া হোৱা আৰু শিক্ষাৰ অভাৱৰ বাবে এই অৱস্থা। তাতে মানুহৰ গুড়া অন্ধবিশ্বাস।
0: জেচমিন নাটকখনৰ কিয়দংশ শুনিলে?
5: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
6: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
7: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: অসমৰ এগৰাকী বিশিষ্ট বুৰঞ্জীবিদ তথা সাহিত্যিক ডক্টৰ লীলা গগৈৰ আজি স্মৃতি দিৱস। শিৱসাগৰৰ দৰে এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাইত জন্ম লাভ কৰা গগৈদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা আৰু জনজাতীয় সংস্কৃতি বিভাগত গৱেষক হিচাপে নিযুক্ত হৈ থকাৰ সময়ছোৱাতে নতুন অসমীয়া কাকতৰ সম্পাদনাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰত স্পকেন ৱৰ্ড প্ৰডিউচাৰ হিচাপেও কাম কৰা গগৈদেৱে 1982 চনত অসমীয়া বুৰঞ্জী সাহিত্যৰ সমালোচনাত্মক অধ্যয়ন শীৰ্ষক গ্ৰন্থৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰিছিল। এইগৰাকী সাহিত্যিকে কেইবাখনো মূল্যৱান তথা তথ্যগধুৰ গ্ৰন্থ ৰচনাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছিল। ডক্টৰ লীলা গগৈৰ দ্বাৰা ৰচিত বুৰঞ্জীমূলক গ্ৰন্থসমূহৰ ভিতৰত বুৰঞ্জীয়ে পৰশানগৰ, হেৰুৱা দিনৰ কথা, শৰাইঘাট যুদ্ধৰ কথা।

লি মার্গুল বুরঞ্জীয়ে কথা কয় চিন্তার স্বাক্ষর হাহি আর বাহি আদি অন্যতম। মণিরাম দেওয়ানর গীত, অসমীয়া লোকগীতি, জোনবাইয়ে তরা এটি দিয়া, বিহুগীত আর বনঘোষা আদি কেবাখনো লোকসাহিত্য বিষয়ক গ্রন্থ গগৈদেবে রচনা করেছিল। গগৈদেবর দ্বারা রচিত অসমীয়া লোকসাহিত্যর রূপরেখা অসমীয়া সাহিত্য জগতলৈ এক উল্লেখযোগ্য অবদান। অসমৰ গাঁৱে ভূঁয়ে হিচৰতি হৈ পৰি থকা কিছুমান লোকসাহিত্যৰ মুকুতা বুটলি আনি তেওঁ এই গ্রন্থ রচনা করেছে। তেখেতৰ সংস্কৃতিমূলক গ্রন্থৰ ভিতৰত আহোম জাতি আৰু অসমীয়া সংস্কৃতি, বিহু এটা সমীক্ষা, টাই সংস্কৃতির রূপরেখা, সাহিত্য সংস্কৃতির বুরঞ্জী, অসমৰ সংস্কৃতি আদি লেখত লবলগীয়া গ্রন্থ। প্রধানত তেখেত বুরঞ্জীবিদ আছিল যদিও তেখেতে শিশুর মনোরম জগৎখনতো প্রবেশ করবলৈ সক্ষম হয়েছিল। সোণতৰা, খৰাশিয়ালৰ বিয়া, পোনাকণৰ মৰম, অনুপম কোঁৱৰৰ সাধু, লাচিত বৰফুকন, ৰংমনৰ কথা, জয়মতী কুঁৱৰী আৰু মূলা গাভৰু, ভাৰতৰ কথা আদি কেইবাখনো মননশীল গ্রন্থ রচনার তেখেতে শিশু সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ দ্বাৰা ৰচিত ডকাইত কুণ, সাগৰৰ মুকুতা, নৈ বৈ যায় আদি উপন্যাসে পাঠকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। 1994 চনৰ অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰা গগৈদেৱৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৰিহণা শলাগিবলগীয়া। গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত গভীৰ চিন্তা চৰ্চা আৰু অধ্যৱসায়ৰ পৰিচয় দি অসমীয়া সাহিত্যৰ জগতলৈ নিস্বাৰ্থভাৱে আগবঢ়োৱা অৱদানৰ বাবে প্ৰতিজন অসমীয়া তেখেতৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ব। যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশপ্ৰেমৰ ফলশ্ৰুতিত ভাৰতবৰ্ষ এখন আধুনিক শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে, তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ'ল বাল গংগাধৰ তিলক। ব্ৰিটিছৰ বিৰুদ্ধে দেশজুৰি সূচনা হোৱা স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জনজাগৰণ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বাল গংগাধৰ তিলকে। প্ৰবল জাতীয়তাবাদী ভাৱাসম্পন্ন নেতা বাল গংগাধৰ তিলকে স্বৰাজৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰিছিল। তেওঁ ব্যক্ত কৰিছিল যে স্বৰাজ ভাৰতীয়সকলৰ জন্মগত অধিকাৰ, গতিকে ব্ৰিটিছসকলৰ পৰাধীনতাৰ হাতোৰাৰ পৰা ভাৰতীয়সকলৰ স্বাধীনতাক আজুৰি আনিবৰ বাবে বদ্ধপৰিকৰ আছিল বাল গংগাধৰ তিলক। ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী বাল গংগাধৰ তিলকৰ জন্ম হৈছিল 1856 চনৰ 23 জুলাই তাৰিখে দক্ষিণ পশ্চিম মহাৰাষ্ট্ৰৰ এখন সৰু চহৰ ৰত্নগিৰিৰ এটা মধ্যবিত্ত পৰিয়ালত। পুনেৰ ডেক্কান মহাবিদ্যালয়ৰ পৰা 1877 চনত সংস্কৃত আৰু গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তিলকে বোম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা 1879 চনত আইনৰ ডিগ্ৰী লাভ কৰে। আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পিছত পুনেৰ এখন ব্যক্তিগত বিদ্যালয়ত ইংৰাজী আৰু গণিতৰ শিক্ষক হিচাপে বৃত্তিগত জীৱন শুভাৰম্ভ কৰিছিল বাল গংগাধৰ তিলকে। উল্লেখযোগ্য যে বাল গংগাধৰ তিলক আছিল আধুনিক শিক্ষা লাভ কৰা ভাৰতৰ প্ৰথম প্ৰজন্মৰ যুৱকসকলৰ ভিতৰত অন্যতম। প্ৰচুৰ জাতীয়তাবাদী মনোভাৱৰ ব্যক্তি বাল গংগাধৰ তিলকে ভাৰতত ব্ৰিটিছসকলে প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থাক তীব্ৰ সমালোচনা কৰিছিল। ইয়াৰ উপৰিও ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক ব্ৰিটিছসকলে কৰা অসমতাপূৰ্ণ ব্যৱহাৰৰ বিৰুদ্ধেও তেওঁ প্ৰতিবাদ কৰিছিল। ভাৰতীয় শিক্ষা ব্যৱস্থাত ভাৰতীয় সাহিত্য সংস্কৃতিৰ বিষয় অন্তৰ্ভুক্ত নোহোৱাৰ অসন্তুষ্টি ব্যক্ত কৰিছিল বাল গংগাধৰ তিলকে। তেওঁৰ মতে নিজৰ অঞ্চলটোৰ বিষয়ে যদি শিক্ষা ব্যৱস্থাৰ পৰা জ্ঞান আহৰণ কৰিব নোৱাৰে তেন্তে এই শিক্ষা পৰ্যাপ্ত নহয়। বাল গংগাধৰ তিলকৰ চিন্তাধাৰাক সমৰ্থন জনাইছিল বংগৰ বিপিন চন্দ্ৰ পাল আৰু পঞ্জাৱৰ লালা লাজপত ৰায়ে, যাৰ বাবে ভাৰতৰ ৰাজনীতিত এই তিনিজন ব্যক্তিক লাল বাল পাল বুলি অভিহিত কৰা হৈছিল। ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ অভিযোগত ব্ৰিটিছ চৰকাৰে তেওঁক 18 মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত জনসাধাৰণে বাল গংগাধৰ তিলকক লোকমান্য উপাধি প্ৰদান কৰিছিল। এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী তথা বিপ্লৱী চন্দ্ৰশেখৰ আজাদৰ আজি উপজা দিন। তেওঁৰ জন্ম হৈছিল 1906 চনৰ 23 জুলাই তাৰিখে মধ্যপ্ৰদেশৰ আলিৰাজপুৰ জিলাৰ শুভ্ৰা নামৰ এখন গাঁৱত। মাত্ৰ 15 বছৰ বয়সতে তেওঁ অসহযোগ আন্দোলনৰ সৈতে জড়িত হৈছিল। অসহযোগ আন্দোলন অব্যাহত থকাৰ সময়তে বাৰাণসীত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু পিছত দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হৈছিল। কম বয়সীয়া হোৱা বাবে আজাদক কাৰাদণ্ড বিহা হোৱা নাছিল যদিও তেওঁক চাবুকেৰে কোবাবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলৈ সমৰ্থন জনায় আৰু কম সময়ৰ ভিতৰতে তেওঁ জনপ্ৰিয় হৈ পৰে। প্ৰবল সাহসিকতাৰ বাবে চন্দ্ৰশেখৰ আজাদ ভাৰতবাসীৰ হৃদয়ত আৰু ইতিহাসৰ পাতত সদায় অমৰ হৈ থাকিব।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালেকে বিনামূলীয় চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয় চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 14555 নম্বর ফোন করক।
1: ইতিহাসৰ পাতলুতিয়ালে আমি পাহো ভাৰতীয় বাংলা সাহিত্যিক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জন্ম হৈছিল 1898 চনৰ আজিৰ তাৰিখত। ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক গ্ৰাহাম গুচৰ জন্ম হৈছিল 1953 চনৰ আজিৰ তাৰিখত। ভাৰতীয় অভিনেতা, পৰিচালক তথা প্ৰযোজক মেহমুদ আলীৰ মৃত্যু হৈছিল 2004 চনৰ আজিৰ তাৰিখত। ভাৰতৰ স্বাধীনতা সংগ্ৰামী লক্ষ্মী চেহগলৰ মৃত্যু হৈছিল 2012 চনৰ আজিৰ তাৰিখত।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
0: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। প্ৰিয় শ্ৰোতা, ভূপেন হাজৰিকা সাংস্কৃতিক নেশৰ সহযোগত নিউৱাৰ্ড প্লেয়াৰ্ছৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত পুৱা 9:30 পৰা বিয়লি 2 বজালৈ গুৱাহাটী ক্লাবত থকা নিউৱাৰ্ড প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰীৰ বয়স 8 বছৰৰ ঊৰ্ধৰ হ'ব লাগিব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133।
1: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ শিৰোনাম লৈ। বানে সৰ্বস্ব কাঢ়ি নিয়া আৰ্তজনৰ মাজত মুখ্যমন্ত্ৰী, চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ অভাৱনীয় বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰ জিলাত বানত বুৰি 18 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 70 গৰাকীৰো অধিক লোক সন্ধানহীন হৈ আছে। বানত মৃতকৰ আত্মীয়লৈ 4 লাখ টকাকৈ সাহায্য দিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। শিৱসাগৰৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰি অস্তিত্বৰ সংকটত ভুগিছে আহোম ৰাজত্বৰ একাধিক ঐতিহাসিক সমল। উজনিত বানৰ তাণ্ডৱৰ মাজতে দৈয়াং জলবিদ্যুৎ প্ৰকল্পেও এৰিব পানী, গোলাঘাট জিলালৈ ভয়াৱহ ভাবুকি। সমুদ্ৰত দেশৰ সামৰিক শক্তি বৃদ্ধি কৰি ভাৰতীয় নৌসেনাত চামিল হ'ল স্বদেশী যুদ্ধ জাহাজ INS মালৱান। দেশৰ 629টা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত বিলম্ব কৰা 103টা নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। হৰমুজ প্ৰণালীক কেন্দ্ৰ কৰি পুনৰ ইৰাণ আৰু আমেৰিকাৰ মাজত তয়াময়া যুদ্ধ। খাৰুৱা তেলৰ মূল্য দ্ৰুতগতিত ঊৰ্ধগামী। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। চাইনা অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা ছাটলাৰ PV সিন্ধুৰ জয়েৰে অভিযান আৰম্ভ। ICC এদিনীয়া বেটাৰৰ ৰেংকিঙত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক শুভমন গিলৰ দ্বিতীয় স্থান। কাজাখস্তানত অনুষ্ঠিত 10ম বাৰ্ষিক জুকিটছু এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে বিশ্বনাথ জিলাৰ মুনমী দাসে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৱে অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: 中に入れまこ、中にじっくり行こう。天音様のほっちょくらばいで、あんこにいっぱいなまこ。で、二人に汚した。えふもちりでうたん、ほんぷのびっさんまれ。でなれ、あぐれじっきほぼ、せつもいっぱいとれてんしゅう。まみねでうたるもおばあちゃんが、こかんぷのもてしゅうれし。みと、えきやくらじ、どべなどもちゅうとなてみほぼ。せくらくのもふじえ。かわくまからか。কিন্তু গোটেই ঘৰখনেই যে আজি দাদাৰ নকৰ গলক হৈ পৰিছে। দুখ নকৰি মাকো, দুখ নকৰি, নিয়ৰে সকলো সহ্য কৰি দিয়া। আমাৰ এই দুৰৱস্থাৰ কাৰণে দুখ কালো নাই মাকো, দুখ কালো নাই, দুখ নকৰো আমাৰ কপালত।
1: প্ৰায় শূন্যৰ পৰাই আৰম্ভ কৰি চিনেমা জগতত ভৰি দিছিল, আৰু সেই খোপনি ধৰি ৰখাৰ সাহস আৰু নিষ্ঠা তেখেতৰ আছিল। তেখেতক অসমৰ মানুহে মনত ৰাখিব এগৰাকী সফল চিত্ৰ পৰিচালক হিচাপে। কেইবাখনো ব্যৱসায়িকভাৱে সফল ছবি পৰিচালনা কৰি আৰু প্ৰযোজনাৰ দিশতো জড়িত থাকি অসমীয়া ছবি জগতক স্বনিৰ্ভৰশীল কৰি তোলাৰ চেষ্টাত নিয়োগ কৰিছিল তেখেতৰ সমগ্ৰ চিত্ৰ ভাৱনা। কোৱা হয় যে চিনেমা সপোন দেখা মানুহৰ আটাইতকৈ ডাঙৰ সপোন, আৰু মনৰ ভিতৰত কিছু উন্মাদনা নাথাকিলে কোনো চিত্ৰ নিৰ্মাণৰ দৰে শংকাপূৰ্ণ জগতত ভৰি দিবলৈ নাযায়। কিন্তু সেই সাহস আছিল তেখেতৰ। তেখেত হ'ল নিব বৰুৱা। তেখেতে অভিনয় কৰা ৰঙাপুলিচ চিনেমাখনে লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ। যদিও সকলোৱে তেখেতক নিব বৰুৱা বুলিয়েই চিনি পায়, কিন্তু তেখেতৰ পোচাকী নাম আছিল নৃপেন বৰুৱা। খেলা ধূলাৰ প্ৰতি আছিল তেখেতৰ তীব্ৰ আগ্ৰহ। বিখ্যাত মহাৰাণা ক্লাবৰ চেণ্টাৰ ফৰৱাৰ্ড, মহাৰাণা ক্লাবৰ হৈ হেট্ৰিক কৰা নৃপেন বৰুৱা এসময়ত হৈ পৰিছিল নিব বৰুৱা।
2: ফুটবল খেলিছিলে, তেওঁৰ নামটো নৃপেন আছিলে অৰিজিনেল, কাৰণ এওঁলোকৰ গোটেইবিলাকৰ নাম নৰে শেষ কৰে। দৈত্যেন, দ্বিজেন, ব্ৰজেন, দীৱন, চব ন নৰে। নিবদাৰ নামটো প্ৰথমতে নৃপেনেই আছিলে, কিন্তু সেই ফুটবল খেলোঁতে বোলে দৌৰাদৌৰিকৈ যে ইটো খেলুৱৈ সিটো খেলুৱৈ ধৰিবলৈ যাওঁতে পিলিকদাহঁতৰ লগত খেলে, পিলিক চৌধুৰীহঁতৰ লগত, সেই তেতিয়া মানে চিঞৰোঁতে বোলে গেলেৰীৰ পৰা চিঞৰে নিপ ধৰ ধৰ ধৰ নিপ ধৰ, সেই নিপটো তেতিয়া মানে নৃপেন ক'বলৈ চাগে নহয়গৈ আৰু উত্তেজনাৰ মাজত খেলা, গতিকে সেইটো গুচি নৃপেন গুচি নিপ হ'ল। সেই তেতিয়াই পেন নিপ হ'ল আচলতে, কিন্তু আচল নামটো তেওঁ নৃপেন বৰুৱাই আছিলে।
1: কনিষ্ঠ ভাতৃ দীপেন বৰুৱাক খেলপথাৰলৈ লৈ গৈছিল তেখেতে।
3: আমাৰ নজন ভাই ককাইটো মই কনিষ্ঠ, নিবদা প্ৰথমতে আৰ্ট শিকিছিলে বৰোদাত।
1: তেওঁ অঁকা ছবিৰ ভিতৰত বিখ্যাত আছিল পাফু ছিৰিজৰ আৰম্ভণিৰ পিনৰ সংস্কৰণৰ বেটুপাতবোৰ। এক ৰঙেৰে অঁকা সেই ৰেখাচিত্ৰৰ বেটুপাতবোৰৰ এচুকত ৰোমান হৰফেৰে চহী কৰা আছিল নিব বুলি, আৰু আঁকিছিল গুৱাহাটী বিহু সন্মিলনীৰ প্ৰতীক চিহ্ন।
3: অসমৰ এজন বিখ্যাত চেণ্টাৰ ফৰৱাৰ্ড আছিল নিবদা। সেই খেল চাব যাওঁ, ইয়াৰ পৰা জজফিল্ডত খেল হয় তেতিয়া, বৰ্ডলে ট্ৰফি মই সৰু কাৰণে মোক লগত লৈ যায়, জাৰ্চিটো তাত পিন্ধে, কিন্তু ইয়াৰ পৰা হাফ পেণ্টটো পিন্ধে, বুট টুট চব পিন্ধি পেলাই, তেতিয়াতো ইমান গাড়ী ঘূৰা আপোনাৰ ৰাস্তা খালীতো, খোজকাঢ়ি মোক হাতত ধৰি পেলাই এনেকৈ লৈ যায়। সেই 56ত প্ৰথম স্মৃতি ছবিখন কৰিলে, তেতিয়া বজেন্দা মিউজিক ডাইৰেক্টৰ আছিলে নিবদা ছবিখনত। তেতিয়া এটা গান আছে, টুন টুন কণমান আহা কোন কণ পোনা কণ আহা, এতিয়া মনত আছে। যিটো আকৌ বশিষ্ঠত শ্বুটিং হৈছিলে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ, তেতিয়া মোকো লগিছিলে হাফ পেণ্ট পিন্ধি পেলাই, বল চুম্বল তো বল লিপছো দিছিলোঁ, তেনেকৈ পাহৰি গ'লোঁ আৰু। চৰকাৰী চাকৰিয়ে কৰিছিলে, জনসংযোগ বিভাগত তেনেকৈ আছিলে আৰু। ৰিটায়াৰ হোৱাৰ পিছত আকৌ বেছিকৈ চিনেমা কৰা হ'ল, বৰুৱা সংসাৰ বহুত বছৰ কৰা নাছিলে আৰু চাকৰিৰ কাৰণে, ডক্টৰ ২৪ বৰুৱাৰ পিছৰ পৰা সকলোৱে ছবি কৰা হ'ল, প্ৰযোজক
1: অভিনয় কৰিছিলে প্ৰথম মোৰ গানৰ লগতে।

0: নিয়াৰিকৈ কামখিনি সমাধা হোৱাটো বিচাৰিছিল নীপ বৰুৱাই। চিনেমাৰ কামত তেখেতক সহযোগ কৰিছিল তেখেতৰ ভাতৃ নীৰেণ বৰুৱাই। সেই কথাকে সোঁৱৰিছে নীৰেণ বৰুৱাৰ সহধৰ্মিনী মল্লিকা বৰুৱাই।
1: সেই বিয়া হৈ অহা দিন ধৰিয়ে দেখিছোঁ নীপদাক অতি পৰিপাটি এজন মানুহ, পোছাক পৰিচ্ছদ, খোৱা বোৱা, খোজ কাটল একেবাৰে পৰিপাটি সদায়। আৰু কোনোদিন চুলি আউলি বাউলি নেদেখিলোঁ তেনেকুৱাকে। ছবিবোৰতো চবেই দেখিছেই। মোৰ ব্যক্তিগত হেৰি, নীপদাই চাগে ছবিখন মানে হলত স্ক্ৰীনিং হোৱাৰ আগতে সম্পূৰ্ণ ছবিখন বোধহয় নীপদাৰ মনত আঁকি লৈছিল নেকি, মোৰ তেনেকুৱা এটা ভাৱ হয়। গোটেইখিনি একদম চিজিল, একেবাৰে মাইল ষ্টোন এখন এখন, নহয় জানো, অসমীয়া ছবিৰ ক্ষেত্ৰত। মানে এই ৰঙা পুলিচত নীপদাই নিজে পুলিচ হোৱা মই পিছত দেখিছোঁ, ক'ৰবাত টুকুৰা হাফ পেণ্ট পিন্ধি। চৈয়দ আব্দুল মালিকে এটা ৰোল কৰিছিলে, সেইখনটো প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পোৱা নহয় ছবি। জুলি নবখন সম্পূৰ্ণ স্মৰণ কালৰত ৰঙীন ছবি, প্ৰথম অসমীয়া ছবি মানে আমি। তাৰ আগতে ভূপেন্দ্ৰৰ চিনেমা শকুন্তলাত অলপমান আছিলে পাৰ্ট। আৰু এটা ইণ্টাৰেষ্টিং কথা, নীপ বৰুৱাৰ ছবিতে প্ৰথম হিন্দী গান গাইছে অসমীয়া চিনেমা, প্ৰথম হিন্দী গান নীপ বৰুৱাৰ চিনেমাত।

ভায়েক ককায়েকৰ মাজত আণ্ডাৰষ্টেণ্ডিংটো একদম মানে প্ৰশংসনীয়, চাবলগীয়া, খুব ভাল লাগে বিশ্বাসটো মানে ইজনৰ ওপৰত সিজনৰ। ফিল্ম অফিচাৰ আছিলে তেতিয়া, কেইবাখন ডকুমেণ্টেৰী কৰিছিলে গল্ডেন থ্ৰেডৰ ওপৰত, সমৰ মুগাৰ ওপৰত, সেইখনে জাপান ইণ্টাৰনেশ্যনেল এৱাৰ্ডো পাইছিলে। আৰু এটা মানে দুৰ্বলতা বুলিয়েই ক'ম নে কি, সংখ্যা সাপ, সেইটোৰ প্ৰতি নিব্দা কিবা এটা দুৰ্বলতা আছিলে দেই। এওঁ গোটেইখিনি নিব্দা গোটেই সহযোগী পৰিচালক, এওঁৰ ওপৰত অগাধ বিশ্বাস, গোটেই মানে এওঁ যিখিনি কাম কৰি দিয়ে, শ্বট ঠিক কৰি থয়, নিব্দাই জাষ্ট লাষ্ট মমেণ্টত আহি শ্বটটো চাই আৰু অ'কে, সিমানেই, চবেই জানে। সাত নম্বৰটো কিয় কৰে, শ্বুটিঙো সাত তাৰিখে আৰম্ভ কৰে, সাত বা সোতৰ বা সাতাইছ তেনেকুৱা নম্বৰ, আগতে ছবি খালি শুক্ৰবাৰে ৰিলিজ হ'ব লাগিব, হলক সাতটো নাপাবও পাৰে কিন্তু তথাপিও ৰৈ থাকে বোলে, মানে সাত সোতৰ সাতাইছ কোনোবা এটা তাৰিখ পাব লাগিব মানে শুক্ৰবাৰ ৰিলিজৰ কাৰণে। সেইটো মানে আমি জানো কি দুৰ্বলতা নাজানো, কিন্তু কাকতলীয়াভাৱে নিব্দা ঢুকাইছে 25 জুলাই, 25 তাৰিখটো 2 আৰু 5 যোগ দিলে সাতেই হয়। কিন্তু নিব্দাৰ স্মৃতিৰ পৰশত নায়িকা আছিলে নিভা দাস, ব্ৰজেন্দা হিৰ, নায়িকা নিভা দাস, পিছলে সেয়াই নিব্দাৰ জীৱনৰ নায়িকা হ'ল নিভা বৰুৱা। সেই এখনেই ছবি, প্ৰথম আৰু শেষ ছবি স্মৃতিৰ পৰশ।

0: স্মৃতিৰ পৰশ, মাক আৰু মৰম, ভক্ত প্ৰহ্লাদ আদি ছবিত শিশু শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল ডক্টৰ অমৰজ্যোতি চৌধুৰী আৰু নীৰা বৰুৱাই।
1: নিপুৰৰ দ্বাৰা অসাধাৰণ শিল্পী আছিল, খুব ধুনীয়া ছবি আঁকিছিল আৰু সৰস্বতী গোস্বামী নীৰদাদাই যেতিয়া সাজে সেইখন চাবলৈ আটাইতকৈ ধুনীয়া হয় আৰু দেউতাই মোক সেইখন চাবলৈ লৈ যায়। গতিকে নীৰদাদাৰ লগত তেনেকে মোৰ এটা চিনাকি। নীৰদাদাই মোৰ এখন নাটক চাবলৈ গৈছিল স্কুলৰ পৰা কৰা আৰু সেইখন চাই আহি পেলাই তাৰ পিছদিনাই নীৰদা আৰু দীপন দা, দীপন বৰুৱা তেখেতৰ ভায়েক, দুয়ো আমাৰ তালৈ আহিল। আহি মা দেউতাক কলে যে মাক আৰু মৰম নামৰ আমি এখন চিনেমা কৰিম আৰু তাত আমি শিশু শিল্পী হিচাপে লৈ যাব খুজিছো কলিকতালৈ। এইটো মানে মোৰ কাৰণে এটা অভাৱনীয় কথা, এনেকুৱা যে হব কেতিয়াও সপোনতো ভবা নাই। মোক আৰু মোৰ সহশিল্পী নীৰা বৰুৱাক এনেকেই লৈ গ'ল যে আমি কিবা খেলি থকাৰ নিচিনাই লাগিল। তাৰ সলনি যে আমি কিবা চিনেমা কৰিছিলো এইটো কেতিয়াও ভবাই নাই। মোৰ এটা কথা মনত আছে যে সেইটো অৱশ্যে পিছলৈ আমাৰ ঘৰ নামৰ চিনেমাখন কৰিছিলো, তেতিয়া এই বীণা দাস মান্না বাইদেউ আছিলে, নিবৰৰ দ্বাৰাই এই বীণা দাস মান্না বাইদেউৰ অভিনয় খুব ভাল পাইছিল আৰু আমাক কয় চা এই মানুহজনীয়ে অভিনয় ডিঙিৰ পৰা নকৰে, এনেকে ভিতৰৰ ফালে দেখুৱাই কয়, একদম ভিতৰৰ পৰা কৰে। আমি আৰু সেইটো বুজি নাপায় এনেকে খেলি থকাৰ নিচিনাকে এইটোকে চিঞৰি চিঞৰি গাই থাকো। ভজনদাৰো মানে নীৰদাৰ প্ৰতি ভীষণ শ্ৰদ্ধা আছিল। আমাৰ আগতে কয় ছবিৰ কোনটো দৃশ্য কোন ফালৰ পৰা পোহৰ পৰিব, কেনেকে কৰিব, এইটো যদি কোনোবাই ভাবি উলিয়াব পাৰে না, আটাই আমাৰ মাজত আটাইতকে ভাল আছে এয়া এইটো নীত। আৰু মোৰ দেউতাই মাজে মাজে কোৱা মোৰ মনত পৰে এই ৰঙা পুলিচ নামৰ এখন ছবি চাই নীৰদাৰ, ই আমাৰ অসমৰ সত্যজিৎ হ'ব।

0: তিনি বছৰমান হৈ গৈছে আৰু মোক এনেকৈ লৈ গৈছে, হেৰিলৈ বশিষ্ঠলৈ লৈ গৈছে, তাতে ব্ৰজেন্দা আৰু নিভা খুৰী তেখেতসকলৰ শ্বুটিং দেখি আছোঁ আৰু এনেকৈ সেই এতিয়া যিখিনি মন্দিৰ যি আছে মোৰ চাৰিটা মনত পৰে, তাতে এনেকুৱা তেওঁলোকৰ দুজনে ফটো আছে নে এনেকুৱা আছে, মই এনেকৈ এনেকৈ দৌৰি আছোঁ আৰু মনত আছে। তাৰপাছত সবে কৈছে কি 5টা বাজিলে হাতী আহিব, মোৰ খালি সেইটোৱে মনত আছে, সেই গছৰ ওপৰত উঠাই দিছে সিমানখিনিলৈহে মনত আছে, তাৰপাছত আৰু একো মনত নাই। মাক আৰু মৰমৰ প্ৰথম মানে শ্বুটিং মানে ৰিহাৰ্চেল আমাৰ এই লতাশিলৰ ঘৰতে হৈছিলে, এতিয়া যিটো মানে নাককাট পুখুৰীৰ ওচৰত সেই যে আছে তাতেই ইয়াৰ অফিচটো আছিল আৰু। সেই ডেকোটা প্লেনত আমি দুজনে গৈছোঁ, মই বোলে খুব কান্দিছোঁ দেই, পিছত মই কিন্তু মনত নাই, অমৰ জ্যোতিয়ে কয় সদায়।
1: ভক্ত প্ৰহ্লাদত অভিনয় কৰাৰ পাছত মীৰা বৰুৱাৰ হৈছিল বিশেষ অভিজ্ঞতা।
0: ভক্ত প্ৰহ্লাদখন সাংঘাতিক হৈছিল, ইয়াত বিজুলী চিনেমা হলত 3 মাহ চলিছে আৰু মানুহবিলাকে তাতকৈ কি মোক সেৱা কৰে, মই সেইটোৱেই বেছি মানে বহুতে প্ৰহ্লাদ বুলি ক'লে একদম ভৰিত ধৰি সেৱা কৰে, বুজাব নোৱাৰে মানুহৰ মনৰ ভাৱটো তেনেকুৱা হয়তো।
1: পৰিচালক হিচাপে নিব বৰুৱা নিজৰ কামক লৈ অতি সচেতন আৰু খুব ষ্ট্ৰিক্ট, তেনেদৰে অনুভৱ কৰে মৃদুলা বৰুৱাই।
2: মই নিব দাক পৰিচালক হিচাপে পাইছিলো ককা দেউতা নাতিহাতী নামৰ ছবিখনত, যেতিয়া মোলৈ প্ৰস্তাৱটো আহিল অভিনয় কৰিবলৈ, তেতিয়া স্বাভাৱিকতে মোক খুব ভাল লাগিছিল আৰু অলপ ভয়ো লাগিছিল, কাৰণ শুনিছিলো নিগদা বৰগহীন গম্ভীৰ মানুহ আৰু এগৰাকী খুব ষ্ট্ৰিক্ট ডাইৰেক্টৰ। যি হওক, ভয় এসাহে কাম কৰি গলো, গালিও কেতিয়াবা খাইছিলো, কিন্তু ককা দেউতা নাতিহাতী চিনেমাখন অসমৰ দৰ্শক ৰাইজে আকৌ এবাৰ ইমান সুন্দৰকৈ আদৰি লৈছিল যে আজিও সেই চিনেমাখনৰ কথা বহুতে কৈয়ে থাকে।
1: এই চিনেমাখনতেই অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিশু শিল্পী ৰূপে অভিনয় কৰিছিল।
3: দেখিলা ধৰ্মেশ্বৰ নাতি কাৰ, মোজদাৰৰ নাতি, মোজদাৰৰ নাতি, হাতীৰে যায় বাট কাটি।
4: ককা, তেনেহলে তোমাৰ খং উঠা নাই?
3: অ, খং উঠিছে, গাখীৰ খাই নোযোৱাৰ কাৰণে। যা, মাৰ মাতি আছে।
4: মই কিন্তু গাখীৰ খাই উঠি আকৌ হাতীত উঠিম।
3: এনে হাত ঘাটৰ সৈয়াকনি হল এই ল'ৰাটো,
5: ককা চাইহে নাতি, ঘূৰাই ফুৰে হাতী।
2: আৰু তাৰ গীতবোৰ আছিল অতি সুন্দৰ, শ্ৰদ্ধাৰ ৰমেন দাই সংগীতেৰে সজাইছিল।

আৰু মোৰেই সৌভাগ্য আছিল যে নিতাই ককা দেউতা নাতি আৰু হাতী কৰাৰ পাছত তেতিয়া শকুন্তলা আৰু শংকৰ যোশেফ আলী নামৰ চিনেমাখন কৰিলে, তাতো মোক কাষ্ট কৰিলে শকুন্তলাৰ চৰিত্ৰৰ বাবে। খুব শ্ৰদ্ধা কৰিছিলো যদিও ভয় লাগিছিল নিতালে, তথাপি তেখেতৰ লগত বৌৰ লগত মোৰ এটা সেই সময়ত ঘৰুৱা সম্বন্ধ হৈছিল। স্মৃতি পথত মানে সেই কথাবিলাক এতিয়াও জীয়াই আছে।

0: নিবৰুৱাৰ প্ৰতিখন চিনেমাই দৰ্শকে আদৰি লৈছিল আৰু ইয়াৰ গানবোৰ আছিল ছুপাৰহিট। তেওঁৰ চিনেমাৰ সৰহভাগ গীত লিখিছিল কেশৱ মহন্তই। কেশৱ মহন্ত আৰু নিবৰুৱা এই সম্পৰ্কে মঞ্জুস্না মহন্ত গোস্বামীয়ে অনুভৱ কৰে এইদৰে।
1: নিবদা আৰু দেউতা, আচলতে নিবদা আৰু দেউতা বুলি ক'লে কথাটো আধাৰ পৰা কোৱা হ'ব। আচলতে এইটো পৰিয়ালৰ ব্ৰজেন বৰুৱাহে মূল মানুহজন, যিজনে দেউতাক কবি বুলি মাতিছিলে, আৰু সেই পৰম্পৰাটো থাকি গ'ল, ব্ৰজদা গুচি গ'ল।

কিন্তু নিপদায় দেউতাক নেৰিলে আৰু দেউতাক যেতিয়াই এখন ভুলছবিৰ গীত লিখিবলৈ তেওঁলোকে ভাবে, ভাবিলে আমাৰ ঘৰলৈ আহে ৰাতিপুৱাই আৰু চিঞৰটো মাৰে, কবি বুলি চিঞৰটো মাৰে। সেই কবি বুলি ব্ৰজদাই মাতিছিলে দেউতাক, নিপদাই মাতিছিলে, আৰু আচৰিত ধৰণৰ তেওঁলোকৰ হেৰি আছিলে। নিপদাই কৈ দিলে, দেউতাই লগে লগে পিক আপ কৰিলে, তাৰপিছত দেখোঁ দেউতাৰ মানে প্ৰস্তুতি চলিছে, নিউ ইয়ৰ্ক প্লেয়াৰ্ছলৈ যাব লাগে, তাত বাপু থাকিব, বাপু হ'ল ৰমেন বৰুৱা, ৰমেন বৰুৱা থাকিব, ৰমেন বৰুৱাই সংগীত কৰিব, ৰমেন বৰুৱাই হাৰমনিয়ামখন, নিউ ইয়ৰ্ক প্লেয়াৰ্ছৰ হাৰমনিয়ামখনতে সকলো সংগীত ৰচনা কৰিছে, তেওঁৰ বোলছবিয়ে হওক হেৰিয়ে হওক, তেওঁৰ সংগীত তাতে ৰচনা কৰে। কেশৱ মহন্ত এফালে বহে আৰু বাছ নিপদাই আৰম্ভ কৰি দিয়ে, তেনেকৈ চিনেমাৰ গানবোৰ হয় আৰু এটা এটা গান ওলায় আৰু এটা এটা হিট ছং। গতিকে এইটো এটা অদ্ভুত ধৰণৰ জুৰি, নিপ বৰুৱা, কেশৱ মহন্ত, কেশৱ মহন্ত, ৰমেন বৰুৱা, আৰু এনেকৈয়ে যে অসমক কি অজস্ৰ গান দিছে তেওঁলোকে বোলছবিৰ, আৰু একদম বিফিটিং গান মানে বোলছবিখনৰ।

আৰু নিপ বৰুৱা চিনেমাৰ এটা বিশেষত্বও আছিলে যে গানেৰে ছবিখন মানে যেনেকুৱা সোণমা ছবিখন, সোণমা ছবিখনৰ এটা বিশেষত্ব আছে, শাস্ত্ৰীয় সংগীতৰ প্ৰভাৱটোও আছে সেই ছবিখনত, আৰু ছবিখন গোটেই যেন গানেৰেহে গাঁঠি পেলাইছে।

0: আজলি নবৌ ছবিখনৰ গীতত কণ্ঠদান কৰি ৰুঞ্জুন ফুকনে দৰ্শক শ্ৰোতাৰ হৃদয়ত বিশেষ ঠাই অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।
1: শান্ত সৌম্য মানুহ আৰু মই মানে কি আৰু আমি তেতিয়াতো কম বয়সীয়া আছিলোঁ নহয়, বেছিকৈ কথা পাতিবলৈও ভয় লাগে, কিন্তু বৌৰ কথা হ'লে মনত আছে। বৌয়ে খুব মৰমেৰে কথা বতৰা পাতিছিলে, যিখিনি সময় পাইছিলোঁ লগ, কিন্তু সেইটো মোৰ মনত থাকিলে যে বেছ মানে কি তেখেতসকলে আমাৰ লগত, আমি নতুন মানুহ ন, একেবাৰে নতুন গান গোৱা ছোৱালী, সেই হিচাপত যথেষ্ট সহানুভূতিশীল এটা ব্যৱহাৰ তেখেতৰ পৰা পাইছিলোঁ।

0: আই মোৰ জনমে জনমে এই চিনেমাখনৰ সংগীত পৰিচালনাৰ দায়িত্ব অপ্ৰত্যাশিতভাৱেই লাভ কৰিছিল অনুপম চৌধুৰীয়ে।
1: তেখেতৰ ছবিৰ সংগীত পৰিচালনা কৰাৰ কথা মই সপোনতো ভবা নাছিলো, কিন্তু সেই সুযোগকণ মোৰ ওচৰলৈ অপ্ৰত্যাশিতভাৱে আহিছিল। 1987-88 চনৰ কথা, মই মোৰ বাসভৱনত থকা মিউজিক ৰুমত সোমাই মিউজিক কম্পোজ কৰি আছিলো। এনেতে দুজন মানুহ মোৰ মিউজিক ৰুমলৈ সোমাই আহিল। তাৰে এজন হৈছে নীৰেণ বৰুৱা দাদা, যাক আমি দুলদা বুলি মাতিছিলো। নীৰদাৰ আগমনে মোক চিন্তিত কৰি তুলিছিল। তেখেতসকলে কোনো পাতনি নেমেলাকৈ মোক কলে, অনুপম, আমি এখন নতুন অসমীয়া চিনেমা নিৰ্মাণৰ প্ৰস্তুতি চলাইছো। সেই চিনেমাখনৰ নাম হৈছে আই মোৰ জনমে জনমে, আৰু এই চিনেমাখনৰ সংগীত পৰিচালনাৰ দায়িত্ব তোমাক দিবলৈ আহিছো। মই বহুত দেৰি তেওঁলোকৰ মুখলৈ চাই আছিলো আচৰিত হৈ পেলাই। দুলদাই কলে, এনেকে চাই থাকিলে নহব ন, তুমি কোৱা কি কৰিবা, পাৰিম জানো? কিয় নোৱাৰিবা, তোমাৰ নিজৰ ওপৰত বিশ্বাস নাই নেকি? পাৰিবা নিশ্চয়। কৈ পেলাই কলে, ঠিক আছে, আমি স্ক্ৰিপ্টখন দিম আৰু তোমাৰ লগত আলোচনাত বহিম, আমি তাৰপিছত তুমি কাম আৰম্ভ কৰিবা। আৰু মই খালি কেইটামান ৰিকুৱেষ্ট কৰিছিলো যে, দাদা, মই কিন্তু গীতিকাৰ হিচাপে মোৰ শিক্ষাগুৰু, মোৰ সংগীতৰ অভিভাৱক শ্ৰদ্ধাৰ চফুজুলাৰী ছাৰকহে মই গীতিকাৰ হিচাপে মই ল'ম বুলি ভাবিছো। তেওঁ ক'লে, মোৰ কোনো আপত্তি নাই, তুমি ল'ব পাৰা, মই ভাল পাওঁ তেখেতৰ গান, তুমি ল'ব পাৰা। কৈছো, আৰু এটা কথা দাদা, এজনী নতুনকৈ এজনী ছোৱালী ওলাইছে, তেওঁৰ নাম হ'ল সংগীতা কাকতি, তেওঁ পিউ শ্ৰেণীৰ ছাত্ৰী, বৰ সুন্দৰকৈ গান গায়। সেইদিনা মোক আকাশমাণী গুৱাহাটীৰ দেৱীন শৰ্মা, তেখেতে মোক চিনাকি কৰি দিছিলে আৰু তেখেতৰ গান শুনিছিলো মই জ্যোতি চিত্ৰপন ষ্টুডিঅ'ত। তেতিয়াই মই ভাবিছিলো তেখেতক যদি পৰা যায় সদ ব্যৱহাৰ কৰাৰ কথা। ঠিক আছে, ভাল দেখা যদি লোৱা, কিন্তু মোক আগতে গান শুনাই ল'বা দেই, তাৰপিছতে মই অনুমতি দিম তোমাক। ঠিক আছে, হ'ব দাদা। তাত আৰু গায়ক গায়িকা হিচাপে আছিলে আমাৰ দীপেন বৰুৱা ভুজু আৰু কবিতা বৰঠাকুৰ।

নিব বৰুৱা, যাৰ চিনেমাৰ নিজা চিনাকি আছে, সমগ্ৰ পৰিয়ালে একেলগে উপভোগ কৰিব পৰা আৱেগপূৰ্ণ কাহিনীৰ শালীন পৰিৱেশন তেখেতৰ ছবিৰ মূল বৈশিষ্ট্য। শ্ৰুতিমধুৰ সংগীত আৰু সুলিখিত গীতৰ কথা, এই দুটি দিশত তেখেতে কাহানিও আপোচ কৰা নাছিল। ছবিৰ ব্যৱসায়িক সফলতা নিশ্চিত কৰাটো তেখেতৰ প্ৰথম দৃষ্টি আছিল আৰু নিজৰ স্বকীয়তা বিসৰ্জন নিদিয়াকৈ সেই কথাটো তেখেতে প্ৰতিপন্ন কৰিছিল। নিব বৰুৱাই হ'ল অসমৰ প্ৰথমগৰাকী চিত্ৰ নিৰ্মাতা যিয়ে অসমীয়া ছবিৰ বজাৰখনৰ পৰিসৰ বৃদ্ধি কৰাৰ চেষ্টা কৰিছিল। এইগৰাকী মহান ছবি পৰিচালক, অভিনেতা, সুদক্ষ ফুটবল খেলুৱৈ, চিত্ৰশিল্পী, সংগীতৰ ক্ষেত্ৰত স্বশিক্ষিত, বাঁহীবাদক, মূৰ্তি নিৰ্মাতা, ভিন্ন চিনাকিৰে সমাজত নিজৰ স্বাক্ষৰ বহন কৰি যোৱা নিব বৰুৱা সদায় জীয়াই থাকিব আপোনাৰ আমাৰ সকলোৰে হৃদয়ত।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। নিব বৰুৱাৰ কণ্ঠৰ সংলাপ, তেখেতৰ চিনেমাৰ গীত আৰু সংলাপ, উৎপল দত্তৰ এটি লেখা আৰু ত্ৰিদীপ গোস্বামীৰ পৰা লাভ কৰা চিত্ৰধ্বনিৰে আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

0: मन की बात है जन जन की, सभी की कुछ अपनी सी, अनकही विरासत की, उम्मीदें नए भारत की। तो सुनिए इस महीने 26 जुलाई सुबह 11 बजे मन की बात आकाशवाणी और दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। आप भी माननीय प्रधानमंत्री के मन की बात का हिस्सा बन सकते हैं। इसके लिए आप अपने सुझाव 24 जुलाई तक टोल फ्री नंबर 1800117800 पर रिकॉर्ड कर सकते हैं या फिर 1922 पर भी कॉल कर सकते हैं। नमो ऐप या MyGov के ओपन फोरम में पोस्ट कर सकते हैं या पोस्ट बॉक्स नंबर 111 आकाशवाणी दिल्ली पर भेज सकते हैं। तो याद रखें, रविवार 26 जुलाई सुबह 11 बजे मन की बात।
1: প্ৰিয় শ্ৰোতা, ভূপেন হাজৰিকা সাংস্কৃতিক নেহৰ সহযোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত পুৱা 9:30 পৰা বিয়লি 2 বজালৈ গুৱাহাটী ক্লাবত থকা নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰীৰ বয়স 8 বছৰৰ ঊৰ্ধৰ হ'ব লাগিব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত 40টা ৰাজহ চক্ৰৰ 939খন গাঁৱৰ

6,53,164 লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি শিৱসাগৰ আৰু যোৰহাটত 3জনকৈ, চৰাইদেউত 2জন আৰু কাৰ্বি আংলঙত 1জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 40লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,897 হেক্টৰৰ অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 106টা আশ্ৰয় শিবিৰ আৰু 381টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰ অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকাৰ সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত প্ৰভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। তদুপৰি এই আকস্মিক বানৰ কাৰণ সম্পৰ্কে বৈজ্ঞানিক বিশ্লেষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত উপগ্ৰহ চিত্ৰৰ জৰিয়তে সমগ্ৰ অঞ্চলটো অধ্যয়ন কৰি প্ৰকৃত

0: জনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। তদুপৰি এই আকস্মিক বানৰ কাৰণ সম্পৰ্কে বৈজ্ঞানিক বিশ্লেষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত উপগ্ৰহ চিত্ৰৰ জৰিয়তে সমগ্ৰ অঞ্চলটো অধ্যয়ন কৰি প্ৰকৃত কাৰণ বিশ্লেষণ কৰা হ'ব।
1: তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে, কিন্তু লগত আৰু কি হৈছিল কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম। আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব, এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব, কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে। গতিকে মই অকণমান বানপানীটোৰ খাপ কমিলেই, মানে ইয়াৰ স্পীডটো অলপ কমিলেই, আমি তাৰে মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে।
0: এইবাৰৰ বানত শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰৰ অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 লোকক নিয়োগ কৰা হৈছে। SDRF, NDRF, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কটাই কালি চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতিৰ বুজ লয়। গুৱাহাটীৰ মুখ্য সচিবৰ সন্মিলন কক্ষত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল চুইটি চাংচানে মুখ্য সচিবগৰাকীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে সবিশেষ অৱগত কৰে। ডঃ কোটাই ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, শোণিতপুৰ আৰু কামৰূপ মহানগৰৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁলোকক বান ক্ষতিগ্ৰস্ত জিলাকেইখন, বিশেষকৈ সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰীৰ যোগান ধৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে শিৱসাগৰ জিলালৈ প্ৰেৰণ কৰাৰ বাবে এই জিলাকেইখনত থকা হাত নাও, উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা নাও, খোৱাপানীকে ধৰি অন্যান্য সামগ্ৰীৰ মজুতৰ বুজ লয়। মুখ্য সচিবগৰাকীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, সেনাবাহিনী, বায়ুসেনা, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, উত্তৰ পূৰ্বীমান্ত ৰেলৱে, ভাৰতৰ খাদ্য নিগম, ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু দূৰসংযোগ বিভাগৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক ক্ষতিগ্ৰস্ত লোকসকলক যাৱতীয় সাহায্য প্ৰদান প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত এলেকাসমূহৰ সাহায্য শিবিৰত প্ৰয়োজনীয় সেৱাৰ যোগান ধৰিবলৈ আৰু এই অঞ্চলসমূহ পুনৰ বাসোপযোগী কৰাৰ বাবে ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। 1927 চনৰ 23 জুলাইত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ অধীনত বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হ'ব। 1937 চনৰ 8 জুনত ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু 1956 চনত আকাশবাণী ৰখা হয়। তেতিয়াৰে পৰা ৰেডিঅ' তথ্য সম্প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত একতা সৃষ্টি কৰাৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: बेटा मैं कल अपने भतीजे के घर होके आया, मैं देखकर हैरान रह गया कि वो लोग दिन भर एसी चलाते हैं, रोज वॉशिंग मशीन चलाते हैं, घर में दो दो फ्रिज हैं, फिर भी उसका बिजली बिल पता है कितना आता है? 0। मैंने पूछा तो भतीजा बोला, चाचा जी सब ऊपर वाले की दया है। मतलब सोलर पैनल की। मैंने सोचा अब तो लगवाना ही पड़ेगा।
3: पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in पर।
4: हर घर सूर्य घर।
5: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
6: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं प्रियंका अरोड़ा। मुख्य समाचार। प्रधानमंत्री नरेंद्र मोदी ने कहा, नागरिकों का कल्याण सभी सुधारों के केंद्र में होना चाहिए और शासन की नीतियां जनता की जरूरतों के अनुरूप तैयार की जानी चाहिए। केंद्रीय मंत्री जेपी

মই মৰুৰ মাজৰ অঘৰী পথিক, তুমি মৃগতৃষ্ণা মোৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমেই শুনক মিতালী চৌধুৰীৰ কণ্ঠৰ এই গীত, গীতিকাৰ লীলা গগৈ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: মিতালী চৌধুৰীৰ কণ্ঠত লীলা গগৈৰ ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল মুকুল বৰুৱাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।

0: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী। প্ৰিয় শ্ৰোতা, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত নিউৱাৰ্ড প্লেয়াৰ্ছৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত পুৱা 9:30 পৰা বিয়লি 2 বজালৈ গুৱাহাটী ক্লাবত থকা নিউৱাৰ্ড প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰীৰ বয়স 8 বছৰৰ ঊৰ্ধৰ হ'ব লাগিব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1-800-420-2233 নম্বৰত।
3: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী দিলীপ চৌধুৰী, গীতৰ কথা লীলা গগৈ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: দিলীপ চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল লীলা গগৈৰ, প্ৰযোজনা আছিল মুকুল বৰুৱাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দুৰ্গাময় বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা আৰু প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: দুৰ্গাময়ী বৰাৰ কণ্ঠত হেমেন হাজৰিকাৰ ৰচিত গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: এক প্ৰকাৰ সে পি এম জয় অব গৰীবো কি জয় বন গই হে।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। সাম্প্ৰতিক বানত 939খন গাঁৱৰ 6,53,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ বান প্ৰভাৱিত 4খন জিলাৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যালোচনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ। ছিকিমৰ NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মাণ সুৰংগত আবদ্ধ 22টা মৃতদেহ উদ্ধাৰ। নিহতসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা। আৰু স্কটলেণ্ডৰ গ্লাছগোত আজি 23সংখ্যক কমনৱেলথ গেমছ আৰম্ভ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত 40টা ৰাজহ চক্ৰৰ 939খন গাঁৱৰ 6,53,164 লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি শিৱসাগৰ আৰু যোৰহাটত 3জনকৈ, চৰাইদেউত 2জন আৰু ধেমাজি আৰু কাৰ্বি আংলঙত 1জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ ফলত চলিত বছৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,897 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 106টা আশ্ৰয় শিবিৰ আৰু 381টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। তদুপৰি এই আকস্মিক বানৰ কাৰণ সম্পৰ্কে বৈজ্ঞানিক বিশ্লেষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত উপগ্ৰহ চিত্ৰৰ জৰিয়তে সমগ্ৰ অঞ্চলটো অধ্যয়ন কৰি প্ৰকৃত কাৰণ বিশ্লেষণ কৰা হ'ব।
1: তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে, কিন্তু লগত আৰু কি কি হৈছিল, কি কি হোৱা নাই আমি ছেটেলাইটৰ

0: চাঞ্চলৰ ইষ্টাৰ্ণ কোলফিল্ড লিমিটেডৰ দ্বিতীয়টো উদ্ধাৰকাৰী দলে সুৰংগটোত অভিযান চলায়। অভিযানকাৰী দলে সুৰংগটোত আবদ্ধ আটাইকেইজন লোকক উদ্ধাৰৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দল অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে। সুৰংগটোৰ ভিতৰত দৃশ্যমানতা কম হোৱা আৰু মিথেন গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত অভিযান অব্যাহত ৰখাটো জটিল হৈ পৰে। কালি NDRF, SDRF, ছিকিম আৰক্ষী আৰু খনন বিশেষজ্ঞৰ দলে সুৰংগটোৰ পৰা পাম্পৰ সহায়ত পানী উলিয়ায়। সুৰংগটোৰ ভিতৰত কমেও 25 লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। ৰাজ্যৰ সীমান্তৱৰ্তী 9 জিলাৰ 140 গাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে ভাইব্ৰেণ্ট ভিলেজ শীৰ্ষক অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। অসম বিধানসভাত কালি বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই এই বিষয়ে উল্লেখ কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৱৰ্তী গাঁওসমূহৰ সৰ্বাংগীন বিকাশৰ বাবে 2025-26 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অধীনত প্ৰাৰম্ভিক পৰ্যায়ত 9 জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ, ওদালগুৰি, ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ 140 গাঁওক সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহত সৰ্বকালীন পথ সংযোগ, দূৰ সংযোগ, বিদ্যুৎ গ্ৰীড আদিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে বুলিও সদনক জানিবলৈ দিয়ে। চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু নাগালেণ্ডৰ বাহিৰে অন্য ৰাজ্যকেইখনৰ সৈতে থকা সীমা বিবাদ প্ৰায় নিষ্পত্তি হৈছে বুলি তেওঁ কয়।
1: মেঘালয়ৰ লগত থকা 6 যি ডিছপিউটেড পইণ্ট আছিল সেইকেইটা ৰিজলভ হৈ গৈছে। মাননীয় হোম মিনিষ্টাৰ উপস্থিতিত, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেইটোত একেবাৰে 6 পইণ্টৰ ক্ষেত্ৰত কোনো কণ্ট্ৰভাৰ্চি নাই আৰু 6 ক্ষেত্ৰত আছে, সেইখিনি এতিয়া আলাপ আলোচনা চলি আছে। তদুপৰি অৰুণাচলৰ লগতো তেনেধৰণে আলাপ আলোচনা চলি আছে, কিন্তু নাগালেণ্ডৰ লগত পোনপটীয়াভাৱে মুখ্যমন্ত্ৰী লেভেলৰ কথা হৈছে যদিও তাত অসম চৰকাৰে 1988 এটা গোচৰ দিছিল, সেইটো পৰি থকাৰ কাৰণে, তেনেকৈ থকাৰ কাৰণে পোনপটীয়াকৈ আলোচনা কৰি এই ক্ষেত্ৰত মীমাংসা কৰাটো অসুবিধা হৈছে।
0: আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। 1927 23 জুলাইত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ অধীনত বোম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি দেশজুৰি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। 1936 8 ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু 1956 আকাশবাণী ৰখা হয়। স্বাধীনতা আন্দোলনৰ সময়ৰে পৰা ৰেডিঅ' তথ্য সম্প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত একতা সৃষ্টি কৰাৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত এই মাধ্যমে গ্ৰামাঞ্চলত সাক্ষৰতা, স্বাস্থ্য সজাগতা আৰু কৃষি সম্পৰ্কীয় জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। বহুজনা হিতায় বহুজনা সুখায় বাণীৰে আকাশবাণীয়ে জনসাধাৰণৰ শৈক্ষিক, মনোৰঞ্জন আৰু তথ্য প্ৰদানৰ দিশত অনবদ্য ভূমিকা পালন কৰি আহিছে। স্কটলেণ্ডৰ গ্লাছগোত আজি 23 কমনৱেল্থ গেমছ আৰম্ভ হ'ব। 74 ৰাষ্ট্ৰৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজেতা নীৰজ চোপ্ৰা, অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেল্থ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 125 খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10 খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8 প্ৰতিদ্বন্দ্বিতা কৰিব। এইবাৰ এথলেটিকছ, ছুইমিং, 3x3 বাস্কেটবল, ভাৰোত্তোলন, আৰ্টিষ্টিক জিমনাষ্টিক্স, নেটবল, বক্সিং, জুডকে ধৰি বিভিন্ন শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোত 78 পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48 মহিলা খেলুৱৈ আছে। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিগত কমনৱেলথ গেমছত নয়নমণিয়ে সোণৰ পদক অৰ্জন কৰিছিল। ভাৰতে যোৱাবাৰৰ কমনৱেলথ গেমছত 61 পদক অৰ্জন কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে অসমৰ বান পৰিস্থিতিক লৈ ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বৰ্তমান শিৱসাগৰ জিলাতেই 70 লোক সন্ধানহীন হৈ আছে বুলি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে ৰাজ্য চৰকাৰে বানত মৃতকৰ আত্মীয়লৈ 4,00,000 আৰ্থিক সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাটোক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পই দুই এদিনতে পানী এৰাৰ আশংকা সম্পৰ্কীয় এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বিষয়ক লৈ আমাৰ অসম কাকতে উজনিত অৰ্ধ শতাধিকৰ মৃত্যু, খুলি দিয়া হ'ব নাগা

0: নাগালেণ্ডৰ দৈয়াং প্ৰকল্পৰ গেটু শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। উজনিৰ বানৰ লগতে এটা সপ্তাহত গুৱাহাটীৰ তিনি স্থানত ভূমিস্খলন হোৱাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বানপীড়িত লোকসকললৈ আজমল ফাউণ্ডেশ্যনে 1 কোটি টকাৰ সাহায্য আগবঢ়াব বুলি বিধানসভাত বিধায়ক বদৰুদ্দিন আজমলে কৰা ঘোষণাৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বানৰ লগতে দিল্লীৰ যন্তৰ মন্তৰত সহস্ৰাধিক লোকৰ প্ৰতিবাদ অব্যাহত থকাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। সোনম ৱাংচুঙে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক আৰু আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰাসংগিক আন এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে নীট পেপাৰ লীক ইছ্যু ৰক্স পাৰ্লিয়ামেণ্ট শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ পৰিস্মিতা। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা শনিবাৰ আৰু দেওবাৰে একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল'ব। উভয় দেশৰ পুৰুষ দল দুটাৰ মাজত এই পৰ্যন্ত খেলোৱা মুঠ 14খন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেলৰ 11খনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে 3খনত পৰাজয়ৰ মুখ দেখিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। সাম্প্ৰতিক বানত 939খন গাঁৱৰ 6,53,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাৰ বান প্ৰভাৱিত 4খন জিলাৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ। ছিকিমৰ এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ 22টা মৃতদেহ উদ্ধাৰ। নিহতসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা। আৰু স্কটলেণ্ডৰ গ্লাছগোত আজি 23সংখ্যক কমনৱেলথ গেমছ আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: কৰিলে উৎপাদন বৃদ্ধি হোৱাৰ লগতে ফলৰ গুণগত মান আৰু খেতিয়কৰ দুগুণ আয় হ'ব বুলি গুৰুত্ব আৰোপ কৰে। সমৰ ব্যক্তিসকলে খেতিয়ক ৰাইজক টেঙা জাতীয় শ্ৰেণীৰ বাছনি, বিজ্ঞান পদ্ধতিত অনুশীলন, গ্ৰাফটিং পদ্ধতি, ৰাসায়নিক সাৰৰ প্ৰয়োগ, প্ৰশিক্ষণ, বেমাৰ আৰু পোক পতংগৰ ফলত মাণ্ডাৰিন কমলাৰ প্ৰভাৱ পৰাৰ সন্দৰ্ভতো প্ৰশিক্ষণ আগবঢ়ায়। অংশকাৰী খেতিয়কৰ মাজত মাণ্ডাৰিন পুলি আৰু একোখন প্ৰমাণ পত্ৰ বিতৰণ কৰে।
1: কাৰ্বি আংলং জিলাৰ ডিফুৰ কৃষি ভৱনত কৃষি আন্তঃগাঁথনি পুঁজি আৰু বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ আঁচনিৰ সক্ষমতা বৃদ্ধিৰ কৰ্মশালা সম্পন্ন হয়। এই বিষয়ে বিতংভাৱে আগবঢ়াইছে আমাৰ সংবাদদাতাই।
0: এই কৰ্মশালাত AIF আঁচনিৰ উদ্দেশ্য, যোগ্যতা মান, বিত্তীয় সহায় আৰু ৰূপায়ণ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰাৰ লগতে AIF, AMI, SMAM আৰু PMF MIL আঁচনিৰ সমন্বয়ৰ জৰিয়তে কৃষি আন্তঃগাঁথনি উন্নয়ন, ফচল ব্যৱস্থাপনা শক্তিশালীকৰণ আৰু কৃষক MPO, FPO তথা কৃষিভিত্তিক উদ্যোগীসকলৰ বাবে প্ৰতিষ্ঠানগত বিত্তীয় সুবিধা অধিক সহজলভ্য কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। আঁচনিখনৰ অধীনত অধিক যোগ্য হিতাধিকাৰী চিনাক্তকৰণ আৰু পঞ্জীয়নৰ বাবেও অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰা হয়। কৰ্মশালাখনত নাবাৰ্ড, এপেক বেংক, অসম বিকাশ গ্ৰামীণ বেংক, উদ্যোগ আৰু বাণিজ্য বিভাগ আৰু অন্যান্য অংশীদাৰসকলৰ উপস্থিত থাকে।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শ্ৰোতাসকলে কাৰ্বি আংলং জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাক সংগ দিলে কাৰ্বি আংলঙৰ পৰা আমাৰ সংবাদদাতা কাংবুঢ়া সিংনাৰে। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ দেহৰূপ অনুষ্ঠানত আজি কাৰ্বি আংলং জিলাৰ দেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল আমাৰ সংবাদদাতা কাণবুঢ়া সিংনাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছোঁ লাইভ ফোন ইন কল্পতৰু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: আজি লাইভ ফোন ইন কল্পটোৰ অনুষ্ঠানত শ্ৰোতাসকলক সম্ভাষণ জনাইছোঁ। আপোনালোকক নম্বৰ দুটি কৈ দিছোঁ। আমি জানো যে আপোনালোকে নম্বৰ দুটি জানে, তথাপিও কৈছোঁ। নম্বৰ দুটি হৈছে 03612662325 আৰু 03612661876। আপোনালোকে এই দুটি নম্বৰত আমালৈ ফোন কৰক, আমি আপোনালোকে শুনিব বিচৰা গীতসমূহ শুনাবলৈ পাৰ্যমানে চেষ্টা কৰিম। আপোনালোকে আমালৈ ফোন কৰক, সেই সময়খিনিতে আমি আমাৰ ভাল লগা ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰে গীত শুনিছোঁ। আহকচোন আমি আটাই গীতটি শুনো।

0: আমি আমাৰ আজিৰ অনুষ্ঠানৰ প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ। হেল্ল'
1: হয় বাইদেউ, নমস্কাৰ।
0: নমস্কাৰ, আপোনাৰ পৰিচয়টো প্ৰথমে দিব।
1: হয়, মই দৰং জিলাৰ খৰাবাৰী মইনা কলিতাই ক'লোঁ।
0: আপুনি এতিয়া কওক, আপুনি কোনটো গীত শুনিব?
1: মই বিস্তীৰ্ণ পাৰৰে অসংখ্য

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ,
1: ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ অতি সুমধুৰ গীত। আমি প্ৰথমৰ অনুষ্ঠানৰ প্ৰথমতেও আৰম্ভণিতেও আমি ভূপেন হাজৰিকাদেৱৰ গীত এটি শুনাইছিলোঁ। তথাপিতো আপুনি পুনৰ ভূপেন হাজৰিকাদেৱৰ গীত এটি শুনিবলৈ যিহেতু আপুনি অনুৰোধ কৰিছে, আমি শুনাম গীতটি। আপুনি কওকচোন।
0: মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছো।
1: হয় লওকচোন।
0: নাৰায়ণ বৰুৱা, পুষ্পৰাম কলিতা, ৰজনী কলিতা, বসুন্ধৰা কলিতা, অময়া দৈমাৰী আৰু বহুতো শ্ৰোতা বাইদেউ, ইমানবিলাকৰ নাম ল'লে বহু সময় গুচি যাব।
1: হয়
0: অমল বসুমতাৰী।
1: হয়
0: বাইদেউ,
1: কি কৈছে
0: বাইদেউ, ভালে আছে নহয়?
1: আছো আছো। শাওন মাহ নহয় জানো, তেন্তে গীতটি শুনাই দিওঁ। আপুনি শুনিব বিচৰা গীতটি শুনক তেন্তে।
2: হাহাকার শুনিও নিঃশব্দে নীরবে বুঢ়ালুইত তুমি, বুঢ়ালুইত বোয়া কিয়? বিস্তীর্ণ পাররে অহংকার।

0: বিশদ বিবরণের বাবে 14555 নম্বরত ফোন করক।
1: আমি পরবর্তী শ্রোতাগৰাকীৰ সৈতে কথা পাতিছো। হেল্ল' হেল্ল' হেল্ল' নমস্কাৰ, আপুনি আপোনাৰ পৰিচয়টো প্ৰথমে দিব। আমি আপোনাক কথাখিনি ভালকৈ শুনা নাই, আপুনি ৰেডিঅ' ছেটটো ওচৰত থৈছে নেকি বাৰু? হেল্ল' শুনা নাই আপোনাৰ কথাখিনি ভালকৈ। হেল্ল' হয়, আপুনি কোনটো গীত শুনিব খুজিছে প্ৰথমে কওকচোন, কওকচোন। হেল্ল' আপুনি কোনটো গীত শুনিব বিচাৰিছে? মঞ্জুস্না মহন্তৰ কণ্ঠৰ যি
2: নহয়। হেল্ল' হয়, শুনি আছো।
1: আপোনাৰ প্ৰথম অৱস্থাত আপোনাৰ কথাখিনি মই শুনা নাছিলোঁ, এতিয়া শুনিছোঁ। আপুনি মঞ্জুস্না মহন্তৰ কণ্ঠৰ যিকোনো এটি গীত শুনিব খুজিছে নহয়?
2: হয় হয় হয়
1: হয়, আমি শুনাই দিম। আপুনি দৰং জিলাৰ পৰা কৰিছোঁ বুলি ক'লে প্ৰথম অৱস্থাত?
2: হয়, মই দৰং জিলা মহাৰীৰ পৰা, গাঁৱৰ পৰা কৈছোঁ, নিত্যানন্দ ডেকা।
1: নিত্যানন্দ ডেকাই কৈছে।
2: হয়,
1: আমি
2: বাইদেউ, মই দুগৰাকী মানুহৰ নাম ক'ব বিচাৰিছিলোঁ। আমাৰ গাঁও প্ৰধান মানে ৰেডিঅ' খুব মানে হেৰি কৰে, তেওঁ খুব মৰমৰ এটা লগৰী আৰু, নীলাধৰ কলিতা আৰু দিলীপ ডেকা ডাঙৰীয়া, এই দুজনলৈকে গীতটো মই উপহাৰ হিচাপে দিলোঁ।
1: ধন্যবাদ। তেন্তে নহয় আপুনি শুনিব বিচৰা গীতটি শুনাই দিওঁ, তেওঁলোকেও নিশ্চয় শুনি আছে অনুষ্ঠান আমাৰ।
2: হয়,
1: শুনক তেন্তে গীতটি।
2: হয়, ধন্যবাদ।
1: ধন্যবাদ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছো। হেল্ল' হেল্ল' হেল্ল' হেল্ল'
8: হেল্ল'
7: হয়, আপুনি ক'ৰ পৰা কৰিছিলে?
8: মই এইটো ধেমাজিৰ পৰা কৈছোঁ, ধেমাজি মাছখোৱাৰ পৰা কৈ আছোঁ।
7: আপোনাৰ নামটো ক'ব?
8: মোৰ নামটো নীলোৎপল দুৱৰা বাইদেউ।
7: আপুনি এতিয়া কোনটো গীত শুনিব? আপুনি
8: আজি মোক ভূপেন হাজৰিকাৰ কণ্ঠত অ মোৰ ধৰিত্ৰী আই চৰণত জীৱা ঠাই এই গীতটি বজাই দিব।
7: আজি আন এগৰাকী শ্ৰোতায়ো ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীত শুনিবলৈ অনুৰোধ কৰিছিলে। আমি আমাৰ অনুষ্ঠানৰ আৰম্ভণিতেও ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীত শুনাইছিলোঁ। অতি সুমধুৰ গীতবিলাক নহয় জানো, ভাল লাগে শুনি। আমি শুনাম নিশ্চয় আপুনি শুনিব বিচৰা গীতটি। আপুনি ধেমাজিৰ পৰা কৰিছে, আমাৰ অনুষ্ঠানসমূহ ভালদৰে শুনি আছে নহয়?
8: হয়, আপোনালোকৰ অনুষ্ঠানসমূহ মই মোবাইল এপৰ যোগেদি শুনা হয়।
7: এপত শুনে আপুনি?
8: হয় হয়, নিয়মীয়াকৈ অনুষ্ঠানসমূহ শুনো আৰু কেতিয়াবা কেতিয়াবা অংশগ্ৰহণো কৰোঁ এই অনুষ্ঠানৰ যোগেদি।
7: আপুনি এই অনুষ্ঠানত মানে আগতেও ফোন পাইছে নহয় আমাৰ?
8: হয় হয়, মই আগতেও কেইবাবাৰো এই অনুষ্ঠানত যোগাযোগ কৰিবলৈ সুবিধা পাইছোঁ আৰু ফোনো লাইন পাইছোঁ আৰু ভাল লাগে আপোনালোকৰ অনুষ্ঠানসমূহ নিয়মীয়াকৈ শুনো। বিভিন্ন ধৰণৰ অনুষ্ঠান
7: ভাল লাগে নহয়?
8: হয়, আৰু আপোনালোকৰ কেন্দ্ৰই নামৰ বিভিন্ন কেন্দ্ৰৰ অনুষ্ঠানসমূহ নিয়মীয়াকৈ শুনো আৰু চিঠি পত্ৰ লিখা মেলা কৰোঁ। হয় হয়, ৰেডিঅ'ৰ লগত মোৰ খুব পুৰণি আৰু সম্পৰ্ক হৈছে আৰু এতিয়া আজিৰ পৰা প্ৰায় 10 বছৰমান হৈছে মই ৰেডিঅ'ৰ নিয়মীয়াকৈ শুনিব বিচাৰিছো। বিভিন্ন ঠাইৰ অনুষ্ঠান আপোনাৰ আকাশবাণী গুৱাহাটী, ডিব্ৰুগড়, হাফলং, ইটানগৰ, মানে অসমৰ বিভিন্ন কেন্দ্ৰৰ
7: অনুষ্ঠান। আজিকালি এপত বহুত অনুষ্ঠান শুনিব পাৰি নহয়, বহুত কেন্দ্ৰৰ অনুষ্ঠান শুনিব পাৰি।
8: হয় হয়,
7: ভাল লাগিছে। আপুনি ইমান সুন্দৰকৈ অনুষ্ঠানবোৰ শুনে বুলি কৈছে, বিভিন্ন কেন্দ্ৰৰ অনুষ্ঠান শুনে, ভাল লাগিছে। আপুনি অকলে শুনি আছে এতিয়া আমাৰ অনুষ্ঠান
8: বৰ্তমান?

0: মই ঘৰত মাহঁতে মোবাইলৰ যোগে মোৰ যিটো এতিয়া কথা পতা ভইচ শুনি আছে তেওঁলোকে, মই আপোনাৰ লগত কথা পাতি আছো, আৰু আৰু মোৰ লগতে বন্ধু বান্ধৱী কেইগৰাকীৰ নামো ক'ব বিচাৰিছিলোঁ। তেওঁলোকে অনুষ্ঠান সমূহে আপোনালোকৰ লগত ফোনো কৰে। তেওঁলোকে
1: কওকচোন।
0: আমাৰ দিনেশ শৰ্মা আছে, তেখেত আছে আমাৰ যোৰহাটৰ, তেখেত দিনেশ শৰ্মা, শৰত বিয়ৰা, বিমল বসুমতাৰী, অমল বসুমতাৰী, মই আটাইলৈ গীতটি উপহাৰ দিব বিচাৰিছোঁ।
1: ধন্যবাদ। তেন্তে শুনক আপুনি গীতটি, নিশ্চয় তেওঁলোকে অনুষ্ঠান শুনি আছে, তেওঁলোকেও শুনিব, আপুনি শুনক তেন্তে গীতটি। ধন্যবাদ।
2: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, অ' মোৰ ধৰিত্ৰী আয়।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা

0: ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: एक प्रकार से PM जय अब गरीबों की जय बन गई है।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আমি এতিয়া শেষৰগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিম। তাৰ আগতে কৈছোঁ, আমাৰ আজি লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটো কৰাৰ সময় ডিউটি ৰুমত আছিল ব্ৰজমোহন প্ৰসাদ আৰু সংগীতা দেৱী, নিয়ন্ত্ৰণ কক্ষত কৌস্তুভ দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু আশিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰ আছিল সিদ্ধেশ্বৰ বড়ো, আৰু প্ৰত্যেকটো গীত বজোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিলে সংগীতা দেৱীয়ে, আৰু ষ্টুডিঅ'ত আছোঁ মই গীতালী ভট্টাচাৰ্য। আমি শেষৰগৰাকী শ্ৰোতাৰ সৈতে কথা পাতোঁ। হেল্ল'

0: হেল্ল'
1: হেল্ল'
0: হয়, আপোনাৰ পৰিচয়টো দিব।
1: হয় নমস্কাৰ,
0: নমস্কাৰ,
1: মই চিপাঝাৰ হাতীমূৰৰ পৰা মাধৱী নাথে ক'লোঁ। হয়
0: চিপাঝাৰৰ পৰা কৰিছে মাধৱী নাথে। আপুনি এতিয়া কওক, আপুনি
1: হয়
0: কোনটো গীত শুনিব?
1: হয় মই জয়ন্ত হাজৰিকাৰ কণ্ঠত অ' লুইতৰ বলিয়াবান তই ক'লৈ লৈ নিছ এই গীতটি শুনিব বিচাৰিছোঁ, যিহেতু এতিয়া চাৰিওদিশে কেৱল পানী আৰু পানী,
0: ঠিকেই
1: সেয়ে মই এই গীতটি নিৰ্বাচন কৰিলোঁ। মই আপোনালোকৰ এগৰাকী নিয়মীয়া শ্ৰোতা মধুচন্দ্ৰ এচ বৈশ্য, তেখেত চৰাইদেউ জিলাৰ সোণাৰীৰ হয়। তেখেতৰ লগত আজি কেইবাদিনো হ'ল যোগাযোগ বিচ্ছিন্ন হৈ গৈছিলে আমাৰ মাজৰ পৰা। তেখেতে কালি আমাক যোগাযোগ কৰি ক'লে যে আপোনালোকৰ জৰিয়তে জনাব দিছে তেখেতে সকলো হেৰুৱালে, খালি কিবাকে মানুহজনী জীয়াই আছে। কৈছে
0: মোৰ
1: হয় হয় কৈছে মই একদম হেৰি ওপৰত মই অকলশৰে আছোঁ, মোক মোৰ

0: আপোনালোকৰ জৰিয়তে কথাখিনি জনাব দিছে। তেখেতে সকলো হেৰুৱালে, খালি কিবাকে মানুহজনী জীয়াই আছে। কৈছে হয় হয়, কৈছে মই একদম হেৰি ওপৰত, মই অকলশৰে আছো, মোক মোৰ লগত এতিয়া বৰ্তমান কোনো নাই। তেখেতৰ ভৰি এটা বিকল আৰু চকুৰেও ভালদৰে নেদেখে, তথাপিতো তেখেতে কৈছে মোৰ মানে খাবলৈ ববলৈ একো নাই, মানে মোৰ গেছ পৰ্যন্ত উঠি গৈছে, আনকি মোৰ বেংকৰ একাউণ্ট পৰ্যন্ত মোৰ শেষ হৈ গৈছে, মোৰ সকলো ডকুমেণ্টছ নাই।
1: বানপানী
0: হয়, বানপানীৰ
1: খবৰ নহয় এইটো।
0: হয় হয়, তেখেতে মানে আমাক এইখিনি কথা জনাইছে যে কৈছে তোমালোকে ৰেডিঅ'ৰ জৰিয়তে এইখিনি কথা ক'বা। মই তেখেতসকলৰ অনুষ্ঠানসমূহ নিয়মীয়াকৈ শুনি আহিছিলোঁ, এইকেইদিন মই শুনিব পৰা নাই, এনেকৈ কৈছে।
1: তেখেতৰ দুখৰ কথা আমাৰ সমগ্ৰ অসমৰ মানুহে জানিছে, যিখিনি শ্ৰোতাই আমাৰ ৰেডিঅ' শুনি আছে তেওঁলোকে আটাই তেখেতৰ দুখৰ কথা গম পাইছে। এই বানৰে এইবাৰ সংহাৰ ৰূপ ধাৰণ কৰিছে, বৰ বেয়া লাগিলে তেখেতৰ কথা শুনি। তথাপিতো আমি আমাৰ অনুষ্ঠান চলাই যাব লাগিব। তেন্তে আপুনি শুনিব বিচৰা জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতটি শুনাই দিওঁ।
0: তেখেতলৈকে মই উৎসৰ্গা কৰিছোঁ।
1: ঠিকেই, ধন্যবাদ। তেন্তে আপোনাৰ লগত কথা পাতি ভাল লাগিল, গীতটি শুনক।
0: হয়, ধন্যবাদ।

হিৰি হিৰি হব দেকাল ৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিছ, হিৰি হিৰি হব দেকাল ৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিছ, লুই তৰ বলিয়াবান তই কলৈ নুধাপলি মেলিছ, লুই তৰ বলিয়াবান তই কলৈ নুধাপলি মেলিছ, হিৰি হিৰি হব দেকাল ৰূপ ধৰিল কাকনো বাৰে বাৰে খেদিছ, হিৰি হিৰি।

পান তই কলৈ নুধাপলি মেলি চ হেৰিৰ শবদ কাল ৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ হেৰিৰ শবদ কাল ৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ।

0: প্ৰিয় শ্ৰোতা,
1: ভূপেন হাজৰিকা সাংস্কৃতিক নেহৰ সহযোগত নিউৱাৰ্ড প্লেয়াৰ্ছৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত পুৱা 9:30 পৰা বিয়লি 2 বজালৈ গুৱাহাটী ক্লাবত থকা নিউৱাৰ্ড প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰীৰ বয়স 8 বছৰৰ ঊৰ্ধৰ হ'ব লাগিব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133।
2: লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মাটিৰ গান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনোৱা হওক ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ দ্বৈতকণ্ঠৰ এটি লোকগীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নাম্বাৰ 1800-420-2233 নম্বৰত।
6: মাটিৰ গাৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এটি ডিমাচা গীত, শিল্পী অনিল চন্দ্ৰ বৰ্মন।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
5: এইবাৰ শুনোৱা হওক ৰামেশ্বৰ আমচি আৰু লগৰীয়াসকলৰ কণ্ঠৰ এটি তিৱা গীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
5: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে। পুনৰ কৈছোঁ, এই আকাশবাণী গুৱাহাটীৰ মহাবাহু মাতৃৰ গান অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া আগবঢ়াবলৈ লৈছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান, উমংগ।

0: दो बार मिल चुके हैं,
1: या खुदा माफ,
0: अब मुझे अच्छी तरह पहचान लो। लोग मुझे बू अली सीना कहते हैं। मेरी अपनी जिंदगी गरीबों और मोहताजों के लिए वक्फ है, मगर तुम्हारी संग दिली ने मेरी मेहनत पर पानी फेर दिया और दो कीमती किताबों को पत्थर बना दिया। अब ये पत्थर फिर से कीमती किताबों में उस वक्त तक नहीं बदल सकते जब तक कि तुम जैसे संग दिल।
2: उमंग শুনিলে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত 40টা ৰাজহচক্ৰৰ 939খন গাঁৱৰ 6,53,164 লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি শিৱসাগৰ আৰু যোৰহাটত 3জনকৈ, চৰাইদেউত 2জন আৰু ধেমাজি আৰু কাৰ্বি আংলঙত 1জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ ফলত চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,897 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 106টা আশ্ৰয় শিবিৰ আৰু 381টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। এইবাৰৰ বানত শিৱসাগৰ জিলাৰ 5টা ৰাজহচক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 লোকক নিয়োগ কৰা হৈছে। SDRF, NDRF, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশতো গুৰুত্ব আৰোপ কৰিছে। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ ক্ৰমশঃ বৃদ্ধি পাইছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্ৰকল্পটোত আজি পুৱা জলপৃষ্ঠ 321 মিটাৰত উপনীত হৈছে। প্ৰকল্পটোৰ তিনিওটা গোট সক্ৰিয় হৈ আছে আৰু প্ৰতি ছেকেণ্ডত প্ৰায় 114.85 ঘনমিটাৰ পানী বাহিৰলৈ নিৰ্গত কৰা হৈছে। ইপিনে অধিক পানী নিৰ্গত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ নামনি অঞ্চলৰ লোকক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। জনসাধাৰণক নদীৰ পাৰ আৰু বানপ্ৰৱণ অঞ্চললৈ নাযাবলৈ, কোনোধৰণৰ উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনোৱা হৈছে। যিকোনো জৰুৰীকালীন পৰিস্থিতিত জনসাধাৰণক 1077 অথবা 93949-85421 নম্বৰত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। নীলাচল উৰণসেতুৰ ছাৰ্ভিচ পথ আজিৰে পৰা সাময়িকভাৱে বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত জিলা পথ সুৰক্ষা সমিতিয়ে যান বাহনৰ চলাচলৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত জাৰি কৰা এখন জাননী অনুসৰি লোক নিৰ্মাণ বিভাগৰ জালুকবাৰী আঞ্চলিক পথ বিভাগে নলা নিষ্কাশন ব্যৱস্থা উন্নয়নৰ কাম সম্পাদনাৰ বাবে নীলাচল উৰণসেতুৰ আদাবাৰী ফালৰ ছাৰ্ভিচ পথ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে। আদাবাৰী দিশৰ পৰা মালিগাঁও চাৰিআলিলৈ অহা বাহনসমূহ আদাবাৰী পাণ্ডু পৰ্টৰ পথেৰে মালিগাঁও চাৰিআলিলৈ যাব পাৰিব। নীলাচল উৰণসেতুৰ পাণ্ডু কেবিন ৰোডলৈ গৈ মালিগাঁও চাৰিআলিলৈ যাব পাৰিব। আদাবাৰীৰ ফালৰ পৰা কামাখ্যা মন্দিৰ আৰু কামাখ্যা ৰেলৱে ষ্টেচনলৈ যোৱা বাহনসমূহে ইয়াৰে যিকোনো এটা বিকল্প পথ ব্যৱহাৰ কৰিব পাৰিব। গুণগত স্বাস্থ্যসেৱা নিশ্চিতকৰণৰ লক্ষ্যৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে কালি দিছপুৰত 6খন জিলাৰ বিধায়কৰ সৈতে জিলাকেইখনৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা কৰে। তামোলপুৰ, বাক্সা, ওদালগুৰি, দৰং, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত

0: এই বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বিভাগটোৰ অগ্ৰাধিকাৰমূলক আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত মাতৃ শিশুৰ স্বাস্থ্যসেৱা, চিকিৎসা আন্তঃগাঁথনি বিকাশ, বিনামূলীয়া ডায়েলাইছিছ সেৱাৰ সম্প্ৰসাৰণ আৰু 108 এম্বুলেন্স সেৱা খৰতকীয়া আৰু ফলপ্ৰসূ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ লগতে যক্ষ্মামুক্ত ভাৰত অভিযানৰ অগ্ৰগতি, ৰোগী চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থাৰো পৰ্যালোচনা কৰা হয়। ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই যোৱা মঙলবাৰে 1 কিলোগ্ৰাম ভাংসহ এজন লোকক আটক কৰে। চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই ৰহমৰীয়া গাঁও নিবাসী অচ্যুত দাস নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। এতিয়া বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, মনোজ হাজৰিকা আৰু আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিবেক শৰ্মা, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই বৰষা কলিতা। নিবেদন কৰা হৈছে পাৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে জয়শ্ৰী ডেকাই।

0: परागमाला। परागमाला।
1: পৰাগমালা শুনিলে আগবঢ়ালে জয়শ্রী ডেকায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই জ্যোতিষাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ নপ্ৰতিভাৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰে এক বিশেষ অনুষ্ঠান নপ্ৰতিভা, য'ত আমি বহুতো নতুন নতুন প্ৰতিভা আপোনালোকৰ সৈতে পৰিচয় কৰা দিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে উদীয়মান নৃত্যশিল্পীৰ প্ৰতিষ্ঠা মজুমদাৰ। তোমাক স্বাগতম আমাৰ অনুষ্ঠানলৈ।
2: ধন্যবাদ।
1: আমি আজি বহুতো কথা পাতিম, কিন্তু পোনপ্ৰথমেই জানিব বিচাৰিছোঁ তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
2: মোৰ জন্ম গুৱাহাটীতে আৰু মই স্কুলিং, মোৰ মাৰ যিহেতু আচলতে নিজৰ স্কুল আছে, মই ফাৰ্ষ্ট প্ৰি স্কুল মোৰ মাৰ স্কুলত কিডজি নাৰেংগীত কৰিছিলোঁ। তাৰপিছত ক্লাছ কে জি বা ক্লাছ টেনলৈকে হোলী চাইল্ডত, আৰু তেনেকৈ 11-12 NPS ইণ্টাৰনেশ্যনেল স্কুল, আৰু বৰ্তমান মই ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ত BBA কৰি আছোঁ।
1: হয়, তোমাৰ এই সত্ৰীয়া নৃত্যৰ যাত্ৰাটোৰ বিষয়ে অকণমান জানিব বিচাৰিম। আৰম্ভণি কেনেকৈ হৈছিলে?
2: যিহেতু সৰুৰে পৰা সাংস্কৃতিক এটা পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ, মোৰ দেউতা এজন অভিনেতা দেৱজিৎ মজুমদাৰ, আৰু মোৰ মা মণিপুৰী ক্লাছিকেল ডান্সাৰ আছিলে, 8 years নেশ্যনেল স্কলাৰশ্বিপো পাইছিলে। গতিকে আৰু আচলতে হঠাতে মাৰ গুৰু ঢুকোৱাৰ বাবে মাৰ কিছুমান সপোন আধৰুৱা হৈ থাকিল। সেইকাৰণে চাগে মায়ে বিচাৰিছিলে যে মই নৃত্য শিকাটো। গতিকে প্ৰথমবাৰৰ বাবে মোৰ গুৰু সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত অনিতা শৰ্মা মেমৰ ওচৰলৈ মোক 5 বছৰ বয়সতে লৈ গৈছিলে, আৰু সেনেকেই আৰম্ভণি।
1: নৃত্যৰ উপৰিও তুমি গীতৰ লগতো যিহেতু জড়িত, গতিকে গীতৰ কথাও পাতিম, কেনেকৈ আৰম্ভণি হৈছিল তাৰ কথাও পাতিম, কিন্তু প্ৰথমে এটি গীত শুনিব বিচাৰিম। কি শুনাবা?
2: মই এটি ভক্তিমূলক গীত অকণমান গুণগুণাই দিব বিচাৰিছোঁ।

0: খুব ভাল লাগিলে।
1: থেংক ইউ।
0: সংগীতৰ সৈতে কেতিয়াৰ পৰা জড়িত?
1: যেনেকৈ ডান্স ক্লাছলৈ মায়ে লৈ গৈছিলে, সেনেকৈ প্ৰথমবাৰৰ বাবে সেই ঠিক 5 বছৰ বয়সতে মায়ে মোক গানৰ ক্লাছলৈও মানে সেনেকৈয়ে লৈ গৈছিলে। প্ৰথমতে মই মোৰ গুৰু মিতালী দে তেওঁৰ তাত শিকিছিলোঁ। তাৰপিছত মই বিশাৰদ পাছ কৰিলোঁ মোৰ গুৰু পিংকু গোস্বামী শৰ্মাৰ আণ্ডাৰত। সেনেকৈয়ে আৰম্ভ আৰু।
0: হয়, সত্ৰীয়া নৃত্য আৰু সংগীত দুয়োটা ক্ষেত্ৰতে আহিবলৈ প্ৰেৰণা ক'ৰ পৰা পালা বুলি যদি সুধোঁ, প্ৰথমেই কি আহিব মনলৈ?
1: মাৰ পৰাই, মানে মা দেউতা দুজনৰ পৰা আচলতে, যিহেতু সৰুৰ পৰা দেখিয়ে আহিছোঁ নাচ গান। যিহেতু দেউতা এজন গিটাৰিষ্টো আছিলে, গতিকে সেই গানৰ পৰিৱেশটো আমাৰ ঘৰত আছিলে, গতিকে সেনেকৈয়ে মানে তেওঁলোকৰ পৰাই প্ৰেৰণা পাইছিলোঁ।
0: ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অকণমান জানিব বিচাৰিম।
1: ভৱিষ্যত পৰিকল্পনা বুলি ক'লে আচলতে মই যদিও মই বিশাৰদ পাছ কৰিলোঁ নাচত, কিন্তু মই এতিয়াও শিকিয়ে আছোঁ অনিতা মেমৰ পৰা। আৰু গতিকে মই মানে শিকি আছোঁ আৰু মানে সেনেকৈ একো ভবা নাই এতিয়ালৈকে, মানে যিহেতু নাচৰ লগতে পঢ়া শুনাটো সমানে লৈ যাব বিচাৰিছোঁ, গতিকে চাওঁ কি হয়।
0: হয়, পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা?
1: মই তুলিকা সেনাপতিৰ এটি গীত গাবলৈ বিচাৰিছোঁ।
0: ঠিক আছে।

0: ধন্যবাদ।
1: খুব ভাল লাগিলে। তুমি যিহেতু পঢ়ি আছা, তাৰ লগতে নৃত্য আৰু সংগীত দুয়োটাই আগবঢ়াই লৈ গৈ আছা, কিবা অসুবিধাৰ সন্মুখীন হৈছা নেকি কেতিয়াবা?
0: সেনেকৈ অসুবিধাৰ সন্মুখীনটো কেতিয়াও হোৱা নাই, কাৰণ মই ভাবোঁ যে যদি নিজৰ ইচ্ছা আছে, মানে মন থাকিলে চব হয়। গতিকে যেনেকৈ পঢ়া শুনাটো আগুৱাই লৈ গৈ আছোঁ, সেনেকৈ সমানে নাচটো আগুৱাই লৈ গৈ আছোঁ। আৰু আচলতে গানত মই মানে গানটো যদিও মই বিচাৰত কৰিছোঁ, কিন্তু প্ৰেক্টিচ একেবাৰে কৰা নহয়, মানে নাচতহে আচলতে বেছিকৈ মানে গুৰুত্ব দিয়া হয়। গতিকে প্ৰেক্টিচ খুব কম আচলতে, সেইকাৰণে অলপ মানে ভুল হ'ব পাৰে গাওঁতে।
1: নৃত্যটো বেছি ভাল লাগে তোমাৰ? হয়, তুমি যিহেতু নৃত্য সংগীতৰ উপৰিও খোলো বজোৱা, আজি ষ্টুডিঅ'লৈ আহোঁতে মই দেখিছোঁ তুমি খোল আনিছা, গতিকে সেই বিষয়ে অকণমান জানিব বিচাৰিম। খোলটো যিহেতু বজোৱা, সংগীত নৃত্যৰ লগতে খোলটো কেনেকৈ আৰম্ভণি হৈছিলে?
0: খোল শিকাৰ আচলতে মানে এবছৰহে হৈছে। প্ৰথমটি পৰীক্ষা দিলোঁ আৰু ডিষ্টিংচন পালোঁ, মোৰ গুৰু পংকজ বৰুৱাৰ ওচৰত শিকি আছোঁ। আৰু আচলতে সৰুৰ পৰা মানে বিৰাট শিকা ইচ্ছা আছিলে যিকোনো ইনষ্ট্ৰুমেণ্ট, আৰু যিহেতু আমাৰ সত্ৰীয়াত খোলৰ ব্যৱহাৰ মানে হয়, গতিকে এদিন সেনেকৈ মানে আমি অনিতা মেমক কৈ থাকোঁ যে মেম আমি খোল শিকিব বিচাৰিছোঁ, তো মেমে ক'লে যে ঠিক আছে মই পংকজ ছাৰক মাতিছোঁ তোমাকে শিকিবা। গতিকে সেনেকেই এবছৰ আগতে সেনেকৈ আৰম্ভ হ'ল আৰু বৰ কিন্তু মানে খুব ভাল লাগিছে, ছাৰে বৰ ধুনীয়াকৈ শিকায়, শিকি বৰ ভাল লাগিছে।
1: কিবা এটা যদি শুনিব পাৰোঁ খোলত?
0: নিশ্চয়,
1: ঠিক আছে।
0: মই শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ ৰূপক তালখন বজাবলৈ বিচাৰিছোঁ। 12 মাত্ৰা, 4 তালি, 2 খালি, 6 ভাগ।
1: ঠিক আছে।

0: ধন্যবাদ,
1: খুব ভাল লাগিলে। হয়, তুমি এই গোটেইকেইটা ক্ষেত্ৰতে বহুখিনি সন্মান পাবলৈ সক্ষম হৈছা নিশ্চয়কৈ, বহুখিনি অভিজ্ঞতা আছে, তাৰ বিষয়ে অকণমান জানিব বিচাৰিম।
0: ৰিচেণ্টলি বি গ্ৰেড মই প্ৰচাৰ ভাৰতী দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ আণ্ডাৰত মই বি গ্ৰেড পাবলৈ সক্ষম হ'লোঁ। তাৰপিছত মোৰ কলেজত মই ফাৰ্ষ্ট যেতিয়া 2024 যেতিয়া এডমিশ্যন লৈছোঁ, তাৰপিছত আমাৰ এটা কম্পিটিশ্যন হৈছিলে, চ'লো ডান্স কম্পিটিশ্যন, তাতে মই ফাৰ্ষ্ট প্ৰাইজ পালোঁ। তাৰপিছত এই 2026 ফেব্ৰুৱাৰীত ইণ্টাৰ ইউনিভাৰ্চিটি নৰ্থ ইষ্ট জ'নৰ ইউথ ফেষ্টিভেল এটা হয়, সেইটো আসাম ডন বস্কো ইউনিভাৰ্চিটিত হৈছিলে এইবাৰ, আৰু তাতে মই 5th প্ৰাইজ পালোঁ। মই মোৰ কলেজক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ।

0: হয়, সেই অভিজ্ঞতাখিনি জানিব বিচাৰিম। কেনেকুৱা আৰম্ভণি কৰিছিলা যেতিয়া তুমি গম পালা তুমি 5th পজিচন পাইছা, গতিকে কেনেকুৱা লাগিছিলে আৰু প্ৰস্তুতি কেনেকুৱা আছিলে?
1: তাৰ কাৰণে আচলতে বহুত মই কষ্টও কৰিছিলোঁ। এবাৰ লাষ্ট ইয়েৰো মই পাৰ্টিচিপেট কৰিছিলোঁ, কিন্তু মই একো পাবলৈ সক্ষম হোৱা নাছিলোঁ। গতিকে মোৰ এটা সেইটো চেলেঞ্জ হিচাপে আছিলে যে মই এইবাৰ কিবা এটা হ'লেও মই পাব লাগিব, আৰু সেনেকৈ মই পালোঁ আচলতে। আৰু যোনদিনাখন এনাউন্স কৰিছে মই তাতে নাছিলোঁ, মোৰ ফ্ৰেণ্ডছ মোৰ ছিনিয়ৰ্ছ সকলো আছিলে তাতে, কিন্তু মই সেইদিনাখন খাজুৰাহো ডান্স ফেষ্টিভেললৈ যাবলৈ ওলাইছিলোঁ, গতিকে মোৰ ফ্লাইট আছিলে, মই এনাউন্স কৰোঁতে নাছিলোঁ, কিন্তু মোক চবেই কল কৰি কৈছে যে তুমি এনেকৈ পাইছা, তুমি বিৰাট ভাল লাগিছিলে।
0: ভাল লাগিলে। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
1: মই দীপেন বৰুৱা ছাৰৰ এটি গীত শুনাবলৈ।
0: ঠিক আছে।

0: খুব ভাল লাগিলে। তুমি যিহেতু নতুন প্ৰজন্মৰ, গতিকে আজিৰ প্ৰজন্মক সত্ৰীয় নৃত্য আৰু শাস্ত্ৰীয় সংগীতৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ কি কি পদক্ষেপ ল'ব লাগে বুলি ভাবা? তুমি যিহেতু নতুন প্ৰজন্মৰ, তেওঁলোকৰ আগ্ৰহটো কেনেকুৱা?
1: বহুতৰ শিকাৰ আগ্ৰহ আছে, একেবাৰে নাই বুলিতো ক'ব নোৱাৰি। কাৰণ আজিকালি মই ছ'চিয়েল মিডিয়াতো কেতিয়াবা দেখোঁ যে তেওঁলোকে বিৰাট হেঁপাহেৰে ওলাই আহিছে শিকিবলৈ, আৰু সেইটো বৰ ভাল কথা। আচলতে যিকোনো কলা শিকিবলৈ খুব সাধনাৰ প্ৰয়োজন আৰু মেডিটেশ্যন আৰু ডেডিকেশ্যনটো লাগিব নিজৰ ফালৰ পৰা। গতিকে সেইখিনি থাকিলে শিকিবলৈ অলপ সহজ হয়।
0: হয়, পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা?
1: মই এইবাৰ এটি হিন্দী গীত শুনাবলৈ বিচাৰিম।
0: ঠিক আছে।
1: বৰে অচ্ছে লগতে হে ক্যা

0: খুব ভাল লাগিলে। সংগীত, নৃত্য আৰু খোল, তাৰ উপৰিও আৰু কি কৰি ভাল পোৱা?
1: মই এক্টিং কৰিও ভাল লাগে অলপ অলপ, মানে কি মই যিহেতু দেউতাৰ এজন অভিনেতা, মই দেউতাৰ লগতো এক্টিং কৰিছোঁ। প্ৰথমতে মই ক্লাছ টু মানত থাকোঁতে এখন মই চিৰিয়েল কৰিছিলোঁ ৰঙত, মুন্না আহমেদৰ ডাইৰেকশ্যনত। তাৰপিছত কিছুদিনৰ আগতে এখন চিৰিয়েল কৰিছিলোঁ আমি সপোন বুলি, স্পন্দনত, য'ত মানে মোৰ দেউতাৰে ডাইৰেকশ্যন আছিলে। আৰু তাতে এটা খুব মানে মিডিল ক্লাছ ফেমিলিৰ ষ্টৰি এটা আছিলে, গতিকে তাতে সেই ঘৰখনত মানে ককায়েক, ভনীয়েক, মাক দেউতাক আৰু ককাক, গতিকে মই সেই ভনীয়েকৰ চৰিত্ৰটো কৰিছিলোঁ। তাৰপিছত 2024ত ৰিলিজ হৈছিলে অভিমন্যু বুলি এখন চিনেমা, অচিন্ত্য শংকৰৰ ডিৰেকশ্যনত, তাতেও মই এটি সৰু চৰিত্ৰ কৰিছিলোঁ। গতিকে সেনেকৈয়ে অলপ চলপ দেউতাৰ লগতে কৰিছোঁ। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ যে মই দেওধনীও শিকিছোঁ পদ্মশ্ৰী জুন ভূঞা ছাৰৰ ওচৰত। আৰু মই সিদ্ধ ফেষ্টিভেল বুলি এটা ফেষ্টিভেল হয় ভূপাল আৰু উজ্জয়িনত হৈছিলে 2018ত, গতিকে তাতে মই পাৰফৰ্ম কৰিবলৈ গৈছিলোঁ দেওধনী। সেইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ আছিলে, কাৰণ মোৰ কাৰণে দেওধনীটো একদম মানে নতুন, আৰু মোৰ

0: প্ৰথমতে অলপ ভয় লাগিছিলে যে মানে কেনেকৈ এনেকৈ চুলি তুলি মেলি মানে বহুতে কয় যে কিবা মানে কিবা এটা ফিল কৰা যায় আচলতে
1: তাকে সেইটো ময়ো ভালকে সুধিম বুলি ভাবি আছো।
0: মানে এনেকৈ মই দেখোঁতে মোৰ ভয় লাগিছিলে কাৰণ তেতিয়া অলপ সৰু আছিলোঁ, মই ক্লাছ ছেভেনত পঢ়োঁ তেতিয়া, আৰু মানে এনেকৈ চুলি তুলি মেলি মই ভাবিছোঁ কি কিবা সোমাই যায় নেকি গাত বা সেনেকুৱা, কিন্তু মই এতিয়াও মোৰ আচলতে গুজ বাম্পছ আহি গৈছে। মই যেতিয়া দেওধনীৰ কথা ভাবোঁ আচলতে কিবা এটাতো মানে মই যেতিয়া নাচিছিলোঁ ইমান বেছি এনাৰ্জি লাগে সেই নৃত্যটোত, আৰু কেনেকৈ ক'ৰ পৰা এনাৰ্জি পাইছিলোঁ মই নিজেও নাজানো, কিবা এটা বেলেগ এটা ফিল হয় আচলতে নাচিলে। আৰু মই সঁচাকৈ বহুত ভাগ্যৱান বুলি ভাবোঁ যে মই দেওধনীও শিকিবলৈ পালোঁ আৰু বাহিৰতো প্ৰগ্ৰাম কৰিবলৈ পালোঁ। আমি আচলতে মানে খুব কম সময়ত আমি আচলতে প্ৰগ্ৰামটোৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ।
1: খুব ভাল লাগিলে। পুনৰাই এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
0: এটি মেশ্বাপ আচলতে মই ইউকেলেলেও বজাওঁ কেতিয়াবা মাজে মাজে, মানে এনেই ইউটিউবৰ পৰা শিকি শিকি, গতিকে সেই মই ইউকেলেলেত আচলতে এটা মেশ্বাপ উঠাইছিলোঁ, গতিকে সেইটোৱে অলপ এনেই গুণগুণাই দিবলৈ বিচাৰিছোঁ।

0: ওলাই ঐ, এনেকৈ নাচাবি বৰ মৰম লগাকৈ, ও মোৰ সেনাই ঐ, এনেকৈ নাচাবি বৰ মৰম লগাকৈ, তোক দেখি মোৰ গা কেনেবা কেনেবা লাগে।
1: খুব ভাল লাগিলে। তুমি যিহেতু অভিনয় কৰা বুলিও কৈছা, তাৰ বিষয়ে অকণমান জানিব বিচাৰিম, তাৰ অভিজ্ঞতাটো কেনেকুৱা আছিলে যিহেতু তুমি দেউতাৰ লগত কৰিছা।
2: হয়, অভিনয়ৰ কথা আচলতে, অভিনয়টো আচলতে মানে কি, যদিও মানে দেউতাৰ লগত কৰিছোঁ, কিন্তু মই সদায় মানে কমফৰ্টেবল নহয় ইমান যেতিয়া দেউতা ওচৰত থাকে। গতিকে মই মানে কওঁ যে নাই, তুমি নাথাকিবাচোন ওচৰত, মানে যদি দেউতাৰ লগত চিন নহয় সেনেকুৱা, মানে এই যেনেকৈ মই ক'লোঁ সপোন চিৰিয়েলখনত কিছুমান দেউতাৰ লগতে চিন আছিলে, গতিকে সেইটোতো বিৰাট নৰ্মেল আছিলে, কাৰণ মানে দেউতা যিহেতু মোৰ দেউতাই হৈছিলে, ৰিল এণ্ড ৰিয়েল লাইফ মানে ছেইম, গতিকে সেনেকুৱা কিছুমান চিন আছিলে তাতে, যে মই দেউতাক এনেকৈ চুলিত তেল লগাই থাকোঁ আৰু তাৰপিছত দেউতাক কওঁ যে মানে মোক এখন কিবা মোক মানে নতুন বস্তু এটা লাগে, সেইটো কিনি দিব লাগে। গতিকে সেইবোৰ মানে তো নৰ্মেল, মানে মোৰ কাৰণে এক্টিং কৰা যেন লগা নাছিলে, গতিকে সেনেকুৱা কিছুমান কিন্তু ভাল লাগে, মানে সৰুৰ পৰা যিহেতু দেখি আহিছোঁ এক্টিং অভিনয় জগতখন, গতিকে যদিও মানে মই নতুন, অলপ অলপে অভিনয় কৰিছোঁ সকলোতে, কিন্তু মানে সেই মানুহখিনিও মানে কেতিয়াও সেনেকৈ ফিল নকৰায় যে মই নতুন, বা মোক কেতিয়াবা এনেকুৱা লাগে মই নাজানো নেকি, বা মই মানে মই বহুত মানে ভয় লাগে যে মই কিবা ভুল কৰিলোঁ, বা মই বেয়াকৈ কৰিলে চাগে এইখন কোনো নাচাব নেকি, বা সেনেকুৱা মানে ফিল হয় মোৰ, সেইকাৰণে মোৰ ভয়ো লাগে কেতিয়াবা।
1: দেউতা যিহেতু অভিনয়ত আছে,
2: হয় হয়, গতিকে মানুহে বেয়া পাব পাৰে, এইখন নাচাব পাৰে মই কৰিলে বা সেনেকুৱা, গতিকে কিন্তু মানে শিকি ময়ো মানে এক্সপিৰিয়েঞ্চ আচলতে, যেতিয়া মই কৰিছোঁ, মই মানে যেতিয়া মোৰ সেই কামবোৰ চাইছোঁ যে মানে মই যি কৰিছোঁ চিনেমাখনেই হওক বা মোৰ সেই চিৰিয়েলখনেই, তেতিয়া মই এতিয়া চালে মোৰ এনেকুৱা মানে কেতিয়াবা লাজেই লাগে যে মই কি কৰিছিলোঁ, মানে মানে এতিয়া একচুৱেলি এক্সপিৰিয়েঞ্চ, মানে এতিয়া মই যিহেতু অলপ মানে বুজা হৈছোঁ, এতিয়া মোৰ লাগে কি, এতিয়া মই আৰু অলপ মানে ভাল কৰিব পাৰিম,
1: বেছি ভাল কৰিব পাৰিম। হয়, তুমি যিহেতু মঞ্চ অনুষ্ঠানসমূহ কৰা, গতিকে বৰ্তমানলৈ মঞ্চ অনুষ্ঠানৰ কিবা স্মৰণীয় ঘটনা বা অভিজ্ঞতা আছে নেকি জানিব বিচাৰিম, লগতে প্ৰথম মঞ্চ অনুষ্ঠানৰ অভিজ্ঞতা।
2: প্ৰথম মই ষ্টেজ মানে চ'লো পাৰফৰ্ম কৰিছিলোঁ, আচলতে দেউতা বেংকতো চাকৰি কৰিছিলে, বেংক অফ বৰোদাত, গতিকে তেওঁলোকৰ সদায় এভৰি ইয়েৰ ফাউণ্ডেশ্যন ডে' পাতে, গতিকে তাতে প্ৰথমতে

0: মই যেতিয়া তেতিয়া চাগে মই 10 বছৰমান হ'ম, তেতিয়া মানে দেউতাই ক'লে যে তই পাৰফৰ্ম কৰিবি নেকি, এনেকৈ সুধিলে আৰু। তো মই ক'লোঁ যে অঁ পাৰি, যিহেতু মই সত্ৰীয়া তেতিয়া শিকি আছিলোঁ। তেনেকৈ মই অনিতা মেমক ক'লোঁ যে মেম এনেকৈ দেউতাৰ বেংকত ফাউণ্ডেশ্যন ডে আছে, মই কিবা কৰিব পাৰোঁ নেকি। তেতিয়া মেমে ক'লে যে অঁ তুমি কৰিব পাৰা। তাৰপিছত মেমে ক'লে যে লাইভ, মানে দেউতাও বিচাৰিছিলে যে লাইভ মিউজিকত কৰাটো, আৰু লাইভ মিউজিকত কৰাটো ইমান সহজ নহয় যিহেতু মানে কি এটা ডান্সাৰ্ছৰ আৰু সেই মিউজিচিয়ানছৰ মাজত মানে তেওঁলোকৰ কানেকশ্যন এটা লাগে লাইভ কৰিলে। আৰু মই তেতিয়া বহুত সৰু আছিলোঁ, মই একো বুজিও নাপাইছিলোঁ। গতিকে তেতিয়া মেমে ক'লে যে ঠিক আছে, ভাস্কৰ ছাৰ তেওঁ মূৰত খোল বজাইছিলে। আৰু সেনেকৈ মই ফাৰ্ষ্ট টাইম সেই বেংকৰ মানে ফাউণ্ডেশ্যন ডে'ৰ মঞ্চখনত মই প্ৰথমবাৰৰ বাবে সত্ৰীয়া নাচিছিলোঁ। আৰু সেইটো মানে আজিও মোৰ মনত আছে। আৰু মই সেইদিনাখন ৰিচেণ্টলি মই ভিডিঅ' এটাও দেখিলোঁ, মই মানে বিৰাট ভাল লাগিল যে মই মানে তেতিয়া একো বুজি নাপাওঁ, মেমে যেনেকৈ কয় ইফালে যাবলৈ সিফালে যাবলৈ যি কৰিবলৈ সেনেকেই কৰোঁ মানে। কিন্তু সেই বস্তুটোৱে আচলতে মোক সেই মানে এভৰি ইয়েৰ মই সেই ফাংচনখনত পাৰফৰ্ম কৰি কৰি মোৰ বহুত এক্সপিৰিয়েঞ্চ হ'ল আৰু মই বহুত শিকিবলৈ পালোঁ। এভৰি ইয়েৰ মই গ্ৰ' কৰিব পাৰিলোঁ সেই বস্তুটোৰ পৰা, যোনটোৱে মোক বহুত আজিও মানে হেল্প কৰে। আৰু মই প্ৰথমবাৰৰ বাবে মই 2018ত ভুৱনেশ্বৰত এটা প্ৰগ্ৰাম কৰিব গৈছিলোঁ গ্ৰুপত অনিতা মেমৰ লগতে। ৱৰ্ল্ড কাপ হকী অপেনিং চেৰেমনি আছিলে আৰু তাতে শ্যামক ডাবৰ বলিউডৰ ডাঙৰ কোৰিঅ'গ্ৰাফাৰ, তেওঁৰ কোৰিঅ'গ্ৰাফি আছিলে। গোটেইকেইটা 8টা ক্লাছিকেল ডান্স ফৰ্মছে আছিলে তাত, মানে তেওঁলোকে মাতিছিলে সকলোকে। আৰু তাৰপিছত ৱেষ্টাৰ্ণো আছিলে, মানে তেওঁলোকে সেই মিলাই পেলাই এনেকৈ। আৰু তাতে মাধুৰী দীক্ষিতো, আমি একচুৱেলি মাধুৰী দীক্ষিতৰ লগত মানে ষ্টেজ শ্বেয়াৰ কৰিছিলোঁ। এইটো মানে একদম ডাঙৰ, বহুত ডাঙৰ এটা মানে এক্সপিৰিয়েঞ্চ। যেনেকৈ আমি এতিয়া মানে বলিউড সেই ফিল্মফেয়াৰ বা সেনেকুৱা দেখোঁ, মানে একদম সেনেকুৱা ডাঙৰ ষ্টেজ আছিলে। তাতে এ আৰ ৰহমানৰ লাইভ শ্ব' হৈছিলে, য'ত মই প্ৰথমবাৰৰ বাবে তেওঁৰ লাইভ শ্ব' মানে চাইছিলোঁ। তাৰপিছত শ্বাহৰুখ খান আহিছিলে, খুব ওচৰৰ পৰা শ্বাহৰুখ খানক দেখিবলৈ পাইছিলোঁ তাতে। তাৰ আমি 15 দিনমান আছিলোঁ আৰু তাতে মানে কেৱল আমি নাচেই নহয়, কিন্তু কেনেকৈ টীম ৱৰ্কটো কিমান ইম্পৰ্টেণ্ট হয় প্ৰত্যেকটো মানে পাৰফৰ্মেঞ্চ কৰোঁতেই, সেই সকলোখিনি কথা শিকিবলৈ পাইছিলোঁ। আৰু মই খাজুৰাহো ফেষ্টিভেলতো দুবাৰকৈ যাবলৈ সুযোগ পাইছিলোঁ, এটা 2021ত ফাৰ্ষ্ট আৰু এইবাৰ 2026ত ৰিচেণ্টলি যোনটো ফেব্ৰুৱাৰীত হৈছিলে তেতিয়াও গ'লোঁ। আৰু নাগপুৰত অক্টেভ ফেষ্টিভেল এটা হৈছিলে 2018ত, প্ৰত্যেক বছৰে হয় খুব সম্ভৱ, গতিকে তাতেও মই পাৰফৰ্ম কৰিছিলোঁ। আৰু সেনেকৈ বিভিন্ন মঞ্চত পাৰফৰ্ম কৰিছোঁ। আৰু এটা এইখিনিতে ক'ব বিচাৰিম যে মোৰ ছ'ল' পাৰফৰ্মেঞ্চ মই ফাৰ্ষ্ট টাইম নেশ্যনেল প্লেটফৰ্মত কৰিছিলোঁ, দৰ্পণা একাডেমি অফ পাৰফৰ্মিং আৰ্টছত, মল্লিকা সৰাভাই তেওঁৰ অৰ্গেনাইজেশ্যন হয় এইখন। আৰু তাতে মানে মল্লিকা মেমক পাইতো প্ৰথমতে বহুত বেছি মানে মই একচুৱেলি যোনদিনাখন পাৰফৰ্মেঞ্চ আছিলে মোৰ, সেইদিনাখন মই তেওঁক লগ নাপালোঁ। পিছদিনাখন মই যেতিয়া তেওঁক লগ পালোঁ, তেতিয়া তেওঁ মোক কৈছে যে তোৰ নাচ মই যোৱাকালি চাইছোঁ আৰু ইমান ধুনীয়া মানে ভাল হৈছে। সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আছিলে যে তেওঁ মোৰ নাচ চাই পেলাই কৈছে যে তেওঁ ভাল পাইছে, সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ কথা।
1: খুব ভাল লাগিলে, বহুতখিনি অভিজ্ঞতা বৰ্তমানলৈ গোটাইছা তুমি। গোটেই অভিজ্ঞতাখিনি সামৰি যদি কওঁ, নতুন প্ৰজন্মক কি ক'বা, এই ক্ষেত্ৰখনত আহিবলৈ তেওঁলোকে কেনেদৰে আগবাঢ়ি আহিব পাৰিব?
0: নতুন প্ৰজন্মক মই এইটোৱেই ক'ব বিচাৰিম যে সাধনা লাগে, খুব পেচেঞ্চ লাগে আচলতে। কাৰণ আজিকালি বহুতে আমাৰো যিহেতু মানে মেমৰ যিহেতু অভিনয় ছ'চাইটি যোনখন ডান্স ক্লাছ, আমি তাতে নতুন এনেকৈ ষ্টুডেণ্টছ আহে আৰু সকলোকে মানে আমাৰ ফিল হয় যে তেওঁলোকক এদিনতে মানে বা কিছু অকণমান দিনতে মানে তেওঁলোক নাচ শিকি ল'ব খোজে একদম গোটেই চবৰ, কিন্তু সেনেকৈ নহয়। আমি মই 5 বছৰ বয়সৰ পৰা শিকি আছোঁ যদিও আজিও মই শিকিয়ে আছোঁ, মোৰ শিকাৰ কেতিয়াও অন্ত নাই। আৰু গতিকে তেওঁলোকে মানে সেনেকুৱা বহুতে ভাবে বুলি মানে মোৰ লাগে আৰু, যে এদিনতেতো চব কৰি ল'ব নোৱাৰি ডেফিনেটলি, গতিকে সেই অলপ পেচেঞ্চ লাগিব, মানে অলপ
1: লাগিব,
0: গতিকে সেয়াই।
1: খুব ভাল লাগিলে। তুমি যিহেতু অনুষ্ঠানসমূহ কৰা, গতিকে তাৰ বাবে অনুশীলন কৰিবলগীয়াও থাকে বহুতখিনি, যিহেতু বাহিৰলৈও গৈছা তুমি, গতিকে তাৰ লগতে পঢ়াটো একেলগে লৈ গৈ আছা। তুমি যিহেতু পঢ়াটো ভাল, গতিকে কেনেদৰে আগবঢ়াই লৈ গৈ আছা দুয়োটা?
0: আচলতে মানে যদি কিবা এটা বস্তু আমি মানে সঁচাকৈ বিচাৰোঁ, সেইটো সেই বস্তুটো পোৱাটো একো টান নহয় মই ভাবোঁ। আৰু মানে এতিয়া পঢ়াটো যেনেকৈ মানে কৰি আছোঁ, সেনেকৈয়ে মই নাচটোও নি আছোঁ। মানে কেতিয়াবাতো এনেকুৱা হয় মানে কেতিয়াবাতো পঢ়িবই টাইম নাপাওঁ, পিছদিনাখন এক্সাম থাকে আৰু

0: আগদিনাখন ৰিহাৰ্চেলতে থকা যায় ৰাতিলৈকে বা সেনেকুৱাও হৈছে বহুতবাৰ। কিন্তু সেই মানে অলপ সময়ে পঢ়ি মানে মই এটা বস্তু ভাবোঁ যে মোৰ নাচটোৱে কিন্তু মোক পঢ়াটো বহুত হেল্প কৰিছে, কাৰণ নাচিলে যোনটো সেই কনচেনট্ৰেশ্যনটো লাগে বা সেই যেনেকৈ মই ক'লোঁ পেচেঞ্চ লেভেল, সেই বস্তুটোৱে মোক পঢ়াত, মই যেতিয়া পঢ়িব বহোঁ মানে সেই কনচেনট্ৰেশ্যনটো খুব মানে থাকে যে মানে এইখিনি যদি মোৰ পঢ়িব আছে, মোৰ কাইলৈ এক্সাম আছে, পটককৈ সেই বস্তুখিনি মানে মনত ৰাখিবলৈ মোক হেল্প কৰে। আৰু মই ভাবোঁ সেই বস্তুটো নাচৰ কাৰণেও হয়, যিহেতু মানে আমি নাচ যিহেতু এটা মেডিটেশ্যন টাইপে হয়, গতিকে নাচৰ কাৰণে মোৰ পঢ়াটো বহুতখিনি সহায় হয়। আৰু সেনেকৈ ৰিহাৰ্চেলছৰ মাজে মাজে পঢ়াটো কৰি গৈ আছোঁ।
1: তুমি যিহেতু আনুষ্ঠানিক শিক্ষাও গ্ৰহণ কৰি আছা, গতিকে আনুষ্ঠানিক শিক্ষাৰ বিষয়ে অকণমান জানিব বিচাৰিম, কেনেদৰে প্ৰশিক্ষণ কৰোৱা হয়?
0: প্ৰথমতেতো ক'ব লাগিব যে অনিতা মেমে মানে প্ৰত্যেকটো মানে অকল নাচ বুলিয়েই নহয়, কিন্তু মেমৰ পৰা আচলতে বহুত শিকিবলৈ পাওঁ, লাইফ লেচনছেই হওক বা যিকোনো বাহিৰৰ কথাই হওক। কিন্তু নৃত্যৰ কথা সুধিলে মেমে বহুত ভালকৈ আচলতে মানে আমাক খুব সৰু সৰু কথা মানে বিৰাট ধুনীয়াকৈ শিকায় যে মানে আৰু মোৰ মনত আছে মই যেতিয়া সৰু আছিলোঁ মানে যেতিয়া প্ৰথম মেমৰ ওচৰলৈ গৈছিলোঁ তেতিয়া মানে মেমে ড্ৰয়িং ৰুমত মাতিয়ে মোক খৰিত ধৰি জোখমাখবোৰ মানে সেনেকৈ মেমে শিকাইছিলে। সি আচলতে সেনেকৈ শিকোৱাৰ কাৰণে আমাৰ গাত বহি গ'ল নাচটো বুলি মই ভাবোঁ। আৰু এতিয়াও মানে মেমে সেনেকৈ ইচ এণ্ড এভৰি সৰু সৰু বস্তুক মানে ইম্পৰ্টেঞ্চ দিয়ে আৰু মানে সেই সেনেকৈ শিকায় আচলতে। যেনেকৈ এতিয়া আমি পিন্ধটো মানে আমি কষ্টিউম যেতিয়া পিন্ধোঁ, গতিকে যিহেতু ডান্স গতিকে কষ্টিউম বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় কষ্টিউম এটা, গতিকে মানে পিনটো ক'ত মাৰিম বা ক'ত মাৰিলে ভাল হ'ব বা মানে অডিয়েঞ্চৰ পৰা বেয়া দেখিব নেকি এইখিনিতে পিনটো মাৰিলে, গতিকে মানে সেনেকুৱা সেইবোৰ বস্তু মানে মেমে আমাক শিকায় বা মেমে চায়। আৰু মেমে বিচাৰে যে চব গোটেইখিনি বস্তু মানে এনেকৈ পাৰফেক্ট হওক, নাচৰ লগতে খোপাটো বা মোৰ আইব্ৰো চেলাৰিটো অলপ ডাঠকৈ আঁকিলে ভাল হয় বা লিপষ্টিকটো ৰঙা ধুনীয়া লগাব লাগে, মেকআপ হওক বা নাচটো মানে ইটছ এন এভৰিথিং মানে ডিটেইলছত আৰু মেমে খুব ভাল পায় পাৰফেক্ট হ'লে সকলোবোৰ। গতিকে মেমে আমাক সেনেকৈয়ে শিকাই আহিছে সৰুৰে পৰা যে চব পাৰফেক্ট হ'ব লাগিব, অকল নাচটোৱে নহয় কিন্তু সকলোখিনি বা ষ্টেজ কেনেকৈ কভাৰ কৰিব লাগে প্ৰত্যেকটো বস্তুৱে আচলতে মেমে বৰ ধুনীয়াকৈ শিকায়।
1: হয়, আকাশবাণী অনুষ্ঠানলৈ প্ৰথমবাৰ আহিছে, অভিজ্ঞতা কেনেকুৱা?
0: বিৰাট ভাল লাগিছে, মই বহুত নাৰ্ভাছ হৈ আছোঁ আৰু কিন্তু মই বহুত এক্সাইটেডো হৈ আছোঁ। যোনদিনাখনৰ পৰা আপুনি কল কৰিছে মোক, মই মানে মোৰ ফ্ৰেণ্ডছক কৈছোঁ যে মানে মোক মাতিছে তাতে, কিমান এক্সাইটেড আৰু মই অন্তাই মোকো কল কৰি কৈছে যে মোক মাতিছে এনেকৈ, গতিকে মানে বিৰাট ভাল লাগিছে আৰু থেংক ইউ মোক মতাৰ বাবে।
1: এনেকৈ আগবাঢ়ি গৈ থাকা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমি প্ৰায় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ, তোমাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় আমাৰ বাবে উলিয়ালা, ইমান ধুনীয়া এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। শেষত এটি গীতেৰে সামৰণি মাৰিব বিচাৰিম।

0: ধন্যবাদ, খুব ভাল লাগিলে।
1: প্ৰিয় শ্ৰোতা, ন প্ৰতিভা অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাই ন প্ৰতিভাৰ খণ্ডটিত প্ৰতিষ্ঠা মজুমদাৰৰ সৈতে হোৱা শ্ৰুতি ডেকাৰ কথোপকথন শুনিবলৈ পালে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা। प्रधानमंत्री नरेंद्र मोदी ने आज फिर दोहराया।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত, বানত মৃত্যুৰ সংখ্যা 41লৈ বৃদ্ধি, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ফোনযোগে অসমৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, দেশৰ যুৱচামৰ কল্যাণ আৰু ভৱিষ্যততকৈ আন কোনো বিষয় গুৰুত্বপূৰ্ণ নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য আৰু অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দশম দিনা চলিত বিত্তীয় বৰ্ষৰ বাজেট গৃহীত হোৱাৰ সম্ভাৱনা। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লোৱাৰ পাছত আজি আকাশমাৰ্গেৰে সমগ্ৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ডক্টৰ শৰ্মাই আজি গোলাঘাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 40টা ৰাজহচক্ৰৰ 939খন গাঁৱৰ 6,53,164 লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বছৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,897 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 106টা আশ্ৰয় শিবিৰ আৰু 381টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। এইবাৰৰ বানত শিৱসাগৰ জিলাৰ 5টা ৰাজহচক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 392,195 লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 লোকক নিয়োগ কৰা হৈছে। SDRF, NDRF, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰৈত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা লৈছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ ক্ৰমশঃ বৃদ্ধি পাইছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্ৰকল্পটোত আজি পুৱা জলপৃষ্ঠ 321 মিটাৰত উপনীত হৈছে। প্ৰকল্পটোৰ তিনিওটা গোট সক্ৰিয় হৈ আছে আৰু প্ৰতি ছেকেণ্ডত প্ৰায় 114.85 ঘনমিটাৰ পানী বাহিৰলৈ নিৰ্গত কৰা হৈছে। ইপিনে অধিক পানী নিৰ্গত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ নামনি অঞ্চলৰ লোকক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। জনসাধাৰণক নদীৰ পাৰ আৰু বানপ্ৰৱণ অঞ্চললৈ নাযাবলৈ আৰু কোনোধৰণৰ বাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনোৱা হৈছে। যিকোনো জৰুৰীকালীন পৰিস্থিতিত জনসাধাৰণক 1077 অথবা 93949-85421 নম্বৰত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বানৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনলাইন আৰু দূৰ শিক্ষা কেন্দ্ৰৰ অধীনৰ প্ৰথম আৰু দ্বিতীয় ষাণমাসিকৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে। অহা 26 জুলাইৰ পৰা এই পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল। ৰাজ্যৰ কেইবাখনো জিলাৰ বান পৰিস্থিতি তথা নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত ব্যৰ্থ হৈছে। বিশ্ববিদ্যালয়খনে বান পৰিস্থিতি তথা ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে। অতি সোনকালে সংশোধিত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হ'ব বুলি জাননীত উল্লেখ কৰা হৈছে। দেশৰ যুৱচামৰ কল্যাণ আৰু ভৱিষ্যততকৈ আন কোনো বিষয় গুৰুত্বপূৰ্ণ নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্ৰদান নিশ্চিত কৰাৰ বাবে চৰকাৰে ফাষ্ট্ৰেক আদালত গঠন কৰিব। এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়াসকলক যাৱতীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে যুৱক যুৱতীসকলৰ ভৱিষ্যত ধবংস কৰাৰ চেষ্টা কৰাসকলক কেতিয়াও ক্ষমা কৰা নহ'ব। ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষাৰ দিশত এলানি ব্যৱস্থাৰ অংশ হিচাপে এই সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম বিধানসভাৰ চলিত বাজেট

0: অধিবেশনৰ আজি দশম দিনা বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হৈছে। প্ৰশ্নোত্তৰ শিতানেৰে আজি অধিবেশনৰ কাম কাজ আৰম্ভ হয়। আজি সদনত চলিত বিত্তীয় বৰ্ষৰ বাজেট গৃহীত হোৱাৰ সম্ভাৱনা আছে। বিধানসভাত আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসম বিনিয়োজন বিধেয়ক 2026 উত্থাপন কৰিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিধানসভাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে জানিবলৈ দিয়ে। অগমৰ বিধায়ক দীপক কুমাৰ দাসৰ প্ৰশ্নৰ উত্তৰত শ্ৰীহাজৰিকাই এই বিষয়ে প্ৰকাশ কৰে।
1: অসমীয়া জাতিৰ অস্তিত্ব, অসমীয়া জাতিৰ সংস্কৃতি, বৰ্তমানৰ যি বিশ্ব দৰবাৰত অসমীয়া জাতিৰ স্বীকৃতি, এই কথাখিনিত হয়তো বৃহৎ প্ৰশ্নবোধক চিন আহিল হয় যদি মহাপুৰুষজনাই অসমত জন্মগ্ৰহণ নকৰিলে হয়। আমাৰ চৰকাৰে মহাপুৰুষজনাৰ সৃষ্টিক, মহাপুৰুষজনাৰ কৃষ্টি সংস্কৃতিক কেনেদৰে প্ৰসাৰিত কৰিবলৈ প্ৰয়াস কৰিছে। আমাৰ চৰকাৰৰ সকলোতকৈ ডাঙৰ পদক্ষেপ বাহিৰত কিছুমান, অসমতো প্ৰত্যেক মুহূৰ্ততে আমি শংকৰদেৱ, ভগৱান শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ প্ৰত্যেকজন ব্যক্তিয়ে উচ্চাৰণ কৰোঁ। তেখেতৰ সৃষ্টি, তেখেতৰ কৰ্মৰাজিক সকলোৱে প্ৰত্যেক সময়তে আমি মনত পেলাওঁ। সত্ৰীয়া নৃত্যই হওক, বৰগীতেই হওক, নামেই হওক, ভাওনাই হওক, আমাৰ অসমীয়া প্ৰত্যেকজন ব্যক্তিৰ লগত অতি সম্পৃক্ত। বাহিৰত আমি কি কি পদক্ষেপ লৈছো? প্ৰথম পদক্ষেপটো হৈছে দেশৰ 3খন আগশাৰীৰ বিশ্ববিদ্যালয়ত বিশ্বভাৰতী পশ্চিমবংগ, পঞ্জাৱ বিশ্ববিদ্যালয় চণ্ডীগড়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় নতুন দিল্লী, শ্ৰীমন্ত শংকৰদেৱ আসন স্থাপন কৰা হৈছে।
0: ৰাজ্যৰ সীমান্তৱৰ্তী 9খন জিলাৰ 140খন গাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে ভাইব্ৰেণ্ট ভিলেজ শীৰ্ষক অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। অসম বিধানসভাত কালি বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই এই বিষয়ে উল্লেখ কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৱৰ্তী গাঁওসমূহৰ সৰ্বাংগীন বিকাশৰ বাবে 2025-26 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অধীনত প্ৰাৰম্ভিক পৰ্যায়ত 9খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ, ওদালগুৰি, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ 140খন গাঁৱক সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহত সৰ্বকালীন পথ সংযোগ, দূৰ সংযোগ, বিদ্যুৎ গ্ৰীড আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে বুলি সদনক জানিবলৈ দিয়ে। চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু নাগালেণ্ডৰ বাহিৰে অন্য ৰাজ্যকেইখনৰ সৈতে থকা সীমা বিবাদ প্ৰায় নিষ্পত্তি হৈছে বুলি তেওঁ কয়।
2: মেঘালয়ৰ লগত থকা 6টা যি ডিছপিউটেড পইণ্ট আছিল সেইকেইটা ৰিজলভ হৈ গৈছে। মাননীয় হোম মিনিষ্টাৰৰ উপস্থিতিত, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেইটোত একেবাৰে 6টা পইণ্টৰ ক্ষেত্ৰত কোনো কণ্ট্ৰভাৰ্চি নাই আৰু 6টাৰ ক্ষেত্ৰত আছে, সেইখিনি এতিয়া আলাপ আলোচনা চলি আছে। তদুপৰি অৰুণাচলৰ লগতো তেনেধৰণে আলাপ আলোচনা চলি আছে, কিন্তু নাগালেণ্ডৰ লগত পোনপটীয়াভাৱে মুখ্যমন্ত্ৰী লেভেলৰ কথা হৈছে যদিও তাত অসম চৰকাৰে 1988 এটা গোচৰ দিছিল, সেইটো পৰি থকাৰ কাৰণে, তেনেকৈ থকাৰ কাৰণে পোনপটীয়াকৈ আলোচনা কৰি এই ক্ষেত্ৰত মীমাংসা কৰাটো অসুবিধা হৈছে।
0: আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। 1927 চনৰ 23 জুলাইত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ অধীনত বোম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। 1937 চনৰ 8 জুনত ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু 1956 চনত আকাশবাণী ৰখা হৈছিল। স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা ৰেডিঅ' তথ্য সম্প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত একতা সৃষ্টি কৰাৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। নীলাচল উড়ন সেতুৰ ছাৰ্ভিছ পথ আজিৰে পৰা সাময়িকভাৱে বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত জিলা পথ সুৰক্ষা সমিতিয়ে যান বাহনৰ চলাচলৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত জাৰি কৰা এখন জাননী অনুসৰি লোকনিৰ্মাণ বিভাগৰ জালুকবাৰী আঞ্চলিক পথ বিভাগে নলা নিষ্কাশন ব্যৱস্থা উন্নয়নৰ কাম সম্পাদনৰ বাবে নীলাচল উড়ন সেতুৰ আদাবাৰী ফালৰ ছাৰ্ভিছ পথ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে। আদাবাৰী দিশৰ পৰা মালিগাঁও চাৰিআলিলৈ অহা বাহনসমূহ আদাবাৰী পাণ্ডু পৰ্টৰ পথেৰে মালিগাঁও চাৰিআলিলৈ যাব পাৰিব। একেদৰে নীলাচল উড়ন সেতুৰ পাণ্ডু কেবিন ৰোডলৈ গৈ মালিগাঁও চাৰিআলিলৈ যাব পাৰিব। আদাবাৰীৰ ফালৰ পৰা কামাখ্যা মন্দিৰ আৰু কামাখ্যা ৰেলৱে ষ্টেচনলৈ যোৱা বাহনসমূহে ইয়াৰ যিকোনো এটা বিকল্প পথ ব্যৱহাৰ কৰিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। বানত মৃত্যুৰ সংখ্যা 41লৈ বৃদ্ধি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ফোনযোগে অসমৰ বান পৰিস্থিতি পৰ্যালোচনা। দেশৰ যুৱচামৰ কল্যাণ আৰু ভৱিষ্যততকৈ আন কোনো বিষয় গুৰুত্বপূৰ্ণ নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। আৰু অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দশম দিনা চলিত বিত্তীয় বৰ্ষৰ বাজেট গৃহীত হোৱাৰ সম্ভাৱনা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
3: মিডিয়াম ৱেভৰ চাৰিখন।

11.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত আকাশবাণী গুৱাহাটীৰ মহাপাহু নিবেদন কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া আপনি ছবিৰ এটিকিট হিমেশ ৰেশমীয়া আৰু আকৃতি কাকাৰৰ কণ্ঠত।

বাজুংগী ভাইজান ছবিৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ সুনিধি চৌহানৰ কণ্ঠত নীৰ্জা ছবিৰ এই গীতটি।

সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছো আজিৰ বুলনি। শ্ৰোতাসকল, বুলনিত আজি আপোনালোকৰ বাবে আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, গৰম বন্ধ, শৈশৱৰ মধুৰ স্মৃতি বনাম পৰিৱৰ্তিত সময়। অতীতৰ গৰম বন্ধৰ সময়ছোৱা আৰু আজিৰ সময়ৰ গৰমৰ বন্ধৰ দিনবোৰৰ কথা সামৰি যুগুতোৱা এই অনুষ্ঠানটিত ভাগ লৈছে কেইবাগৰাকীও অতিথিয়ে। আহকচোন শুনো

0: গৰমৰ বন্ধ, এই দুটা শব্দ শুনিলেই মনত ভাহি উঠে শৈশৱৰ অলেখ মিঠা স্মৃতি। এসময়ত গৰমৰ বন্ধ মানেই আছিল প্ৰকৃতিৰ কোলাত কটোৱা অফুৰন্ত অৱসৰ। শিশুসকলে মোবাইল, ইণ্টাৰনেট বা ভিডিঅ' গেমৰ সলনি মুকলি আকাশৰ তলত খেলিছিল। কিতাপ পঢ়া, গছ গছনিৰে চিনাকি হোৱা, বাৰিষাৰ খেতিপথাৰৰ কামত ভাগ লোৱা, ককা আইতাৰ পৰা শুনা সাধুৰ মাজেৰে জীৱনৰ শিক্ষা লোৱা, এইবোৰেই আছিল গৰমৰ বন্ধৰ দিনৰ অনানুষ্ঠানিক কৰ্মশালাৰ অংশ। কৰ্মশালা শব্দটো ব্যৱহাৰ নোহোৱাকৈয়ে আচলতে আগৰ দিনৰ ল'ৰা ছোৱালীবোৰে গৰমৰ বন্ধৰ দিনত বহু কথা শিকিবলৈ সুযোগ পাইছিল। সেই বন্ধই শিশুসকলৰ কল্পনা শক্তি, সামাজিকতা আৰু শাৰীৰিক সক্ৰিয়তা বৃদ্ধি কৰিছিল। কিন্তু সময়ৰ লগে লগে গৰমৰ বন্ধৰ ৰূপো সলনি হৈছে। আজিৰ শিশুসকলৰ বহু সময় মোবাইল ফোন, কম্পিউটাৰ, অনলাইন গেম আৰু সামাজিক মাধ্যমত পাৰ হয়। বন্ধৰ দিনকেইটাত বিভিন্ন অনলাইন পাঠ বা পাঠ্যক্ৰমতো বহু শিশুৱে অংশগ্ৰহণ কৰে। আজিৰ যুগত প্ৰযুক্তিয়ে জ্ঞান আহৰণৰ কাৰ্য সহজ কৰি তুলিছে যদিও প্ৰকৃতিৰ সান্নিধ্য আৰু পৰিয়ালৰ সৈতে কটোৱা মূল্যৱান সময় যেন কমি আহিছে। অতীতৰ গৰমৰ বন্ধৰ মধুৰ স্মৃতি আৰু পৰিৱৰ্তিত সময়ৰ গৰমৰ বন্ধ, এই বিষয়ে আমি কেইগৰাকীমান মনস্তত্ববিদ, শিক্ষক, লেখক আৰু অভিভাৱকৰ সৈতে কথা পাতিছিলোঁ। গৰমৰ বন্ধ মানেই বৰ্তমানৰ অভিভাৱকৰ মনত স্মৃতিয়ে জুমুৰি দি ধৰে। অতীতৰ গৰমৰ বন্ধ আছিল মুকলিমূৰীয়া, বন্ধ মানেই দীঘলীয়া অৱসৰৰ কেইটামান দিন। কিন্তু আজিৰ গৰম বন্ধবোৰচোন বিদ্যালয় খোলা দিনতকৈও অধিক ব্যস্ততাৰ। শিশু, কিশোৰ, কিশোৰীহঁতৰো মানসিক জিৰণিৰ প্ৰয়োজন। অনুভৱী গল্পকাৰ পল্লৱী বি মহন্তৰ মুখেৰে শুনো আহকচোন।
1: গৰমৰ বন্ধ এৰা, গৰমৰ বন্ধ বুলি স্কুল নথকা জুলাই মাহটোলৈ আমি অধীৰ আগ্ৰহেৰে ৰৈ থাকিছিলোঁ। সোনকালে শুই উঠি পঢ়া সামৰি লৰালৰিকৈ স্কুললৈ দৌৰ মৰা গতানুগতিকতাৰ পৰা মুক্ত সেই এটা মাহ আমাৰ বাবে কি যে মজাৰ আছিল। আমি যিহেতু গাঁৱত ডাঙৰ হৈছিলোঁ, সেই সময়ছোৱা আছিল খেতিৰ সময়, বাৰিষাৰ সময়। বৰষুণৰ পানীৰে খাল, বিল, পথাৰ উপচি পৰিছিল। মাহঁতৰ লগত আমি খেতিপথাৰলৈ গৈছিলোঁ, চালনী বা জাকৈৰে পথাৰত মাছ ধৰিছিলোঁ। আনৰ বাৰীয়ে বাৰীয়ে আম, লেটেকু, জামু বিচাৰি পিট পিটাই ঘূৰি ফুৰিছিলোঁ। গৰমৰ বন্ধৰ আটাইতকৈ ভাল লগা কামটো আছিল বৰশী বোৱা। এতিয়া মই ভাবোঁ সেই বৰশী বোৱাটো আছিল আচলতে এক ধৰণৰ ধৈৰ্যৰ পৰীক্ষা। সেই সময়ত আমি আন ঠাইলৈ ফুৰিবলৈ যোৱাৰ সলনি মামা, পেহী, জেঠাই আদি সম্বন্ধীয় মানুহৰ ঘৰলৈহে ফুৰিবলৈ গৈছিলোঁ। আৰু সেই মাহটো কিতাপ ফলিৰ সৈতে আমাৰ তেনেকৈ সম্পৰ্ক নাছিলেই বুলি ক'লেও একেবাৰে ভুল কোৱা নহয়। এতিয়া অৱশ্যে সময় সলনি হ'ল। গৰমৰ বন্ধ বুলি আজৰি সময় কটোৱাৰ পৰিৱৰ্তে ব্যস্ততাৰে ভৰা এটা মাহে চকুৰ আগত ভাহি উঠে। গৰমৰ বন্ধ বুলি ল'ৰা ছোৱালীবোৰে আগৰ দৰে মুকলি আকাশ, মুকলি বতাহৰ মাজত মুকলি মন এটালৈ সময় পাৰ কৰাৰ সুযোগেই নাপায় দেখোন। নৃত্য, গীত, অভিনয়, আবৃত্তি, শিল্পকলাৰ বিভিন্ন বিষয়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰায়খিনি ল'ৰা ছোৱালীৰে যেন মুকলি মনেৰে উশাহ টানিবলৈও সময়ৰ অভাৱ। গতানুগতিকতা এৰি গৰম বন্ধ কটোৱা ভাগ্যৱান ছাত্ৰ ছাত্ৰীনো আজিৰ তাৰিখত কেইজন আছে আঙুলিৰ মূৰত গণিব পাৰিম কিজানি। আচলতে নাচ, গান, আবৃত্তি এইবোৰ পঢ়াৰ লগত সমানে চলি থাকিব পাৰে। অন্ততঃ গৰম বন্ধৰ দিনকেইটাত আমি এইবোৰ

0: প্ৰায় চলিব নোৱাৰো জানো। শিশুৰো মানসিক অৱসাদ থাকে, সিহঁতকো মানসিক জিৰণি অতি প্ৰয়োজন। মই ভাবোঁ আচলতে সিহঁতক নিজৰ মতে নিজৰ ধৰণেৰে গৰমৰ বন্ধটো পাৰ কৰিবলৈ দিয়া উচিত। নতুন চামটোৱে নিজক নিজৰ চৌপাশ বুজি উঠক নিজৰ ধাৰণাৰে, সেই কথাটো মই অন্তৰৰে মানি চলোঁ। এই মাহটো সিহঁতে প্ৰাণ ভৰি উশাহ লওক, প্ৰাণ খুলি হাঁহক মুকলি আকাশৰ তলত, মুকলি বতাহৰ মাজত।
1: গৰমৰ বন্ধটোত কামৰ অতিৰিক্ত বোজাৰে ছাত্ৰ ছাত্ৰীক ভাৰাক্ৰান্ত কৰা উচিত নহয়, ক'লে লেখিকা সমাজসেৱী পাপৰি হৌকাধৰা বৰঠাকুৰে।
2: গৰম বন্ধৰ সময়খিনিত ছাত্ৰ ছাত্ৰীসকলক স্কুলৰ ফালৰ পৰা প্ৰায় প্ৰতিটো বিষয়ৰ ওপৰতে একোটাকৈ প্ৰজেক্ট তৈয়াৰ কৰিবলৈ বুলি দিয়া হয়। লগতেতো হোমৱৰ্কখিনি থাকেই, তাৰোপৰি নাচ গান আৰ্ট আদি বিভিন্ন বিষয়ৰ ছামাৰ কেম্প, চুইমিং, অভিনয় আদি কৰ্মশালা, মুঠতে কেনিও অকণো জিৰণিৰ ছিদ্ৰ নথকা এখন ৰুটিন। বিদ্যালয় খোলা বাৰসমূহত মানি চলা ৰুটিনখনতকৈও যেন গৰম বন্ধত মানি চলা ৰুটিনখন আৰু অধিক কঠোৰহে হয়। ফলস্বৰূপে কি হয়, ছাত্ৰ ছাত্ৰীসকলে যি আশাৰে গৰম বন্ধটোলৈ বাট চাই থাকে, সেইকেইটা দিন অন্ততঃ একঘেয়ামি তথা খৰখেদা দৌৰাদৌৰি ৰুটিনখনৰ পৰা অলপ হ'লেও সকাহ পোৱাৰ কথা সেইটো আচলতে হৈ নুঠেগৈ। স্কুলৰ পৰা যি প্ৰজেক্ট দিয়ে বা অভিভাৱকেও নিজাকৈ সিহঁতৰ বাবে যি নাচ গান আদিৰ কৰ্মশালা বা বিভিন্ন ছামাৰ কেম্পবোৰলৈ নিয়াৰ যুঁজা চলায়, সেইবোৰত বৰকৈ মন নথকা স্বত্বেও সিহঁত যাবলৈ বা কৰিবলৈ বাধ্য হৈ পৰে। সিহঁতে নিজাকৈ কিবা এটা কৰাৰ বা ভবাৰ অৱকাশ নাইকিয়া পৰিৱেশ এটাৰ মাজত সোমাই পৰে। কিছুদিন মুকলি হৈ থকাৰ পৰিৱৰ্তে এটা হেঁচা খোৱা পৰিস্থিতিহে যেন সিহঁতে দিন পাৰ কৰে। সিহঁতক দিয়া এই প্ৰজেক্টসমূহ সময়মতে সম্পূৰ্ণ কৰি উলিওৱাত অভিভাৱকসকলো জড়িত হৈ পৰিবলগীয়া হয়। মন কৰিবলগীয়া কথাটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰহে গৰম বন্ধ, অভিভাৱকসকলৰতো তেনে দীঘলীয়া বন্ধ নাথাকে। সকলোৰে অভিভাৱকে স্কুল কলেজত চাকৰিওতো নকৰে, গতিকে অধিকাংশ ছাত্ৰ ছাত্ৰীৰ ঘৰতে গোটেই গৰম বন্ধৰ সময়খিনি যুদ্ধং দেহি তৎপৰতাৰে পাৰ হয়। ইয়াৰ দ্বাৰা কোনোটো পক্ষই বিশেষ লাভান্বিত হয় বুলি মোৰ মনে নধৰে। প্ৰজেক্ট আদি কৰাৰ নামত নেট খুচৰিয়ে হওক বা আন কাৰোবাৰ লগত আলোচনা কৰিয়েই হওক, ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে দুটা কথা বেছিকৈ জানিবলৈ সক্ষম হ'ব যে সেইটো ঠিক। সেইদৰে গান নাচ অভিনয় আদিবোৰতো গৈ সিহঁতৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ পাব, নিজা কৃষ্টি সংস্কৃতিৰ সৈতে চিনাকি হৈ এটা সংবেদনশীল মনৰ গৰাকী হৈ উঠিব, এইবোৰ খুব ভাল কথা। কিন্তু প্ৰশ্নটো হৈছে এই সকলোবোৰ গৰম বন্ধতে কিয়? এমাহতে অলৰাউণ্ডাৰ কৰিব বিচৰা এই মানসিকতাই মুঠতে গ্ৰহণযোগ্য নহয় যেন লাগে। আমি যে সাধাৰণভাৱে কৈ থাকোঁ আজিকালি ল'ৰা ছোৱালীয়ে কোন মাহত কি পাচলি হয় তাকে নাজানে, সিহঁতে নিজৰ বন্ধুবৰ্গৰ বাদে আন কাৰোৰে লগত কথা পাতিব নোখোজে বা নাজানে, আবেগ অনুভূতি নথকা মেচিনৰ দৰে হৈ পৰা বুলি যে কওঁ, আচলতে এনে হোৱাৰ মূলতে দায়ী কিন্তু আমি অভিভাৱকসকল আৰু আমাৰ শিক্ষা ব্যৱস্থাটো। তাহানিৰ যৌথ পৰিয়ালবোৰ কেতিয়াবাই ভাঙি ছিঙি নাইকিয়া হৈ একক পৰিয়াল হ'লহি। এতিয়া একক পৰিয়ালবোৰতো সদস্যৰ সংখ্যা মাথো 3 মানহে, কাৎচিতহে কাৰোবাৰ 2 বা 3 সন্তান, বেছিভাগৰেতো এটাতে সীমাবদ্ধ। এনেকৈ থাকিলে আৰু কেইবছৰমানৰ পাছত যে খুৰা খুৰী পেহা পেহী মামা মামী আদি আমাৰ মৰমৰ সম্বোধনবোৰ কৰিবলৈকো সম্বন্ধীয় মানুহ নথকা হ'বগৈ, সেইটো একদম চিৰসত্য কথা। এই সম্বন্ধবোৰ আৱৰি থকা পৰিয়াল এটাত শিশুৱে যি আত্মীয়তা, সহনশীলতা, এৰা ধৰা, বুজাবুজি আদিবোৰৰ পাঠ শিকাৰ উপযুক্ত পৰিৱেশ পায় সেইটো আন ক'তো নাপায়। এইখিনিতে এটা ব্যক্তিগত উদাহৰণ দিওঁ দেই। মোৰ পেহী আছিল 5। সৰুতে গৰম বন্ধ দিয়াৰ লগে লগে আমি 4 ল'ৰা ছোৱালীয়ে কোনজনী পেহীৰ ঘৰলৈ কোন কোন কেতিয়া যাওঁ তাৰ এখন তালিকা প্ৰস্তুত কৰোঁ। আগৰ বছৰৰ গৰম বন্ধত যিজনীৰ ঘৰলৈ যিটো গ'ল সেইটোৱে পাছৰ বছৰৰ সেইজনীৰ ঘৰলৈ যাবলৈ নাপায়। এনেকৈ অসমৰ বিভিন্ন ঠাইত থকা 5 পেহীৰ ঘৰলৈ যোৱাৰ নামত সেই ঠাইৰ মানুহ, মাত কথা, আচাৰ ব্যৱহাৰ, পৰম্পৰা আদিৰ সৈতে চিনাকি হোৱাৰ সুবিধা পাইছিলোঁ। তেতিয়া অৱশ্যে কথাবোৰ ইমান গভীৰভাৱে বুজি উঠা নাছিলোঁ, মাথো গৰম বন্ধৰ আনন্দ বুটলিবলৈ বুলিহে গৈছিলোঁ। এতিয়া সেইবোৰ দিনৰ মহাত্ম্য উপলব্ধি কৰোঁ। দকৈ ভাবি চালে গৰম বন্ধৰ নামত পোৱা এমাহটো এটা অতি দীঘলীয়া সময়। প্ৰজেক্টৰ নামত সাংঘাতিক গধুৰ বিষয় কিছুমান ছাত্ৰ ছাত্ৰীৰ মগজুৰ ওপৰত জাপি দিয়াৰ পৰিৱৰ্তে সুচিন্তিত সূক্ষ্ম পৰ্যবেক্ষণেৰে সিহঁতৰ দক্ষতাবোৰ উলিয়াই আনিব পাৰিলে সামূহিকভাৱে সকলোবোৰ উপকৃত হ'ব। শিক্ষক, অভিভাৱক, শিক্ষাৰ্থী, এই ত্ৰিভুজটোৱে যদি সঠিক মাপকাঠিৰে এই সময়খিনি উদযাপন কৰে তেন্তে পৰৱৰ্তী সময়ত ক্ৰমাৎ অৱক্ষয়ী ৰূপ লোৱা আমাৰ সামাজিক মূল্যবোধৰ নক্সাখনো

0: সলনি হৈ পৰিব বুলি আশা কৰিব পাৰি। এইখিনিতে মই এটা ব্যক্তিগত অভিজ্ঞতাৰ কথাও উনুকিয়াব বিচাৰোঁ। এখন ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ে নুনমাটিস্থ অসম জাতীয় বিদ্যালয়ৰ কথা ক'ব বিচাৰিছোঁ। তেওঁলোকে যোৱা কিছু বছৰৰ পৰা ৰামধেনু সাতোৰঙী সপোনৰ সাতটা দিন শীৰ্ষক এটা বিশেষ পদক্ষেপ হাতত লৈছে। এই পদক্ষেপটোৰ মানে আমাৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথি আৰু নিয়মীয়া পঢ়া শুনা কামৰ চাপৰ পৰা মুক্ত হৈ উমলি জামলি থাকিবলৈ নিজৰ বাবে বিশেষ সাতটা দিন প্ৰস্তুত কৰি দিয়াৰ এটা পদক্ষেপ। এই সাতটা দিনত ৰুচি অনুযায়ী কিতাপ পঢ়া, ছবি অঁকা, যোগাসন কৰা, খেলা ধূলা কৰাৰ উপৰিও আপোন মানুহ যেনে ককা আইতা, খুৰা খুৰী আদিৰ সৈতে কথা পতা, চিঠি লিখা বা নিজৰ ঘৰখনৰ চৌহদ পৰিষ্কাৰ কৰা, প্ৰাকৃতিক পৰিৱেশ চোৱা, এই ঘৰৰ মানুহৰ সৈতে আলোচনা কৰি গাঁৱৰ ঘৰলৈ যোৱা আদিবোৰ কামৰ বাবে সাতটা দিন নিৰ্ধাৰিত কৰি দিছে। এই পদক্ষেপটোৱে শিক্ষাৰ্থীসকলক বিশেষভাৱে মানে শাৰীৰিক, মানসিক তথা বৌদ্ধিকভাৱে সমৃদ্ধ কৰিব বুলি মোৰ অনুভৱ হয়।
1: গৰমৰ বন্ধটোৰ সদ ব্যৱহাৰৰ বাবে অভিভাৱকলৈ কিছু পৰামৰ্শ দিছে ডাক্তৰ মৌচুমী বৰকটকীয়ে। সন্তানক স্বনিৰ্ভৰশীল কৰি তোলাৰ প্ৰথম সোপান হিচাপে নিজৰ প্ৰয়োজনীয় কামখিনিৰ লগতে ঘৰুৱা সৰু সৰু কাম শিকাবলৈও এনে দীঘলীয়া বন্ধতেই অভ্যাস কৰোৱাব পাৰে অভিভাৱকসকলে।
2: গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ল'ৰা ছোৱালীখিনি মাক দেউতাকৰ লগত ঘৰতে থাকে। সেইখিনি সময়ত আমি শিশুসকলক তেওঁলোকৰ নিজৰ কাম কাজখিনি নিজে কৰিবলৈ শিকাব লাগে। সৰু বয়সৰ পৰা যদি নিজৰ সাজ পোছাক পৰিধান নিজেই কৰে, নিজৰ জোতা চেণ্ডেল পৰিষ্কাৰ নিজেই কৰে, নিজৰ কাপোৰকেইটা সুন্দৰকৈ জাপি নিজেই সজাই ৰাখে, সেই আটাইবোৰ শিক্ষা যদি আমি এইখিনি সময়তে সিহঁতক দিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে এই সময়খিনিত পোৱা শিক্ষাখিনিয়ে শিশুসকলক এক অভ্যাসত পৰিণত কৰাব আৰু তেতিয়া স্কুললৈ যোৱাৰ সময়খিনিতো এই শিশুসকলে সময় উলিয়াই লৈ নিজৰ বস্তু, পঢ়া শুনাৰ টেবুল সকলোবোৰ পৰিপাটি কৰি থ'বলৈ অভ্যাসৰ দৰে কৰি ল'ব। কিছুমান সৰু সৰু কামত ব্যস্ত ৰাখোঁ, ধৰক পাকঘৰতে মাকৰ লগত কেতিয়াবা অলপ সহায় কৰা, পাচলিখিনিকে ধুই দিয়া, চাউলকেইটাই ধুই দিয়া। গ্ৰীষ্মকালীন সময়খিনিত সাধাৰণতে উচ্চ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীখিনি পঢ়া শুনাত ব্যস্ত থাকিবলগীয়াই হয়। কিছু তলৰ প্ৰাথমিক বা সপ্তম অষ্টম শ্ৰেণীলৈকে পঢ়া ল'ৰা ছোৱালীখিনিয়ে কিছু মুকলিমূৰীয়া সময় অৱশ্যে পায় আৰু সেই সময়খিনিত সেয়েহে হাতৰ কামৰ বিদ্যাকেতবোৰ শিকোৱাৰ এটা অভ্যাস আমি কৰি তুলিব পাৰোঁ। এইখিনিতে মোৰ আৰু এটা কথা মনলৈ আহিছে, গ্ৰীষ্মকালীন অৱসৰৰ সময়খিনিত শিশুটোক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভ্যাসৰ বিষয়েও কিছু শিক্ষা দিয়া ভাল। ধৰক নখ পৰিষ্কাৰকৈ ৰাখা, নিজৰ শৰীৰৰ ভালকৈ পৰিষ্কাৰ কৰি ৰাখা, সেইখিনিৰ লগতে নিজে পিন্ধা কাপোৰকেইখনো লাহেকৈ ধুই দিয়া বা যিখিনি সুযোগ সুবিধাৰ মাজতে সেইখিনি পৰিষ্কাৰ কৰি ৰখাৰ এটা অভ্যাস যদি আমি গঢ়ি তুলিব পাৰোঁ, সিও ল'ৰা ছোৱালীখিনিক টিভি স্ক্ৰীণ বা মোবাইল স্ক্ৰীণৰ পৰা আঁতৰাই ৰাখিব। সৰু মাজত আমি লিখন বা পঢ়নৰ অভ্যাসটো গঢ়িব পাৰোঁ। এইখিনিৰ উপৰিও যিবোৰ শিশুৱে কিবা লিখি ভাল পায়, তেওঁলোকৰ মাজত থকা লিখিবলৈ বিচৰা মনটোক আমি এইখিনিতেই জীপাল কৰিব চেষ্টা কৰিব পাৰোঁ। তেওঁলোকক আমি কোনো এটা বিষয় দি পেলাই লিখিবলৈ ক'ব পাৰোঁ আৰু যিসকলে গ্ৰীষ্মকালীন অৱসৰৰ সময়ত কোনো জেগাত ভ্ৰমণ কৰিব বিচাৰে, ভ্ৰমণ কৰি অহাৰ পিছত সেই ভ্ৰমণখিনিৰ ওপৰত সুন্দৰকৈ বৰ্ণনা লিখিবৰ বাবেও আমি উৎসাহ যোগাব পাৰোঁ।
1: গৰমৰ বন্ধৰ দিনকেইটাত শিশুটিৰ স্ক্ৰীণ টাইম অৰ্থাৎ টিভি, মোবাইল, কম্পিউটাৰ চোৱাৰ সময় নিয়ন্ত্ৰণত ৰাখিবলৈ কেইটামান সুন্দৰ পৰামৰ্শ দিছে মনস্তত্ববিদ ডাক্তৰ বিনীতা শৰ্মা দাসে।
3: সন্তানক কেৱল মোবাইল নাচাবা বুলি ক'লে নহ'ব, কিন্তু আপুনি যদি মোবাইলটো কাঢ়ি লয় তেন্তে শিশুটিৰ ঠাইত আপোনাক দিব লাগিব। তাৰমানে প্ৰতিদিনে মাত্ৰ 20 মিনিট বা 30 মিনিট সময় তেওঁৰ লগত খেলক। কথাটো ক'বলৈ সহজ কিন্তু বৰ এটা কৰিবলৈ সহজ নহয়, গতিকে ভালকৈ ভাবি চাওক। শিশুৰ লগত খেলক, অলপ কথা পাতক, একেলগে খাবলৈ আৰম্ভ কৰক, শিশুটিৰ লগত অলপ আবেলি হওক বা ৰাতিপুৱাই হওক খোজকাঢ়িবলৈ ওলাই যাওক বা গল্প কওক, কিছুমান সৰু সৰু গল্প তেওঁলোকে বুজি পোৱাকৈ, অলপ হাঁহি উঠাই হওক, তেওঁলোকে যাতে ভাল পায় তেনেকুৱা ধৰণৰ গল্প কওক,

0: শিশুৱে দামী খেলনা মনত নাৰাখে, কিন্তু আমি মাক দেউতাকৰ লগত কটোৱা সময়খিনি তেওঁলোকৰ জীৱন জোৰা মনত থাকে। আৰু এটা গুৰুত্বপূৰ্ণ কথা এইটো যে আমি যদি খোৱা টেবুলত শুবলৈ যোৱাৰ আগত সন্তানৰ লগত কথা পাতোঁতে নিজেই ফোনত ব্যস্ত হৈ থাকোঁ ন, তেন্তে সন্তানক ফোন নাচাবা বুলি কোৱাৰ নৈতিক অধিকাৰ কিন্তু আমাৰ, গতিকে শিশুৰ নাই। শিশুৱে আমাৰ উপদেশতকৈ আমাৰ আচৰণহে বেছিকৈ অনুসৰণ কৰে। সেই ঘৰখনত কিছুমান সৰু সৰু নিয়ম আমি বনাব লাগে, আৰু সেই নিয়ম বনাওঁতে কিন্তু আমি শিশুকো আমাৰ লগত জড়িত ৰাখিব লাগে। যেনেধৰণে ধৰি লওক, খোৱা সময়ত কাৰো ফোন নহয়, মানে অকল শিশুক যে আমি ফোনটো চাবলৈ নিদিছোঁ সেনেকুৱা নহয়, আমিও ফোন নাচাওঁ, লগতে আমিও টিভি বা নিউজ বা তেনেকুৱা ধৰণৰ একো আমি অন কৰিব নালাগে। শুবলৈ যোৱাৰ 1 ঘণ্টা আগতে সকলোৰে স্ক্ৰীণ বন্ধ, অৰ্থাৎ শিশুৰ অকল নহয় আমাৰ সকলোৰে। আমাৰ এনেকুৱা হ'ব লাগে যে বেডৰুমত আমাৰ স্ক্ৰীণ বা মোবাইল নিয়াটোৱেই নিষিদ্ধ, এনেকুৱা ধৰণৰ কিছুমান নিয়ম আমি মানি চলিব লাগিব। সপ্তাহত এদিন ফেমিলি নো স্ক্ৰীণ ডে পালন কৰক, আৰু সন্তানক বেছি নিষেধ নকৰি বেছি সম্পৰ্ক দিয়ক। নিষেধ নকৰি মানে কি, যে এইটো নকৰিবা সেইটো নকৰিবা বুলি কৈ থকাতকৈ আমি কেনেধৰণৰ কাম আমি সিহঁতে কৰিব পাৰে, যেনেকৈ ধৰি লওক ড্ৰয়িং কৰা, তেওঁলোকৰ লগতে বহি ড্ৰয়িং কৰক। আমি বহুতে কি কৰোঁ যে আমাৰ ধৰি লওক লেতেৰা হ'ব বুলি ভয়তে আমি বহুত বস্তু উলিয়াই নিদিওঁ তেওঁলোকক। সন্তানক সেইবোৰ নিষেধ নকৰি তেওঁলোকক আমি সেইবোৰ উলিয়াই দিব লাগিব, আমাৰ কালাৰ্ছ উলিয়াই দিব লাগিব বা পেপাৰ্ছ উলিয়াই দিব লাগিব, তেনেধৰণে সিহঁতে লেতেৰা কৰিলে কৰক, তেওঁলোকক এপ্ৰন পিন্ধাই দিব আৰু আপোনালোকেও পিন্ধি ল'ব, লগতে আপোনালোকে একেলগে বহি কিছুমান ড্ৰয়িং বা হেণ্ড প্ৰিণ্টিং, ফিংগাৰ প্ৰিণ্টিং জাতীয় এনেকুৱা কিছুমান ইনোভেটিভ আপোনালোকে ড্ৰয়িং তেওঁলোকৰ লগত কৰিব পাৰে। কিছুমান শিশুৱে কিন্তু খাদ্য বনোৱাও তেওঁলোকক খুব সিহঁতৰ ইণ্টাৰেষ্ট থাকে, যদি দেখিছে তেনেধৰণৰ সিহঁতে কৰি ভাল পায় তেতিয়াহ'লে নন ফ্লেম অৰ্থাৎ জুই ইউজ নকৰাকৈ আপোনালোকে তেওঁলোকক কিছুমান বস্তু বনাব দিব লাগে। অলপ সময়ৰ কাৰণে আপোনালোকৰ কষ্ট হ'ব পাৰে, কিন্তু সেইটোৱে আমাক তেওঁলোকৰ সেই স্ক্ৰীণ টাইমৰ পৰা দূৰত ৰখাত বহুত সহায় কৰে। গতিকে মনত ৰাখিব, শিশুক স্ক্ৰীণৰ পৰা আঁতৰাই ৰখাৰ আটাইতকৈ শক্তিশালী উপায়টোৱে হৈছে তেওঁক এনেকুৱা এটা জীৱন দিয়া যিটো স্ক্ৰীণতকৈও বেছি আকৰ্ষণীয়।
1: মহানগৰীৰ বাসিন্দা হৈও সন্তানক নিজৰ শৈশৱৰ গৰম বন্ধৰ দিনবোৰৰ আমেজ অনুভৱ কৰোৱাৰ চেষ্টা আজিৰ অভিভাৱকেও নকৰা নহয়। শুনোৱা হওকচোন সাংবাদিক গীতিমালিকা গগৈৰ অনুভৱ।
2: শৈশৱৰ প্ৰতিটো পল বয়সৰ লগে লগেহে উপলব্ধিৰ দলিচাত এটা এটাকৈ সৰি পৰে, তেতিয়া যে ভাবি ভাবি কিমান নষ্টালজিক হৈ যাওঁ নহয়নে। বহু মধুৰ স্মৃতি আছে, বিশেষকৈ দেউতাৰ চাকৰি সূত্ৰে মোৰ শৈশৱে বিভিন্ন ঠাইৰ পটভূমি ৰচিছে, কিন্তু মই সেই মোৰ আপোন শিৱসাগৰত কটোৱা শৈশৱৰ সময়খিনিয়ে মোক বাৰুকৈ আনন্দিত কৰে। সেই যে চোতালত একেলগে সাধুকথা শুনিছিলোঁ, আনন্দত আত্মহাৰা হৈ গৈছিলোঁ, সেই মধুৰ স্মৃতিবিলাকে কিমান যে আমনি কৰে। কাৰণ তেতিয়াতো আমাৰ মোবাইল নাছিল হাতত, সেইকাৰণে আমি প্ৰকৃতিৰ সৈতে একাত্ম হ'ব পাৰিছিলোঁ। আৰু বিশেষকৈ আমাৰ সম্বন্ধবিলাক, খুৰী, মামী, মামা, আইতা, এনাই, পুঠা, ককা, এইফালে দেউতাৰ মাকক আইতা কৈছিলোঁ, আইতা, এই সকলোবিলাক আমি ডাল চেইনেৰে যে আমাক সকলোৱে বান্ধি ৰাখিছিলে, এনেকুৱা আছিলে সম্বন্ধবোৰ। আজি যিহেতু পৰিৱৰ্তন হৈছে আৰু এতিয়া যিহেতু বিশ্বায়নৰ যুগ, প্ৰযুক্তি বহুত উন্নত হৈছে আৰু এই প্ৰযুক্তিৰ লগত সমান্তৰালভাৱে ফেৰ মিলাবলৈ হ'লে আমাৰ ল'ৰা ছোৱালীয়ে প্ৰযুক্তিগতভাৱে যথেষ্ট তীক্ষ্ণ বুদ্ধি সম্পন্ন হ'বই লাগিব। তথাপিতো আমি এইটোও তেওঁলোকক উপলব্ধি কৰোৱাব পাৰিব লাগিব, তেওঁলোকৰ যে এটা সঁচা শৈশৱ আছে, নহয় জানো। মোৰ ল'ৰা মৌৰাংক ৰবীন্দ্ৰ, সি তৃতীয় শ্ৰেণীৰ ছাত্ৰ, তাক মই এবাৰ কি কৰিলোঁ, মোৰ শহুদেউতাৰ ঘৰ ওদালগুৰিলে মই লৈ গ'লোঁ, গৰম বন্ধ যিহেতু লৈ গৈছিলোঁ। তাত সি পথাৰ দেখিলে, খেতি পথাৰ কৰিছে, এতিয়া যিহেতু বাৰিষাৰ দিন, ইমান ডাঙৰ পথাৰ, সেই পথাৰত কেনেকৈ ৰোৱনীবিলাকে দিনটো কাম কৰি থাকে, খিলখিলীয়া হাঁহি ফূৰ্তি নাম গুণ গাই কি ধৰণে আত্মহাৰা হৈ নিজৰ কাম নিজে কৰি থাকে, কেনেকৈ ধৰণে কঠীয়া তোলে, কঠীয়া ৰুৱে, সি সকলোবোৰ দেখিলে। এই যে গছ গছনি থাকে, পুখুৰী থাকে, মুঠতে যি লাগে তাকে পায়, গতিকে এনেকুৱা এটা খুব সুস্থ পৰিৱেশতন্ত্ৰ সি দেখি আহিলে। ছাগলী মাকৰ লগত ছাগলী পোৱালি কেনেকৈ থাকে, হাঁহৰ পোৱালি হাঁহৰ মাকৰ লগত কেনেকৈ নে যায়, আমাৰ এটা পুখুৰী আছে, পুখুৰীত ভেট ফুল ফুলি আছে, সেই ভেট ফুলৰ তলে তলে মাছে সাৰি থাকে, মাছ ওলায় এবাৰ সোমায় এবাৰ, ইফালে ফুল ইফালে ধুনীয়া পানী, কিমান যে সুন্দৰ মনোমোহা। এইবিলাক ল'ৰা ছোৱালীয়ে মহানগৰীত ক'ত দেখিবলৈ পাব কওকচোন। হয়, মহানগৰীত আমি আম কঁঠাল বিভিন্ন ধৰণৰ আমাৰ বজাৰত উপলব্ধ, পইচা দিলে আমি হাততে পাওঁ, কিন্তু সেইবুলি গছত কেনেকৈ লাগে সেইটোতো উপলব্ধি কৰিব নোৱাৰিব। কিন্তু আমাৰ ল'ৰাই এইবাৰ সকলোখিনি দেখি আহিছে, এটা মানে প্ৰজেক্ট লৈ লৈছে যে মই গাঁৱত এনেকৈ থাকিম, এনেকৈ চাম। আৰু বিশেষকৈ গৰম বন্ধৰ দিন বতৰত

0: ফলমূল হয়, গতিকে প্ৰত্যেকটা ফলমূলৰ এটা গুণাগুণ থাকে ঋতুভেদে। গতিকে সেইবিলাকক যদি আমি পোনপটীয়াভাৱে তেওঁলোকক দেখুৱাই তেওঁলোক সেইবিলাকৰ উপভোগ কৰোৱাব পাৰোঁ, হয়তো তেওঁলোকৰ ভৱিষ্যতৰ জীৱন গাথাই এক বিশেষ গতি ল'ব। এইবুলি মই এইটো কোৱা নাই যে প্ৰযুক্তিৰ লগত সমানে ফেৰ মাৰিব নালাগে, সমানে লাগিব, কাৰণ বেছিয়ে ভাল হ'ব। আমি যদি প্ৰকৃতিৰ লগত একাত্ম হৈ প্ৰযুক্তিৰ লগতো আমি ফেৰ মাৰিব পাৰোঁ, তেতিয়া হয়তো আমি আৰু বেছি যেনেকৈ আমি মধুৰ স্মৃতি ৰোমন্থন কৰিব পাৰিছোঁ, তেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকেও যাতে তেওঁলোকৰ আজিৰ দিনটো যে আৰু 20 বছৰৰ পিছত আৰু 25 বছৰৰ পিছত যে ভালকৈ উপলব্ধি কৰিব পৰাকৈ যাতে এটা মানে সাঁচ বহি যায়, তেনেকুৱা ধৰণেৰে আমাৰ ল'ৰা ছোৱালী শৈশৱটো উদযাপন কৰাটো আমি বিচাৰোঁ। গতিকে মই ভাবোঁ আমাৰ প্ৰতিজন অভিভাৱকে এই ক্ষেত্ৰত সচেতন হ'ব, এহাতে যেনেকৈ আনুষ্ঠানিক শিক্ষা, এহাতে যেনেকৈ প্ৰযুক্তিগত শিক্ষা, আনহাতেও যাতে প্ৰকৃতিৰ লগত একাত্ম শৈশৱটো উদযাপন কৰোৱাব পাৰে তাৰ প্ৰতি সচেষ্ট হ'ব লাগে। এই ক্ষেত্ৰত আপোনালোকে হয়তো আগভাগ ল'ব আৰু আমাৰ সকলো অভিভাৱক অভিভাৱকেই এই ক্ষেত্ৰত গুৰুত্ব দিব।
1: আজিৰ পৰা 2-3 দশক আগৰ সময়ছোৱাৰ শিশুৰ গৰমৰ বন্ধৰ দিনবোৰ আছিল সঁচাকৈয়ে অনন্য। সেই দিনবোৰৰ মধুৰ স্মৃতি সোঁৱৰি এয়া টিহুৰ ওচৰৰ জলখানা ফটুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দৰ্পণা কলিতা।
2: আমাৰ শৈশৱকালত গৰম বন্ধ বুলি ক'লে এক বিশেষ উন্মাদনা আমাৰ মনলৈ আহে। বন্ধ দিবৰ দিনাখন আমি শিক্ষক শিক্ষয়িত্ৰীৰ টেবুল প্ৰৱেশদ্বাৰ ফুলেৰে সজাওঁ আৰু শিক্ষাগুৰুসকলক বিশেষভাৱে আদৰণি জনাওঁ। বন্ধ দিবৰ সময়ত কিছুমান ল'ৰা ছোৱালীয়ে ইটোৱে সিটোৰ গাত চিয়াহী ছটিয়াই দিয়ে আৰু সেই চিয়াহীৰ দাগ কাপোৰত লৈ আমি ঘৰলৈ আহোঁ। তাৰোপৰি বন্ধৰ সময়ত শিক্ষাগুৰুসকলে আমাক কিছুমান হাতৰ কাম কৰিবলৈ দিয়ে, তাৰ ভিতৰত অন্যতম কলপাতত লিখা। ঘৰত বহুখিনি কলগছ আছে, কলপাতৰ অভাৱ নাই। কলপাতবিলাক সমান সমানকৈ কাটি লৈ থালিৰ ছাইৰ পৰা বনোৱা চিয়াহীৰে আৰু নল খাগৰিৰে বনোৱা কলমেৰে কলপাতত নেওতা, যোগৰ্ণ্যতা, বিয়োগৰ্ণ্যতা, পূৰণৰ নেওতা, বৰ্ণমালা এইবিলাক লিখোঁ আৰু কলপাতবিলাক এটা থাক কৰি বান্ধি বান্দিল কৰি লৈ বিচনাৰ তলত থৈ দিওঁ আৰু বন্ধ খুলিবৰ দিনাখনে সেই থাকবিলাক আমি বিদ্যালয়লৈ লৈ গৈ শিক্ষাগুৰুক দিওঁ। এয়া আমাৰ গৰম বন্ধৰ বিশেষ কাম। সেইধৰণে আমাক মাটিৰ কিছুমান বস্তু যেনে কল, আম, অমিতা এইবিলাক বনাবলৈ দিয়া হয়। বিচনী, বাঢ়নী, ৰুমালত ফুল তোলা, টেবুল ক্লথত ফুল তোলা, বিচনী বনোৱা, বাঢ়নী বনোৱা, ফুল তোলা এইবিলাক বিশেষকৈ গ্ৰাম্যাঞ্চলত ল'ৰাৰ কাম ছোৱালীৰ কাম বুলি কোনো কথা নাই। যাৰ যিটো কাম ভাল লাগে সেইটোৱে কৰোঁ আৰু এইবিলাক আমি ডাঙৰৰ পৰা শিকিলোঁ। আৰু মই যদি অতীতলৈ উভতি যাওঁ, এয়াই যেন আমাৰ সেই কাম শিকাৰ এক সোণালী সুযোগ। সেই সময়তে আমি এনেকুৱা কিছুমান বিদ্যা শিকিলোঁ যি বিদ্যা আমাৰ চিৰজীৱন থাকি যায়। বৰ্তমান সময়তো এনেধৰণৰ কাম দিয়া হয় যদিও ল'ৰা ছোৱালীয়ে শিকি লোৱাৰ সলনি বজাৰৰ পৰা কিনি নাইবা ডাঙৰৰ হতুৱাই কৰি নিদিয়াহে দেখা পাওঁ। 2 এজন ব্যতিক্ৰম আছে। সেইদৰে বন্ধ বুলি ক'লেই যেন বাহিৰা কিতাপ পঢ়াৰ সময়। পৰ্যাপ্ত বাহিৰা কিতাপ ঘৰত পাইছিলোঁ আৰু ইখনৰ পিছত সিখন কিতাপ পঢ়ি গৈছিলোঁ। আৰু আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে কাৰ চোতাল, কাৰ বাৰী, কাৰ ঘৰ কোনো চিন মকাম নাথাকে। সকলোৰে চোতাল, ঘৰ, বাৰী বা পথাৰত আমি একেলগে এটা ডাঙৰ এৰিয়ালৈ খেলিছিলোঁ বা বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ, যেনে একেলগ হৈ আমি নাটক কৰিছিলোঁ। এই নাটকবিলাক ৰচনা কৰিছিল আমাৰ জ্যেষ্ঠসকলে, পৰিচালনা কৰিছিল আমাৰ জ্যেষ্ঠসকলে। যেনে ৰামায়ণৰ কিছুমান কাহিনী আমি কৰিছিলোঁ, তাত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ। মই নিজে সৰ্পণখা হৈছিলোঁ আৰু তাৰ কাৰণে ঘৰুৱা পোচাকবিলাক পিন্ধিছিলোঁ, যেনে মেখেলা চাদৰৰ ওপৰত পুৰণি এটা ডাঙৰ

0: চুৱেটাৰ পিন্ধিছিলোঁ, সৰ্পণখা বেশ লওঁতে সেই চুৱেটাৰটো পিন্ধিছিলোঁ, আৰু তৎক্ষণাত এটা জাপত সেই চুৱেটাৰ খুলি সুন্দৰী ৰমণী হৈ পৰিছিলোঁ মই। তেনেদৰে আমি নাটক কৰিছিলোঁ, বিছনা চাদৰ আঁৰ কাপোৰ হিচাপে ব্যৱহাৰ কৰিছিলোঁ, চোতালখনত গাঁৱৰ মানুহ গোট খাইছিলে। এনেদৰে আমি গম নোপোৱাকৈয়ে যেন সৃজনশীলতাৰ পথাৰত খোজ দিছিলোঁ। আজিকালি বন্ধৰ সময়ত বিভিন্ন ধৰণৰ কৰ্মশালা হয়, এই কৰ্মশালাবিলাকৰো কিছুমান ভাল দিশ আছে, কিয়নো ইয়ে শিক্ষাৰ্থীক ল'ৰা ছোৱালীক নিজৰ ৰুচি নিজৰ দক্ষতা অনুযায়ী এই কৰ্মশালাত অংশগ্ৰহণৰ এক সুযোগ দিয়ে। বন্ধৰ সময়ত লগুৱা লিকচৰে ভৰা ঘৰ হ'লেও দেউতাই আমাক জোৰ কৰি পথাৰলৈ পঠাইছিলে, ভূঁই ৰুবলৈ দিছিলে, কিন্তু এতিয়া অনুভৱ কৰোঁ যে সেই পথাৰত ভূঁই ৰোৱাৰ অভিজ্ঞতাই আমাক এখন বেলেগ পৃথিৱীৰ লগত চিনাকি কৰাই দিছিলে, যি অনুভৱ যি অভিজ্ঞতাৰ পৰা হয়তো চিৰদিনৰ কাৰণে বঞ্চিত হৈ থাকিলোহেঁতেন।
1: গৰমৰ বন্ধৰ দিনবোৰৰ ৰূপ সলনি হৈছে সঁচা, তথাপি এতিয়াও ছাত্ৰ ছাত্ৰীৰ বাবে গৰম বন্ধ হেঁপাহৰ। নিয়মীয়া ৰুটিন এৰি গতানুগতিকতাৰ পৰা আঁতৰি অন্ততঃ কেইটামান দিন অৱসৰ কটোৱাৰ আনন্দৰ বাবেই এই হেঁপাহ। আহকচোন আমি অভিভাৱকসকলেও সন্তানৰ এইকণ হেঁপাহ পূৰণ কৰোঁ, সিহঁতৰো স্মৃতিত গৰম বন্ধৰ সময়খিনি আলফুলে সাঁচি ৰাখিব পৰাকৈ মধুৰ হৈ ৰওক। তাৰে কামনাৰে আজিৰ এই বিশেষ অনুষ্ঠান সামৰিছোঁ। অনুষ্ঠানটিত ভাগ লৈ আমালৈ আগবঢ়োৱা সহযোগৰ বাবে অংশগ্ৰহণকাৰী অতিথিসকললৈ ধন্যবাদ জনালোঁ। শ্ৰোতাসকল, আমাৰ আজিৰ বুলনিৰ সময়ো উকলিল। আপোনালোকলৈ পুনৰ প্ৰীতিৰে বুলনিৰ মজিয়াৰ পৰা মই নিভাই বিদায় লৈছোঁ। নমস্কাৰ।

0: in the Indo-Pacific. And with that, we end this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ আধুনিক গীত অনুষ্ঠানটিৰ শিল্পী তৰিকুদ্দিন আহমেদ। অনুষ্ঠানত এয়া ইউচুফ হাজৰিকাৰ কথাৰে শিল্পীৰ কণ্ঠত প্ৰথমটি আধুনিক গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাভাৰৰ পৰা। ইউচুফ হাজৰিকাৰ গীতৰ কথাৰে আধুনিক গীতৰ অনুষ্ঠানত এয়া শিল্পী তৰিকুদ্দিন আহমেদ।

0: আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে শিল্পী তৰিকুদ্দিন আহমেদৰ কণ্ঠত পুনৰাই আধুনিক গীত শুনিবলৈ পাব আজি সন্ধিয়া 7:45।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে গণেশ্বৰ চহৰীয়া আৰু সংগীসকলৰ কণ্ঠত ওজাপালি।

0: গণেশৰ চহৰীয়া আৰু সংগীসকলৰ কণ্ঠত ওজাপালি শুনিলে।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে বাদ্য সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ শিল্পী দিলীপ বৰৰ গীটাৰ বাদন।

0: কহিলে, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিৰোধী পক্ষৰ নেতাসকলে চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। এতিয়াও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। সেউজ হাইড্ৰজেন খণ্ডত অগ্ৰণী হিচাপে উত্থানৰ বাবে ভাৰত সাজু বুলি নতুন আৰু নৱীকৰণযোগ্য শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছ নায়কে প্ৰকাশ কৰিছে। আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। নীটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সদস্যসকলে কৰা প্ৰতিবাদৰ বাবে আজি 2খন সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে লোকসভা স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ প্ৰতিবাদ সাব্যস্ত কৰে। সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া দিলীপ শইকীয়াই সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ বিৰোধী সদস্যসকলক আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী দলসমূহক, বিশেষকৈ কংগ্ৰেছক, নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ আলোচনা কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ কয় যে চৰকাৰে ইতিমধ্যে 2খন সদনতে এই বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে ইচ্ছা ব্যক্ত কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত এই বিষয়ত আলোচনা হোৱাটো অতি প্ৰয়োজন বুলি উল্লেখ কৰি শ্ৰীৰিজিজুৱে বিৰোধী পক্ষক আলোচনাৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়। তেওঁ সকলো সদস্যক ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত একত্ৰিত হ'বলৈ আহ্বান জনোৱাৰ লগতে লোকসভাত শীঘ্ৰেই এই বিষয়ত ফলপ্ৰসূ আলোচনা সুনিশ্চিত কৰিবলৈ অনুৰোধ জনায়। শ্ৰীৰিজিজুৰ আহ্বান স্বত্তেও বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্লোগান দিবলৈ আৰম্ভ কৰে। সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া দিলীপ শইকীয়াই প্ৰতিবাদৰত সদস্যসকলক বাৰে বাৰে সদনৰ কাম কাজত সহযোগিতা কৰিবলৈ আহ্বান জনায় যদিও একে পৰিস্থিতি অব্যাহত থকাত সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকাল চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী সদস্যসকলে নীট আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই কয় যে সদনৰ প্ৰশ্নকালত কোনো সদস্যকে আন বিষয়ত কথা কবলৈ অনুমতি দিয়া নহ'ব। তেওঁ কয় যে প্ৰশ্নকাল নিয়ম অনুসৰি পৰিচালিত হোৱা উচিত, কাৰণ এই গুৰুত্বপূৰ্ণ সময়খিনিতে সদস্যসকলে চৰকাৰৰ পৰা যিকোনো প্ৰশ্নৰ উত্তৰ বিচাৰে। শ্ৰীবিৰলাই কয় যে চৰকাৰ নীট সন্দৰ্ভত আলোচনাৰ বাবে সাজু আছে বুলি ইতিমধ্যে বিৰোধী পক্ষক আশ্বাস দিয়া হৈছে।
2: সদন হর মুদ্দে পর চর্চা করনে কো তৈয়ার হ্যাঁ। আপ প্রশ্নকাল কে বাদ আইয়ে, জিস নিয়মো কে তহত ভি আপ চর্চা করনা চাহতে হ্যাঁ, সব দলো কে সাথ বেঠ কর হম চর্চা করনে কে লিয়ে সরকার সে ভি বাত করেঙ্গে, সরকার ভি চর্চা করনে কো তৈয়ার হ্যাঁ।
1: অধ্যক্ষগৰাকীয়ে বিৰোধী সদস্যসকলক সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় যদিও সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত লোকসভাৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। ৰাজ্যসভাতো আজি একে পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত সভাপতি চিপি ৰাধাকৃষ্ণনে দেশৰ বিভিন্ন প্ৰান্তত বান, বজ্ৰপাত আৰু ভূমিস্খলনকে ধৰি অন্যান্য দুৰ্যোগত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। ইয়াৰ ভিতৰত অসম, অৰুণাচল প্ৰদেশ, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, কেৰালম, মিজোৰাম, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দুৰ্যোগ পৰিস্থিতি অন্যতম। শ্ৰীৰাধাকৃষ্ণনে কয় যে এই দুৰ্যোগৰ ফলত বহু পৰিমাণৰ সম্পত্তি, শস্য আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ উপৰি অঞ্চলসমূহৰ উদ্ভিদ আৰু প্ৰাণীকুলৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাজ্যকেইখনৰ চৰকাৰে NDRFৰ সহায়ত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
3: Several persons have lost their lives and many have been adversely affected by the heavy rains and associated disasters such as floods, lightning strikes and landslides in various parts of our country. It has also caused extensive damage to property, crops and public infrastructure.

0: The respective governments, ably supported by ERF teams, are undertaking the rescue and relief measures.
1: সদনত আজি এনে দুৰ্যোগত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি সন্মান জনাই মৌনতা অৱলম্বন কৰা হয়। ইয়াৰ পাছত বিৰোধী পক্ষৰ সদস্যসকলে নেটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো লৈ শ্লোগান দিবলৈ ধৰে। নেটৰ বিষয়টো লৈ আলোচনাৰ বাবে চৰকাৰ সাজু আছে বুলি উল্লেখ কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ দলে এই ক্ষেত্ৰত চৰ্ত আৰোপ কৰা বুলি অভিযোগ তোলে। এনে কাৰ্যৰ জৰিয়তে কংগ্ৰেছে বিষয়টো সন্দৰ্ভত আলোচনা হোৱাটো নিবিচাৰে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্ৰদানৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনকে ধৰি বিহিত ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীৰিজিজুৱে সকলো দলকে বিনা চৰ্তে সদনত আজি আলোচনা অনুষ্ঠিত কৰাৰ অনুমতি দিবলৈ আহ্বান জনায়।
2: एनडीए पार्टी की ओर से भी फिर से मांग किया है कि ये नीट पे चर्चा होना चाहिए। मुझे लगा कल खड़गे जी और बाकी ऑपोजिशन के कुछ नेताओं से मिल करके हमारा उम्मीद थोड़ा सा कायम हुआ था कि चर्चा हो सकता है क्या आज, तो कांग्रेस पार्टी ने कंडीशन लगाया, चर्चा पर बात करके फिर कंडीशन लगा के फिर चर्चा को आप बाधित कर रहे हैं।
1: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ যুৱচামৰ কল্যাণ আৰু ভৱিষ্যততকৈ আন কোনো বিষয় গুৰুত্বপূৰ্ণ নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্ৰদান নিশ্চিত কৰাৰ বাবে চৰকাৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব। এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিষয়াসকলক যাৱতীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে যুৱক যুৱতীসকলৰ ভৱিষ্যত ধ্বংস কৰাৰ চেষ্টা কৰাসকলক কেতিয়াও ক্ষমা কৰা নহ'ব। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস হোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লোৱাৰ পাছত আজি আকাশমাৰ্গেৰে সমগ্ৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। ডঃ শৰ্মাই আজি গোলাঘাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰ্যালোচনা কৰিব। সেউজ হাইড্ৰজেন খণ্ডত অগ্ৰণী হিচাপে উত্থানৰ বাবে ভাৰত সাজু বুলি নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছো নায়কে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে নতুন দিল্লীত আয়োজিত ভাৰত সেউজ হাইড্ৰজেন শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি কয় যে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনে নিকা শক্তিৰ বাবে শক্তিশালী আৰু ভৱিষ্যমুখী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিছে। তেওঁ কয় যে গোলকীয় ৰূপান্তৰ প্ৰক্ৰিয়াৰ এটা নতুন পৰ্যায়ত উপনীত হৈছে আৰু সকলো দেশে সেউজ হাইড্ৰজেনলৈ ৰূপান্তৰৰ এই প্ৰক্ৰিয়াত নিজকে অগ্ৰণী হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰিছে। দেশত সেউজ হাইড্ৰজেন এতিয়া আৰু ভৱিষ্যতৰ অৱধাৰণা হৈ থকা নাই, বৰং দ্ৰুত বিকাশশীল অৰ্থনৈতিক সুযোগ হিচাপে পৰিগণিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা শনিবাৰ আৰু দেওবাৰে একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল'ব। উভয় দেশৰ পুৰুষ দল দুটাৰ মাজত এই পৰ্যন্ত খেলোৱা মুঠ 14খন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেলৰ 11খনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে 3খনত পৰাজয়ৰ মুখ দেখিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়াই দিছো। বিৰোধী পক্ষৰ নেতাসকলে চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ পৰীক্ষা, নেটৰ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। এতিয়াও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। সেউজ

0: হাইড্ৰজেন খণ্ডত অগ্ৰণী হিচাপে উত্থানৰ বাবে ভাৰত সাজু বুলি মন্ত্ৰী শ্ৰীপদ য়েছো নায়কে প্ৰকাশ কৰিছে। আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰীত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে শিল্পী মধুমিতা ভট্টাচাৰ্যৰ কণ্ঠত ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তৃত অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয়ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বোকাখাত আৰু ওচৰ পাজৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি নকৰে। বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ দল 2 এদিনতে ৰাজ্যখনলৈ আহিব বুলি তেওঁ প্ৰকাশ কৰে।
2: আজি মই গোলাঘাটৰ কেইটামান বানগ্ৰস্ত শিবিৰ পৰিদৰ্শন কৰিছোঁ। ৰাইজৰ যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ, চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ। খন্তেক আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াইও মোক ফোন কৰিছিল। তেখেতে

0: 81টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 লোকক নিয়োগ কৰা হৈছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় সাহায্য সামগ্ৰী বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা, মজুত থকা সামগ্ৰীৰ পৰিমাণ আৰু বজাৰ মূল্য পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে উজনি আৰু উত্তৰ অসমৰ বান প্ৰভাৱিত জিলাসমূহৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত সামগ্ৰিক বান পৰিস্থিতিৰ পুংখানুপুংখ মূল্যায়ন কৰা হয় আৰু প্ৰভাৱিত জিলাসমূহত খাদ্য সামগ্ৰী তথা অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰন্তৰ উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত আৰু বিষয়াসকলক সংশ্লিষ্ট সকলো সংস্থাৰ মাজত ঘনিষ্ঠ সমন্বয় বৰ্তাই ৰাখিবলৈ আৰু প্ৰভাৱিত লোকসকলৰ মাজত সময়মতে সাহায্য সামগ্ৰী বিতৰণ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা শনিবাৰ আৰু দেওবাৰে একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল'ব। উভয় দেশৰ পুৰুষ দল দুটাৰ মাজত এই পৰ্যন্ত খেলোৱা মুঠ 14খন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেলৰ 11খনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে 3খনত পৰাজয়ৰ মুখ দেখিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো দিখুৰ কণ্ঠত দুটি আধুনিক গীত। প্ৰথম গীতটিৰ কথা আৰু সুৰ পলাশ গগৈৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: দিক্ষুৰ কণ্ঠত এইবাৰৰ গীতৰ কথা দিগন্ত ভাৰতীৰ, সুৰ পলাশ গগৈৰ।

দিক্ষুৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বোকাখাত আৰু ওচৰ পাজৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 889খন গাঁৱৰ 6,43,364 লোক ক্ষতিৰ সন্মুখীন হৈছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় আজি উজনি আৰু উত্তৰ অসমৰ বান প্ৰভাৱিত জিলাসমূহৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। দেশৰ যুৱচামৰ কল্যাণ আৰু ভৱিষ্যততকৈ আন কোনো বিষয় গুৰুত্বপূৰ্ণ নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি 10ম দিনা

লোরেন ধুমধাম নং আয়ারি চেতুং জং ও সংকেত

পীর্থে হাচে বাং এবং তিসরং বাং বাং তিসরং বাং লং তেরন ক্র

กรอนยังลองเอลองกรอนยังเกวังสัมพรีผู้ดัง

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট জিলাৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, সকলো ধৰণৰ সহায় আগবঢ়াবলৈ চৰকাৰে চেষ্টা চলোৱা বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়ক নামভৰ্তিৰ হাৰ বৃদ্ধিৰ বাবে এবছৰ সময় দিবলৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, আৰু গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ পদক নিশ্চিত। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ ছিনিয়ৰ বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতসকলক প্ৰয়োজনক অগ্ৰাধিকাৰ ভিত্তিত পূৰণ কৰিবলৈ জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। পাছত মুখ্যমন্ত্ৰীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়। শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত সহায় আগবঢ়োৱাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এইবাৰৰ অভূতপূৰ্ব বানত হোৱা ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সাহায্য সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ দল দুই এদিনতে ৰাজ্যখনলৈ আহিব বুলি তেওঁ প্ৰকাশ কৰে।
2: আজি মই গোলাঘাটৰ কেইটামান বানগ্ৰস্ত শিবিৰ পৰিদৰ্শন কৰিছো। ৰাইজৰ যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ, চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ। খন্তেক আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল, তেখেতে কেন্দ্ৰীয় চৰকাৰৰ দল এটা আজি বা কালিৰ ভিতৰত পঠোৱাৰ বাবেও মোক আশ্বাস দিছে। আমাৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কয়, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত থাকে, তেওঁলোকেও এছেছ কৰিব যে কিমান ক্ষতিগ্ৰস্ত হৈছে আৰু আমি চৰকাৰৰ পৰা যিমান পাৰোঁ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেইটোৱে আমাৰ প্ৰচেষ্টা।
1: ইপিনে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ আমলখী গাঁও পঞ্চায়তৰ চেলেকেহাটী ৱাৰ্ডৰ বান প্ৰভাৱিত লোকসকলৰ ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বানত আবদ্ধ বিভিন্ন অঞ্চলৰ বানপীড়িতসকলক শীঘ্ৰে সাহায্য প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত ডিজুনৈৰ কাষে কাষে মথাউৰি দিয়াৰ ব্যৱস্থা নাই যদিও অন্য প্ৰকাৰে বানৰোধৰ চিন্তা কৰা হৈছে। তেওঁ লগতে ক্ষতিগ্ৰস্ত জনসাধাৰণক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ চক্ৰ বিষয়ক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 889খন গাঁৱৰ 6,43,364 লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,891 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 99টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000

0: হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। এইবাৰৰ বানত শিৱসাগৰ জিলাৰ 5টা ৰাজহচক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 লোকক নিয়োগ কৰা হৈছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকৰ উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰে নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক নামভৰ্তিৰ বৃদ্ধিৰ বাবে এবছৰ সময় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি 10ম দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই সদনত এই বিষয়ে প্ৰকাশ কৰে। চৰকাৰী বিদ্যালয়ৰ একত্ৰীকৰণক লৈ বিভিন্ন দলৰ বিধায়কসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নামভৰ্তি কম হোৱা বিদ্যালয়সমূহক এটা সুযোগ দিব বিচাৰিছে। তেওঁ কয় যে শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে শাসক বিৰোধী পক্ষ উভয়ে একেলগে কাম কৰা উচিত। চৰকাৰৰ বিদ্যালয় যুক্তিসংগতকৰণ নীতিৰ সপক্ষে মত প্ৰকাশ কৰি ডাঃ পেগুৱে কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰস্তুত কৰা বিধেয়কৰ ভিত্তিতে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক একত্ৰীকৰণৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে একাংশ বিধায়কৰ অনুৰোধ মৰ্মে নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে এবছৰ সময় দিবলৈ শিক্ষা বিভাগে সিদ্ধান্ত লৈছে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এবছৰৰ ভিতৰত নামভৰ্তিৰ সংখ্যাক বৃদ্ধি কৰিবলৈ ব্যৰ্থ হ'লে বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাহিৰে অন্য বিকল্প নাথাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। অসমৰ উদ্যোগ খণ্ডত আত্মনিৰ্ভৰশীলতা, দক্ষতা বিকাশ, গৱেষণা, প্ৰশিক্ষণ আৰু উদ্ভাৱনক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছচাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয় ব্যৱসায় বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। চুক্তি সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই কয় যে এই চুক্তিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় জ্ঞান, দক্ষতা প্ৰদান, প্ৰশিক্ষণ, মেণ্টৰশ্বিপ, গৱেষণা কৰ্মশালা আৰু অন্যান্য সহযোগিতামূলক কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ'ব। আজিৰ এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, ব্যৱসায় প্ৰশাসন বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মনশ্ৰী মহন্ত, ৰাজ্য চৰকাৰ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক শান্তনু দেউৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গোৱালপাৰা চহৰৰ আইন শৃংখলাৰ নিৰাপত্তা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে 15টা গুৰুত্বপূৰ্ণ স্থানত 19টা CCTV কেমেৰা স্থাপন কৰা হৈছে। গোৱালপাৰা জিলা আয়ুক্ত শ্ৰী প্ৰদীপ তিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই আজি এক অনুষ্ঠানত এই CCTV কেমেৰাৰ মাধ্যমেৰে নিৰীক্ষণ ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানৰ পাছতে আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰাছিদুল হুছেইনৰ সৈতে হোৱা সাক্ষাৎকাৰত জিলা আয়ুক্তগৰাকীয়ে এইদৰে কয়।
1: গোৱালপাৰাৰ যি চহৰখনত আমাৰ ভিজিলেঞ্চ সদায় থাকে, কিন্তু মানে আৰু বেছি ভালকৈ আমি যদি চাব পাৰোঁ ইয়াত অফিচত এজন মানুহ চাই মেলি 20-25টা যেতিয়া কেমেৰাত ক'ত ক'ত কি কি হৈ আছে, কিবা দুৰ্ঘটনা হৈছে যদিও সেইখিনি বস্তু ৰিয়েল টাইমত আমি এছেছ কৰিব পৰা যায়, বা কাৰোবাক যদি হেল্পো লাগে, মই নাই কোৱা যে অকল চোৰ ধৰিবৰ কাৰণে, চোৰ ধৰাৰ কাৰণেতো মেইন হয়েই, কিন্তু কাৰোবাক কেতিয়াবা যদি সহায়ো যদি প্ৰয়োজন হয় তেতিয়া আমি যি আমাৰ বিষয়াসকল আছে বা কৰ্মচাৰীসকল আছে তেওঁলোকে আগবাঢ়িব পাৰোঁ।
0: ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে সাহায্য সামগ্ৰী বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা, মজুত থকা সামগ্ৰীৰ পৰিমাণ আৰু বজাৰ মূল্যৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে উজনি আৰু উত্তৰ অসমৰ বানৰ প্ৰভাৱিত জিলাসমূহৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত সামগ্ৰিক বান পৰিস্থিতিৰ পুংখানুপুংখ মূল্যায়ন কৰা হয় আৰু প্ৰভাৱিত জিলাসমূহত খাদ্য সামগ্ৰী তথা অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰন্তৰ উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয়। যোৰহাট আৰক্ষীয়ে আজি গোপন সূত্ৰৰ পমখেদি লাহেদৈগড়ৰ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ পৰা 29টা ড্ৰাগছৰ টেমা উদ্ধাৰ কৰে। যোৰহাট আৰক্ষীৰ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অভিষেক যাদৱৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ঘটনা সংক্ৰান্তত দুজন অভিযুক্তক আটক কৰিছে। অসম কন্যা লাভলীনা বৰগোহাঁয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলীনাই আজি 75 কিলো

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা। সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰা ৰোগৰ বীজাণু বিস্তাৰিত হয়।

প্ৰাণায়াম আৰু যোগ অভ্যাসৰ দ্বাৰা আপুনি নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে।

আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰ অভ্যাস কৰক।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত।

0: বিনামূলীয়া চিকিৎসাৰ অধিকাৰ লাভ কৰিছে। এতিয়ালৈকে 12 কোটিৰো অধিক লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হৈছে, যাৰ ফলত দৰিদ্ৰ পৰিয়ালৰ চিকিৎসাৰ ব্যয় প্ৰায় 2 লাখ কোটি টকা ৰাহি হৈছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড কৰি আয়ুষ্মান কাৰ্ড এখন বনাওক। বিশদ বিৱৰণৰ বাবে 1455 নম্বৰত ফোন কৰক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 720 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত অনুষ্ঠান পৰিচিতি।

পুনতে এয়া আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত ভূগৰ্ভস্থ পানীয়ে উদ্ভিদৰ স্বাস্থ্য তথা কাৰ্বন আৰু পানীৰ অন্তঃক্ৰিয়াক কেনেদৰে প্ৰভাৱিত কৰে এই বিষয়ে এতিয়া আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিব দিবাকৰ দেৱ আৰু ইউনুছ চেলিমে। অনুষ্ঠানটি আগ ধৰিব কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। ন বজাত চিত্ৰগীত, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত মাছ পোহা পুখুৰীৰ যতন, এই বিষয়ে এতিয়া আলোচনা। অংশগ্ৰহণ কৰিব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সঞ্জয় শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে মহানন্দ পাঠকৰ কথিকা বিজ্ঞান সাহিত্য বৈজ্ঞানিক কলা। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান। 7:00 নিয়োগ বাতৰি। 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ হীৰভদ্ৰ গোস্বামীৰ কথিকা সাংখ্যা দৰ্শনে দ্বৈতবাদ। 7:30 পূবালীৰ সুৰ অনুষ্ঠানত অৰুণ কাঠাৰ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত। 7:45 তৰিকুদ্দিন আহমেদৰ কণ্ঠৰ আধুনিক গীত। নিশা 8:30 অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। 9:15 বিধানসভাত আজিৰ দিনটো। 9:30 গজলৰ অনুষ্ঠান। 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ বেহাগ। এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। কাইলৈ দিনৰ 12:30 আইদৰ বোলনি অনুষ্ঠানত আদৰ্শ খেতিয়ক জয়া ডেকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চুৰ 10ম খণ্ড পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানত বিশিষ্ট লেখক শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকীৰ সৈতে চিদানন্দ দেৱগোস্বামীৰ কথোপকথনৰ 2ম খণ্ড প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা পৰিৱেশক আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:20 পোনপটীয়া ফোন ইন অনুষ্ঠান প্ৰভাতী তৰংগ। আগবঢ়াব ইন্দ্ৰজিৎ দাসে।

0: নিৰ্দেশনা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং। 11:05 পৰাগমালা। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানক গীতেৰে কথাৰে আগবঢ়াব প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী আৰম্ভ কৰা হৈছে শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান

আজিৰ অনুষ্ঠানত বিজ্ঞান সাহিত্য আৰু বৈজ্ঞানিক কলাকৌশল সম্পৰ্কে ক'বলৈ লোৱা হৈছে। এই বিষয়ে আপোনালোকলৈ লিখি পঠিয়াইছে বৰভাগ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মহানন্দ পাঠকে। শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোক একো একোজন বিজ্ঞানৰ শিক্ষক শিক্ষয়িত্ৰী, গতিকে বিজ্ঞানৰ শিক্ষক শিক্ষয়িত্ৰী হিচাপে বিজ্ঞানৰ পাঠ পঢ়াবলৈ শ্ৰেণীকোঠালৈ যাওঁতেই প্ৰত্যেকেই বিজ্ঞান কি স্পষ্টভাৱে জনাৰ লগতে বিজ্ঞানৰ উপাংশসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সম্যক জ্ঞান দিয়া উচিত। বিজ্ঞান শিক্ষা যে এক তৰাব নোৱাৰা জীৱন পৰিক্ৰমা, তাকে পতিয়ন নিয়াবলৈ বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীসকলে সাহিত্যৰ বিষয়েও কিছু কথা ছাত্ৰ ছাত্ৰীৰ আগত ক'ব পাৰে। বিজ্ঞান এটা প্ৰিয় বিষয় হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ মনত ধাৰণা দিব বিচাৰিলে আপোনালোকে প্ৰথমতে বিজ্ঞানৰ পাঠটিৰ লগত জড়িত বিজ্ঞানীৰ জীৱন পঞ্জী দাঙি ধৰাৰ লগতে সেই বিষয়ত নতুন নতুন উদ্ভাৱন আৰু কিবা হৈছে নেকি জনাব পাৰিলে ভাল। দ্বিতীয়তে, বিজ্ঞানৰ পাঠটিত থকা সন্দেহ পৰিহিত জ্ঞানখিনি আহৰণৰ পন্থা বৈজ্ঞানিক পদ্ধতিৰেই ছাত্ৰ ছাত্ৰীক দিব পাৰিলে বিজ্ঞান বিষয়টো ছাত্ৰ ছাত্ৰীৰ মনোগ্ৰাহী হৈ পৰিব, অৰ্থাৎ ছাত্ৰ ছাত্ৰী প্ৰিয় বিষয় হৈ পৰিব। এতিয়া প্ৰথমতে আহক বিজ্ঞান কি সেয়া জানি লওঁ। প্ৰকৃতাৰ্থত বিজ্ঞান হৈছে বস্তুনিষ্ঠ দৃষ্টিভংগী আৰু দাৰ্শনিক যুক্তিযুক্ততাৰে অধ্যয়ন কৰা প্ৰণালীবদ্ধ জ্ঞান কৌশল। বিজ্ঞান শব্দটো অলপ আচহুৱা যেন লাগিলেও ই এক প্ৰকাৰৰ বস্তুধৰ্মী তন্ময় বা অবজেক্ট সাহিত্য, বস্তুধৰ্মী তন্ময় সাহিত্য, কিয়নো ইয়াৰ লীলাক্ষেত্ৰ হৈছে বস্তুজগত, ৱৰ্ল্ড অৱ ফেক্ট। বিজ্ঞানে মানুহৰ মনত যি ভাৱৰ বা ধাৰণাৰ উদ্ৰেক কৰে সি হৈছে যুক্তিসংগত ভাৱ, আৰু এই ভাৱৰ প্ৰতিফলিত ভাষা কিছু সুকীয়া যদিও সি নিশ্চিত, কাৰণ এক কথাত বিজ্ঞান হৈছে আনন্দদায়ক বৌদ্ধিক অনুসন্ধিৎসাৰ পৰা উদ্ভূত তন্ময় সাহিত্য, আন এক কথাত বিজ্ঞানক জ্ঞানময় সাহিত্য, লিটাৰেচাৰ অৱ নলেজ বুলিও ক'ব পাৰি। যিহেতু ই বিধিসন্মত আৰু বাস্তৱভাৱে প্ৰমাণ সাপেক্ষ, বিজ্ঞান সাহিত্যত অলংকাৰ, ফিগাৰ্ছ অৱ স্পীচৰ লগতে শৈলীয়ে প্ৰাধান্য বিস্তাৰ নকৰে, কাৰণ ষ্টাইল বা শৈলী গঢ়া সূক্ষ্ম দৃষ্টিকোণ প্ৰণালীবদ্ধ জ্ঞান কৌশলৰ স্পষ্টতাতেই সীমাবদ্ধ। বিজ্ঞানৰ কথা শুনোতেই আপোনালোকৰ মনত নিশ্চয় ভাৱ হৈছে বিজ্ঞানৰ লগত প্ৰযুক্তিৰ কি সম্পৰ্ক আছে। হাত আৰু চকুৰে ইটোৱে সিটোৰ লগত সমিল মিলকৈ শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰাই নিৰ্মাণ কৰা কামৰ বাবে লগা বিচাৰ বুদ্ধিৰ স্বাভাৱিক জ্ঞান বা সাধাৰণ বিজ্ঞানৰ জ্ঞানেই হৈছে কাৰিকৰী শিক্ষা, আৰু এনে কাৰিকৰী শিক্ষাৰ উৎপাদিত সামগ্ৰীয়ে হৈছে প্ৰযুক্তি। আচলতে কাৰিকৰী শিক্ষাৰ দিশটো কলাবিদ্যাৰ লগত, অৰ্থাৎ কলাসুলভ হস্তশিল্পৰ নন্দন তাত্ত্বিক প্ৰশিক্ষণৰ লগত প্ৰত্যক্ষভাৱে জড়িত। এস্থেটিক, ইট ইজ দ্য সায়েন্স অৱ এক্সপ্ৰেছিভ এক্টিভিটি। গতিকে বাস্তৱিক তথা আধুনিক যুক্তিসম্পন্ন কলা আৰু বিজ্ঞানে শ্ৰমক যি আনন্দ দান কৰে সি হৈছে সফলতাৰে পৰিচালিত অভিলাষৰ আনন্দ, কিয়নো বিজ্ঞান সাহিত্য কলাৰ আন এটা উদ্দেশ্যই হৈছে ৰসানন্দ। বিজ্ঞানৰ সহৃদয়তাত সাহিত্যৰ উদ্দেশ্যও একেই। যিহেতু সাহিত্যৰ মাজেদি জীৱৰ

জীৱন বুৰঞ্জীৰ ৰূপ সমাজত প্ৰতিবিম্বিত হয়। মানুহৰ বিৱৰ্তনশীল চেতনাই যুগে যুগে মানৱ জীৱনৰ অভিজ্ঞতাৰ যি বৈজ্ঞানিক মূল্যায়ন কৰে তাৰ প্ৰকৃত সম্ভেদ পোৱা যায় সাহিত্যত। কাৰণ সাহিত্যত তন্ময় আৰু মনময় দুয়োটা দিশেই সুন্দৰকৈ পৰিস্ফুট হয়, অবজেক্টিভ আৰু ছাবজেক্টিভ। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে দিয়া সংজ্ঞাৰে ক'ব গ'লে অতীতৰ লগত বৰ্তমানৰ, সমাজৰ লগত ব্যক্তিৰ, মানুহৰ লগত বহি প্ৰকৃতিৰ আৰু শব্দৰ লগত অৰ্থৰ যি সংহতি বা মিলন, সেয়াই সাহিত্য। চাওক, অলংকাৰে সাহিত্যৰ শোভা বৃদ্ধি কৰিছে, তথাপি ইয়াৰ একমাত্ৰ পোচাকযোৰ হ'ল শব্দ আৰু শৈলী, ৱৰ্ড এণ্ড ষ্টাইল। কিয়নো শব্দ অবিহনে ভাৱ আৰু শৈলী বা ষ্টাইল অবিহনে সূক্ষ্ম দৃষ্টি গঢ়ি নুঠে। যদি সূক্ষ্ম দৃষ্টি গঢ়ি উঠে তেতিয়া সি হৈ পৰে কালজয়ী সাহিত্য। যেনে ব্যাসদেৱৰ মহাভাৰত, শ্বেক্সপিয়েৰৰ অথেলো, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিমাতী কন্যা। আপোনালোকে শ্ৰেণীকোঠালৈ গৈ ছাত্ৰ ছাত্ৰীক ক'ব যে বিজ্ঞান বিষয়টো বৰ সহজ বা অজু, কাৰণ বিজ্ঞানত আমি যিখিনি নতুন বস্তু পোৱা যেন লাগে সেইখিনি আমাৰ ভাৱধাৰাত আগতেই অন্তৰ্নিহিত থকা ক্ৰিয়া প্ৰক্ৰিয়াৰ বিকাশ মাত্ৰ। গতিকে জনা কথাখিনি কামত প্ৰয়োগ কৰাৰ যি কৌশল তাক আয়ত্ত কৰাটোৱেই হ'ল বিজ্ঞান শিক্ষা। যথাৰ্থতে বিজ্ঞান শিক্ষাৰ এটা বিশেষ গুণ হ'ল ই ভাৱক পোনপটীয়া নিৰীক্ষণৰ ওপৰত সমন্বয় প্ৰতিষ্ঠা কৰা। বিজ্ঞান শিক্ষা হ'ল ঘাইকৈ প্ৰাকৃতিক ঘটনাৰ নিৰীক্ষণ আৰু এনে ঘটনাৰ ক্ৰম সম্পৰ্কীয় নিয়মৰ বিষয়ে দিয়া জ্ঞান আৰু অৱৰোহৰ কৌশল। প্ৰাকৃতিক ঘটনা বহু ধৰণৰ আছে আৰু প্ৰত্যেকবিধ প্ৰাকৃতিক ঘটনা অনুযায়ী বেলেগ বেলেগ বিজ্ঞানো আছে। যি বিজ্ঞানেই নহওক কিয়, ইয়াৰ লক্ষ্য হৈছে অভিজ্ঞতাৰ লগত মিল থকা এটা সূত্ৰ উদ্ভাৱন কৰা আৰু প্ৰকৃতি বিষয়ক সাধাৰণ মানুহৰ ধাৰণাসমূহৰ অন্ততঃ থূলমূলকৈ এটা ব্যাখ্যা দিয়া। সাধাৰণ বিজ্ঞান, কাৰিকৰী বিজ্ঞান, চিকিৎসা বিজ্ঞান, পৰিৱেশ বিজ্ঞান আদি বিজ্ঞানসমূহৰ প্ৰত্যেকৰেই যেনেকৈ বিশেষ বিশেষ নিৰীক্ষণ প্ৰণালী আৰু নিয়ম আছে, তেনেকৈ সেই বিজ্ঞানৰ বিষয়বোৰ শিকা বা অধ্যয়ন কৰা নাইবা শিকোৱা প্ৰণালীও বহুকেইটা আছে। তাৰ ভিতৰত বৈজ্ঞানিক পদ্ধতিটোৱেই হ'ল আটাইতকৈ উত্তম আৰু সৰ্বসন্মত পদ্ধতি, যদিও বা ই অতি ধীৰ গতিৰ। আজি প্ৰযুক্তি গত সমাজৰ প্ৰগতিৰ ভিত্তি হৈছে বিজ্ঞান আৰু প্ৰযুক্তিগত সমাজ ব্যৱস্থাৰ একমাত্ৰ শৈক্ষিক পদ্ধতিটোৱে হৈছে বৈজ্ঞানিক পদ্ধতি, চাইণ্টিফিক মেথড। বৈজ্ঞানিক পদ্ধতি পাঁচটা স্তৰৰ মাজেৰে অগ্ৰসৰ হৈ পৰিপূৰ্ণতা লাভ কৰে। প্ৰথম স্তৰত বিজ্ঞানৰ বিশেষ বিশেষ তত্ত্বৰ ক্ষেত্ৰত উল্লেখনীয় ঘটনাৰ বিষয়ে জনাৰ যিটো ইচ্ছা, সেইটোৱেই এটা সমস্যা। সেই তত্ত্ব বিষয়ক সমস্যাৰ সমাধা হ'ব অধ্যয়ন তথা শিক্ষাগত অৰ্হতা সাপেক্ষে আপোনালোকৰ বিদ্যায়তনিক শ্ৰম। দ্বিতীয় স্তৰত অধ্যয়নৰ দ্বাৰাই সমস্যাটো চিন্তা কৰি উত্তৰৰ কৌশল, যাক স্কিল বুলি কোৱা হয়, সেয়া উদ্ভাৱন কৰিবই লাগিব। ছাত্ৰ ছাত্ৰীক বিজ্ঞানৰ পাঠ পঢ়াওঁতে পাঠটিৰ লগত খাপ খোৱাকৈ জিঅ'মেট্ৰিক কৌশল, জিঅ'মেট্ৰিকেল টেকনিক অৰ স্কিল, যান্ত্ৰিক কৌশল, মেকানিকেল টেকনিক, ভৌতিক কৌশল, ফিজিকেল টেকনিক, জৈৱিক কৌশল, বায়'লজিকেল টেকনিক, ৰাসায়নিক, কেমিকেল টেকনিক আৰু ব্যৱসায়ৰ লগতে সমাজ সেৱা কৌশল, কমাৰ্চিয়েল উইথ ছ'চিয়েল টেকনিক বা স্কিল আদিৰ বিষয়ে স্পষ্ট ধাৰণা দিব পাৰিলে ভাল। উদাহৰণস্বৰূপে বাঢ়ৈৰ শিল্পবিদ্যা এক প্ৰকাৰ জ্যামিতিক কৌশল, য'ত কোণৰ ধাৰণা, ক্ষেত্ৰফলৰ ধাৰণাৰ লগতে স্থান কালৰ, যাক স্পেচ এণ্ড টাইম বুলি কোৱা হয়, সেই স্থান কালৰ ধাৰণাও বিৰাজমান। তৃতীয় স্তৰত উদ্ভাৱিত কৌশলসমূহ পৰীক্ষা কৰি দিয়া উত্তৰত যি প্ৰকাশ উপস্থাপন হয় তাৰ ভৱিষ্যত থাকিব লাগিব। যেনে মহাকৰ্ষণৰ সাৰ্বজনীন সূত্ৰটো সকলো ছাত্ৰ ছাত্ৰীকে প্ৰমাণ কৰিবলৈ কোৱাটো সঠিক কথা নহয়, কিয়নো ইয়াক ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাত প্ৰমাণ কৰিব নোৱাৰে। পৰীক্ষা নিৰীক্ষা আৰু পৰ্যবেক্ষণৰ দ্বাৰা ইয়াক সাব্যস্ত কৰিব পাৰি। গতিকে সত্য বুলি দাবী নকৰি আগবঢ়োৱা অনুমানৰ ওপৰত গঢ় লোৱা

স্বতঃসিদ্ধ বা স্বীকাৰ্য হ'ল প্ৰকল্প। আচলতে যি সত্য সত্যতা নিজেই প্ৰকাশ পাই থাকে সেয়াই হ'ল স্বতঃসিদ্ধ। আকৌ পৰ্যবেক্ষণিক পৰিঘটনাৰ ব্যাখ্যাৰ বাবে প্ৰস্তাৱ কৰা তত্ত্বই হ'ল আৰ্হি। উদাহৰণস্বৰূপে বিজ্ঞানী বোৰ ৰাদাৰফোৰ্ডৰ হাইড্ৰজেন পৰমাণুৰ আৰ্হি স্বীকাৰ্য তিনিটা হ'ল কক্ষপথৰ স্বীকাৰ্য, কোৱাণ্টাম স্বীকাৰ্য আৰু কম্পনাংকৰ স্বীকাৰ্য। কক্ষপথৰ স্বীকাৰ্যটো হ'ল যে পৰমাণু নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনে স্থিৰ বা নিৰ্দিষ্ট আৰু স্থায়ী বৃত্তীয় কক্ষপথত ঘূৰি থাকে। তাৰপিছত কোৱাণ্টাম স্বীকাৰ্যত পৰমাণু নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনে স্থিৰ আৰু স্থায়ী বৃত্তীয় কক্ষপথত ঘূৰি থাকোঁতে ইলেক্ট্ৰনৰ কৌণিক ভৰবেগ h/2πr কোৱাণ্টাম সংখ্যাৰ পূৰ্ণ গুণিতক হয়। কম্পনাংকৰ স্বীকাৰ্যত উত্তেজিত অৱস্থাত পৰমাণু এটাৰ বহিৰখোলত থকা ইলেক্ট্ৰনে যেতিয়া অন্তৰখোললৈ অৰ্থাৎ অন্তঃশক্তি স্তৰলৈ জাঁপ মাৰে তেতিয়া বিকিৰণ বৰ্ণালী ৰূপত ফটন কণিকাৰ নিৰ্গমন হয়। এই ফটন কণিকাৰ কম্পনাংক নিউ হ'লে নিউ ইজ ইকুৱেল টু e2-e1/h, য'ত e2 আৰু e1 হ'ল যথাক্ৰমে বহি আৰু অন্তৰখোলত থকা শক্তিৰ পৰিমাণ আৰু h হ'ল প্লাংকৰ ধ্ৰুৱক যাৰ মান অতি কম। চতুৰ্থ স্তৰত প্ৰকল্পটো পৰীক্ষা কৰি তথ্যপাতিৰে ব্যাখ্যা দিব যাওঁতে আপোনালোকে লক্ষ্য কৰিবলগীয়া কথাকেইটা হ'ল যে বিষয়বস্তুৰ ওপৰত কিছু প্ৰাসংগিক নিৰীক্ষণ কৰা হৈছেনে, যিটো কিবা এটা কোৱাৰ বা লিখাৰ পৰা পোৱা যায়। বিষয়বস্তুৰ বিষয়ে অঁকা বা কিবা তৈয়াৰ কৰা হৈছেনে যিটো আনে দেখিলেই ধৰিব পাৰে। বিষয়বস্তুৰ ওপৰত কি কি কথাত গুৰুত্ব দিয়া হৈছে সেই বিষয়ে কিবা প্ৰশ্ন সোধা হৈছেনে। বিষয়বস্তুৰ অনুসন্ধানৰ যোগেদি পোৱা কথাৰ ব্যাখ্যা দিওঁতে তাৰ কিবা এটা কাৰকৰ লগত আন কোনো এটাৰ সংযোগ ঘটোৱাৰ যোগেদি ব্যাখ্যা দিয়া হৈছে নেকি। বিষয়বস্তুৰ অধ্যয়ন কৰোঁতে কিমানখিনি একাগ্ৰতা, অধ্যাৱসায় আৰু ধৈৰ্য দেখুওৱা হৈছিল। পঞ্চম স্তৰত পৰীক্ষাটোৰ পৰা পোৱা নিৰ্দিষ্ট ফলবোৰে কি দেখুৱায়, য'ত সেইবোৰ প্ৰকল্পটোৰ বাবে গ্ৰহণযোগ্য হয় নে নহয়, নাইবা সেইবোৰৰ পৰিৱৰ্তনৰ আৱশ্যকতা আছে নে নাই, নীডছ অফ মডিফিকেশ্যন, তাৰ স্পষ্ট সিদ্ধান্ত দিব লাগিব। যিয়েই নহওক, বৈজ্ঞানিক পদ্ধতিৰ বিজ্ঞান শিক্ষা দিবলৈ হ'লে ছাত্ৰ ছাত্ৰীক চিন্তা কৰাৰ কৌশল শিকাবই লাগিব, কাৰণ সমাধানৰ কলা কৌশলেই হ'ল বিজ্ঞান। ইমান পৰে বিজ্ঞান, সাহিত্য আৰু বৈজ্ঞানিক কলা কৌশল এই সম্পৰ্কে আপোনালোকে শুনিলে। এই বিষয়ে আপোনালোকলৈ যুগুতাই দিছিল বৰভাগ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক মহানন্দ পাঠকে। শিক্ষকসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানৰ আজিলৈ ইমানতে অন্ত পৰিল।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেট আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। অব্যৱহৃত কুঁৱা, জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ 6 বজাৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট জিলাৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, সকলো ধৰণৰ সহায়ৰ আশ্বাস, শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ মন্তব্য, আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেৰ 16 অভাৰত 5 উইকেটৰ বিনিময়ত 95 ৰাণ সংগ্ৰহ। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তৃত অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয়ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ চিনিয়ৰ বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতসকলৰ প্ৰয়োজনক অগ্ৰাধিকাৰ ভিত্তিত পূৰণ কৰিবলৈ জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। পাছত মুখ্যমন্ত্ৰীয়ে নুমলুগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়। শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত সহায় আগবঢ়োৱাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এইবাৰৰ অভূতপূৰ্ব বানত হোৱা ক্ষয়ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সাহায্য সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ দল 2 এদিনতে ৰাজ্যখনলৈ আহিব বুলি তেওঁ প্ৰকাশ কৰে।
2: আজি মই গোলাঘাটৰ কেইটামান বানগ্ৰস্ত শিবিৰ পৰিদৰ্শন কৰিছো। ৰাইজৰ যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতিপথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ, চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ। খন্তেক আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল, তেখেতে কেন্দ্ৰীয় চৰকাৰৰ দল এটা আজি বা কালিৰ ভিতৰত পঠোৱাৰ বাবেও মোক আশ্বাস দিছে। আমাৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কয়, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত থাকে, তেওঁলোকেও এছেছ কৰিব যে কিমান ক্ষতিগ্ৰস্ত হৈছে আৰু আমি চৰকাৰৰ পৰা যিমান পাৰোঁ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেইটোৱে আমাৰ প্ৰচেষ্টা।
1: ইপিনে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও জিলাৰ চামগুৰি ৰাজহচক্ৰৰ অধীনৰ আমলখি গাঁও পঞ্চায়তৰ চেলেঘাটী ৱাৰ্ডৰ বান প্ৰভাৱিত লোকসকলৰ ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বানত আবদ্ধ বিভিন্ন অঞ্চলৰ বানপীড়িতসকলক শীঘ্ৰে সাহায্য প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত দিজনৰ কাষে কাষে মথাউৰি দিয়াৰ ব্যৱস্থা নাই যদিও অন্য প্ৰকাৰে বান ৰোধৰ চিন্তা কৰা হৈছে। উল্লেখযোগ্য যে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 889খন গাঁৱৰ 6,43,364 লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,891 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 99টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। এইবাৰৰ বানত শিৱসাগৰ

জিলাৰ 5টা ৰাজহ চক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 জন লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 জন লোকক নিয়োগ কৰা হৈছে। SDRF, NDRF, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত

0: আজি এখন সংবাদমেলত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি পৰীক্ষা নীট ইউজি কেন্দ্ৰিক শেহতীয়া ঘটনাৱলীক কেন্দ্ৰ কৰি ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক গৰিহণা দি মন্ত্ৰীগৰাকীয়ে কয় যে লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই স্বচ্ছতা আৰু বিশ্বাস প্ৰকাশ কৰাৰ সময়ত দায়িত্বশীল আৰু তথ্যভিত্তিক বক্তব্যহে পৰিস্থিতি সুস্থিৰ কৰি ৰাখিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কেতিয়াও স্বাৰ্থপূৰণৰ আহিলা হ'ব নালাগে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে বিজেপি সদায় নিৰপেক্ষ তদন্ত আৰু দোষীক আইনৰ আওতালৈ অনাৰ দাবীত অটল হৈ আছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই ধনতোলাত উপস্থিত হৈ শেহতীয়া বানত চিঙা জাজিনৈৰ এটা মথাউৰিৰ পৰিস্থিতি বুজ লয়। শেহতীয়া বানত দুদিন পূৰ্বে জাজিনৈৰ মথাউৰিটো বাঢ়নী পানীয়ে ছিঙি পেলোৱাৰ ফলত কেইবাখনো গাঁও প্লাবিত হৈ পৰে। পুৰণি মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে বানত হোৱা ক্ষতিৰ বাবে সদ্যহতে মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে। আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত জিলায়ুক্ত তথা স্থানীয় বিধায়কে মেৰামতিৰ কামৰ বিষয়ে প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি জগদুৱাৰ অঞ্চলতো এটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থাৰ বুজ লয়। ইপিনে তিয়ক নগৰৰ বানাকান্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে অঞ্চলটোৰ ৰাইজৰ খোৱা পানীৰ অভাৱ দূৰ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা শিশুপালন পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত বানৰ পিছত পশুধনৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন স্থানত বিশেষ পশু স্বাস্থ্য প্ৰতিষেধক প্ৰদান কৰাৰ লগতে চিকিৎসা শিবিৰ চলাই থকা হৈছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে বৰহোলা ৰাজ্যিক চিকিৎসালয়ৰ অধীনস্থ অৰঙিয়াল গাঁৱত আজি এটা জৰুৰী পশু স্বাস্থ্য শিবিৰ সফলতাৰে সম্পন্ন হয়। একেদৰে তিয়ক ৰাজচক্ৰৰ অন্তৰ্গত বলুমা ৰাজ্যিক পশু চিকিৎসালয়ৰ অধীনৰ বলুমা পথাৰ গাঁও আৰু দোলাখৰীয়া গাঁৱত যৌথভাৱে পশু স্বাস্থ্য তথা ঔষধ বিতৰণৰ দ্বিতীয়টো বিশেষ শিবিৰ সম্পন্ন হয়। ৰাজ্য চৰকাৰে নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক নামভৰ্তিৰ বৃদ্ধিৰ বাবে এবছৰ সময় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দশম দিনা শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সদনত এই বিষয়ে প্ৰকাশ কৰে। চৰকাৰী বিদ্যালয় একত্ৰীকৰণক লৈ বিভিন্ন দলৰ বিধায়কসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নামভৰ্তি কম হোৱা বিদ্যালয়সমূহক এটা সুযোগ দিব বিচাৰিছে। তেওঁ কয় যে শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে শাসক বিৰোধী পক্ষ উভয় একেলগে কাম কৰা উচিত। চৰকাৰৰ বিদ্যালয় যুক্তিসংগতকৰণ নীতিৰ সপক্ষে মত প্ৰকাশ কৰি ডঃ পেগুৱে কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰস্তুত কৰা বিধেয়কৰ ভিত্তিতে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক একত্ৰীকৰণৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে একাংশ বিধায়কৰ অনুৰোধ মৰ্মে নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে এবছৰ সময় দিবলৈ শিক্ষা বিভাগে সিদ্ধান্ত লৈছে। অসম কন্যা লাভলীনা বৰগোহাঁয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলীনাই আজি 75 কিলোগ্ৰাম ওজন শাখাৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰি পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে আৰু কমে ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। লাভলীনা অহা 31 জুলাইত ছেমি ফাইনেলত টুভালুৰ তাৰণ তাফাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱে বাতৰি যুগুতাৰ পৰলৈকে 16 অভাৰত 5 উইকেটৰ বিনিময়ত 95 ৰাণ সংগ্ৰহ কৰিছে। শ্ৰেয়াছৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা শনিবাৰ আৰু দেওবাৰে একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী দুখন খেলত অংশ ল'ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট জিলাৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, সকলো ধৰণৰ সহায়ৰ আশ্বাস, শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ মন্তব্য আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱে 16 অভাৰত 5 উইকেটৰ বিনিময়ত 95 ৰাণ সংগ্ৰহ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। সন্ধিয়া 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী কৃষি জগত।
2: আজিৰ কৃষি জগত অনুষ্ঠানলৈ মই মেলোদী পাটগিৰিয়ে শ্ৰোতাক আদৰিছো। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে মাছ পোহা পুখুৰীৰ যতন। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছো ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডক্টৰ

0: জয়ন্ত কুমাৰ ভট্টাচাৰ্য,
1: নমস্কাৰ।
0: আৰু আমাৰ লগত আছে কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মা,
2: নমস্কাৰ।
0: আপোনালোক দুয়োজনকে আমাৰ অনুষ্ঠানলৈ আদৰিছোঁ,
1: ধন্যবাদ।
0: আজি আমাৰ আলোচনাৰ বিষয় যিহেতু হৈছে মাছ পোহা পুখুৰীৰ যতন, সাম্প্ৰতিক কালত অসমৰ মীন পালনত যথেষ্ট অগ্ৰগতি হোৱা বুলি কোৱা হয় নহয় জানো? ৰাজ্যখনৰ এজন জ্যেষ্ঠ মীন বিষয়া হিচাপে ডক্টৰ শৰ্মাক মই সুধিব বিচাৰিছোঁ, এই বিষয়ত আপোনাৰ মতামত কি বাৰু?
2: নিশ্চয়কৈ, আমাৰ ৰাজ্যখন যোৱা দুটা দশকত মীন ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু আমাৰ যিখিনি বৰ্তমান ৰাজ্যখনৰ প্ৰয়োজনীয় মাছ, যিটো চাহিদা, প্ৰায়খিনি আমি স্থানীয় উপলভ্য মাছৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি জলাশয় আছে, মানে আমাৰ সাধাৰণতে ৰাজ্যখনত বিভিন্ন যিবিলাক উৎস আছে, সেই উৎসবিলাকক ধৰিলে আমি প্ৰায় 500,000 হেক্টৰ আমাৰ জলকালি আছে আমাৰ ৰাজ্যখনত। বিশেষকৈ নদ নদী বিল খাল পৰিপূৰ্ণ, আৰু মূলত আমাৰ ইয়াত যিখিনি পুখুৰী, সাধাৰণতে সৰু বৰ যিখিনি পুখুৰী, প্ৰায় 110,000 হেক্টৰ এনেকুৱা যি জলকালি আছে, পুখুৰী আছে, এই পুখুৰীসমূহৰ পৰাই প্ৰধানত এই মাছখিনি উৎপাদন হয়। যদিও প্ৰাকৃতিক উৎসৰ পৰা উৎপাদন হয়, তথাপি আমি সাধাৰণতে পুখুৰীৰ পৰা যিখিনি মাছ উৎপাদন হয় সেইখিনিকে মূলত আমাৰ ৰাজ্যখনৰ চাহিদা পূৰণ কৰাৰ কাৰণে সম্ভৱ হৈ উঠিছে। আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ ৰাজ্যখনত প্ৰায় 25,00,000 মানুহ প্ৰত্যক্ষভাৱে এই মীন পালনৰ লগত জড়িত হৈ আছে। আৰু আমাৰ যিখিনি গ্ৰাম্যাঞ্চলত, আমি বিভিন্ন কাৰণত যেতিয়া গ্ৰাম্যাঞ্চলত আমি যাওঁ যে মীন ক্ষেত্ৰ পৰিদৰ্শন কৰিবৰ কাৰণে, তেতিয়া আমি আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল, তেওঁলোকেও এই ক্ষেত্ৰটোৰ জৰিয়তে স্বাৱলম্বী হ'বৰ কাৰণে আগবাঢ়ি আহিছে। আৰু তেওঁলোকে বহুতখিনি কাৰিকৰী জ্ঞানৰ কথা আমাক সোধে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে মীন পালনৰ জৰিয়তে যিটো স্বাৱলম্বিতাৰ যিটো পোষকতা কৰে, সেইকাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু আমি দেখিছোঁ যোৱা দশকটোত আমাৰ বহুতো শিক্ষিত নিবনুৱা আৰু বিভিন্ন কাৰিকৰী ডিগ্ৰীধাৰী যুৱক যুৱতীও এই ক্ষেত্ৰখনলৈকে আহিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে স্বনিয়োজনীয় হ'ব পাৰিছে। আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনত মীন উৎপাদনৰ ক্ষেত্ৰটোৰ বাঢ়িছে, ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদো বহুখিনি টনকিয়াল হৈছে।
0: গুৰুত্বপূৰ্ণ কথা ক'লে। আৰু এই মীন পালনৰ বাবে বিজ্ঞানসন্মত পুখুৰী বা মীন পাম নিৰ্মাণ কৰাটো খুব প্ৰয়োজন বুলি ধৰা হয়, এই ক্ষেত্ৰত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আপুনি কি ক'ব?
3: মীন পালনত বিচৰা ধৰণে সফলতা পাবলৈ, তাৰ দ্বাৰা ভাল উৎপাদন পাবৰ কাৰণে, বা তাৰ পৰা ভাল ধৰণৰ আমাৰ মীন পালকসকলে লাভালাভ কৰিবৰ কাৰণে এটা বিজ্ঞানসন্মত মীন পাম বা পুখুৰী নিৰ্মাণ কৰাটো অতি প্ৰয়োজনীয়। এইটো কৰোঁতে তেখেতৰ যিখিনি প্ৰয়োজনীয় যিখিনি সম্পদ আছে, যেনেকৈ কিমানখিনি মাটিকালি আছে, মাটিখিনিৰ আকাৰ আকৃতি, এই গোটেইবিলাক দিশৰ ওপৰত ভিত্তি কৰি কিমানটা পুখুৰী কেনেধৰণৰ বনাই ল'লে বৰ ভাল হ'ব। আমাৰ মীন পালন যিটো বিজ্ঞানসন্মত বা আমাৰ ব্যৱসায়িক ভিত্তিত মীন পালনত 3 ধৰণৰ পুখুৰী থাকে। প্ৰথমটো হ'ল যে নাৰ্চাৰী বা পোনা পালন পুখুৰী, প্ৰতিপালন পুখুৰী, একেবাৰে সৰু সৰু পোনাবিলাক প্ৰায় মানে ফ্ৰাই আকাৰলৈ ডাঙৰ কৰা। সেই পুখুৰীকেইটা সৰু সৰু হয় সাধাৰণতে, সেইটো প্ৰায় 1 কঠাৰপৰা 2-3 কঠামান ডাঙৰ হ'ব পাৰে। ভ্ৰূণ পোনা যিটো ডাঙৰ কৰে, আমাৰ বাতি পোনা বুলিও কয়, সেইখিনি ডাঙৰ কৰা, সেইটো 15 দিনমান লাগে। তাৰ দও কম লাগে, মোটামুটি 2.5 ফুটৰ পৰা 3 ফুটমান দ লাগে। তাৰপিছতে এই পোনাখিনি যিটো আমাৰ ফ্ৰাই বুলি ক'লোঁ, যিটো প্ৰায় আমাৰ 8-40 মিলিমিটাৰ ডাঙৰ, প্ৰায় 1.5 ইঞ্চি ডাঙৰ হয়, 1-1.5 ইঞ্চি, সেইখিনি আকৌ ৰিয়াৰিং পুখুৰী বুলি কোৱা যায় বা প্ৰতিপালন পুখুৰী, তাত মেলি দিব লাগে। 2-3 মাহ ৰাখিলে ভাল, তেতিয়া এইখিনি আঙুলি দীৰ্ঘৰ হয়, 4-6 চেণ্টিমিটাৰমান দীঘল হয়। সেই পুখুৰীকেইটা ৰিয়াৰিং বা প্ৰতিপালন পুখুৰীকেইটাও একেধৰণৰ হেৰি হ'লে সেইকেইটা অলপ ডাঙৰ হয়, সেইখিনি প্ৰায় 2-3 কঠাৰপৰা গৈ 1 বিঘামানৰ হ'ব পাৰে। সেইকেইটা 2-3 ফুটৰপৰা প্ৰায় 5 ফুটলৈ হ'ব পাৰে। ইয়াৰ পিছত সেইকেইটা ভঁৰাল পুখুৰী বা যিকেইটা মানে আমি বিক্ৰীৰ কাৰণে বা খোৱাৰ কাৰণে কৰোঁ, ভঁৰাল পুখুৰীত সেইকেইটা এৰি দিয়া হয়। তাত 6 মাহৰ পৰা 1 বছৰলৈ, কিছুমান 2 বছৰলৈও ৰাখে। এই পুখুৰীকেইটা ডাঙৰ হয়, এইকেইটা 1 বিঘাৰ পৰা গৈ একেবাৰে 15 বিঘালৈকে বা তাতকৈ ডাঙৰ পুখুৰীও হ'ব পাৰে। এইকেইটা 2.5 মিটাৰ বা 5 ফুটৰ পৰা 8 ফুটমানলৈকে হ'ব পাৰে। গতিকে এই 3 ধৰণৰ পুখুৰী হ'লে, আৰু পুখুৰীকেইটা সাধাৰণতে নতুন পুখুৰীৰ ক্ষেত্ৰত, এইটো নহয় যে এইটোৱেই লাগিব, নতুন পুখুৰীৰ ক্ষেত্ৰত বৰ্গাকাৰ বা আয়তাকাৰ হ'লে তাত ব্যৱস্থাপনা সহজে

0: জাল টনা বা কিবা তাত সাৰ খাদ্য প্ৰয়োগ কৰা সকলো সুবিধা হয়। আৰু সেইকেইটাত তলটোত অকণমান ঢাল থাকিলে, এফালে দ বেছি থাকিলে বছৰৰ শেষত পানীটো বা কেইবছৰমানৰ মূৰত পানী পুৰণা পানীখিনি উলিয়াই দিব লাগিলে সুবিধা হয় এইটো। কিন্তু এইটোও নহয় যে পুখুৰীকেইটা ঠিক এই আকাৰৰ লাগিব। যি ধৰণৰ আমাৰ খাল বিল পুখুৰী সকলোতে মীন পালন কৰিব পাৰি।
1: সাধাৰণতে আমি বিভিন্ন কামত আমি যেতিয়া মীন পালকসকলৰ লগত যোগাযোগ কৰোঁ, তেওঁলোকৰ মানে ধৰক অৱস্থিতি যেনে কেতিয়াবা তাৰমানে তেওঁলোকে হয়তো আয়তাকাৰ বনাব পাৰিছে, কেতিয়াবা বৰ্গাকাৰ পাৰিছে, হয় কেতিয়াবা কিছুমান গছ গছনি থাকে বা কিবা অসুবিধা থাকে, সেইকাৰণে তেওঁলোকে তেওঁলোকৰ সুবিধামতে কৰি লয়। তথাপি এজন বিজ্ঞানী হিচাপত আপুনি পৰামৰ্শ দিয়ে যে আয়তাকাৰ বা বৰ্গাকাৰ হ'লে
0: যিসকলে পাৰে
1: তেনেকুৱা হ'লে সুবিধা হয়, আৰু তেতিয়া তাত মানে ৰ'দটো প্ৰত্যক্ষভাৱে পৰাৰ সুবিধা হয়। এই ক্ষেত্ৰত আমি এটা কৈছোঁ যে আমাৰ সাধাৰণতে উত্তৰ পাৰটোত আমি ডাঙৰ গছ গছনি
0: ৰখিব নালাগে, উত্তৰ আৰু পূব ফালে হয়, ভাল কথা।
1: গতিকে নহ'লে মানে কেতিয়াবা কি হয় তাত মানে পুখুৰীটো চেচুক হৈ পৰে আৰু গছৰ পাতবিলাক পৰিও কেতিয়াবা নষ্ট হয়। গতিকে আমি মীনপালকসকলক এইটোৱে পৰামৰ্শ দিওঁ যে তেওঁলোকে যাতে পুখুৰীটো অন্তত যিখিনি ৰ'দ পৰে সেনেকুৱা ধৰণৰ ৰ'দ ঘাই অঞ্চলত ঠাইতে যাতে তেওঁলোকে নিৰ্মাণ কৰে। আৰু যিটো নাৰ্চাৰী পুখুৰী আৰু ৰিয়াৰিং পুখুৰী, এই ক্ষেত্ৰত মানে পানীৰ যিটো গভীৰতা 3 ফুট বা 4 ফুটহে আমি নাৰ্চাৰী পুখুৰীত ৰখাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ তাত কিছুমান প্লৱক কিছুমানৰ প্ৰাকৃতিক খাদ্য সৃষ্টি হ'ব লাগিব আৰু সঘনাই আমি তাত জাল মৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু সূৰ্যৰ ৰশ্মি প্ৰত্যক্ষভাৱে মাটিৰ তললৈকে যাতে পৰ্যবেক্ষিত হ'ব পাৰে এই ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব, যাতে 3 ফুটৰ বা 4 ফুট মানেহে যাতে পানী থাকে আমাৰ নাৰ্চাৰী পুখুৰীটোত। আৰু আমি তেনেকুৱা নাৰ্চাৰী পুখুৰীবিলাকত একঠা পানীকালিত সাধাৰণতে 1 লাখ ফ্ৰুণপনা যিটো স্পন বুলি কোৱা হয় এই ফ্ৰুণপনা আমি প্ৰতিপালন কৰিব লাগে। আৰু তাৰপিছত লাহে লাহে যেতিয়া 21 দিন পিছত যেতিয়া পৰ্যায়ক্ৰমে যেতিয়া ফ্ৰুণপনাখিনি ফ্ৰাই আকাৰৰ যেতিয়া হৈ যাব, তেতিয়াহ'লে আমি ৰিয়াৰিং পুখুৰীলৈকে নি তাৰ ভিতৰত তেনেকুৱাকৈ আমি ৰিয়াৰিং পুখুৰীত প্ৰতিপালন কৰাৰ ব্যৱস্থা কৰিব লাগে।
0: আৰু এটা কথা মই অনুগ্ৰহ ভাল হ'ব যে পুখুৰীটোৰ বহুতৰে এনেধৰণৰ থাকে পুখুৰী বা খাল থাকে, কিন্তু পাৰটো নাথাকে। পাৰটো দৰকাৰ যাতে বাহিৰৰ পৰা পানী বা অলাগতিয়াল জীৱ আহিব নোৱাৰে আৰু পুখুৰীৰ পৰা মাছটো বানপানী হ'লে সহজতে ওলাই যাব নোৱাৰে।
2: আপুনি 3 বিধ পুখুৰীৰ কথা ক'লে, নাৰ্চাৰী
0: পুখুৰী আৰু
2: এই 3 বিধ পুখুৰীৰ দূৰত্ব কিমান হ'ব লাগে ইটোৰ পৰা সিটো?
0: দূৰটো কথা নাই, একেটা পাৰো মাজত থাকিব পাৰে, কাৰণ মই কৈছোঁ যে সম্পদৰ ব্যৱহাৰ দৰকাৰী। খালি এটা তাৰ এটা অনুপাত থাকে, বেছিভাগ আমাৰ ডাঙৰ পুখুৰীয়ে লাগে ভৰাল পুখুৰী, কিয়নো প্ৰডাকশ্যন তাতে হয়, মাছৰ উৎপাদনটো মূল। সেই তাত যিখিনি মাছ লাগে সেইখিনিহে তাত মেলি দিব পৰা, যিখিনি ডাঙৰ আঙুলি দৰকাৰ ফিংগাৰলিং, সেইখিনি কৰাৰ কাৰণে কম পৰিমাণৰ মাটিকালিৰ ৰিয়াৰিং পুখুৰী লাগে, আৰু তাতকৈও কম মাটিকালিৰ আমাৰ তাতে নাৰ্চাৰী পুখুৰী থাকে। নাৰ্চাৰীত খুব বেছি হাৰত পোনা মেলি দিয়া যায়, তাৰ পৰা আধামান বাচে, তাতকে অলপমান আৰু সেইখিনি নি ৰিয়াৰিঙত দিয়া যায়, তাতো প্ৰায় 20-30% বাছে আৰু শেষত এইটো ভঁৰাল পুখুৰী ডাঙৰ কৰি লোৱা যায়।
2: এতিয়া আপুনি ক'লে যে নাৰ্চাৰী পুখুৰীত আপোনালোকে মাছৰ পোনা মেলি দিয়ে, এই মাছৰ পোনা মেলাৰ আগৰ ব্যৱস্থাপনাৰ বিষয়ে অলপ জনাব নেকি?
1: আমাৰ যিটো নাৰ্চাৰী পুখুৰী, এই নাৰ্চাৰী পুখুৰীখিনি যিহেতু তাত ফ্ৰুণপনা থাকে, কাৰণ ফ্ৰুণপনা মানে কণীৰ পৰা যিটো ফুটি পোনা ওলায় 3 দিন মানে প্ৰায় 72 আৱাৰ্ছ বুলি কয় বা 70 ঘণ্টাৰ যিখিনি ফ্ৰুণপনা, গতিকে যথেষ্ট চালুকীয়া অৱস্থাত থাকে। গতিকে পানীখিনি বা তাৰ যদি পুখুৰীটোৰ পৰিচৰ্যা মেলাৰ আগতে যদি খুব ভাল নহয় তেনেহ'লে যিকোনো কাৰণতে তাত মাছখিনি মৰি যোৱাৰ সম্ভাৱনা থাকে। গতিকে আমি এই নাৰ্চাৰী পুখুৰীখিনি প্ৰথমতে খুব ভালকৈ তাৰ তলিখন শুকাই, মাৰ্চ এপ্ৰিল মাহতে আমাৰ এইটো আটাইতকৈ উপযুক্ত সময়, তলিখন খুব ভালকৈ চাফ চিকুণ কৰি ৰ'দত শুকাই যেতিয়া পানী হ'ব বা অন্য উৎসৰ পৰাও আমি পানী দিয়াৰ ব্যৱস্থা কৰিলোঁ, আমি তাত পানী দিব পাৰোঁ। পানী দিয়াৰ পিছত আমি যিহেতু তলিখনত শুকাই তাত চূণ প্ৰয়োগ কৰিব লাগে তলিখনতে, যাতে তাত কোনো ধৰণৰ মানে অনুজীৱ বা পৰজীৱী প্ৰাণী এইবিলাক যাতে থাকিব নোৱাৰে। আৰু যদি পুৰণি পুখুৰী হয়, যদি তাত ইতিমধ্যে পানী আছিলে, তথাপি আমি পানীখিনি আঁতৰাই দি আমি তলিখন খুব ভালকৈ শুকোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু তাত অকণমান চূণৰ পৰিমাণটো বেছিকৈ দি যাতে তাত তাৰমানে কোনো পৰভক্ষী মাছ, সাধাৰণতে আমাৰ মানে মাছেই মাছৰ শত্ৰু হয়, কেতিয়াবা পৰভক্ষী মাছ কিছুমান থাকে, বিশেষকৈ সৰু আকৃতিৰ হ'লেও গৰৈ মাছ, পাতিমুতুৰা মাছ বা এনেকুৱা ধৰণৰ ফ্ৰুণপনাখিনি খাব পাৰে, গতিকে সেই তেনেকুৱা মাছখিনি আমি সম্পূৰ্ণভাৱে আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু তাত মানে এবিধ পোক পতংগৰ সৃষ্টি হয় আৰু তাত যেতিয়া কেঁচা গোবৰ যেতিয়া আমি প্ৰয়োগ কৰিম, যিহেতু ইয়াত প্রাকৃতিকভাবে প্লব

0: সৃষ্টি হ'বৰ
1: খাদ্যৰ
0: কাৰণে,
1: কাৰণে
0: প্ৰাকৃতিক খাদ্যৰ কাৰণে যিটো প্লৱকৰ সৃষ্টি কাৰণে, আৰু সেই তাৰে সমান্তৰালভাৱে আমাৰ কিছুমান
1: লাগতিয়াল
0: পোক পতংগৰ সৃষ্টি হ'ব পাৰে। গতিকে এই পোক পতংগবিলাকৰ আমি নিয়ন্ত্ৰণ কৰাৰ কাৰণে ভ্ৰূণপনাখিনি মেলাৰ ঠিক 8 পৰা 10 ঘণ্টা আগতে আমি তাত কেৰাচিন তেল আৰু চাবোন, ইয়াৰ মানে এটা সংমিশ্ৰণ কৰি আমি প্ৰয়োগ কৰিব লাগে, যাতে এই পোক পৰুৱাখিনি তাৰমানে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এদিন আগতে 24 ঘণ্টা আগতে দিব পাৰিলে বেছি ভাল। আৰু ভ্ৰূণপনাখিনি মেলাৰ পিছতে কিন্তু তাত আমি সৰিয়হৰ খলিহৈ যিখিনি, সেই সৰিয়হৰ খলি
1: এসপ্তাহ আগতে দি থ'লে
0: দি থ'লে হ'ল। আৰু আমি প্ৰত্যেক দিনকে 2-3 বাৰ আমি এনেকুৱা ধৰণৰ খলিহৈ প্ৰয়োগ কৰিম, যাতে মাছখিনি, কাৰণ সেইখিনি যথেষ্ট চালুকীয়া অৱস্থাত থাকে সেই ভ্ৰূণপনাখিনি, যাতে কোনো কষ্ট নোপোৱাকৈ তাত খাদ্যখিনি খাব পাৰে। সেইকাৰণে আমি দিনত 3-4 বাৰ পৰ্যন্ত আমি তেনেকুৱাকৈ তেওঁলোকৰ যতন ল'ব লাগে, খাদ্য প্ৰয়োগ কৰিব লাগে, যাতে তেওঁলোকে অন্তত তাৰ পৰা খাদ্যখিনি খাব পাৰে। আৰু এনেদৰে যতন দিলে আমি যদি 50-60% ছাৰ্ভাইভেল পাওঁ, যদি মানে জীয়াই থাকে, এই ভ্ৰূণপনাখিনি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে।
2: আৰু নাৰ্চাৰী পুখুৰীৰ পৰা পোনাখিনি কেতিয়া আনটো পুখুৰীত দিয়া হয়?
0: প্ৰায় 21 দিন সময় আমি যেতিয়া ইয়াত ৰাখিম, বা 3 সপ্তাহ আমি যেতিয়া ইয়াত ৰাখিম, তেতিয়া দেখিম যে পোনাখিনি অন্তত অকণমান ডাঙৰ হৈছে। আৰু এইখিনিকে আমি সাধাৰণতে ফ্ৰাই মীন পোনা বুলি কম, তাৰমানে যিখিনি হৈছে এই ফ্ৰাই মীন পোনাখিনি, তেতিয়া যিটো ঘনত্ব, বেছি ঘনত্বত যদি থাকে তেনেহ'লে তাত বিভিন্ন কাৰণতে অক্সিজেনৰো অকণমান অসুবিধা হয়, খাদ্যৰ কাৰণে তেওঁলোকে যুঁজ দিবলগীয়া হয়, প্ৰতিযোগিতা হয়। গতিকে আমি আমাৰ যিটো ৰিয়াৰিং পুখুৰী, অলপ যিটো ডাঙৰ পুখুৰী, প্ৰায় 2 কঠাৰ পৰা 2.5 কঠা তেনেকুৱা, তাৰমানে প্ৰায় 1/2 বিঘামানৰ যিটো পুখুৰী, সেইটো ৰিয়াৰিং পুখুৰী। সেই ৰিয়াৰিং পুখুৰীত এই মীন পোনাখিনি যেতিয়া আমি তাত অলপ পাতলকৈ যদি মেলি দিয়াৰ ব্যৱস্থা কৰোঁ, আৰু তাত ইতিমধ্যে খুব ধুনীয়াকৈ শুকাই মেলি তলিখন চাফ চিকুণ কৰি তাতো মানে আগতীয়াকৈ 1 সপ্তাহ আগৰ পৰা যাতে খাদ্যৰ হয় যথেষ্ট থাকে, একে পৰিচৰ্যা কৰি তাত যাতে প্ৰাকৃতিক খাদ্য যথেষ্ট পৰিমাণত থাকে। আৰু এটা ব্যৱস্থা কৰিব লাগে, তাৰ পাৰত যদি কিবা গছ গছনি থাকে, সেই গছ গছনিৰ ডালবিলাক কাটি মেলি তাত যাতে ৰ'দ খাই পৰে, আৰু তাত যাতে কোনো ধৰণৰ চৰাই চিৰিকটি আহিব নোৱাৰে, সেইটোৰ কাৰণে আমি অলপ ব্যৱস্থা কৰিব লাগে। কাৰণ আমি দেখিছোঁ মাছখোৱা চৰাই বা অন্যান্য আজিকালি বগলী বা এনেকুৱা ধৰণৰ আহে, এইটো আমাৰ প্ৰধান শত্ৰু হয় কেতিয়াবা। এই ক্ষেত্ৰত কি কয় আপুনি?
1: সেইটো হয়, সেইবিলাকৰ কাৰণে কিছুমান ঠাইতটো উপায় নাই যে তেওঁলোকে এই ফিল্ম দিব লগা হয় বা আইনা টাইপৰ দিব লগা হয়। বৰ বেছি যিবিলাক অতি উন্নত মানৰ কৰা, তেওঁলোকেতো ওপৰত জালেই দিয়ে, এইটো কাৰণে
0: কিছুমান আমি দেখিছোঁ যে বায়ু স্বীকৃতি হিচাপত কিছুমান জাল দিয়াৰ ব্যৱস্থা কৰে, কাৰণ নহ'লে জাকে জাকে কেতিয়াবা চৰাই আহি
1: পানী কাউৰি যদি আহে বহুত মাছ খাই দিব পাৰে।
0: গতিকে আমি সেই ৰিয়াৰিং পুখুৰীত তেনেকুৱা ধৰণৰ আমি যতন ল'ব লাগে, আৰু এনেকুৱা ধৰণৰ যতন ল'লে আমি প্ৰায় 50% তাৰমানে যিখিনি পোনা আমি ৰাখিছিলোঁ, যিখিনি ফ্ৰাই আকাৰৰ পোনা, সেই 50% তাৰমানে তাত আমি জীয়াই ৰাখিব পাৰিম। আৰু এইখিনিক যদি খুব ভালকৈ খাদ্য দিয়াৰ ব্যৱস্থা কৰোঁ, কাৰণ খাদ্যটো
1: বহুত কৃত্ৰিম খাদ্য
0: দিব লগা হয়
1: বেছি পৰিমাণে যেতিয়া আমি তাত মজুত কৰোঁ,
0: আৰু লগত আমি অকণমান ভিটামিনো প্ৰয়োগ কৰিবলগীয়া হয়, যিহেতু যথেষ্ট চালুকীয়া অৱস্থাতে থাকে। গতিকে খাদ্যৰ লগতে আমি 1-2% ভিটামিনৰ প্ৰয়োগ কৰোঁ, যাতে তেওঁলোকৰ বাঢ়ন ক্ষমতাটো অকণমান ভাল হয়। আৰু পানীৰ যিটো pHৰ পৰিমাণ, সেইটোৰ আমি খুব গুৰুত্ব দিব লাগে। pHৰ পৰিমাণটো আমি অনুকূল অৱস্থাত, অৰ্থাৎ পানী যিটো আম্লিক যিটো হয় আৰু এলকালিনো যাতে নহয়, এইটোৰ কাৰণে আমি পানীৰ pHৰ পৰিমাণ 7-8 ৰখাটো নিতান্তই প্ৰয়োজনীয়।
1: 6.5-8 ভিতৰত ৰেঞ্জ থাকে পানীৰ, সেইটো সেইটো মানে সুচাই যে মানে এইটো এচিডিক নহয়, আমাৰ এইটো অলপ এচিডিক সাধাৰণতে। সেইকাৰণে যিটো আগতে ডক্টৰ শৰ্মাই কৈছে চূণ দিয়া, চূণ দিলে তাৰ আমাৰ যিটো আম্লিক গুণ মাটিৰ বা পানীৰ সেইটো প্ৰসমন হয়, হ'লে ইয়াৰ মাছৰ ওপৰত প্ৰতিস্থাপনো কৰে, তাৰ বৃদ্ধিটো সহায় কৰে। আৰু খাদ্যজীৱ, স্বাভাৱিক খাদ্যজীৱ যিটো ক'লে যে আমি সাৰ বা আমি গোবৰ দি খাদ্যজীৱ কৰোঁ, সেইটোতো বৃদ্ধিটো এই চূণে সহায় কৰে।
2: ডক্টৰ ভট্টাচাৰ্যক সুধিব বিচাৰিছে, পোনা মেলাৰ ক্ষেত্ৰত কোনকেইটা দিশত আমি গুৰুত্ব দিয়া উচিত?
1: হয়, যিখিনি আমি মাছ আমি পালন কৰোঁ, সেই মাছখিনি আমি প্ৰথমতে কেইটামান দিশৰ ওপৰত গুৰুত্ব দিয়া উচিত, যে মাছখিনি কম সময়ৰ ভিতৰত ঠিকমতে তাৰ বৃদ্ধিৰ হাৰ আশানুৰূপ হোৱা উচিত। যিবিলাক মাছ সোনকালে বাঢ়ে সেনেধৰণৰ মাছে আমি দিয়া যায়, তাতে উৎপাদন বাঢ়ে বা তাৰ পৰা লাভালাভ বাঢ়ে, সেইটো 1 নম্বৰ। দ্বিতীয়তে, মাছবিধৰ অকল ডাঙৰ হ'লেই নহ'ব, মাছবিধৰ তাৰ বজাৰ মূল্য থাকিব লাগিব, মানে বজাৰত যিদৰে মাছৰ তাৰ মূল্য বেছি, সেই মাছে আমি পালন কৰিলে লাভান্বিত হয়।
0: চাহিদাটো আচল কথা, তাৰমানে কিছুমান মাছ হয়তো অলপ ডাঙৰ আকৃতি হৈছে কিন্তু চাহিদা কম,
1: চিলভাৰ কাপ বা গ্ৰাছ কাৰ্পৰ পৰিমাণ বজাৰ মূল্য অলপ কম, ৰৌ ভকুৱাৰ বেছি বজাৰ মূল্য, সেই গোটেইখিনি মিলাই পেলাই কৰা যায়। আৰু এটা বৰ গুৰুত্বপূৰ্ণ, এতিয়া কিছুমান ঠাইত

0: মাছৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল থাকিলে ভাল, নহ'লে ৰোগ হ'লে মাছৰ তাত উৎপাদন কমি যায়। তাৰপিছত আকৌ মাছবিধ কেইবিধ যিকেইটা মাছ আৰু আমি সাধাৰণতে কেইবাবিধ মাছৰ সংমিশ্ৰণ কৰি আৰু সেই মাছবিধ ইটো সিটোৰ লগত প্ৰতিযোগিতা নাথাকিলে ভাল খাদ্য বা ঠাইৰ কাৰণে। এনেধৰণৰ দিশত আমি গুৰুত্ব দিয়া ভাল। তাৰপিছতে ডক্টৰ শৰ্মাই অলৰেডি ইতিমধ্যে কৈছে যে মাছত কিমান এৰি দিম আমি, মানে এইটো তাৰমানে পোনা মেলাৰ ঘনত্ব, সেইটো আমাৰ নাৰ্চাৰীত 15 লাখলৈকে পাৰি এক বিঘাত, আৰু সেইটোৱে আমাৰ যিটো ৰিয়াৰিং পুখুৰীত সেইটো আহি পেলাই আমি প্ৰায় 1/3 মান তাত ৰাখিব পাৰি। আৰু আমি যেতিয়া পোনা ডাঙৰ কৰিবৰ কাৰণে যিটো অৰুভোজন প্ৰণালী সেইটোত আৰু 4,500-10,000 এক হেক্টৰত এৰি দিওঁ, এইটো গণত্বত আহিল। তাৰপিছত প্ৰজাতিৰ অনুপাতটো গুৰুত্বপূৰ্ণ, যিবিলাক মাছ ওপৰ ভাগত খাদ্য খায় যেনেকুৱা আমাৰ ভকুৱা আহিল, তাৰপিছতে চিলভাৰ কাৰ্প আহিল, সেইখিনি মুঠ মাছৰ এই যে ক'লোঁ যে আমাৰ 10,000 ধৰিলোঁ, তাৰে 40% মাছে ওপৰত থকা মাছটো দিয়া যায়, কাৰণ ওপৰতে সূৰ্যৰ পোহৰ পৰে। ডক্টৰ শৰ্মাই কোৱাৰ নিচিনা তাত প্ৰাকৃতিক খাদ্যজোপৰো বেছি হয় আৰু তাত অক্সিজেনটো, দ্ৰৱীভূত অক্সিজেনটো আমি বতাহৰ পৰাই পাওঁ, তাত পৰিমাণ বেছি থাকে। মাজৰ অংশটোত ৰৌ আৰু আমি গ্ৰাছ কাৰ্প দিওঁ, এইটো 30% দিওঁ, তাৰ ভিতৰত আমি মিলাই লওঁ। আৰু তলৰ অংশটোত সেইখিনিত কমন কাৰ্প আৰু মিৰিকা সেনেধৰণৰ মাছ আমি দিওঁ। এইটো হ'ল প্ৰজাতিৰ অনুপাত, তাৰ ভিতৰত আমি মিলাই দিয়া যায়। যেনেকৈ ভকুৱা সাধাৰণতে দামটো বেছি কোৱাৰ নিচিনা, গতিকে ভকুৱা 25% দি প্ৰাণী উদ্ভিদ প্লাৱকৰ বেছি অতিপাত বৃদ্ধি হ'লে সেইটোক মানে নিয়ন্ত্ৰণ কৰাৰ কাৰণে চিলভাৰ কাৰ্পৰ 15% দিওঁ। এই দুটাই কম্পিটিশ্যন নকৰে। ভকুৱাই সাধাৰণতে সৰু সৰু পোক যাক আমি প্ৰাণী প্লাৱক বুলি কওঁ সেইটো খায়, আৰু চিলভাৰ কাৰ্পে উদ্ভিদ প্ৰভাৱ খায়, সৰু সৰু উদ্ভিদ, সেইটো আমি খালি চকুৰে মনিব নোৱাৰ। এইকেইটা দিশত গুৰুত্ব দিয়া উচিত। আৰু মাছৰ পৰা মেলি দিওঁতে সাধাৰণতে পুৱাৰ ভাগতে বা দিয়া ভাল,
1: উষ্ণতাটো কম থাকে তেতিয়া সেই সময়তে পোনাখিনি মেলি দিয়া ভাল। আৰু মই এই ক্ষেত্ৰত এটা সংযোজন কৰিব বিচাৰিছোঁ, বহুতে আমাৰ মীনপালকসকলে সাধাৰণতে আমি ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকে অকণমান লাভৰ কাৰণে কেতিয়াবা কি কৰে, বিগ হেড কাৰ্প, যিটো বিগ হেড কাৰ্পটো তেওঁলোকে পুখুৰীত মেলিব চায় সাধাৰণতে
0: বাহিৰৰ পৰা
1: অহা। কিন্তু যে বিগ হেড কাৰ্প আৰু আমাৰ যিটো ভকুৱা, স্থানীয় আমাৰ থলুৱা ভকুৱা, এই ভকুৱাৰ এই দুটাৰ মানে খাদ্য অভ্যাস একে হয়। গতিকে ভকুৱাই যিটো খায় প্ৰাণীপ্লৱক, বিঘেট কাৰ্প এইটোও প্ৰাণীপ্লৱকটো খায়, তাৰমানে সিহঁতৰ খাদ্যৰ কাৰণে তাৰমানে তেওঁলোকৰ মানে এটা কম্পিটিশ্যন প্ৰতিযোগিতা হয়, আৰু এই প্ৰতিযোগিতা হোৱাৰ কাৰণে তাৰমানে আমাৰ ভকুৱাটোৰ কেতিয়াবা বাঢ়নটো কম হয়, কাৰণ বিঘেট কাৰ্পে ইতিমধ্যে খায়। সেইকাৰণে ভাৰত চৰকাৰে গোটেই ভাৰততে বিঘেট কাৰ্প পালনৰ ক্ষেত্ৰত কিছুমান নিষেধাজ্ঞা কৰিছে, প্ৰতিবন্ধ কৰিছে আৰু হয়। আমিও বিভিন্ন প্ৰশিক্ষণ পাতি এইবিলাকত যেতিয়া আমাৰ প্ৰশিক্ষণ হয়, মীনপালকসকলক প্ৰশিক্ষণ দিয়াৰ আমাৰ ব্যৱস্থা আছে, সেই প্ৰশিক্ষণত আমি এই কথাটোৱে কওঁ যে যিহেতু এইটো আমাৰ ভকুৱা মাছটো আমাৰ থলুৱা মাছ, দুগুণ হয়, বেছি হয়, গতিকে আমি বিঘেট কাৰ্প যিটো সেই বিঘেট কাৰ্পৰ সলনি তাৰমানে ভকুৱা মাছৰ পুখুৰীত মেলাটো সেই পোষকতা কৰিব লাগে। আৰু যিহেতু ভাৰত চৰকাৰে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে, গতিকে আমি কোনো কাৰণতে যাতে আমি পুখুৰীত অন্তত বিঘেট কাৰ্পটো নেমেলোঁ, আৰু সম পৰিমাণৰ আমি যদি ভকুৱাটোহে মেলোঁ তেতিয়াহ'লে ভকুৱাৰ গ্ৰ'থটো আৰু তেখেতে কোৱাৰ দৰে 15% আমি চিলভাৰ কাৰ্পটো মেলিব পাৰোঁ। চিলভাৰ কাৰ্পে কিন্তু আমাৰ ভকুৱাৰ লগত কোনো ধৰণৰ কম্পিটিশ্যন নকৰে, যদিও এইটো ঊৰ্ধৰ স্তৰতে থাকে,
0: গতিকে কিন্তু খাদ্যৰ প্ৰতিযোগিতা নাই,
1: প্ৰতিযোগিতা যিহেতু নাহে, গতিকে আমি মীনপালকসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ পুখুৰীত অন্তত ঊৰ্ধৰ স্তৰত যিটো 40% কথা তেখেতে ক'লে, এই 40% 25% অন্তত ভকুৱা আৰু 15% আমি চিলভাৰ কাৰ্পৰ দ্বাৰাহে পূৰাব লাগে।
2: অলপ আগতে ডক্টৰ ভট্টাচাৰ্যই ক'লে বজাৰৰ কথা, চাহিদাৰ কথা, এই ক্ষেত্ৰত ৰাজ্যৰ সম্ভাৱ্য মীন পালকসকলক বিভিন্ন প্ৰকাৰৰ মীন পালনত হ'ব পৰা আৰ্থিক লাভালাভৰ বিষয়ে অলপ যদি কৈ দিয়ে।
1: নিশ্চয়কৈ, কাৰণ আমি এইটো কথা লক্ষ্য কৰিছোঁ যে আমাৰ মীন পালকসকল, আমাৰ যিখিনি শিক্ষিত যুৱক যুৱতীসকল এই ক্ষেত্ৰখনত আগবাঢ়ি আহিছে, আৰু তেওঁলোকে এইটো অনুধাৱন কৰিছে যে মীন পালন এটা লাভজনক ব্যৱসায়, কাৰণ ইয়াত প্ৰকৃত বজাৰ চাহিদা আছে। বিশেষকৈ কিছুমান মাছৰতো খুব ভাল বজাৰ চাহিদাই আছে, বিশেষকৈ ভাৰতীয় মূলৰ যিখিনি মাছ যেনেকে রৌ বাহু আর মিরিকা এই তিনিবিধ মাছের খুব বজার মূল্য আছে। আর শেহতীয়াকি যদি আমার আমুর কার্প, এই আমুর কার্পরও একটা ভাল বজার চাহিদা আছে।
0: কমন কার্পকে তার দামটো বেশি, একে কমন কার্পরে একটা ভেরাইটি এটু বেশি
1: বেশি দাম। গতি এজন মীনপালকে যদি মীন পালন করে যদি পুখুরীটা সাধারণত আমি দুবিঘা আকৃতির পুখুরী

0: পুখুৰী হোৱাটো পোষকতা কৰোঁ, যিটো ভঁৰাল পুখুৰী, দুবিঘামান হ'লে তেওঁলোকৰ ব্যৱস্থাপনাটো সুবিধা হয়। কেতিয়াবা ঊৰ্ধ্বতম তেওঁলোকে মই আমি ক্ষেত্ৰত দেখোঁ যে তেওঁলোকে ডাঙৰ মাছ উৎপাদন কৰিব লাগিলে, ডাঙৰ আকৃতিৰ মাছ, কাৰণ ডাঙৰ আকৃতিৰ মাছৰ আজিকালি বজাৰ চাহিদা বেছি, আৰু বিবাহ সবাহ এইবিলাকত মানে ডাঙৰ আকৃতিত 3-4 কেজি বা 5 কেজি ওজনৰ মাছটো আজিকালি বিচাৰে। গতিকে তেনেকুৱা মাছ কৰিবৰ কাৰণে পুখুৰীটো অকণমান বেছি ডাঙৰ হোৱাটো উচিত। আমি সাধাৰণতে বজাৰ মূল্যৰ কথা ক'লে আমি আটাইতকৈ বেছি বজাৰ মূল্য হয় আমাৰ বাহু মাছৰ, আমাৰ ভকুৱা মাছটোৰ, আৰু তাৰপিছতে আমাৰ ৰৌ মাছটোৰ। এই দুটা মাছৰ মানে আমাৰ বজাৰ মূল্য বেছি হয়, যদিহে এই মাছটো তাৰমানে 2 কেজিত বা 2.5 কেজিতকৈ ওপৰৰ আকৃতিৰ হয়। দুবিঘা পালন পুখুৰীৰ এটাৰ পৰা বছৰেকত প্ৰায় 1.5 লাখ টকা তেওঁলোকে আয় কৰিব পাৰে। আমি হিচাপ কৰি চাইছোঁ যে যিটো বজাৰ মূল্য বৰ্তমান যে 250 টকা তেওঁলোকে তাৰমানে ফাৰ্ম গেট প্ৰাইচ, তেওঁলোকে বজাৰত আহি কেতিয়াবা মাছটো বিক্ৰী কৰাৰ কাৰণে অকণমান অসুবিধা হয়, গতিকে 250 টকা প্ৰতি কেজিত মাছৰ মূল্য তেওঁলোকে পায়। আৰু এনেকুৱাকৈ আমি হিচাপ কৰিলে তেতিয়া 2 বিঘা পানীকালীৰ পুখুৰীত তেওঁলোকে 1.5 লাখৰ পৰা 2 লাখ টকালৈকে তেওঁলোকে আয় কৰিব পাৰে সকলো খৰচ চৰচ বাদ দি। কিন্তু নাৰ্চাৰী পুখুৰীৰ ক্ষেত্ৰতো মই এই ক্ষেত্ৰতে অনুধাৱন কৰোঁ যে নাৰ্চাৰী আৰু ৰিয়াৰিং পুখুৰী প্ৰায় 3 মাহ বা 4 মাহহে আমি সেই পুখুৰীকেইটা সময়তে কম সময়ৰ ভিতৰতে তেনেকুৱা 1 বিঘা যদি নাৰ্চাৰী পুখুৰীত তাৰমানে 1 বিঘাত হয়তো 3-4টামান তেনেকুৱা ধৰণৰ নাৰ্চাৰী পুখুৰী হ'ব, গতিকে 1 বিঘা পানীকালি তাৰমানে 3টাই হওক বা 4টাই হওক তেনেকুৱা ধৰণৰ নাৰ্চাৰী পুখুৰীৰ পৰাও কিন্তু 4-5 মাহতে এজন মীনপালকে প্ৰায় 1 লাখমান টকা আয় কৰিব পাৰে সকলো খৰচ চৰচ বাদ দি। যে 4 মাহতে তেওঁলোকে যিহেতু 1 বিঘা পানীকালিতে 1-1.5 লাখ টকাৰ মাছৰ পোনা বিক্ৰী কৰিয়ে তেওঁলোকে লাভান্বিত হ'ব পাৰে। যিহেতু পোনাৰ ব্যৱস্থাটো বেছি লাভজনক, এই ক্ষেত্ৰত মই এইটো কথাই ক'ব বিচাৰোঁ, আৰু কম দিনৰ ভিতৰতে যিহেতু বেছি লাভ কৰিব পাৰি, গতিকে অকণমান তাত কিন্তু বিজ্ঞান ভিত্তিক হিচাপত তেওঁলোকে কৰিব লাগিব, কাৰণ পোনাটো যথেষ্ট চালুকীয়া অৱস্থাত থাকে, গতিকে তাক আমি খুব ধুনীয়া যত্ন ল'ব লগা হয় আৰু তেওঁলোকৰ পৰিচৰ্যাটোতো অকণমান বেছি, গতিকে অকণমান যদি যত্ন লয় তেনেহ'লে 1 বিঘাৰ এনেকুৱা ধৰণৰ এখন সৰু নাৰ্চাৰী পুখুৰীৰ পৰাই তেওঁলোকে বা ৰিয়াৰিং পুখুৰীৰ পৰাই তেওঁলোকে 1.5 লাখ টকা 4 মাহ পানীকালিতে তেওঁলোকে লাভ পাব পাৰে। কিন্তু যিটো আমাৰ ষ্টকিং পণ্ডৰ কথা কোৱা হৈছে বা ভঁৰাল পুখুৰীৰ কথাটো কোৱা হৈছে, এই ভঁৰাল পুখুৰীটো আমি সাধাৰণতে পালন কাল আমাৰ দীঘল হয়, অলপ দীঘল হয়, কেতিয়াবা ডাঙৰ মাছ কৰিব লাগিলে 2 বছৰলৈকে যাব লগা হয়। যিবিলাকৰ তাৰমানে ধৰক মীন পামখন ডাঙৰ বা তেওঁলোকৰ মানে বেলেগ বেলেগ কিবা ব্যৱসায় আছে, তেওঁলোকে তাৰমানে 2 বছৰৰ কাৰণে ৰৈ থাকিব পাৰে, তাৰমানে মাছটো বিক্ৰী কৰি 2 বছৰলৈ তেওঁলোকৰ অসুবিধা নহয়, কেইটামান পুখুৰীত তেওঁলোকে ৰাখিব পাৰে, যিহেতু তাত মাছটো 2 বছৰ পালন কৰিলে এটা মাছ 3 কেজিৰ পৰা 4 কেজি ওজন প্ৰাপ্ত হ'ব, গতিকে তাত সিহঁতক বজাৰ মূল্য ভাল পাব, বজাৰ চাহিদা বেছি, বজাৰত মানে তেওঁলোকে এটা ভাল দাম পায়, সেইকাৰণে ডাঙৰ মাছটো সাধাৰণতে লগে লগে বজাৰত লৈ যোৱাৰ লগে লগে সেইটো মানে লগে লগে বিক্ৰী হৈ যায়।
1: আৰু যাৰ অলপ বেছিকৈ ৰিচোৰ্চ সম্পদ আছে, এখন যদি ভাল মীন পাম হয়, 3টা কম্বিনেশ্যন থাকে, তেওঁতো প্ৰফিটৰ গোটেই বছৰ ধৰি তেওঁ প্ৰফিটটো
0: এনেকুৱা আহিছে। কিন্তু বহুত মীনপালকৰ কিন্তু আমি দেখিছোঁ যে তেওঁলোকৰ নাৰ্চাৰীও থাকে, ৰিয়াৰিঙো থাকে আৰু তেওঁলোকৰ ভঁৰাল পুখুৰীও থাকে, তেনেকুৱা যদি কম্বিনেশ্যনত কৰিব পাৰে তেতিয়াহ'লে আটাইতকৈ ভাল।
2: আৰু পুখুৰীত মাছৰ পোনা মেলাৰ পিছত পুখুৰীটো নিশ্চয় বিশেষ যতন ল'ব লগা হয়, কি ধৰণৰ যতন ল'ব লগা হয় ডক্টৰ ভট্টাচাৰ্য ক'ব নেকি?
1: অঁ, ইয়াৰ দুটামান বস্তু আগতে উনুকিয়াইছে ডক্টৰ শৰ্মাই, যে প্ৰথমতে চূণ দিয়াটো আমাৰ চলি থাকে, প্ৰতি মাহে দিব লাগে, প্ৰথমতে 3 ভাগৰ 1 ভাগ দিয়া গ'ল, সেইটো মাটিৰে দিব পাৰিলে ভাল, তাৰপিছতো বাকীখিনি যিমান আছে সেই কিস্তি হিচাপত প্ৰতি মাহে মাহে মাহিলী কিস্তিত যেতিয়া 10টা কিস্তি হ'ব, 9টা হ'ব 10টা হ'ব দি থাকিব লাগে চূণটো, তাক যদি আমি তাৰ pHৰ পৰিমাণ চাব পাৰোঁ সেইমতে দিলে ভাল, নহ'লেও এটা অনুমানিক কিস্তিত তাক দি থাকিবলৈ অনুমোদন দিয়া হয়। পানীৰ গুণাগুণটো মাজে মাজে চাই থাকিব লাগে, বিশেষকৈ অক্সিজেন, তাৰ pH বা কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ এইখিনি চাই থাকি সেইমতে ব্যৱস্থা লোৱা যায়। মাছৰ ৰোগৰ কিবা হেৰি লক্ষণ ওলাইছে নেকি সেইখিনি মাজে মাজে চাই সেইমতে বিহিত ব্যৱস্থা লৈ থাকিব লাগে। কেতিয়াবা কেতিয়াবা পিছতো তাত মেটেকা আদিৰ দৰে অপতৃণ জন্মে বা পানীৰ তলত থকা শেৱাল পতল আদি সেইবিলাককো নিয়ন্ত্ৰণ কৰি থাকিব লাগে।
2: কেনেকৈ চাফা কৰা যায়?
1: আমাৰ সাধাৰণতে যেনেকৈ যদি তলত থকাবিলাক হয় শেৱাল পতল হওক হাইড্ৰা আদি, এইবিলাক হ'লে আমাৰ গ্ৰাছ কাপ, আমাৰ কোৱাই যে গ্ৰাছ কাপ আছেই, সেইটোৱেই ডাঙৰ জাতি এইটো নিয়ন্ত্ৰণ কৰে, এইখিনি উদ্ভিদখিনিও অলাগতিয়াল উদ্ভিদখিনি খাদ্যলৈ পৰিৱৰ্তন কৰে। আৰু যদি মেটেকা আদিটো হ'লেতো হাতেৰে গুচাই দিয়াই ভাল, কেমিকেলো পায় 2,4-D বুলি, কিন্তু সেইটো মাছ থকা তাত দিব নোৱাৰি, মাছতো তাত বিৰূপ প্ৰতিক্ৰিয়া পৰিব পাৰে। বিভিন্ন ধৰণৰ পদ্ধতি আছে, মাজে মাজে মাছখিনি জাল

0: ৰে টানি এমাহমানৰ মূৰত সুধি তাৰ চালে মাছৰ স্বাস্থ্য ঠিকে আছে নেকি, ৰোগৰ লক্ষণ ওলাইছে নেকি, সি চাব পৰা যায়। আৰু তাৰ মাছৰ তেতিয়া মাছৰ বৃদ্ধিটোও গম পায়। সেই অনুপাতে আমি খাদ্যৰ পৰিমাণ, খাদ্য সাধাৰণতে 2% তাৰ মুঠ মাছৰ ওজনৰ হিচাপত আমাৰ দিয়া যায়, যিটো কৃত্ৰিম পৰিপূৰক খাদ্য। স্বাভাৱিক খাদ্য হ'লে খুব ভাল, মাছৰ বৃদ্ধি ভাল হয়, তাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও ভাল হয়, মাছৰ তাৰ সোৱাদো ভাল হয়। কিন্তু যেতিয়া বেছি পৰিমাণে আমি তাত মাছৰ পৰা দিম ব্যৱসায়িক ভিত্তিত, তেতিয়াহ'লে তাক পৰিপূৰক খাদ্যও দিব লগা হয় কৃত্ৰিম।
1: আমাৰ সময় শেষ হৈ আহিছে। সমন্বিত মীন পালনত আগ্ৰহী হোৱা দেখা গৈছে মীন পালকসকলক, এই বিষয়ে ক'ব নেকি?
2: নিশ্চয়কৈ, আমি যেতিয়া মীন পালকসকলক বিজ্ঞানসন্মত মীন পালনৰ কথা কওঁ, তেতিয়া তেওঁলোকে তাৰমানে একত্ৰিতভাৱে একেলগে পশু পক্ষী বা উদ্যান শস্য বা বিভিন্ন ধৰণৰ ধান খেতিৰ লগত মাছ পালন, এইটো ক্ষেত্ৰত তেওঁলোকে তাৰমানে যিহেতু আমাৰ এটাই তেওঁলোকৰ লক্ষ্য যাতে উৎপাদন ব্যয়টো কমাব পাৰে, তাৰমানে খৰচটো মাছৰ 1 কেজি মাছৰ উৎপাদন ব্যয়টো যাতে কমাব পাৰে। কাৰণ আমি শেহতীয়াভাৱে লক্ষ্য কৰিছোঁ যে 1 কেজি মাছ উৎপাদন যদি খাদ্য তাদ্য প্ৰয়োগ কৰি মাছ উৎপাদন কৰিব লগা হয়, প্ৰায় 70 টকা খৰচ পৰে 1 কেজি মাছ উৎপাদন কৰিবৰ কাৰণে। গতিকে এই যদি সমন্বিত পদ্ধতিত একেলগে পশু পক্ষী বা উদ্ভিদ উদ্যান শস্যৰ লগত মাছ পালন কৰে, তেতিয়া তাৰ উৎপাদন ব্যয়টো কমি প্ৰায় 30-40 টকা প্ৰতি কেজিত উৎপাদন ব্যয়টো হয়। গতিকে সেইকাৰণে সমন্বিত মীন পালনৰ প্ৰতি আজিকালি মীন পালকসকল বেছি আগ্ৰহী হোৱা দেখা গৈছে।
0: আৰু ইয়াৰ ফলত মানে যিখিনি সম্পদ আছে, মাটি অকণমান আছে, গৰু ছাগলী বা হেৰি কৰিলে, মুৰ্গী পালন কৰিলে, গোটেই ঠাইখিনি সদব্যৱহাৰ হয় বিজ্ঞানসন্মতভাৱে কৰি ল'লে, আৰু ৰিস্কটো কমি যায়, ৰেগুলাৰ উৎপাদন হয়, ইনকামো ৰেগুলাৰ আহি থাকে।
1: শেষত আমাৰ ৰাজ্যখনৰ মীন পালকসকলৰ উদ্দেশ্যে আপোনালোকে কিয় পৰামৰ্শ দিব নেকি চমুকৈ?
0: আমাৰ ৰাজ্যখন মীন সম্পদত যথেষ্ট চহকী, ইতিমধ্যে উনুকিয়া হৈছে। কিন্তু যিটো মীন পালকসকলৰ হাতত থকা সম্পদ অনুযায়ী, তাৰ পৰিস্থিতি অনুযায়ী, তাৰ বজাৰ চাহিদা বা তাত কি ধৰণৰ মাছৰ পোনা পায়, এই ধৰণে কৰি অকণমান পৰিকল্পিতভাৱে মীন পালনত আগবাঢ়ি গ'লে, বিজ্ঞানসন্মতভাৱে কৰিলে মীন পালনত আশানুৰূপী মাছৰ উৎপাদন হ'ব, আশানুৰূপ লাভালাভ হ'ব, আৰু তাত লোকচান হোৱাৰ সম্ভাৱনা কমি যাব।
2: আৰু আমি মীন পালকসকলক আৰু এটা পৰামৰ্শ দিব বিচাৰোঁ, তেওঁলোকে যিখিনি মীন পালন কৰিব লাগিলে বিজ্ঞানসন্মতভাৱেহে যাতে তেওঁলোকে মীন পালনটো কৰে, আৰু আমাৰ যিটো বজাৰ চাহিদা, বজাৰে কি কয় তাৰমানে বজাৰ চাহিদা মতেহে যাতে তেওঁলোকে প্ৰজাতিটো নিৰ্বাচন কৰে, এই ক্ষেত্ৰত আমি কওঁ। আৰু তেওঁলোকৰ কম খৰচতে উৎপাদন কৰিবৰ কাৰণে তেওঁলোকে যাতে সমন্বিত পদ্ধতিৰ মীন পালনত বেছি মনোযোগ দিয়ে, এইটো আমি পৰামৰ্শ দিব বিচাৰোঁ তেওঁলোকক।
1: এতিয়া যদি আমাৰ নতুন প্ৰজন্মৰ কোনোবা যদি আগবাঢ়ি আহিব বিচাৰিছে মীন পালনৰ ক্ষেত্ৰত, আজিৰ এই আলোচনাটিয়ে তেওঁলোকক যথেষ্ট সহায় কৰিব। আপোনালোক আহি আজি এই বহুমূলীয়া পৰামৰ্শ দিলে, আপোনালোকলৈ অশেষ ধন্যবাদ।
3: কৃষি জগত অনুষ্ঠানত আজি শ্ৰোতাসকলে শুনিলে মাছ পোহা পুখুৰীৰ যতন, এই বিষয়ে এতিয়া আলোচনা। আলোচনাটিত ভাগ ল'লে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডঃ সঞ্জয় শৰ্মাই। আলোচনাটিৰ আঁত ধৰিলে মেলডি পাটগিৰিয়ে। কৃষি জগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰায়ে।
4: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে, আরে ওয়াহ,
5: ফসিলে
6: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
7: জানি রক, সতর্ক হৈ রক।
8: এক প্রকার সে PM জয় অব গরিবো কে জয় বন গই হ্যায়।

মহাবাহু, এটি আগবঢ়োৱা হৈছে এটি বৃন্দগান, গীতৰ কথা ৰজনী হাজৰিকাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: বৃন্দগীতটি শুনিলে। গীতৰ কথা আছিল ৰজনী হাজৰিকাৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ।
1: গোপা, মই কালি ভতিজাৰ ঘৰৰ পৰা আহিলোঁ। মই দেখি আচৰিত হৈ গ'লোঁ যে সিহঁতে দিনটো এচি লগাই থাকে, সদায় ৱাশ্বিং মেচিন চলায়, ঘৰত দুটাকৈ ফ্ৰিজ আছে, তথাপিও তাৰ বিজুলী বিল কিমান আহে জানা? শূন্য। মই সোধাত ভতিজাই ক'লে,
2: খুৰা, এই সকলো ওপৰৱালাৰ দয়া, মানে চ'লাৰ পেনেলৰ।
1: মই ভাবিলোঁ এতিয়া আৰু লগাবই লাগিব। পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা, যোগদান কৰিবলৈ পঞ্জীয়ন কৰক pmsuryaghar.gov.in।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বান পীড়িতসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস। মন্ত্ৰী কৌশিক ৰায়ৰ সাহায্য সামগ্ৰীৰ বিতৰণ। অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা আৰু বজাৰ মূল্যৰ পৰ্যালোচনা। শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। আৰু গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ পদক নিশ্চিত। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছোঁ মই মৃদুস্মিতা শৰ্মাই আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ ছিনিয়ৰ বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতসকলৰ প্ৰয়োজনক অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰিবলৈ জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। পাছত মুখ্যমন্ত্ৰীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়। শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এইবাৰৰ অভূতপূৰ্ব বানত হোৱা ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সাহায্য সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ দল দুই এদিনতে ৰাজ্যখনলৈ আহিব বুলি তেওঁ প্ৰকাশ কৰে।
1: আজি মই গোলাঘাটৰ কেইটামান বানগ্ৰস্ত শিবিৰ পৰিদৰ্শন কৰিছো। ৰাইজৰ যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ, চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ। খন্তেক আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল, তেখেতে কেন্দ্ৰীয় চৰকাৰৰ দল এটা আজি বা কালিৰ ভিতৰত পঠোৱাৰ বাবেও মোক আশ্বাস দিছে। আমাৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কয়, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত থাকে, তেওঁলোকেও এছেছ কৰিব যে কিমান ক্ষতিগ্ৰস্ত হৈছে আৰু আমি চৰকাৰৰ পৰা যিমান পাৰোঁ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেইটোৱে আমাৰ প্ৰচেষ্টা।
0: ইপিনে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ আমলখি গাঁও পঞ্চায়তৰ চেলেকেহাটী ৱাৰ্ডৰ বান প্ৰভাৱিত লোকসকলৰ ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলাখনত আবদ্ধ বিভিন্ন অঞ্চলত বানপীড়িতসকলক শীঘ্ৰে সাহায্য প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত ডিজু নৈৰ কাষে কাষে মথাউৰি দিয়াৰ ব্যৱস্থা নাই যদিও অন্য প্ৰকাৰে বান ৰোধৰ চিন্তা কৰা হৈছে। তেওঁ লগতে ক্ষতিগ্ৰস্ত জনসাধাৰণক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 899খন গাঁৱৰ 6,43,364 লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,891 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 99টা আশ্ৰয়

0: শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। গোলাঘাট জিলাত নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ ফলত বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাই দেখা দিছে। এই সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈৰ চমু প্ৰতিবেদন।
1: আজি গোলাঘাটত উপস্থিত হৈহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে গোলাঘাটত উপস্থিত হৈ কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সমস্যাৰ বুজ লয়। এটা কথা উল্লেখ কৰিব লাগিব যে গোলাঘাটৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনাই দেখা দিছে, কিয়নো গোলাঘাটৰ যি আচলতে সমীপৱৰ্তী নাগালেণ্ডৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী 322.25 মিটাৰলৈ বৃদ্ধি পাইছে আৰু ফলত প্ৰকল্পটোৰ 3খন গেট 0.5 মিটাৰকৈ খুলি দিয়া হৈছে আৰু ইয়াৰ ফলত নামনি অংশত থকা দৈয়াং নদীৰ লগতে যি কাষৰীয়া নৈসমূহ আছে তাৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সতৰ্কতামূলক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে, যাতে জনসাধাৰণ আতংকিত নহয় ইয়াৰ প্ৰতিও তেওঁলোকে আহ্বান জনাইছে আৰু ইতিমধ্যে জিলা প্ৰশাসন SDRF বাহিনী হস্তম হৈ থকা বুলি জানিব পৰা গৈছে।
0: এইবাৰৰ বানত শিৱসাগৰ জিলাৰ 5টা ৰাজহচক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 জন লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 জন লোকক নিয়োগ কৰা হৈছে। SDRF, NDRF, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। বিয়লি ভাগৰ পৰা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ কেইবাটাও স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মহানগৰৰ পাঞ্জাবাৰী, চচল, বেলতলা, চাৰ্ভে, হাতীগাঁও, চানমাৰী, জুৰদত হোৱা কৃত্ৰিম বানৰ ফলত ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। ইপিনে যোৰাবাটৰ 8 মাইলতো কৃত্ৰিম বানৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মৰিয়নী বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই ধনতোলাত উপস্থিত হৈ শেহতীয়া বানত চিঙা জাজি নৈৰ এটা মথাউৰিৰ পৰিস্থিতিৰ বুজ লয়। শেহতীয়া বানত দুদিন পূৰ্বে জাজি নৈৰ মথাউৰিটো বাঢ়নী পানীয়ে ছিঙি পেলোৱাৰ ফলত কেইবাখনো গাঁও প্লাৱিত হৈ পৰে। পুৰণি মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে বানত হোৱা ক্ষতিৰ বাবে সদ্যহতে মথাউৰিটোৰ মেৰামতিৰ কাম কৰা হৈছে। আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত জিলা আয়ুক্ত তথা স্থানীয় বিধায়কে মেৰামতিৰ কামৰ বিষয়ে প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি জগদুৱাৰ অঞ্চলতো এটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থাৰ বুজ লয়। ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় সাহায্য সামগ্ৰীৰ বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা, মজুত থকা সামগ্ৰীৰ পৰিমাণ আৰু বজাৰ মূল্যৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে উজনি আৰু উত্তৰ অসমৰ বান প্ৰভাৱিত জিলাসমূহৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত সামগ্ৰিক বান পৰিস্থিতিৰ পুংখানুপুংখভাৱে মূল্যায়ন কৰা হয় আৰু প্ৰভাৱিত জিলাসমূহৰ খাদ্য সামগ্ৰী তথা অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰন্তৰ উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত আৰু বিষয়াসকলক সংশ্লিষ্ট সকলো সংস্থাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক বৰ্তাই ৰাখিবলৈ আৰু প্ৰভাৱিত লোকসকলৰ মাজত সময়মতে সাহায্য সামগ্ৰীৰ বিতৰণ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশ শুনক পৱন কুমাৰ বৰাৰ পৰা।
2: যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত প্ৰশাসনে পৰ্যাপ্ত সাহায্য আগবঢ়োৱাত বিফল হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্ৰীগগৈয়ে কয় যে অসমৰ এই বান পৰিস্থিতি অভূতপূৰ্ব। বিগত কেইদিনমানত বানপীড়িত জিলাকেইখন পৰিদৰ্শন কৰি প্ৰশাসনে জৰুৰীকালীন সাহায্য আগবঢ়োৱাত বিলম্ব হৈছে বুলি সাংসদগৰাকীয়ে অভিযোগ উত্থাপন কৰে। বানৰ পাছত ক্ষতিগ্ৰস্ত লোকসকলে যাতে নিজৰ ঘৰ দুৱাৰ পুনৰ নিৰ্মাণ কৰিব পাৰে আৰু দৈনন্দিন কৃষিকাৰ্য চলাই নিব পাৰে তাৰ বাবে আৱশ্যকীয় সঁজুলিৰ সৈতে এটা কাৰিকৰী বিশেষজ্ঞৰ দল অসমলৈ প্ৰেৰণ কৰিবলৈ সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। লগতে ৰাজ্য চৰকাৰে বানত কিমান ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে তাৰ শুদ্ধ তথ্য প্ৰকাশ কৰাৰ লগতে বান সাহায্য যাতে প্ৰতিগৰাকী বানপীড়িত ব্যক্তিয়ে লাভ কৰে সেয়া সুনিশ্চিত কৰিব লাগে বুলি সাংসদগৰাকীয়ে দাবী উত্থাপন কৰে। উদ্ধাৰ অভিযান আৰু সাহায্য বিতৰণৰ সৈতে জড়িত হৈ পৰা দল সংগঠন আৰু যুৱক যুৱতীক সাংসদগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে

0: নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক নামভৰ্তি বৃদ্ধিৰ বাবে এবছৰ সময় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দশম দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনত এই বিষয়ে প্ৰকাশ কৰে। চৰকাৰী বিদ্যালয় একত্ৰীকৰণক লৈ বিভিন্ন দলৰ বিধায়কসকলে উত্থাপন কৰা এই উদ্বেগৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নামভৰ্তি কম হোৱা বিদ্যালয়সমূহক এটা সুযোগ দিব বিচাৰিছে। তেওঁ কয় যে শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে শাসক বিৰোধী পক্ষ উভয়ে একেলগে কাম কৰা উচিত। চৰকাৰৰ বিদ্যালয় যুক্তিসংগতকৰণ নীতিৰ সপক্ষে মত প্ৰকাশ কৰি ডাঃ পেগুৱে কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰস্তুত কৰা বিধেয়কৰ ভিত্তিতে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক একত্ৰীকৰণৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এবছৰৰ ভিতৰত নামভৰ্তিৰ সংখ্যাক বৃদ্ধি কৰিবলৈ ব্যৰ্থ হলে বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ বাহিৰে অন্য বিকল্প নাথাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
1: এই 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বিধায়কসকলেও পৰীক্ষা কৰি চাই যে কোনসমূহ এমালগেমেশ্যন কৰিব লাগে বা মাৰ্জ কৰিব লাগে, তাত মূল্যৱান পৰামৰ্শ আমি আগবঢ়ালে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বৰ্তমান আমাৰ যি জিলা বিষয়াসকল আছে, আমাৰ জিলা কাৰ্যালয় আছে, ব্লকৰ কাৰ্যালয় আছে, তেওঁলোকক নিৰ্দেশ দিয়া হৈছে ইয়াৰ ওপৰত এটা প্ৰতিবেদন দিয়াৰ কাৰণে। এমালগেমেশ্যন কৰাৰ কাৰণে কোনো নিৰ্দেশনা দিয়া হোৱা নাই, এটা প্ৰতিবেদন দিয়াৰ কাৰণে, যিটো প্ৰতিবেদন আমি পৰীক্ষা কৰি চাই যথাযোগ্য যাতে আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিব পাৰোঁ।
0: শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আজি এখন সংবাদমেলত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি পৰীক্ষা নীট ইউজিক কেন্দ্ৰিক শেহতীয়া ঘটনালীক লৈ ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক গৰিহণা দি মন্ত্ৰীগৰাকীয়ে কয় যে লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ স্বচ্ছতা আৰু বিশ্বাস প্ৰকাশ কৰাৰ সময়ত দায়িত্বশীল আৰু তথ্যভিত্তিক বক্তব্যহে পৰিস্থিতি সুস্থিৰ কৰি ৰাখিব পাৰে। গোৱালপাৰা চহৰৰ আইন শৃংখলা নিৰাপত্তা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে 15টা গুৰুত্বপূৰ্ণ স্থানত 19টা CCTV কেমেৰা স্থাপন কৰা হৈছে। গোৱালপাৰা জিলা আয়ুক্ত শ্ৰী প্ৰদীপ তিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই আজি এক অনুষ্ঠানত এই CCTV কেমেৰাৰ মাধ্যমেৰে নিৰীক্ষণ ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত বানৰ পিছত পশুধনৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন স্থানত বিশেষ পশু স্বাস্থ্য প্ৰতিষেধক প্ৰদান কৰাৰ লগতে চিকিৎসা শিবিৰ চলাই থকা হৈছে। বাতৰি পৰৱৰ্তী অংশৰ বাবে পুনৰ ঘূৰি যাওঁ বলক মৃদুস্মিতা শৰ্মাৰ ওচৰলৈ।
2: ধন্যবাদ পৱন। অসমৰ উদ্যোগ খণ্ডত আত্মনিৰ্ভৰশীলতা, দক্ষতা বিকাশ, গৱেষণা, প্ৰশিক্ষণ আৰু উদ্ভাৱনক অধিক শক্তিশালী কৰাৰ লক্ষ্যেৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ছচাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয় ব্যৱসায় বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। চুক্তি সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননিগোপাল মহন্তই কয় যে এই চুক্তিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় জ্ঞান, দক্ষতা প্ৰদান, প্ৰশিক্ষণ, মেণ্টৰশ্বিপ, গৱেষণা কৰ্মশালা আৰু অন্যান্য সহযোগিতামূলক কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ'ব। অসম কন্যা লাভলীনা বৰগোহাঁয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলীনাই আজি 75 কিলোগ্ৰাম ওজন শাখাৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰি পোনপটীয়াকৈ ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। লাভলীনা অহা 31 জুলাইত ছেমিফাইনেলত তুলাভাৰ তাৰণ তাফাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িতসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস। মন্ত্ৰী কৌশিক ৰায়ৰ সাহায্য সামগ্ৰীৰ বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা আৰু বজাৰ মূল্যৰ পৰ্যালোচনা। শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ মন্তব্য আৰু গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ পদক নিশ্চিত। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
3: অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।
4: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
5: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী

ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

প্ৰিয় শ্ৰোতা, ভূপেন হাজৰিকা সাংস্কৃতিক নেহৰ সহযোগত নিউৱাৰ্ড প্লেয়াৰ্ছৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত পুৱা 9:30 পৰা বিয়লি 2 বজালৈ গুৱাহাটী ক্লাবত থকা নিউৱাৰ্ড প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰীৰ বয়স 8 বছৰৰ ঊৰ্ধৰ হ'ব লাগিব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে এটি বৃন্দগান, গীতৰ কথা বিৰিঞ্চি কুমাৰ মেধিৰ, প্ৰযোজনা সুধীৰ দাসৰ।

বৃন্দগীতটি শুনিলে। গীতৰ কথা আছিল বিৰিঞ্চি কুমাৰ মেধিৰ, প্ৰযোজনা আছিল সুধীৰ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্তসকল কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিছে। অসমত বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে আজি ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছৰ জুনিয়ৰক সাক্ষাৎ কৰি আছিয়ান অধিৱেশনৰ প্ৰতি ভাৰতে সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে। ইথানল মিশ্ৰণৰ বাবে ইঞ্জিন বিকল্প বা বাহনৰ বিজুতি ঘটাৰ কোনো ব্যাপক সমস্যা পোহৰলৈ অহা নাই বুলি চৰকাৰে জানিবলৈ দিছে। আৰু জিম্বাবৱে হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে 126 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।
2: কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে যে

0: নীট প্ৰশ্ন কাকত ফাইলৰ গোচৰত অভিযুক্তসকল কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। সংসদ চৌহদত সাংবাদিকৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীগোৱেলে কয় যে দেশৰ যুৱক যুৱতীসকলৰ আশা পূৰণৰ বাবে চৰকাৰে এই বিষয়ত আৰু অধিক পদক্ষেপ গ্ৰহণ কৰিব। এই বিষয়ত বিৰোধীয়ে আলোচনাৰ পৰা পলায়ন কৰাৰ স্থিতি গৰিহণা দি মন্ত্ৰীগৰাকীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অন্যান্য বিৰোধী দলসমূহক শান্তি বৰ্তাই ৰাখিবলৈ আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়।
1: हमारा कांग्रेस पार्टी और विपक्ष से अनुरोध है कि विषय का राजनीतिकरण ना करें। विपक्ष जो राजनीतिकरण कर रहे हैं इसकी घोर निंदा करते हैं। सबसे अनुरोध है शांति बनाए रखें और साथ ही साथ चर्चा के माध्यम से विषय के समाधान में हम सब मिलकर अपनी जिम्मेदारी निभाएं। मुझे उम्मीद है कि राहुल गांधी और उनके विपक्ष के मित्र युवा युवतियों की चिंता करेंगे।
0: কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে নীট প্ৰশ্নকাকত ফাইল বিষয়ৰ প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলক আলোচনাৰ বাবে আহিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে চৰকাৰ সকলো বিষয়তে আলোচনাৰ বাবে সাজু আছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা 24 ঘণ্টা চলি থকাৰ প্ৰতিবাদৰ ছাত্ৰ প্ৰতিনিধিসকলক আলোচনাৰ বাবে 4টাকৈ প্ৰস্তাৱ দিয়া হৈছে। তেওঁ প্ৰতিবাদকাৰী যুৱক যুৱতীসকলক আলোচনাৰ বাবে স্থায়ী আমন্ত্ৰণ পত্ৰ প্ৰদান কৰি আলোচনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু তেওঁ উপস্থিত থাকিব বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ বাসগৃহত অথবা তেওঁৰ কাৰ্যালয়ত মুকলি মনেৰে আলোচনা অনুষ্ঠিত কৰিব পৰা যাব বুলিও তেওঁ অৱগত কৰে। তেওঁ লগতে কয় যে আলোচনা অবিহনে কোনো বিষয়ৰ সমাধান সম্ভৱ নহয়। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। উল্লেখযোগ্য যে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 899খন গাঁৱৰ 6,43,364 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,891 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনিক ক্ষতিগ্ৰস্ত জিলাসমূহত 99টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উপলক্ষে প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয় যে বিগত 99 বছৰত সম্প্ৰচাৰ ৰেডিঅ'ৰ পৰা টিভিলৈ আৰু এতিয়া ডিজিটেল ষ্ট্ৰীমিঙলৈ বিকশিত হৈছে। আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰীদ্বিবেদীয়ে কয় যে প্ৰচাৰ ভাৰতীয়ে অকল ভাৰতৰ ভিতৰতে নহয় বিদেশৰ দৰ্শকৰ মাজলৈও সকলো ধৰণৰ মনোৰঞ্জনমূলক, তথ্য সমৃদ্ধ আৰু শিক্ষামূলক বিষয়বস্তু সম্ভাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰচাৰ ভাৰতীৰ ৱেব নামৰ OTT প্লেটফৰ্ম মুকলি কৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীদ্বিবেদীয়ে কয় যে প্লেটফৰ্মত ইতিমধ্যে প্ৰায় 1,10,00,000 লোক আছে আৰু এই সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। সংস্থাটোৱে শেহতীয়া উপলব্ধ প্ৰযুক্তি ব্যৱহাৰ কৰি দৰ্শকৰ মাজলৈ নতুন নতুন বিষয়বস্তু আগবঢ়াই আনিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছৰ জুনিয়ৰক সাক্ষাৎ কৰে আৰু ফিলিপাইনছৰ অধ্যক্ষতাত হ'বলগীয়া আছিয়ান অধিৱেশনৰ প্ৰতি ভাৰতে সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে 2025ৰ পৰা 2029 চনৰ ভিতৰত ৰূপায়ণ কৰিবলগীয়া ভাৰত আৰু ফিলিপাইনছৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰে গঢ় দিয়া পৰিকল্পনাসমূহ বহুলভাৱে আগবঢ়াই নিয়াত এই সহযোগিতাই যথেষ্ট সহায় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনে নেডাৰলেণ্ডছৰ বৈদেশিক সচিব টম বেৰেনছেনক লগ ধৰি মেনিলাত অনুষ্ঠিত হ'বলগীয়া পূব এছীয় সন্মিলনৰ বিষয়ে আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে ডঃ জয়শংকৰে কয় যে ভাৰত আৰু নেডাৰলেণ্ডছৰ কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে ছেমি কণ্ডাক্টৰ, পানীৰ উৎস, সেউজ

0: হাইড্ৰজেন স্বাস্থ্য আৰু সংস্কৃতিকে ধৰি বিভিন্ন দিশত একেলগে কাম কৰাৰ দুৱাৰ মুকলি কৰিব পৰা যাব। ডঃ জয়শংকৰে নতুনকৈ ৰাষ্ট্ৰসংঘৰ বৈদেশিক সচিবৰ দায়িত্ব গ্ৰহণ কৰা এড মিলিবেণ্ডক লগ ধৰি তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। দুয়োগৰাকীয়ে সম্প্ৰতি ভাৰত আৰু ব্ৰিটেইনৰ মাজত কৌশলগতভাৱে গঢ় লৈ উঠা মুক্ত বাণিজ্য নীতি ৰূপায়ণৰ গতি তীব্ৰতৰ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে বৈদেশিক মন্ত্ৰীগৰাকীয়ে ওমানৰ বৈদেশিক মন্ত্ৰী শ্বহীদ বদ্ৰ বিন হামাদ আল বুছেইদিক লগ ধৰি উপসাগৰীয় অঞ্চলৰ দেশসমূহৰ বিকাশ সন্দৰ্ভত মত বিনিময় কৰে। ভাৰতীয় অটোমোবাইল নিৰ্মাতা ছ'চাইটিৰ পৰা পোৱা তথ্য অনুসৰি ইথানল মিশ্ৰণৰ বাবে ইঞ্জিন বিকল্প বা বাহনৰ বিজুতি ঘটাৰ কোনো তথ্য পোহৰলৈ অহা নাই বুলি চৰকাৰে স্পষ্ট কৰি দিছে। আজি লোকসভাত এটা লিখিত উত্তৰত গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে চৰকাৰে অংশীদাৰসকলৰ সৈতে আলোচনা, ক্ষেত্ৰ পৰীক্ষা আৰু মিশ্ৰণ বৃদ্ধিৰ প্ৰতিটো পৰ্যায়তে বিশেষজ্ঞ সংস্থাসমূহৰ বৈধকৰণৰ জৰিয়তে ইথানল মিশ্ৰিত পেট্ৰল কাৰ্যসূচী প্ৰৱৰ্তন কৰিছে। শ্ৰীগাডকাৰীয়ে লগতে কয় যে সমগ্ৰ দেশতে 15% অধিক মিশ্ৰিত পেট্ৰল যোৱা 3.5 বছৰতকৈ অধিক সময় আৰু 19%-20% ইন্ধন 1.5-2 বছৰ অধিক সময় ধৰি ব্যৱহৃত হৈ আহিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই গ্লাছগোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে কমনৱেলথৰ নিৰ্বাচিত প্ৰধান সচিব চাৰ্লি আয়োকৰ বসুৱেৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ডঃ মাণ্ডাভিয়াই খেলো ইণ্ডিয়া নীতি আৰু অস্মিতা লীগকে ধৰি ভাৰতৰ পৰিৱৰ্তনশীল ক্ৰীড়া সংস্কাৰৰ ওপৰত আলোকপাত কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে এই দুয়োটা পদক্ষেপে তৃণমূল পৰ্যায়ৰ ক্ৰীড়াক শক্তিশালী কৰাৰ লগতে সমগ্ৰ দেশতে ক্ৰীড়াৰ উৎকৃষ্টতাৰ পথ প্ৰশস্ত কৰিছে। ভাৰতে 2030 চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে সাজু হোৱাৰ সময়তে বাণিজ্য আৰু বিনিয়োগৰ নতুন সুযোগ প্ৰদান কৰাৰ বাবে কমনৱেলথ এডভান্টেজৰ সহযোগিতা সন্দৰ্ভতো আলোচনা কৰে। জিম্বাবৱে হাৰাৰত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে 126 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত ঘৰুৱা দল জিম্বাবৱে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 125 ৰাণ সংগ্ৰহ কৰে। জিম্বাবৱেৰ হৈ ডব্লিউ মাধাৱেৰে সৰ্বাধিক 39 ৰাণ কৰে। ভাৰতৰ মায়ংক যাদৱ আৰু প্ৰিন্স যাদৱে 2টাকৈ উইকেট দখল কৰে। শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা শনিবাৰ আৰু দেওবাৰে 1খন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্তসকল কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিছে। অসমত বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰক সাক্ষাৎ কৰি আছিয়ান অধিৱেশনৰ প্ৰতি ভাৰতে সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে। আৰু জিম্বাবৱে হাৰাৰেত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে 126 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ সংস্কৃত কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক ডক্টৰ শিলভদ্ৰা গোস্বামীৰ সংস্কৃত কথিকা সাংখ্য দৰ্শনে দ্বৈতবাদঃ।
6: ভাৰতীয় দৰ্শনস্য মূলানি বেদেষু উপনিষদেষু চ

শ্রোতাসকলে পূবালীৰ সুৰ অনুষ্ঠানত কাৰ্বি গীত শুনিছে অৰুণ কাঠাৰ আৰু সংগীসকলৰ কণ্ঠত।

শ্রোতাসকলে পূবালীৰ সুৰ অনুষ্ঠানত কাৰ্বি গীত শুনিলে অৰুণ কাঠাৰ আৰু সংগীসকলৰ কণ্ঠত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক তৰিকুদ্দিন আহমেদৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত এয়া শুনক ইউচুফ হাজৰিকা ৰচিত কেইটিমান গীত।

শ্রোতাসকলে ইমান পৰে তৰিকুদ্দিন আহমেদৰ কণ্ঠৰ কেইটিমান আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ইউসুফ হাজৰিকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। অসমৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। গোলাঘাট জিলাত নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ ফলত বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাই দেখা দিছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মৰিয়নী বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই ধনতোলাত উপস্থিত হৈ শেহতীয়া বানত ছিঙা জাজিনৈৰ এটা মথাউৰিৰ পৰিস্থিতিৰ বুজ লয়। ৰাজ্য চৰকাৰে নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে 30গৰাকীতকৈ কম সংখ্যক শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক নামভৰ্তি বৃদ্ধিৰ বাবে এবছৰ সময় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰেৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় সাহায্য সামগ্ৰীৰ বিতৰণ সন্দৰ্ভত উজনি আৰু

0: উত্তৰ অসমৰ বান প্ৰভাৱিত জিলাসমূহৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। জিম্বাবৱে হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰিছে আৰু অসম কন্যা লাভলীনা বৰগোহাঁয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
0: আজিৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে ভূগৰ্ভস্থ পানীৰ উপলব্ধতাই উদ্ভিদৰ স্বাস্থ্য, কাৰ্বন আৰু পানীৰ আন্তঃক্ৰিয়াক কেনেদৰে প্ৰভাৱিত কৰে এই সম্পৰ্কত এটা আলোচনা। আলোচনাটিত ভাগ লৈছে দিবাকৰ দেৱ আৰু ইউনিচ ছেলিমে, আঠ ধৰিছে কৃতাঞ্জলি বৰ্মনে।
2: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছোঁ ভূগৰ্ভস্থ পানীৰ উপলব্ধতাই উদ্ভিদৰ স্বাস্থ্য, কাৰ্বন আৰু পানীৰ আন্তঃক্ৰিয়া যিটো আছে তাক কেনেদৰে প্ৰভাৱিত কৰে এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে ভাৰতীয় বন সেৱাৰ বিষয়া শ্ৰীযুত দিবাকৰ দেৱ আৰু গোৱালপাৰা সামাজিক বনানীকৰণ সংমণ্ডলৰ সাংমাণ্ডলিক প্ৰাধিকাৰী ইউনিচ ছেলিম। আপোনালোক দুয়োগৰাকীকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ,
3: ধন্যবাদ। আপোনাক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনি আমাৰ যৎকিঞ্চিত জ্ঞান শ্ৰোতাসকলৰ আগত উপস্থাপন কৰিবলৈ যিখিনি সুবিধা দিলে তাৰ কাৰণে আপোনাক শলাগ লৈছোঁ।
2: জনসংখ্যা বৃদ্ধিৰ লগতে যিবোৰ নতুন নগৰ অঞ্চলৰ দ্ৰুত বিকাশৰ ফলত মানুহে কৃষি, ঔদ্যোগিক আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে পানীৰ পৰিমাণটো যিটো আমি ব্যৱহাৰ কৰোঁ বাঢ়ি গৈ আছে। যিহেতু শুকান আৰু অৰ্ধ শুকান জলবায়ুত ভূগৰ্ভস্থ পানীয়ে বিশেষকৈ মানে আমি যিটো ফ্ৰেছ ৱাটাৰ বুলি কওঁ সেইটোৰ অন্যতম আৰু আটাইতকৈ নিৰ্ভৰযোগ্য উৎস। সেয়েহে মানুহৰ ব্যৱহাৰৰ বাবে ভূগৰ্ভস্থ পানীৰ নিষ্কাশনৰ পৰিমাণ আৰু যিটো প্ৰয়োজনীয়তা আছে তাৰ এটা সন্তুলন হোৱাটো অতিকৈ জৰুৰী কথা, নহয় জানো? যিহেতু প্ৰত্যক্ষভাৱে উদ্ভিদ আৰু পৰোক্ষভাৱে প্ৰাণীবোৰ ভূগৰ্ভস্থ পানীৰ ওপৰতে নিৰ্ভৰশীল, যিটো আমি খোৱা পানীয়ে হওক বা অন্যান্য কামৰ কাৰণে হওক, সেয়ে ভূগৰ্ভস্থ পানী ব্যৱস্থাপনাৰ অগ্ৰাধিকাৰৰ প্ৰয়োজন আছে। এতিয়া আমি জানো যে গছবোৰে ইয়াৰ শিপাৰ দ্বাৰা মাটিৰ পৰা খনিজ লৱণ আৰু পানী আহৰণ কৰে। এতিয়া গছৰ শিপা যিবোৰ আছে সেইবোৰ কিমান গভীৰলৈকে থাকে?
3: হয়, বিভিন্ন গছৰ শিপা বিভিন্ন গভীৰতালৈ যায়। যেনে ঘাঁহ বনৰ শিপাবোৰ আধা মিটাৰৰ পৰা এক মিটাৰ গভীৰলৈকে যায়। আনহাতে ডাঙৰ ডাঙৰ যিবিলাক গছ আছে সেই গছবিলাকৰ শিপা কেইবা মিটাৰ ভিতৰলৈকে যায় ভূগৰ্ভত। আৰু আমি জানো যে গছৰ শিপাৰ প্ৰধান কাম হ'ল ই মাটিত খামুচি ধৰি গছডালক এটা মেকানিকেল ছাপৰ্ট দিয়ে, যিটো গছডাল থিয় হৈ থকাত ছাপৰ্ট এটা দিয়ে, গছৰ শিপাৰ মূল কাম। আৰু তাতকৈ ডাঙৰ কাম কৰে গছে মাটিৰ পৰা পানী আৰু খনিজ লৱণ আহৰণ কৰি, আৰু সেই পানী আৰু খনিজ লৱণ আহৰণ কৰাৰ পিছত গছে তাক ফটোচিনথেছিছৰ দ্বাৰা গছৰ খাদ্য প্ৰস্তুত কৰে। আৰু খনিজ লৱণৰ আৱশ্যক যিমানে ডাঙৰ গছ হয় সিমানে বেছি হয় আৰু গছৰ শিপা বেছি গভীৰতলৈ বিস্তৃত হয়।
2: মানে গছডাল যিমানে ওখ হয় তাৰ শিপাবোৰো সিমানে তললৈ যায় বুলি আমি ক'ব পাৰোঁ। এতিয়া যেতিয়া আমাৰ খৰাং হৈ যায় তেতিয়া মাটিবোৰতো দেখাত আমি একেবাৰে শুকান হৈ পৰা দেখা পাওঁ, তেতিয়া গছবোৰে পানী ক'ৰ পৰা পায়?
3: খৰাং বতৰত যিবিলাকৰ শিপা খুব বেছি দূৰলৈকে নাযায়, মই আগতে কৈছোঁ আধা মিটাৰ মানলৈকে যায়, তেনেকুৱা গছ ঘাঁহ গছ কিছুমান মৰহি যায়। যেনে ধান গছ আমি দেখিছোঁ, ধান গছৰ যেতিয়া পানী থাকে তেতিয়া ধানটো সেউজীয়া হৈ থাকে, কিন্তু পানী শুকাই যোৱাৰ পিছত ধান গছটো মৰি যায়। আৰু ঠিক তেনেকৈ

0: কিছুমান ঘাঁহ বন মৰহি যোৱা আমি দেখা পাইছোঁ। আৰু যিবিলাক ডাঙৰ গছ আছে, ডাঙৰ গছৰ শিপাবিলাক বহুত দূৰলৈকে সোমাই যায় আৰু ভূগৰ্ভৰ পানী সেই শিপাবিলাকে আহৰণ কৰে আৰু সেই গছবিলাক বাচি থাকে।
1: হয়, আৰু ভূগৰ্ভত আপুনি ক'লে যে তলৰ পৰা আনে, তাত পানীবোৰ কেনেধৰণে থাকে? মানে এতিয়া ধৰক ভূগৰ্ভৰ পানী ঋতু পৰিৱৰ্তনৰ সৈতে সম্পৰ্ক নাই নেকি, বা মানুহৰ ব্যৱহাৰৰ বাবে ভূগৰ্ভৰ পানীটো আমাৰ অনবৰত আমি আহৰণ কৰি আছোঁ, সেই কাৰ্যৰ ফলত ভূগৰ্ভৰ পানী গ্ৰাস নাপায় নেকি?
0: ভূগৰ্ভত পানী যিটো অৱস্থাত থাকে, কিছুমান একুইফাৰ বুলি কয়, এই একুইফাৰত পানীবিলাক থাকে। আৰু এনেকুৱা নহয় যে এই

0: একুইফাৰ মানে ভূগৰ্ভত তৰপে তৰপে পানীবিলাক জমা হৈ থাকে,
1: হয়,
0: যিবিলাক পৰাচ শিল বা বালি আছে সেইবিলাকৰ ভিতৰত পানী চেচুৰেটেড এটা কণ্ডিশ্যনত সেইবিলাক পানীবিলাক জমা হৈ থাকে,
1: হয়,
0: আৰু বিভিন্ন তৰপত থাকে।
1: মানে আমি এইটো ক'ব পাৰোঁ নেকি যে মাটিৰ ফাকে ফাকে বা শিলৰ ফাকে ফাকে থাকে, তেনেকে আমি ক'ব পাৰোঁ নেকি?
0: এক্স্যাক্টলি সেইটোৱে হয়, সেইটোৱে হয়, কিন্তু বিভিন্ন তৰপত থাকে, সেই তৰপবিলাককে একোটা একোটা একুইফাৰ বুলি কয়। একুইফাৰৰ পৰা পানীটো যিবিলাক ডাঙৰ গছ আছে সেই একুইফাৰলৈকে গুচি যায় আৰু সেই গছৰ শিপাবিলাকে একুইফাৰৰ পৰা পানীটো সংগ্ৰহ কৰে।
1: ঋতু পৰিৱৰ্তনৰ ফলত
0: ঋতু পৰিৱৰ্তনৰ কাৰণে ভূগৰ্ভৰ পানীৰ বিশেষ এটা তাৰতম্য নহয়, যদিও ভূগৰ্ভৰ বাৰিষা কালত বিভিন্ন মাধ্যমৰ মাজেৰে পানীবিলাক তললৈকে প্ৰবাহিত হয় ভূগৰ্ভলৈকে, আৰু বাৰিষা কালত ভূগৰ্ভৰ পানী কিছু পৰিমাণে হ'লেও অকণমান ৰিচাৰ্জ হয়, বিভিন্ন প্ৰকাৰে সোমাই যায়, মাটিৰ ৰন্ধ্ৰৰ মাজেদিও সোমাই যায় আৰু গছৰ শিপাবিলাকেও ওপৰৰ পৰা তললৈকে পানীটো লৈ যায়। সেইটো আমি পিছত আলোচনা কৰিম আকৌ।
1: এতিয়া ভূগৰ্ভৰ পানী আহৰণ কৰিবলৈ 200-300 ফুটৰ পৰা 1000-2000 ফুটলৈকে আমি টিউবেল বা ডিপ টিউবেল বহুৱা হয়, আজিকালি বৰিং কৰা হয়। এতিয়া গছৰ শিপাবোৰো ইমান গভীৰলৈ যায় নেকি?
0: গছৰ শিপা কিছু মিটাৰ দূৰলৈকে যায়, কিন্তু 1000-2000 মিটাৰলৈকে গছৰ শিপা নাযায়। এই পানীবিলাক কেনেকৈ আহে, ভূগৰ্ভৰ যিবিলাক পানী থাকে, একুইফাৰত পানী জমা হৈ থাকে, সেই পানীবিলাক কেপিলাৰী একশ্যন এটা আছে। কেপিলাৰী একশ্যন মানে আমি এটা সাধাৰণ উদাহৰণে দিব পাৰোঁ, এটা শুকান ইটা যদি আমি 1 ইঞ্চিমান পানীত থিয় কৰি ৰাখি দিওঁ, কিছু সময় পিছত দেখা যাব যে গোটেই ইটাটো তিতি আহিছে, মানে পানীখিনি তলৰ পৰা মাধ্যাকৰ্ষণ শক্তিৰ বিপৰীতেও এই পানীখিনি ওপৰলৈকে আহে, খুহি আহে। ঠিক তেনেকৈ একুইফাৰৰ পৰা পানীবিলাক এটা কেপিলাৰীৰ যিটো ক্ৰিয়া, সেই কেপিলাৰী ক্ৰিয়াৰ কাৰণে সেই পানীবিলাক ওপৰলৈকে উঠি আহে আৰু ওপৰৰ মাটিখিনিও আদ্ৰ হৈ থাকে।
1: হয়, পানীৰ অভাৱ হ'লে যিবোৰ গছ গছনি আছে সেইবিলাকৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰিব, আৰু ভূগৰ্ভস্থ পানীৰ উপলব্ধতাই উদ্ভিদৰ স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? আমি উদ্ভিদৰ স্বাস্থ্য বুলিয়েই কৈছোঁ।
2: এতিয়া ধৰক ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস পোৱাৰ লগে লগে অগভীৰ আৰু মধ্যমীয়া গভীৰ শিপা প্ৰণালীয়ে সাধাৰণতে শিপা অঞ্চল আৰ্দ্ৰ কৰি ৰাখে, আৰু আমাৰ সেলিম ছাৰে যিটো ক'লে কেপিলাৰী প্ৰচেছত পানী ওপৰলৈ আহে আৰু আৰ্দ্ৰ কৰি থয় মাটি। পানীৰ অভাৱ হ'লে বাষ্পীভৱন গছৰ এটা প্ৰক্ৰিয়া আছে যিটো ট্ৰান্সপিৰেশ্যন বুলি কওঁ ইংলিছত, আৰু অসমীয়াত আমি বাষ্পীভৱন বুলি কওঁ, মানে পানী গছৰ পৰা যাতে ওলাই নাযায় তেওঁলোকৰ পাতৰ মাজত কিছুমান পত্ৰ ৰন্ধ্ৰ থাকে, স্তমাটা বুলি স্তমাটাৰ থ্ৰুদি মানে পানী ওলাই যাব পাৰে আৰু গছে এইটো কৰেও। কিন্তু যেতিয়াই পানীৰ অভাৱ হয় ভূগৰ্ভস্থত, পানী যেতিয়া শুহিব নোৱাৰে তেতিয়া তেওঁলোকে স্তমাটাবিলাক বন্ধ কৰি দিয়ে,
1: মানে
2: নিজে নিজে গছৰ এটা ডিফেন্স মেকানিজম, পানীটো যাতে তেওঁলোকৰ গাত থাকে সেইকাৰণে এইবিলাক বন্ধ কৰি দিয়ে আৰু পানী ওলাই যাব নোৱাৰে। এনেকুৱা হ'লে তাৰমানে
1: গছত মানে যিখিনি পানী লাগে থাকি যায়
2: থাকি যায়। আৰু পানীৰ অভাৱ আৰু এটা চেঞ্জ আহে, যিটো পানী হ'লে গছৰ হৰমন যিটো ছিষ্টেম, হৰমনেল ছিষ্টেমটো অলপ চেঞ্জ হয়। এইটো চেঞ্জ হ'লে কি হয়, এপচিচিক এচিড বুলি এটা এচিড আছে যিটো গছত বৃদ্ধি পায়, যাৰ ফলত পাত সৰা দেখা পাওঁ আমি, হালধীয়া হোৱা দেখা পাওঁ, সেইবিলাক আমি দেখা পাওঁ গছৰ যেতিয়া আপোনাৰ পানী কম পায়।
0: তাৰোপৰি আৰু কিছুমান আমি পানীৰ অভাৱত গছৰ কিছুমান আমি
1: কাৰ্য দেখা যায়,
0: কাৰ্য আমি দেখা পাওঁ,
1: মানে সালোক সংশ্লেষণ যিটো হয় সেইটো কমি যায়,
0: কমি যায়, সালোক সংশ্লেষণটো কমি যায়। আৰু পানী হৈছে এটা মাধ্যম যাৰ জৰিয়তে গছৰ শিপাই পানীটো আহৰণ কৰাৰ লগে লগে নাইট্ৰজেন, পটাছিয়াম, কেলছিয়াম এইবিলাক মাইক্ৰোনিউট্ৰিয়েন্টছ বা মিনাৰেলছবিলাক,
1: খনিজ পদাৰ্থবিলাক
0: গছৰ শিপাৰ দ্বাৰা শোষণ কৰি লৈ আহে। আৰু যেতিয়া পানী ফ্ল'টো কমি যায় তেতিয়া এই নিউট্ৰিয়েণ্টছবিলাকো গছে কমকৈ পোৱা হৈ যায়, আৰু তাৰ ফলত কি হয়, গছত পত্ৰ ভৰিতহীনতাই দেখা দিয়ে, তাৰমানে ক্লৰ'ফিল যিটো কয়, গছৰ পাতবিলাক সেউজীয়া হৈ থাকে, এই সেউজীয়া গছৰ পাতবিলাক সেউজীয়াটো কমি যায়,
1: সেইবোৰে হালধীয়া হৈ পৰে,
0: হালধীয়া হৈ পৰে বা বগা হৈ
1: শুকাই যায় যায়।
0: আৰু পানীৰ অভাৱত গছৰ চেলবিলাকত যিটো কোষৰ সম্প্ৰসাৰণ, সেই চেল ডিভিজনবিলাক কমি যায়। আৰু এটা হ'ল পানীৰ অভাৱৰ কাৰণে হোৱা আমাৰ ডিমেৰিটছ হ'ল কি, যেতিয়া পানী কমি যায় তেতিয়া গছডালে নিজে বাচিবৰ কাৰণে চেষ্টা কৰে, কিন্তু এই বংশ বৃদ্ধিৰ কাৰণে তাৰ অকণমান পিছুৱাই যায়,
2: এতিয়া বংশ বৃদ্ধিৰ ফালে মন নিদিয়ে, নিজে বাচাৰ চেষ্টা কৰি থাকে,
0: গছৰ বংশ বৃদ্ধিটো কমি যায়। আৰু কিছুমান ইয়াৰ ডিফেন্স মেকানিজমো ইয়াতে কিছুমান কমি যায়, যেনে ধৰক ইয়াতে

0: কিছুমান গছত আমি চিচু গছ বা শাল গছত ট্ৰাংক বৰাৰ চুট বৰাৰ যিবিলাক গছবিলাক ফুটা কৰি কিছুমান পোক সোমাই যায়, এইবিলাক পানীৰ অভাৱৰ কাৰণে হয়, আৰু পানীৰ অভাৱৰ কাৰণে ভেঁকুৰৰ সংক্ৰমণটো বেছি হয়। পানী থাকিলেও হয় ভেঁকুৰ কেতিয়াবা, আৰু পানীৰ অভাৱ হ'লেও তেতিয়া ভেঁকুৰৰ সংক্ৰমণটো বেছি হয়, তেতিয়া গছবিলাকৰ কাৰণে এটা ডাঙৰ সমস্যা আহি পৰে। আৰু উদ্ভিদৰ যিটো এইবিলাক কাৰণত ফটোচিন্থেচিছ কমি গ'ল বা ই নিউট্ৰিয়েণ্টছ কমকৈ পালে, তাৰ ফলত ইয়াৰ যিটো বায়'মাছ, গছে যিটো বায়'মাছ সৃষ্টি কৰে, এই বায়'মাছবিলাকো নিম্নগামী হৈ যায়।
1: ইয়াতে এইটো যে কাৰ্বনৰ কথা এটা আছিলে যে উদ্ভিদে
2: কাৰ্বন কি হয়, এতিয়া ধৰক যদি তাৰ হেৰিটো গ্ৰ'থটো যদি নহয়, গ্ৰ'থ নহ'লে কি হ'ব তাৰ যদি, আৰু আমি পাত সৰাৰ কথা আগতে কৰোঁ, পাত যদি সৰি যায় গছৰ পৰা, বায়'মাছ মানে পাতৰ ওজন, গছৰ গাৰ ওজন, এইখিনি বায়'মাছ বুলি কওঁ আমি লেংগুৱেজত। এইটো যেতিয়া সি গ্ৰ'থটো বন্ধ কৰি দিব উদ্ভিদে বা গছে, তেতিয়া তাৰ বায়'মাছ কমি যাব। বায়'মাছ কমা মানে কাৰ্বন, কাৰ্বনৰ বায়'মাছৰ 47% হ'ল কাৰ্বন, বাকী পানী আপোনাৰ বেলেগ বস্তু থাকে। এতিয়া গছৰ বায়'মাছ যেতিয়া কমি যাব, পাত সৰি যাব, তাৰ গ্ৰ'থ নহ'ব, কাৰ্বনটো সি আৰু ছিকুৱেষ্টাৰ কৰিব নোৱাৰে, ৰেটটো কমি যায়, গতিকে কাৰ্বনটো নাভাৰে আৰু গছত, কাৰ্বন ছিকুৱেষ্টেচনটো নহয়, সেইটো বুজা গৈছে।
1: এতিয়া যিটো আপুনি কাৰ্বনৰ কথা ক'লে, সেই কাৰ্বনটোৱে গছৰ কাৰণে বা আমাৰ কাৰণে কেনেধৰণৰ প্ৰভাৱ আছে?
2: এতিয়া কাৰ্বন যেতিয়া গছে ছিকুৱেষ্ট্ৰেশ্যন কৰে, কাৰ্বনটো মানে আহে কাৰ্বন ডাইঅক্সাইডৰ, ফটোচিন্থেছিছ যেতিয়া হয় তেতিয়া কাৰ্বন ডাইঅক্সাইড লয় গছে, আৰু পানী আৰু ছানলাইট, এই তিনিটা লৈ পেলাই শালক সংশ্লেষণ কৰে। কাৰ্বনটো কি কৰে, তেওঁলোকে কাৰ্বন ডাইঅক্সাইডটো, অক্সিজেনটো এৰি দিয়ে, কাৰ্বনটো নিজৰ কাৰণে থৈ দিয়ে। কিহৰ কাৰণে থৈ দিয়ে? নিজৰ চেলবিলাকৰ ৱালবিলাক গঠন কৰে বা বাঢ়ে, সেই কাৰ্বনটো
0: বৃদ্ধিত
2: সহায় কৰে।
0: কাৰ্বহাইড্ৰেট হিচাপে কাৰ্বন ডাইঅক্সাইড, অক্সিজেন আৰু পানীৰ পৰা কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে গছে,
1: গ্লুকোজটো যেটো হয়,
0: আৰু কাৰ্বহাইড্ৰেটটোৰ কাৰণে গছৰ বৃদ্ধি হয়,
2: আৰু কাৰ্বন এলিমেণ্টটো গছৰ চেল ৱালৰ কাৰণে।
1: সেই কাৰ্বনটোৱে গছৰ কাৰণে বা আমাৰ কাৰণে কেনেধৰণৰ প্ৰভাৱ আছে?
2: এতিয়া কাৰ্বন যেতিয়া গছে ছিকুৱেষ্ট্ৰেশ্যন কৰে, কাৰ্বনটো মানে আহে কাৰ্বন ডাইঅক্সাইডৰ, ফটোচিন্থেছিছ যেতিয়া হয় তেতিয়া কাৰ্বন ডাইঅক্সাইড লয় গছে, আৰু পানী আৰু ছানলাইট, এই তিনিটা লৈ পেলাই শালক
1: সংশ্লেষণটো।
2: কাৰ্বনটো কি কৰে, তেওঁলোকে কাৰ্বন ডাইঅক্সাইডটো, অক্সিজেনটো এৰি দিয়ে, কাৰ্বনটো নিজৰ কাৰণে থৈ দিয়ে। কিহৰ কাৰণে থৈ দিয়ে? নিজৰ চেলবিলাকৰ ৱালবিলাক গঠন কৰে বা বাঢ়ে, সেই কাৰ্বনটো
0: বৃদ্ধিত
2: সহায় কৰে।
0: কাৰ্বহাইড্ৰেট হিচাপে কাৰ্বন ডাইঅক্সাইড, অক্সিজেন আৰু পানীৰ পৰা কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে গছে,
1: গ্লুকোজটো যেটো
0: হয়, আৰু কাৰ্বহাইড্ৰেটটোৰ কাৰণে গছৰ বৃদ্ধি হয়,
2: আৰু কাৰ্বন এলিমেণ্টটো গছৰ চেল ৱালৰ কাৰণে এটো দৰকাৰ,
1: বৃদ্ধিৰ কাৰণে
2: প্ৰয়োজন আৰু ষ্ট্ৰেংথেনিংৰ কাৰণে। গতিকে কাৰ্বন নহলে গছ ষ্ট্ৰং নহ'ব, আৰু সেই প্ৰচেছটো কৰিব গৈ পেলাই আমি যিটো পৰিৱেশ, আমাৰ পৰিৱেশটো অক্সিজেন ভৰপূৰ,
1: মানে আমি যিটো কাৰণে গছ ৰুব লাগে বুলি আমি
2: এক্সেক্টলি
0: গছে অক্সিজেনটো ৰিপ্লেনিচ কৰে এটমস্ফেয়াৰত, আৰু এটমস্ফেয়াৰৰ কাৰ্বন ডাইঅক্সাইডটো গছৰ ভিতৰত কাৰ্বহাইড্ৰেট হিচাপে সোমোৱাই লয়, তাৰ ফলত কি, এটমস্ফেয়াৰত কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণটো কমি যায়। গছ বায়ুমণ্ডলত যেতিয়া কাৰ্বন ডাইঅক্সাইডৰ মাত্ৰা বাঢ়ে, আমি জানো যে কাৰ্বন ডাইঅক্সাইড এটা গ্ৰীণ হাউচ গেছ, কাৰ্বন ডাইঅক্সাইড যিমানে বাঢ়ে গোলকীয় উষ্ণতা সিমানে বাঢ়িব, গতিকে কাৰ্বন ডাইঅক্সাইডটো আমি যিমান পাৰোঁ কমাই ৰাখিব লাগে, কমাই ৰাখিবৰ কাৰণে আমি যিমান পাৰোঁ গছ ৰুব লাগে,
1: আৰু
0: গছ ৰুবৰ কাৰণে পানীটো
1: পানীটো
0: খুবেই প্ৰয়োজন।
1: এতিয়া ভূগৰ্ভৰ যদি পানী নাটনি হয় তেতিয়া উদ্ভিদ জগতত কেনেকুৱা ধৰণৰ লক্ষণবোৰ, এইবোৰ কিছু হ'লে বাৰু আৰু কিবা আছে নেকি?
2: এতিয়া ধৰক আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজন বিষয়া, আমি ফৰেষ্টৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'ব পাৰোঁ যে আমি এটা দেখিছোঁ এটা ফেনমেনন গোৱালপাৰা নাককাটি ৰিজাৰ্ভ ফৰেষ্ট বুলি কয়, তাতে দেখিছোঁ আমি শাল, মেক্সিমাম শালেই, শালৰ ওপৰৰ যিখিনি পাত আছিলে কোমলীয়া পাতবিলাক সৰি সৰি গৈ আছে, এইটো আগতে হোৱা নাছিলে। কোমলীয়া পাতবোৰ সৰি আছে যিটো আমাৰ চকুত পৰিছিলে, আৰু সেইটো বছৰত গোৱালপাৰাত বহুত কম হৈছিলে বৰষুণ, মানে ইয়াতে অলপমান তাতে অলপমান স্পৰাডিক, একেলগে যিটো বৰষুণ মানে জংঘলৰ পৰে সেইটো হোৱা নাই। আমি চালোঁ যে পাতবিলাক হালধীয়া হৈছে আৰু সৰি গৈ আছে, তেতিয়া আমি অলপ ৰিচাৰ্চ কৰিলোঁ, ষ্টাডি কৰিলোঁ, ষ্টাডি কৰি পেলাই আমি ভাবিলোঁ হয়তো ফাংগাছ এটা হৈছে, ফাংগাছ এটা চালোঁ আমি একো নাই। তেতিয়া আমি হেৰি পালোঁ যে ৱাটাৰ টেবুলটো তলত নামিছে গোৱালপাৰা, সেই নাককাটি ৰিজাৰ্ভ ফৰেষ্টৰ কথা কৈছোঁ স্পেচিয়েলি,
1: মানে শিপাই ঢুকি নোপোৱা,
2: শিপাই ঢুকি নোপোৱা হৈছে আৰু পাতবিলাক সৰি আছে, সেইটো এটা এক্সাম্পল আমি দেখিছোঁ নিজৰ চকুৰে। আৰু গছ

0: গছনিৰ বৃদ্ধিটো বন্ধ হৈ যায়। আৰু এটা বস্তু চাব, অসমত আজাৰ চিচু আৰু খয় এইবিলাক গছ যদি আপুনি চিনি পায় বা যদি দেখা পায় চাব, এইবিলাকৰ গ্ৰথ খুব এটা ভাল নহয়। কিয় ভাল নহয়? একচুৱেলি এইবিলাক গছ ৰুব লাগে আমাৰ নদীৰ পাৰত বা চৰ এৰিয়াত,
1: পানী বেছিকৈ লাগে,
0: পানী লাগে, পানীত মানে কম পানীটো জীয়াই থাকে। কিন্তু কিছুমানে কি কৰে, এইবিলাক যিহেতু দামী গছ, চিচু গছ আপোনাৰ খয়ৰ এইবিলাক দামী গছ, কিছুমান ওপৰত বাম মাটিটো লগাই দিয়ে, তাতে ইহঁতে পানী একদমেই নাপায়। কিন্তু সদায় এই লেৰেলাৰ এটা গ্ৰথ, ষ্টান্টেড গ্ৰথ, ডাঙৰ নহয় গছবিলাক। আপুনি চাব খয়ৰ গছ অসমত খুব কম, ভাল গ্ৰথ দেখা পাব, স্বাস্থ্যটো খুব বেয়া, চিচু গছৰ স্বাস্থ্য বেয়া, তেনেকে আমি দেখা পাইছো এইটো বস্তু এটা এক্সাম্পল। আৰু ৰোগ বৃদ্ধি পায় গছৰ, আগতে তেওঁ কৈছে কীট পতংগ এটা কৰি ভাল পায়, তেতিয়া দুৰ্বল হৈ থাকে গছবিলাক, কম্পেক্ট নহয়, কম্পেক্ট নাথাকে, ঢিলা হৈ যায় গাটো। এইবিলাক এটাকটো আৰম্ভ,
1: নিজক প্ৰটেকশ্যন
0: প্ৰটেকশ্যন
1: দিব
0: নোৱাৰে। আৰু এটা আমি দেখিছো জংঘলৰ যিটো নেচাৰ, ধৰক যদি গছৰ পানীৰ শোষণ যদি কমি যায়, তেতিয়া দেখিছো কিছুমান যিবিলাক গছ পানী কম লাগে সেইবিলাক গছে পুৰণি গছবিলাকক ৰিপ্লেচ কৰে। যিবিলাক গছে পানী বেছি খায় বা বেছি লাগে এইবিলাক গছ লাহে লাহে মৰি যায়, আৰু যিবিলাক গছ পানী কম খায় এইবিলাক গছে সেই স্পিচিছবিলাক ৰিপ্লেচ কৰি দিয়ে।
1: মানে পৰিৱেশৰ লগত,
0: পৰিৱেশটো মানে আপোনাৰ ফৰেষ্টৰ যিটো টাইপ সেইটো চেঞ্জ কৰি দিয়ে। সেইটো অসমত বহুত কম, কিন্তু কিছুমান জেগাত আমি কাৰ্বি আংলঙৰ নিচিনা জেগাত আমি লক্ষ্য কৰিছো সেইটো হৈ আছে তাৰমানে। কিন্তু সেইবিলাকো গছ কি, যিবিলাক গছ পানী কম খায় ইহঁতৰ গ্ৰথটো খুব শ্ল' হ'লে কি হয়, কাৰ্বন যিটো শোষণ কৰিব লাগে সেইটোৰ ক্ষমতা বহুত কম আৰু পৰিৱেশটোৰ কাৰণে ইমান চুইটেবল নহয়।
2: মানে গছৰ যিটো স্পেচিচ কম্পজিশ্যন, পানী কম হোৱাৰ কাৰণে স্পেচিচ কম্পজিশ্যন, যিবিলাক ড্ৰট টলাৰেণ্ট স্পেচিচ আছে, যিবিলাক খৰাং মাটিটোত গজিব পাৰে তেনেকুৱা স্পেচিচবিলাক বাঢ়ি আহে, আৰু যিবিলাক পানী প্ৰিয় গছ আছে সেইবিলাক গছ লাহে লাহে কমি যায়। গতিকে গছৰ এটা স্পেচিচ কম্পজিশ্যনটো এটা চেঞ্জ হৈ যায়।
1: মানে পানীৰ অভাৱৰ ফলত সমগ্ৰ পৰিৱেশটোৰ যিটো গাঁথনি আছিলে সেই গাঁথনিটো সলনি হৈ
0: যোৱা, কিন্তু অসমত ইমান প্ৰভাৱ পৰা নাই এতিয়ালৈকে। কিছুমান ক্ষেত্ৰত যেনেকৈ কাৰ্বি আংলঙৰ কিছুমান ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ এইটো বস্তু হৈ আছে। আপুনি নৰ্মেলি চাব গুজৰাটৰ গছবিলাক অসমৰ গছৰ লগত নিমিলে,
1: পৰিৱেশৰ কথা আছে,
0: কথা আছে।
2: অসমত কাৰ্বি আংলঙত এনেকুৱা কিছুমান ধৰা পৰিছে, তাতে যিবিলাক ড্ৰট ৰেজিষ্টেণ্ট আছে, খৰাং সহনশীল প্ৰজাতি যিবিলাক উদ্ভিদ, এইবিলাক আগমন হৈছে, আৰু তাৰ ঠাইত মানে সেই যিবিলাক স্থানীয় যিবিলাক আগতে অৰিজিন আছিলে আৰ্দ্ৰতা প্ৰিয় পানী যে ভাল পোৱা যিবিলাক গছ, সেইবিলাক গছ লাহে লাহে কমি আহিছে।
1: হয়, মানে এইটো হৈছে যে পানীৰ যিটো উচ্চতা সেইটো পৰিৱৰ্তনৰ লগে লগে উদ্ভিদৰ বিস্তাৰৰো সলনি হৈ যায়, আৰু যিবোৰ ভূগৰ্ভৰ পানীৰ তাৰতম্য এইবোৰে বেছ প্ৰভাৱ পেলায়।
2: যেনেকৈ আমাৰ অল্টিচিউডনেল ভেৰিয়েণ্ট ভেৰিয়েশ্যনৰ কাৰণে স্পেচিছৰ কম্পজিশ্যনটো এটা ভেৰিয়েশ্যন হয়। এক নম্বৰ, তাৰমানে আমি যিমানে ওখলৈকে গৈ থাকোঁ পাহাৰত, সিমানে হিমালয় পৰ্বতৰ ফালে আমি যিমানে ওপৰলৈকে গৈ থাকোঁ গছৰ স্পেচিছ কম্পজিশ্যনটো চেঞ্জ হৈ গৈ থাকে। আমাৰ ইয়াত যিটো গছ থাকে ইয়াতে ব্ৰডলিফ স্পেচিছৰ গছ আছে, তাতে লাহে লাহে কনিফাৰ গছ পাব বা বেলেগ বেলেগ গছ পায়। ঠিক তেনেকৈ লেটিচিউডনেল ভেৰিয়েণ্টছ হ'লেও গছৰ স্পেচিচ কম্পজিশ্যন চেঞ্জ হয়। যেনেকুৱা বিষুৱীয় অঞ্চলত যেনেকুৱা গছ পায়, মেৰু অঞ্চলত বেলেগ গছ হ'ব। ঠিক তেনেকৈ পানীৰ যদি উচ্চতাৰ পানীৰ যিটো ছাবছইল ৱাটাৰ, যিটো ভূগৰ্ভৰ পানীৰ, যিটো
1: ভূগৰ্ভস্থ
2: পানীৰ যিটো উচ্চতাৰ পৰিৱৰ্তন হয়, তেতিয়াও স্পেচিচ কম্পজিশ্যনটো চেঞ্জ হৈ গৈ থাকে। যেনে আমি ক'লো নহয়
1: কাৰ্বি আংলঙৰ কথা ক'লে, আপুনি
2: কথা ক'লো
1: যে পৃথিৱীৰ বহু অঞ্চলত ভূগৰ্ভস্থ পানী কিছুমান উদ্ভিদ প্ৰজাতিৰ বাবে পানীৰ মূল উৎস হয়, বাহিৰৰ পৰা নাপায় ধৰি লওক, আৰু ইয়াৰ উপলব্ধতা আৰু গতিশীলতাই উদ্ভিদৰ গঠন আৰু লগতে বিতৰণ নিৰ্ধাৰণ কৰিব পাৰে। শেহতীয়া সময়ছোৱাত পাৰ হৈ যোৱা কেইটামান বছৰত প্ৰাকৃতিক পৰিৱেশতন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত ভূগৰ্ভস্থ পানী নিষ্কাশনৰ প্ৰভাৱ আৰু নদীৰ পাৰৰ অঞ্চল আৰু জলাশয়ৰ পুনৰ উদ্ধাৰৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে ভূগৰ্ভস্থ পানী আৰু গছ গছনিৰ মাজৰ পাৰস্পৰিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ এইবিলাকৰ ওপৰত মনোযোগ দিয়া বুলি আমি শুনি আহিছোঁ। এতিয়া অসমৰ বন বিভাগৰ পৰা এনে কোনো গৱেষণা কৰা হৈছে নেকি?
2: এতিয়ালৈকে তেনেকুৱা গৱেষণা হোৱা নাই, বিভিন্ন গৱেষণা হৈছে, কিন্তু ভূগৰ্ভস্থ পানীৰ অভাৱৰ কাৰণে আমি কি যিবিলাক উদ্ভিদত তারতম্য হৈছে
1: ঠিক
2: এক্স্যাক্টলি এক্স্যাক্টলি এনেকুৱা গৱেষণা হোৱা নাই কাৰণ অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় আৰু অসমৰ ভূমি বেছিভাগ সময় আদ্ৰ হৈ থাকে জীপাল হৈ থাকে আৰু গছ গছনিবিলাক বৰ্তমানলৈকে গছ গছনি বৃদ্ধিত বেছি তেনেকুৱা সমস্যা দুই এটাৰ বাহিৰে আমি যেতিয়া নাককাটাৰ উদাহৰণ দিলোঁ আৰু বা কাৰ্বি আংলাৰ উদাহৰণ দিলোঁ দুই এটাৰ বাহিৰে বেছিভাগ ক্ষেত্ৰতে আমি দেখিছোঁ আমাৰ অসমৰ মাটি জীপাল হৈ থাকে আৰু গছ গছনি বৃদ্ধিত সমস্যা খুব এটা চকুত লগাকৈ ধৰা পৰা নাই আৰু সেইকাৰণে অসমৰ

0: বন বিভাগে এনেকুৱা গৱেষণা এতিয়ালৈকে আৰম্ভ কৰা নাই।
1: হয়, এতিয়া পৰিৱেশ তন্ত্ৰ, আমি জানো যে আমাৰ যিটো পৰিৱেশ তন্ত্ৰ আছে সেইটো ভূগৰ্ভস্থ পানীৰ ওপৰতো নিৰ্ভৰশীল হয়, তাৰমানে
0: হয়
1: কেনেধৰণে অকণমান যদি বুজাই দিয়ে।
0: ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল পৰিৱেশ তন্ত্ৰ বুলিলে এইটোকে বুজোৱা হয় যাতে কোনো এটা পৰিৱেশ তন্ত্ৰই ভূগৰ্ভৰ পানীৰ ওপৰত নিৰ্ভৰ কৰে,
1: হয়,
0: আৰু ইয়াৰ অনুপস্থিতিত পৰিৱেশ তন্ত্ৰৰ কাৰ্যক্ষমতা দুৰ্বল হৈ পৰে, যাৰ ফলত পৰিৱেশ তন্ত্ৰৰ গাঠনিৰ মৌলিক পৰিৱৰ্তন হয়,
1: যিটো অলপ সময় আগতে আপুনি ক'লে।
0: আমি তিনিটা ক্লাছত ভগোৱা হয়, ভূগৰ্ভস্থ পানীৰ যিটো ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীল পৰিৱেশ তন্ত্ৰ, যিটো আমি ইংৰাজীত গ্ৰাউণ্ড ৱাটাৰ ডিপেণ্ডেণ্ট ইক'চিষ্টেম GDE বুলি কওঁ, আৰু তাৰ তিনিটা ক্লাছিফিকেশ্যনৰ ভিতৰত প্ৰথম ক্লাছিফিকেশ্যনটো হ'ল তাত একুফাৰ আৰু কেভ ইক'চিষ্টেম থাকে, তাতে ইনচেক্ট ৱৰ্ম ফিছ এইবিলাক থাকিব পাৰে, আৰু দ্বিতীয় ক্লাছিফিকেশ্যনটো হ'ল স্প্ৰিংছ জলাশয় নদী এষ্টুৰিয়াছ এইবিলাকক আমি দ্বিতীয় ক্লাছত ভগাব পাৰোঁ, আৰু তৃতীয় ক্লাছত থাকে যিবিলাক টেৰেষ্ট্ৰিয়েল ভেজিটেশ্যন, টেৰেষ্ট্ৰিয়েল ভেজিটেশ্যন মানে একুৱেটিক ভেজিটেশ্যন হয়, যিবিলাক মাটিৰ ওপৰত হোৱা ভেজিটেশ্যন, সেইবিলাক ভেজিটেশ্যনে সেই ভূগৰ্ভস্থ পানীৰ ওপৰত ডিপেণ্ডেণ্ট, সেইকাৰণে সেইবিলাককো GDE বুলি কয়। গতিকে এই তিনিটা ক্লাছত ভগোৱা হয়, আৰু এই তিনিটা ক্লাছৰ যিবিলাক টেৰেষ্ট্ৰিয়েল ভেজিটেশ্যন মাটিৰ ওপৰত থকা ভেজিটেশ্যনৰ, সেইবিলাকত যিবিলাক খুব দূৰলৈকে শিপাবিলাক বিস্তাৰ হয় সেই গছবিলাকক ফ্ৰিয়েট্ৰোফাইট বুলি কয়, দূৰলৈকে যায়। ফ্ৰিয়েট্ৰোফাইট মানে ফ্ৰিয়েটিক জোন, যিটো আছে পানী য'ত থাকে ফ্ৰিয়েটিক জোন বুলি কয়, সেই ফ্ৰিয়েটিক জোনৰ পৰা সেই গছবিলাকে পানী আহৰণ কৰে, পানী আৰু পুষ্টি আহৰণ কৰে, গতিকে সেই গছবিলাকক ফ্ৰিয়েট্ৰোফাইট বুলি কয়।
1: মানে আমি এইটো ক'ব পাৰোঁ যে শিপা গভীৰলৈ যোৱা গছ আৰু দুই ধৰণত চাগে ভাগ কৰিব পাৰোঁ আমি, এটা শিপা গভীৰলৈ যোৱা আৰু এটা অগভীৰ শিপা যাৰ, সেই তেওঁলোকৰ মানে
0: শিপাটো ফ্ৰিয়েট্ৰোফাইট,
1: হয় হয়,
0: আৰু ফ্ৰিয়েট্ৰোফাইটে মাটিৰ তলৰ পৰা যিটো ভূগৰ্ভস্থ পানী যিটো আছে সেই পানীটো ওপৰলৈকে আহি ইয়াতে
1: আহৰণ কৰিব পাৰে, দূৰৰ মানে বহুত দূৰৰ পৰা কৰিব পাৰে,
0: বহুত দূৰৰ পৰা পাৰে, আৰু সেইটোকে আমি ওপৰত উঠাই লৈ আহি এটা হাইড্ৰলিক ৰিডিষ্ট্ৰিবিউচন কৰি দিয়ে। হাইড্ৰলিক ৰিডিষ্ট্ৰিবিউচন মানে ফ্ৰিয়েট্ৰোফাইটৰ যিবিলাক জাইলেম আছে, জাইলেম আৰু ফ্লোয়েম দুটা বস্তু থাকে, ফ্লোয়েমটোৱে পুষ্টি আহৰণ কৰে, জাইলেমটোৱে পানী চলাচল কৰে, এই জাইলেম যিটো টিচু আছে শিপাবিলাকত, এই জাইলেম টিচুবিলাকে ভূগৰ্ভস্থ বহুত তলৰ পৰা পানীটো ওপৰলৈকে আনি ওপৰৰ মাটিবিলাকত ডিষ্ট্ৰিবিউট কৰি দিয়ে, আৰু ডিষ্ট্ৰিবিউট কৰি দিয়াৰ ফলত যিবিলাক আণ্ডাৰগ্ৰোথ সৰু সৰু গছ থাকে সেই গছবিলাকে পানী পায়।
1: মানে গভীৰ শিপাৰ এডাল গছে যদি পানীটো টানি আনে অকল সেইডালৰ কাৰণেই নহয়, তাৰমানে ওচৰ পাজৰৰ গছেও,
0: ওচৰ পাজৰে যিবিলাক আণ্ডাৰগ্ৰোথ থাকে সৰু সৰু গছ থাকে সেই গছবিলাকেও পানীটো পায়, কিন্তু পানীটো টানি লৈ আহে তলৰ পৰা নিষ্কাশন কৰি লৈ আহে সেই ফ্ৰিয়েট্ৰোফাইট গছে, আৰু ওপৰত আনি ওপৰত যিটো টপ চইল, টপ চইলত ৰিডিষ্ট্ৰিবিউচন কৰি দিয়ে পানীটো, আৰু তাৰ ফলত সৰু গছবিলাকেও পায়, গতিকে ফ্ৰিয়েট্ৰোফাইটৰ এটা ডাঙৰ গুৰুত্ব আছে এই ক্ষেত্ৰত।
1: মানে সেই গছডালৰ পৰা কেনেকে যায়গৈ, সেইটো সেইডাল ধৰি লওক যিটো আমি জাইলেম কলো, জাইলেমটোতো সেইডাল গছতেই আছে, কিন্তু তাৰ পৰা কেনেকে কাষলৈ বিস্তৃত হৈ যায় পানীটো,
2: এইটো বিভিন্ন হেৰি আছে, চিষ্টেম আছে, এটা হ'ল ওপৰত যিখিনি শিপা আছে
1: হয়
2: শিপাৰ থ্ৰুদি পানীত সিঁচৰে, আৰু পানী যিটো গছে ট্ৰান্সপিৰেশ্যন কৰে,
1: বাষ্পীভৱন যিটো কৰে,
2: বাষ্পীভৱন যিটো কৰে, তাৰে কিছুমান কনডেন্সড হৈ পেলাই পানীত পৰে,
1: ওচৰত মাটিত পৰে,
2: মাটিত পৰে, তলৰ যিমান গছ আছে, ঘাঁহ আছে বা সৰু যিবিলাক গছ আছে সেইবিলাকে পানী,
0: আৰু ফ্ৰিয়েট্ৰোফাইট গছবিলাকৰ শিপাবিলাকৰো দুটা দুটা পাৰ্ট থাকে, এটা খুব গভীৰলৈকে যায় আৰু এটা ওপৰৰ ভূমিখিনিতে থাকে, গভীৰলৈকে যোৱাখিনিয়ে পানীটো টানি লৈ আহিলে, আৰু ওপৰত যিখিনি থাকে সেইখিনিয়ে ৰিডিষ্ট্ৰিবিউট কৰি দিয়ে ওপৰত পানীখিনি,
1: হয় হয়। আমি দেখিছোঁ যে এটা পৰিৱেশ তন্ত্ৰত যিবিলাক গছ গছনি ডাঙৰ সৰু সকলো থকাটোৱে প্ৰয়োজন।
2: এতিয়া যিটো উজনি অসমত যিবিলাক ফৰেষ্ট আছে বা অৰণ্য আছে সেইবিলাকত পাঁচটা হিষ্টৰী পাওঁ, পাঁচতলীয়া মানে পাঁচকলপীয়া আপোনাৰ এটা একদম মাটিৰ লগত লাগি থাকে, তাৰ ওপৰত
1: ঘাঁহনি তন্ত্ৰ বুলি ক'ব,
2: ঘাঁহনি তন্ত্ৰ, তাৰপিছত সৰু গছ, মিডিয়াম গছ, তেনেকে মানে টপ ষ্টৰী বুলি কয়, হলং মেকাই যিবিলাক গছ আছে সেইবিলাক ওপৰত থাকে, তেওঁলোকৰ যিটো কেনপি, কেনপিয়ে পানীখিনি ওলাই যাব নিদিয়ে পটককে, তেওঁলোকৰ ট্ৰেন্সপিৰেশ্যনৰ পানী হওক বা এটমছফিয়াৰ যিখিনি পানী আছে সেইখিনি ওলাই যাব নিদিয়ে,
1: সেইকাৰণে আচ্ছাদন এটা কৰি ৰাখে,
2: আচ্ছাদন কৰি থয়, সেই পানীখিনি কনডেন্স হৈ পেলাই তলত পৰে, মাটিত পৰে, ড্ৰিপিং বুলি কওঁ আমি, তো পানীত পৰাৰ লগে লগে তলৰ যিবিলাক গছ আছে এইবিলাকে শুহি লয় পানী,
1: আমাৰ এই ক্ষেত্ৰত বৰ্ষাৰণ্যটো,
2: বৰ্ষাৰণ্যৰ কথাই কৈ আছো মই, গছ যিমান কেনবি থাকিব
1: মানে আমি এইখিনিকে আমি বৰ্ষাৰণ্য বুলি ক'ব পাৰোঁ,
2: হয় হয় হয় হয়।

0: ফ্ৰেছৱাটাৰ ফাইটৰ যেনেকৈ ই পানীৰ তলৰ পৰা মাটিৰ তলৰ পৰা ভূগৰ্ভৰ পৰা পানীটো ওপৰলৈকে লৈ আহে,
1: হয়,
0: লৈ আহি ইয়াৰ ওচৰে পাজৰে থকা সৰু সৰু গছবিলাকৰ কাৰণেও পানী যোগান ধৰে। ঠিক তেনেকৈ আকৌ ৰিভাৰ্ছ হাইড্ৰলিক লিফ্ট এটাও থাকে।
1: হয়, সেইটো কেনে
0: ৰিভাৰ্ছ মানে কি? ৰিভাৰ্ছ হাইড্ৰলিক লিফ্টটোৰ কাৰণে ভূগৰ্ভৰ ৰিচাৰ্জ যদি হয়, ৰিচাৰ্জ হোৱা বুলি ক'লোঁ আমি ভূগৰ্ভৰ পানীটো, ভূগৰ্ভৰ পানী আমি বিভিন্ন প্ৰকাৰে আহৰণ কৰি আছোঁ, কিন্তু এই ফ্ৰিয়ট'ফাইট যিবিলাক উদ্ভিদ, সেই উদ্ভিদৰ শিপাবিলাকে এটা ৰিভাৰ্ছ হাইড্ৰলিক লিফ্ট যিটো কয়, মানে ওপৰৰ পৰা পানীটো তললৈকে পঠাব পাৰে। জাইলেমে যেনেকৈ তলৰ পৰা, জাইলেম কলৰ দ্বাৰা তলৰ পৰা পানীটো ওপৰলৈকে আহে, ঠিক তেনেকৈ খুব ওপৰত বৰষুণ হ'ল, ওপৰত পানী প্ৰচুৰ পৰিমাণে পানী আছে, সেই পানীটো আহি তললৈকে পঠাব পাৰে,
1: জাইলেমে
0: পঠাব পাৰে। সেইটো হ'ল আমাৰ ফ্ৰিয়ট'ফাইট। ফ্ৰিয়ট'ফাইটৰ উদাহৰণ কিছুমান আছে, আমাৰ এইবিলাক গছ আছে কটনউড, উইলোজ, গ্ৰীজউড, চল চেডাৰ, এইবিলাক আমেৰিকান এনভাইৰনমেণ্টৰ, কিন্তু আমাৰো ইয়াতে যিবিলাক আমাৰ ইয়াতে থকা সেই নদীৰ পাৰত কিছুমান বাবুল গছ থাকে যে ইয়াৰ শিপা বহু দূৰলৈকে যায়।
1: কটনউড মানে আমাৰ ইয়াতে হয়তো শিমলু গছডাল হ'ব,
0: শালগছৰ শিপা বহু দূৰলৈকে যায়। শালগছক আমি ফ্ৰিয়ট'ফাইট বুলিয়ে ক'ব পাৰোঁ। তেনেকৈ ডাঙৰ ডাঙৰ গছবিলাক হ'ল
2: বিয়পি যায়, গতিকে বিভিন্ন জাগাৰ পৰা বহুত ডাঙৰ এৰিয়া, গতিকে পানীটো আহৰণ কৰিব পাৰে।
1: হয়, আজিৰ আলোচনাৰ পৰা আমি ভূগৰ্ভৰ পানী আৰু উদ্ভিদৰ মানে যিটো আপোনালোকে ক'লে ফ্ৰিয়ট'ফাইট, গভীৰ শিপাৰ পানী, তললৈকে যোৱা শিপাৰ যিটো গছ আৰু অগভীৰ শিপা থকা যিবোৰ গছ, তাৰ যিখিনি গুৰুত্ব পৰিৱেশৰ ওপৰত, সেইখিনি আমি আলোচনা কৰিলোঁ। আমাৰ শ্ৰোতাসকলেও নিশ্চয় ইয়াৰ পৰা ভালেখিনি তথ্য পাইছে আৰু তেওঁলোকৰ উপকাৰত আহিব বুলি আশা কৰিলোঁ। আজিৰ আলোচনা আমি ইমানতে সামৰিছোঁ। আপোনালোক দুয়োকে পুনৰ ধন্যবাদ জনাইছোঁ।
2: ধন্যবাদ।
1: ভূগৰ্ভস্থ পানীৰ উপলব্ধতাই উদ্ভিদৰ স্বাস্থ্য, কাৰ্বন আৰু পানীৰ আন্তঃক্ৰিয়াক কেনেদৰে প্ৰভাৱিত কৰে আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে দিবাকৰ দেৱ আৰু ইউনিচ ছেলিমে, আঁতৰিলে কৃতাঞ্জলি বৰ্মনে। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
5: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
6: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
5: কোন ঠাই?
6: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
6: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে ময়ো এবাৰ যাব লাগিব।
6: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
7: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। প্ৰিয় শ্ৰোতা, ভূপেন হাজৰিকা সাংস্কৃতিক নেশৰ সহযোগত নিউৱাৰ্ড প্লেয়াৰ্ছৰ উদ্যোগত 24, 25 আৰু 26 জুলাইত পুৱা 9:30 পৰা বিয়লি 2 বজালৈ গুৱাহাটী ক্লাবত থকা নিউৱাৰ্ড প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। অংশগ্ৰহণকাৰীৰ বয়স 8 বছৰৰ ঊৰ্ধৰ হ'ব লাগিব। সমল ব্যক্তিসকল হ'ল বিশিষ্ট সংগীত শিল্পী নমিতা ভট্টাচাৰ্য, ৰূপম ভূঞা আৰু সৌৰভ মহন্ত। যোগাযোগৰ নম্বৰ 7575944606 আৰু 9864086133।
8: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া আগবঢ়োৱা হৈছে অসমীয়া।

শ্রোতাসকলে অসমীয়া শ্রব্য সভুরার গীতর অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীর মহাবাহুর পৰা। অনুষ্ঠানত এইবাৰ শুনক প্ৰজ্ঞান বৰুৱা আৰু চন্দামিতাৰ কণ্ঠৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে চিত্ৰগীত অনুষ্ঠানত। পুনতে শুনক কাজিৰঙাৰ কাহিনী। এই ছবিখনৰ এটি গীত গীতটিত কণ্ঠদান কৰিছে মিহিৰ বৰদলৈয়ে।

অনুষ্ঠানত এইবাৰে শুনক হালধীয়া চৰাই বাওধান খায় এই ছবিখনৰ এটি গীত গীতটিত কণ্ঠদান কৰিছে ৰীতা বৰুৱাই।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: সেয়া আছিল পুতলা ঘৰ ছবিত নিৰ্মলা মিশ্ৰ আৰু অনিমা চৌধুৰীৰ কণ্ঠৰ গীত, আৰু এই গীতটোৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন, যুগুতাইছে সাংবাদিক মুকুট ত্ৰয়ে।
1: ৰাজ্যৰ শিক্ষা খণ্ডসমূহৰ পুনৰগঠন প্ৰক্ৰিয়া শীঘ্ৰে সম্পন্ন হ'ব, ইয়াৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে অনুমোদন পালে ৰাজ্যৰ শিক্ষা খণ্ডসমূহৰ পুনৰগঠন প্ৰক্ৰিয়া সম্পন্ন হৈ উঠিব। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দশম দিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা সদৰি কৰে। বিদ্যালয় শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগৰ দাবী মঞ্জুৰি সম্পৰ্কত বিৰোধী পক্ষই পৃথকে পৃথকে উত্থাপন কৰা কৰ্তন প্ৰস্তাৱৰ উত্তৰত সদনৰ দৃষ্টিগোচৰ কৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে সমষ্টি পুনৰ গঠনৰ পাছত ৰাজ্যত উন্নয়ন খণ্ডসমূহৰ লগতে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহৰ পুনৰ গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। অনুৰূপ প্ৰক্ৰিয়াৰে ৰাজ্যৰ শিক্ষা খণ্ডসমূহৰ পুনৰ গঠনৰ প্ৰয়োজন আছে। ইয়াৰ বাবে বিভাগীয়ভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে অনুমোদন পালে শিক্ষা খণ্ডসমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব। এই প্ৰক্ৰিয়াই শিক্ষা ক্ষেত্ৰৰ প্ৰশাসনিক ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব। ছাত্ৰ ছাত্ৰী অনুপাতে প্ৰতিখন বিদ্যালয়ত শিক্ষক নিযুক্তি নিশ্চিতকৰণৰ বাবে বিদ্যালয়ভিত্তিক শিক্ষকৰ পদ সৃষ্টিৰো চিন্তা চৰ্চা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে চহৰাঞ্চল আৰু পাৰ্বত্য অঞ্চলৰ লগতে দুৰ্গম অঞ্চলৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰী অনুপাতে প্ৰয়োজনীয় শিক্ষক নথকাৰ অভিযোগ দীৰ্ঘদিনীয়া। এই সম্পৰ্কীয় অভিযোগসমূহ ইতিমধ্যে পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে যাতে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ নিযুক্তি নিশ্চিত কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা চৰাঞ্চল, পাৰ্বত্য আৰু দুৰ্গম অঞ্চলৰ শিক্ষানুষ্ঠানসমূহ প্ৰথমে চিনাক্ত কৰা হ'ব। ইয়াৰ পাছত সংশ্লিষ্ট বিদ্যালয়সমূহৰ বাবে বিদ্যালয়ভিত্তিত অথবা ক্লাষ্টাৰ ভিত্তিত শিক্ষকৰ পদসমূহ কেৱল সংশ্লিষ্ট বিদ্যালয়ৰ বাবে সলনি কৰি নিযুক্তি প্ৰদান কৰা হ'ব, যাতে সংশ্লিষ্ট বিদ্যালয়ত নিযুক্তি লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীয়ে সেইসমূহ বিদ্যালয়ৰ পৰা জিলাৰ সদৰ বা অন্য জিলালৈ বদলি হৈ যাব নোৱাৰে। অৱশ্যে নিৰ্দিষ্ট ক্লাষ্টাৰৰ ভিতৰত সংশ্লিষ্ট শিক্ষক শিক্ষয়িত্ৰীসকলৰো বদলীকৰণ সুবিধা থাকিব। গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ শিক্ষক নিযুক্তিত এইবাৰো প্ৰাধান্য দিয়া হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত পাঁচ বছৰত শিক্ষকৰ বিভিন্ন পদ গণিত বিষয়ৰ শিক্ষক পদলৈ সলনি কৰাই নহয়, প্ৰথমবাৰৰ বাবে ৰাজ্যত 1760টা গণিত বিষয়ৰ শিক্ষক পদ পূৰণ কৰা হৈছে। পৰৱৰ্তী পাঁচ বছৰতো গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ শিক্ষক পদ পূৰণত গুৰুত্ব আৰোপ কৰা হ'ব। বিগত পাঁচ বছৰত 91,655গৰাকী শিক্ষক কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অহা পাঁচ বছৰতো বিভিন্ন শিক্ষানুষ্ঠানত খালী হৈ থকা শিক্ষক কৰ্মচাৰীসমূহৰ পদসমূহ পৰ্যায়ক্ৰমে পূৰণ কৰা হ'ব। শিক্ষকৰ পদ পূৰণৰ সময়ত নিশ্চিতভাৱে

দুৰ্গম অঞ্চলৰ শিক্ষানুষ্ঠানৰ শিক্ষক বাছনি ক্ষেত্ৰত বিভাগৰ তীক্ষ্ণ নজৰ থাকিব। লগতে কম সময়ৰ ভিতৰতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰা হ'ব। ইতিমধ্যে পূৰ্বে মুকলি কৰা নিৰ্দিষ্ট পৰ্টেলত ৰাজ্যৰ 35খন জিলাৰ 3709খন অপ্ৰাদেশিকৃত বিদ্যালয় আৰু 125খন স্নাতক মহাবিদ্যালয়ৰ বিভিন্ন শাখাৰ 23,420গৰাকী শিক্ষক কৰ্মচাৰী পদ প্ৰাদেশিকীকৰণৰ বাবে আবেদন পোৱা গৈছে। প্ৰথম পৰ্যায়ত অনলাইন পদ্ধতিৰে আবেদনসমূহ নিৰীক্ষণৰ পাছত আবেদনসমূহৰ লগত সংলগ্ন কৰা নথিসমূহৰ সত্যাসত্য নিৰূপণ কৰি পৰ্যায়ক্ৰমে প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। লগতে 2013চনৰ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ আওতাৰ বাহিৰত থকা শিক্ষকসকলক এককালীন সাহায্য প্ৰদানৰ বাবে গুৰুদক্ষিণা শীৰ্ষক অভিলেখী আঁচনি গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰি ডাঃ পেগুৱে পুনৰ কয় যে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে বৰ্তমানে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিৰ দিশটো নিৰীক্ষণ কৰা হৈছে। শিক্ষা সেতু পৰ্টেলৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে শিক্ষক কৰ্মচাৰী চাকৰি সেৱা বিধি পেছলিপ ছুটীৰ আবেদন দাখিল তথা মঞ্জুৰ প্ৰক্ৰিয়াৰে শিক্ষকসকলক নিয়োজিত কৰা অনাশৈক্ষিক কামৰ খতিয়ানো উপলব্ধ কৰোৱা হ'ব। সমান্তৰালকৈ সমগ্ৰ শিক্ষা অভিযানৰ মুখ্য কাৰ্যালয়ত থকা বিদ্যা সমীক্ষা কেন্দ্ৰৰে শিক্ষা সম্পৰ্কীয় প্ৰতিটো পৰ্টেল সংলগ্ন কৰি পৃথকে পৃথকে বিশ্লেষণৰো ব্যৱস্থা কৰা হ'ব, যাতে ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহত যিকোনো মূল্যৰ বিনিময়ত গুণগত শিক্ষা নিশ্চিত কৰিব পৰা যায়। পূৰ্বৰ তুলনাত ৰাজহুৱা খণ্ডৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত শিক্ষাবৰ্ষত মাধ্যমিক পৰ্যায়ত 10,000 শিক্ষাৰ্থী বৃদ্ধি পাইছে। ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ গুণগত শিক্ষাৰ বাবে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা আহি এইসকল শিক্ষাৰ্থীয়ে ৰাজহুৱা খণ্ডৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিছে। কিন্তু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কমেও 2,00,000 ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। ৰাজহুৱা খণ্ড নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ ব্যাখ্যা কৰি ডাঃ পেগুৱে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম হৈছে দ্ৰুততৰভাৱে বিকশিত হোৱা ৰাজ্য, গতিকে বিগত 10 বছৰত ৰাজ্যবাসীৰ ক্ৰয় ক্ষমতা দ্ৰুত হাৰত বৃদ্ধি পাইছে। ইয়াৰ বাবে নগৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰো বহু অভিভাৱকে নিজৰ সন্তানক ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে শংকৰদেৱ বিদ্যা নিকেতন, জাতীয় বিদ্যালয় অথবা ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাটো পচন্দ কৰে। লগতে শেহতীয়াকৈ অসমত নৱজাতকৰ জন্মৰ হাৰ 1.6% হ্ৰাস পাইছে। সেইবাবেই ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ ক শ্ৰেণীত নামভৰ্তিৰ সংখ্যা তুলনামূলকভাৱে হ্ৰাস পাইছে। ৰাজ্যত ইতিমধ্যে 7,380খন বিদ্যালয়ৰ একত্ৰীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা বুলি সদৰি কৰি তেওঁ লগতে কয় যে 2016চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত 7,380খন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে। ইয়াৰে 2021-2026 শিক্ষাবৰ্ষৰ ভিতৰত 1,000খন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে। সংশ্লিষ্ট বিদ্যালয়সমূহত পৰ্যাপ্ত সংখ্যক ছাত্ৰ ছাত্ৰী নথকা বাবে এই প্ৰক্ৰিয়া সম্পন্ন কৰা বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে যিসমূহ শিক্ষানুষ্ঠান ওচৰা ওচৰিকৈ আছে আৰু সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত সংখ্যক ছাত্ৰ ছাত্ৰী নাই, সেইসমূহ শিক্ষানুষ্ঠানহে শিক্ষাক্ষেত্ৰ আঁচনিৰ অধীনত একত্ৰীকৰণ কৰি ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে। ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত এতিয়াও 30জন ছাত্ৰ ছাত্ৰী নাই। ইয়াৰ বাবে প্ৰতিগৰাকী বিধায়কক সমষ্টি ভিত্তিত তালিকা প্ৰদান কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে যিসমূহ বিদ্যালয়ত 30গৰাকীও ছাত্ৰ ছাত্ৰী নাই, সেইসমূহ বিদ্যালয় একত্ৰীকৰণ কৰাৰ বাবে বিভাগীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। কেৱল বিষয়টো নিৰীক্ষণ কৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছিল। সেইমৰ্মে সমষ্টি ভিত্তিত 30গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ তালিকা প্ৰতিগৰাকী বিধায়ককে প্ৰদান কৰা হৈছে। এই তালিকা প্ৰতিগৰাকী বিধায়কে ভালদৰে নিৰীক্ষণ কৰাটো প্ৰয়োজন, যাতে পৰৱৰ্তী শিক্ষাবৰ্ষৰ ভিতৰত কম ছাত্ৰ ছাত্ৰী থকা শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ বাবে বিধায়কসকলেও উদ্যোগ গ্ৰহণ কৰিব পাৰে। ইয়াৰ পাছতো যদি সংশ্লিষ্ট বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি নাপায়, তেন্তে কম শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানসমূহ একত্ৰীকৰণ প্ৰক্ৰিয়াৰ আওতাৰ বাহিৰত ৰখাটো সম্ভৱ নহ'ব। ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা উত্তৰণৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত 5 বছৰত 15,000 কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যত 20,000 অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে।
ইয়াৰ ভিতৰত 500খন বিদ্যালয়ৰ অত্যাধুনিক সা সুবিধা উপলব্ধ হোৱাকৈ নতুন গৃহও নিৰ্মাণ কৰা

0: হৈছে। অহা 5 বছৰতো ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহত প্ৰয়োজন সাপেক্ষে অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ উপৰি 500খন বিদ্যালয়ৰ নতুন গৃহও নিৰ্মাণ কৰা হ'ব। লগতে প্ৰথম পৰ্যায়ত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত বিজ্ঞান শাখা খোলাৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। স্মৰ্তব্য যে শিক্ষা বিভাগৰ দাবী মঞ্জুৰিৰ সন্দৰ্ভতো বিৰোধী পক্ষই পৃথক পৃথকে উত্থাপন কৰা কৰ্তন প্ৰস্তাৱৰ বিতৰ্কত শাসক বিৰোধী উভয় শিবিৰৰ 49গৰাকী বিধায়ক বিধায়িকাই অংশগ্ৰহণ কৰে। কালিৰ প্ৰসাদনত চলা এই বিতৰ্কৰ শিক্ষামন্ত্ৰীয়ে দিয়া উত্তৰত আশ্বস্ত হৈ বিৰোধী শিবিৰে কৰ্তন প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে। ইয়াৰ পিছতে উজনি অসমৰ 3খন জিলাৰ বান পৰিস্থিতিৰ পাছত উদ্ভৱ হোৱা অভূতপূৰ্ব পৰিৱেশ সন্দৰ্ভত সদনৰ আলোচনা কৰাৰ বাবে ৰাজ্য দলৰ বিধায়ক অখিল গগৈয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। ৰাজ্য দলৰ তৰফৰ পৰা সদনৰ উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱটো বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অগ্ৰাহ্য কৰে। ইপিনে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱে 2026চনৰ অসম বিনিয়োজন 2 নম্বৰ বিধেয়কখন সদনৰ উত্থাপন কৰে। পাছত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে 2026চনৰ অসম বিনিয়োজন 2 নম্বৰ বিধেয়কখন সদনে গ্ৰহণ কৰে। ইয়াৰ লগে লগে যোৱা 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনৰ মজিয়াত দাখিল কৰা অসম বাজেটখনো আজি সদনত গৃহীত হয়। পাছত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 পৰ্যন্ত সদনৰ কাৰ্যক্ৰমণিকা স্থগিত কৰাৰ কথা ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা ইমানেই। যুগুতালে সাংবাদিক মুকুট ৰয়ে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। এইবাৰৰ অভূতপূৰ্ব বানত হোৱা ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সাহায্য সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এটি আন্তঃ মন্ত্ৰালয় পৰ্যালয়ৰ দল 2 এদিনতে ৰাজ্যখনলৈ আহিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 889খন গাঁৱৰ 6,43,364 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,891 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 99টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। গোলাঘাট জিলাত নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ ফলত বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাই দেখা দিছে। এইবাৰৰ বানত শিৱসাগৰ জিলাৰ 5টা ৰাজহচক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 জন লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰ অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 জন লোকক নিয়োগ কৰা হৈছে। SDRF, NDRF, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। বিয়লিৰ ভাগৰ পৰা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ কেইবাটাও স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মহানগৰৰ পাঞ্জাবাৰী, চচল, বেলতলা, চাৰ্ভে, হাতীগাঁও, চানমাৰী, জোৰদত হোৱা কৃত্ৰিম বানৰ ফলত ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। ইপিনে যোৰাবাটৰ 8 মাইলতো কৃত্ৰিম বানৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহ

অধ্যক্ষতাত ৰাজ্যত অনলাইন প্লেটফৰ্মৰ জৰিয়তে ঔষধ বিক্ৰী আৰু পাইকাৰী ঔষধ ব্যৱসায়ত সংঘটিত হ'ব পৰা অনিয়ম ৰোধ কৰাৰ বাবে আজি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে ঔষধ বিক্ৰীৰ ক্ষেত্ৰত স্বচ্ছতা, জবাবদিহিতা আৰু প্ৰচলিত আইন কঠোৰভাৱে পালনৰ নিশ্চয়তা প্ৰদানত গুৰুত্ব আৰোপ কৰা হয়। অনুমতি অবিহনে ঔষধ বিক্ৰী কৰি থকা অনলাইন প্লেটফৰ্মসমূহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বিষয়টো এই বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰী সিংঘালে পাইকাৰী ঔষধ বিক্ৰীৰ অনুজ্ঞাপত্ৰ লাভ কৰি খুচুৰা ব্যৱসায় চলাই থকা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ড্ৰাগ কণ্ট্ৰল বিভাগক নিৰ্দেশ দিয়ে। ৰাজ্যৰ জিলাসমূহৰ মাজৰ তথ্যৰ আদান প্ৰদান আৰু সু সমন্বয়ৰ বাবে ডিজিটেল যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ বিষয়টো এই বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। জিম্বাবৱে হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰিছে। খেলখনত ঘৰুৱা দল জিম্বাবৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 125 ৰাণ সংগ্ৰহ কৰে। জিম্বাবৱেৰ হৈ ডব্লিউ মাধৱেৰ সৰ্বাধিক 39 ৰাণ কৰে। ভাৰতৰ মায়াংক যাদৱ আৰু প্ৰিন্স যাদৱে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত বৈভৱ সূৰ্যবংশীৰ 50, ঈশান কিশোনৰ 35 ৰাণৰ সহযোগত 13 অভাৰ 2টা বলত ভাৰতে বিজয় লক্ষ্যত উপনীত হয়। শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা শনিবাৰ আৰু দেওবাৰে একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল'ব। অসম কন্যা লাভলীনা বৰগোহাঁয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলীনাই আজি 75 কিলোগ্ৰাম ওজন শাখাৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰি পোনপটীয়াকৈ ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু ক্ৰমেও ব্ৰঞ্জৰ পদকৰ নিশ্চিত কৰে। লাভলীনা অহা 31 জুলাইত ছেমিফাইনেলত টুভালুৰ টুভালাৰ তাৰণ তাফাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে গাজেলৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে শুনক লতা মংগেশকৰৰ কণ্ঠৰ এটি গাজেল।

লতা মঙ্গেশকৰৰ কণ্ঠৰ গজল শুনিলে। অনুষ্ঠানত এইবাৰ শুনক এছ পি বালাসুব্ৰমণিয়মৰ কণ্ঠৰ এটি গজল।

এছ পি বালাসুব্ৰমণিয়ামৰ কণ্ঠৰ গজল শুনিলে। অনুষ্ঠানত এইবাৰ এয়া শুনক অশোক খোচলাৰ কণ্ঠৰ গজল।

শ্রোতাসকলে অশোক খোসলার কণ্ঠৰ গজল শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

সেয়া আছিল অশোক খোসলাৰ কণ্ঠৰ গজল, আৰু এই গজলটিৰেই সামৰা হ'ল আজিৰ গজলৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ মাহীবাদন ৰাগ বেহাগ।

ইমান পৰে শ্ৰোতাসকলে, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিলে। ৰাগ আছিল বেহাগ। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰ। আমাৰ কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই স্মিতা গোস্বামীয়ে লৈছো বিদায়। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।